নমস্কার, সুপ্রভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবার 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 9 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 3 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 24 তাৰিখ। এতিয়া সময় পুৱা 5:33। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চুম্পী দেৱী আৰু প্ৰেৰণা খনিকৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আশিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তব দাস আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে কৌশিক দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, চন্দ্ৰপ্ৰভা শইকীয়া আৰু সংগীসকলে গোৱা নাম, আদিত্যনাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত, পদ সিং কোঁৱৰ আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু শেষত মূৰ্চনা পাঠকৰ কণ্ঠৰ এটি কবিৰ ভজনেৰে

0: Uzbekistan by 5-0 in the Group K at Houston in United States. The 41-year-old Cristiano Ronaldo scored 2 goals to help Portugal roll to a 5-0 win over Uzbekistan. Ronaldo became the first player to score in 6 different World Cup tournaments with his goals, adding another impressive accomplishment to his storied career. He was named Man of the Match. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
2: ভাৰতবৰ্ষত আধুনিক জীৱনাদৰ্শৰ বাটকুটীয়া, আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধোতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল, আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিত শাস্ত্ৰ, দৰ্শন, ৰসায়ন শাস্ত্ৰ, শৰীৰতত্ত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব। যিহেতুকে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়েই আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হলহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নললেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়েই উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিত শাস্ত্ৰ, দৰ্শন, ৰসায়ন শাস্ত্ৰ, শৰীৰতত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।

মুকুটামালা শুনিলে। আজিৰ মুকুটামালাৰ কথাংশ ৰাজা ৰামমোহন ৰায়ৰ লিখনিৰ পৰা লোৱা হ'ল। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে প্ৰজ্ঞান বৰুৱাৰ কণ্ঠৰ খেয়াল ৰাগ আলহয়া বিলাৱাল।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে প্ৰজ্ঞান বৰুৱাৰ কণ্ঠৰ খেয়াল শুনিলে, ৰাগ আলহায়া বিলাৱল বাদ্যযন্ত্ৰত।

নিশা চাৰে ন বজাত সাহিত্য চৰা অনুষ্ঠানত উৎপল গগৈৰ গল্প আৰু বাণী ফুকনৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা দহ বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ চাৰে বাৰ বজাত আইদেউৰ বোলনি অনুষ্ঠানত স্বাস্থ্য শিতানত কৰ্কট ৰোগ আৰু চিকিৎসা, এই বিষয়ে ডক্টৰ ৰাণীমা ডেকাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ পৰিণীতা শইকীয়াৰ। বিয়লি পাঁচ বাজি পঁচিছ মিনিটত গঞা মহিলাৰ অনুষ্ঠানত চিপাতঝাৰৰ বৰদৌলগুৰি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া ছয় বাজি দহ মিনিটত কৃষি জগত অনুষ্ঠানত খেতি বচাও অভিযানৰ বিষয়ে আলোচনাত ভাগ ল'ব ৰিজওয়ানুল হেলাম আৰু ডক্টৰ গৌতমী কটকীয়ে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া চাৰে সাত বজাত ফিফা ৱৰ্ল্ড কাপ 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা আঠ বাজি দুই মিনিটত এখনি নাটক উদয়ভানুৰ চৰিত্ৰ, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। পুৱা ছয় বাজি পঁচপন্ন মিনিটত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া সাত বজাত নিয়োগ বাতৰি, সাত বাজি পোন্ধৰ মিনিটত আজি পুৱা, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। চাৰে সাত বজাত স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। চাৰে আঠ বজাত গীতিমালিকাৰ শিল্পী দেবেন শৰ্মা, পৰবীন চুলতানা, জ্যোতিষ ভট্টাচাৰ্য, অনিমা চৌধুৰী আৰু জয়প্ৰকাশ মেধি। ন বাজি পোন্ধৰ মিনিটত জিলাৰ ৰেহৰূপ, ন বাজি কুৰি মিনিটত প্ৰভাতী তৰংগ, আজিৰ বিষয় অসমত দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা, অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। চাৰে দহ বজাত প্ৰযোজিত অনুষ্ঠান উমাংগ, এঘাৰ বাজি পাঁচ মিনিটত পাৰাগমালা লাইভ, চাৰে এঘাৰ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বাৰ বাজি পোন্ধৰ মিনিটত অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ এক বাজি দহ মিনিট আৰু সন্ধিয়া সাত বাজি পঞ্চল্লিছ মিনিটত মৈত্ৰী অধ্যাপকৰ কণ্ঠৰ আধুনিক গীত, এক বাজি কুৰি মিনিটত

নিৰঞ্জন বৰ্মন আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি 1:35 খনীন্দ্ৰ পাঠকৰ গীতাৰ বাদন, 1:50 ৰুঞ্জুন গোস্বামীৰ কণ্ঠৰ লোকগীত। দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:45 বিদ্যার্থীর অনুষ্ঠানত, 10:00

আগবঢ়াব জলি বৰঠাকুৰে। 6:40, 7:05 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰামেশ্বৰ আমচিৰ কণ্ঠৰ তিৱা গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

বায়ু প্ৰদূষণ প্ৰথম ভাগ। বায়ু প্ৰদূষণৰ পোনপটীয়া সংজ্ঞা দিয়া সম্ভৱ নহয়, কিয়নো ই হ'ল বিভিন্ন গেছ আৰু জলীয় বাষ্পৰ এটা মিশ্ৰণ য'ত কিছুমান নিষ্ক্ৰিয় পদাৰ্থও থাকে। অৰ্থাৎ আমি পৰিষ্কাৰ বায়ু বোলা বস্তুটো পৃথিৱীৰ ক'তো পাব নোৱাৰি। আমি যেতিয়া উশাহ লওঁ কেৱল অক্সিজেনে নহয় লগতে অন্যান্য গেছবোৰ আৰু পদাৰ্থ কণাও আমাৰ শ্বাসনলীৰে প্ৰৱেশ কৰে। এই বায়ুত বিভিন্ন প্ৰদূষকো থাকে। এনেবোৰ প্ৰদূষক প্ৰাকৃতিকো হয় আৰু মানৱ সৃষ্টও হয়। সাধাৰণ উষ্ণতা আৰু চাপত প্ৰকৃতিত গেছীয় অৱস্থাত পোৱা প্ৰদূষকবোৰক গেছীয় প্ৰদূষক বুলিব পাৰি। যিবিলাক যৌগৰ উতলাংক 200 ডিগ্ৰী চেলছিয়াছতকৈ কম সেইবোৰকো ইয়াৰ ভিতৰত ধৰা হৈছে। এই প্ৰদূষক গেছবোৰৰ ভিতৰত আছে কাৰ্বন মনক্সাইড, ছালফাৰৰ অক্সাইডসমূহ, হাইড্ৰজেন ছালফাইড, হাইড্ৰ'কাৰ্বনবোৰ, নাইট্ৰজেনৰ অক্সাইডসমূহ, অজন আৰু অন্যান্য জাৰক পদাৰ্থবোৰ। বায়ুমণ্ডললৈ কাৰ্বন মনক্সাইড মূলতঃ গাড়ী মটৰৰ পৰা ওলোৱা গেছবোৰৰ যোগেদি আহে। কাৰ্বন ডাইঅক্সাইডৰ পাছতে অতি বেছি পৰিমাণে থকা প্ৰদূষকটো হ'ল কাৰ্বন মনক্সাইড, যাৰ কাৰণে চহৰ নগৰৰ পৰিৱেশ নিতৌ সলনি হৈ থাকে। কাৰ্বন মনক্সাইডৰ গাঢ়তা গাড়ী মটৰৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি বঢ়া টুটা কৰে। সাধাৰণতে যান বাহন কম থকা ঠাইত কাৰ্বন মনক্সাইডৰ গাঢ়তা বিপদ ঘটাব পৰাতকৈ যথেষ্ট কম হয়। বায়ুত থকা মুখ্য প্ৰদূষকবোৰৰ এটা হ'ল ছালফাৰ ডাইঅক্সাইড। ছালফাৰ থকা জীৱাশ্ম ইন্ধনবোৰৰ দহনৰ ফলতেই প্ৰধানতঃ এই গেছৰ উৎপত্তি। ইন্ধন হিচাপে কয়লা ব্যৱহাৰ হোৱা অঞ্চলৰ বায়ুমণ্ডলত ইয়াক যথেষ্ট পৰিমাণত পোৱা যায়। উদাহৰণস্বৰূপে বৈদ্যুতিক শক্তিৰ প্ৰকল্পসমূহত থকা ঠাইত ছালফাৰ থকা আকৰিক যেনে তাম, সিহ আৰু দস্তাৰ উদ্যোগত সিহঁতৰ আকৰিক দগ্ধীকৰণ কৰা বিগলন চুল্লিবোৰৰ পৰাও ছালফাৰ ডাইঅক্সাইড ওলায়। তেল শোধনাগাৰ, ছালফিউৰিক এচিড প্ৰস্তুত কৰা উদ্যোগিক প্ৰকল্প, সাৰ কাৰখানা আৰু কাগজ আৰু মন্দ তৈয়াৰ কৰা উদ্যোগবোৰেও বৃহৎ পৰিমাণত ছালফাৰ ডাইঅক্সাইড নিৰ্গত কৰে। বায়ুত থকা প্ৰদূষকৰ আন দুটামান হ'ল হাইড্ৰজেন ছালফাইড আৰু জৈৱ ছালফাইড। সাধাৰণতে ছালফাইডবোৰ অতি কম পৰিমাণত থাকিলেও আমনিদায়ক দুৰ্গন্ধৰ সৃষ্টি কৰে। অৱশ্যে উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা এইবোৰ বৰ বেছি পৰিমাণত বায়ুমণ্ডললৈ এৰি দিয়া নহয়, কিয়নো বৰ্জিত গেছসমূহ বায়ুমণ্ডললৈ এৰি দিয়াৰ আগতে সেইবোৰ পৰিশোধন কৰিহে দিয়া হয়। প্ৰাকৃতিক গেছৰ শোধন, কক আৰু কাগজৰ উৎপাদন, আলকেটাৰাৰ আৰু পেট্ৰলিয়ামৰ পাতন, ভিস্কোস ৰেয়নৰ উদ্যোগিক উৎপাদন আৰু আন কিছুমান ৰাসায়নিক পদ্ধতিৰে হাইড্ৰজেন ছালফাইডবোৰ উৎপন্ন হয়। এই পদ্ধতিবোৰত উৎপন্ন হোৱা অপদ্ৰব্যবোৰ হয়তো জ্বলাই দিয়া হয়, নহ'লে পৰিষ্কাৰণৰ নিৰ্দিষ্ট ব্যৱস্থাৰে শোষণ কৰি লোৱা হয়। তথাপি হাইড্ৰজেন ছালফাইডে আৱৰ্জনা আঁতৰোৱাৰ কামত নিয়োজিত বহুসংখ্যক পৌৰকৰ্মীৰ অনিষ্ট সাধন কৰে। হাইড্ৰজেন ফ্লৰাইড আৰু অন্যান্য উদ্যায়ী ফ্লৰাইডবোৰ 0.001 PPMতকৈ বেছি আয়তনত থাকিলেই সেইবোৰক অতি চিন্তাজনক প্ৰদূষণকাৰী বুলি গণ্য কৰা হয়। এলুমিনিয়াম বিগলন উদ্যোগৰ পৰাই প্ৰধানতঃ ফ্লৰাইডবোৰ মুক্ত হয়। ফসফেট সাৰ আৰু চিৰামিক্স উৎপাদনৰ কিছুমান কামত ফ্লৰাইডবোৰৰ পৰিমাণ বাঢ়ে। হাইড্ৰজেন ফ্লৰাইড আৰু ছিলিকন টেট্ৰাফ্লৰাইডৰ গাঢ়তা 0.1 PPM হ'লে সেইবোৰ কিছুমান গছৰ কাৰণে বিষাক্ত হ'ব পাৰে। গছৰ পাতত সেইবোৰ গোট খায় আৰু জন্তুৰ গাত ফ্লৰচিছ নামৰ ৰোগ সৃষ্টি কৰে। এই ফ্লৰাইডৰ পৰা বিভিন্ন গছৰ ফুল আৰু পাতবোৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা অতি বেছি। সেইকাৰণে এলুমিনিয়াম নিষ্কাশন উদ্যোগৰ ওচৰে পাজৰে থকা কৃষিক্ষেত্ৰৰ গোটবোৰৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ সমস্যাৰ সৃষ্টি কৰে। তদুপৰি ফ্লৰাইডৰ কাঁচ ক্ষয় নিয়াব পৰা ক্ষমতা আছে আৰু সেইকাৰণে ক্ষতি কৰা পদাৰ্থৰ পৰিমাণ উল্লেখযোগ্যভাৱে বেছি হয়। বায়ুমণ্ডলত হাইড্ৰজেন ক্লৰাইডৰ গাঢ়তা যথেষ্ট কম, তথাপি ইয়াৰ পৰিমাণ বাঢ়িলে উদ্ভিদ জগত আৰু সা সম্পত্তিৰ অনিষ্ট সাধন হয়। আনহাতে মটৰ গাড়ীৰ ধোঁৱাবোৰেই নাইট্ৰজেন অক্সাইডৰ মূল উৎস। কিছুমান ৰাসায়নিক উদ্যোগত উপৰুৱা সামগ্ৰী হিচাপেও ইয়াৰ উৎপন্ন হয়। এটা কথা জনা যায় যে প্ৰাকৃতিক গেছৰ দহনত উৎপন্ন হোৱা সামগ্ৰীবোৰত 50 PPM পৰ্যন্ত নাইট্ৰজেন থাকে। নাইট্ৰজেনৰ অক্সাইডবোৰ হ'ল দ্বিতীয় সৰ্ববৃহৎ বায়ু প্ৰদূষক আৰু এইবোৰ মানুহৰ স্বাস্থ্যৰ পক্ষে অতি বিপদজনক। ইয়াৰ প্ৰক্ৰিয়াবোৰ কাৰ্বন মনক্সাইডতকৈ বহুগুণে বেছি গুৰুতৰ হয়। বতাহত উৰি ফুৰা পদাৰ্থ কণাবোৰ গোটা আৰু জুলীয়া দুয়োবিধৰ হয়। সিহঁতৰ আকাৰ 0.01 মাইক্ৰনৰ পৰা 20 মাইক্ৰনলৈকে হয়। কণিকাৰূপী প্ৰদূষকবোৰক সিহঁতৰ আকাৰ আৰু প্ৰকৃতিৰ অনুসাৰে বিভিন্ন ভাগত ভগোৱা হৈছে, যেনে ধূলিকণা, বাষ্প, ধুঁৱলী, স্প্ৰে, ধোঁৱা ইত্যাদি।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা।

0: এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিয়ে যোৱা দেওবাৰে কাটাৰৰ ৰাজ লাফানাত সংঘটিত দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ উচ্চ নিৰাপত্তা বিষয়াসকলে সন্ত্ৰাসবাদ চাইবাৰ ভাবুকিকে ধৰি বিশ্ব নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনাইছে নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ ডিৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 পৰাস্ত কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে কালি নতুন দিল্লীত অনুষ্ঠিত গ্লোবেল কনভাৰ্জেন্স ফৰ গ্ৰোথ সামিটত ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এখন আন্তঃসংযোগী বিশ্বত সমৃদ্ধি আৰু প্ৰত্যাহ্বানসমূহ প্ৰত্যেকৰে মাজত ভগাই লোৱা হয় যদিও সংঘাত আৰু অনিশ্চয়তাৰ পৰিণামসমূহ উন্নয়নশীল দেশ আৰু গ্লোবেল চাউথৰ ওপৰত অসমতাপূৰ্ণভাৱে পৰে তেওঁ গুৰুত্ব আৰোপ কৰে যে এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সমন্বিত গোলকীয় পদক্ষেপ অপৰিহাৰ্য গোলকীয় অসমতাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীমতী সীতাৰমণে কয় যে সকলো অসমতাই একে নহয় কিয়নো কিছুমান অসমতাই জনসংখ্যা উন্নয়নৰ পৰ্যায় সম্পদৰ প্ৰাচুৰ্য আৰু অৰ্থনৈতিক গাঁথনিৰ পাৰ্থক্যক প্ৰতিফলিত কৰে ভাৰতৰ অৰ্থনীতিৰ প্ৰগতিৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বিকাশ মূলতঃ ঘৰুৱা চাহিদাৰ দ্বাৰা পৰিচালিত আৰু ইয়াৰ বহুলাংশে বজাৰ নিৰ্ধাৰিত বিনিময় হাৰে সমৰ্থন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত যোৱা দেওবাৰে কাটাৰৰ ৰাজ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটিত সংঘটিত এটা দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ নেতাগৰাকীক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি প্ৰকাশ কৰা সহানুভূতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু আহতসকলক আগবঢ়োৱা ক্ষীপ্ৰ চিকিৎসা সাহায্যৰ শলাগ লয় দুয়োগৰাকী নেতাই নিজৰ নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে আৰু ইজনে সিজনৰ প্ৰতি সংহতি আৰু সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে কাটাৰে গ্ৰহণ কৰা গঠনমূলক ভূমিকাই অঞ্চলটোত স্থায়ী শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাত অৰিহণা যোগাব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মবিভূষণ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছক সমাজ সেৱাৰ বাবে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয় প্ৰাক্তন টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ অভিনেতা মামতী আৰু নেপথ্য গায়িকা আলকা য়াগ্নিকলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হয় চৰকাৰে চলিত বৰ্ষত 131 ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়াইছে ইয়াৰ ভিতৰত 5 পদ্মবিভূষণ 13 পদ্মভূষণ আৰু 113 পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা NSA আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ উচ্চ নিৰাপত্তা বিষয়াসকলে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভাৰতে আয়োজন কৰা উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত সন্ত্ৰাসবাদ চাইবাৰ ভাবুকিকে ধৰি বিশ্ব নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনাইছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত অনুষ্ঠিত গ্ৰুপিঙৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত 16 ব্ৰিক্ছ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা সভাত সদস্য দেশৰ শীৰ্ষ নিৰাপত্তা প্ৰতিনিধিসকলক একত্ৰিত কৰি আন্তঃৰাষ্ট্ৰীয় সমাজৰ সন্মুখত থকা ভাবুকিৰ বিষয়ে আলোচনা কৰা হয়
1: We need to be cognizant of the new security threats and challenges. Non-traditional threats have transcended national borders and have developed defeat systems against conventional responses. Innovative disruptive technologies, more camouflaged variants of terrorism, cyber threats in a world which is getting increasingly digitized, they all constitute an important threats for us.
0: ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আলোচনাৰ সময়ত ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা নিৰাপত্তাজনিত

0: বিপদ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে এন এছ এসমূহে 21 আৰু 22 মেত অনুষ্ঠিত হোৱা সন্ত্ৰাসবাদ বিৰোধী আৰু 8 আৰু 9 জুনত অনুষ্ঠিত হোৱা তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰত নিৰাপত্তা সম্পৰ্কীয় ব্ৰিক্ছ যুটীয়া কৰ্মগোটসমূহৰ কাৰ্যকলাপ আৰু ফলাফলসমূহো পৰ্যালোচনা কৰে। আলোচনাৰ নেতাসকলে ব্ৰিক্ছৰ অধিক সহযোগিতা বৃদ্ধিৰ বাবে সমৰ্থন আগবঢ়ায়। নতুন দিল্লীত অনুষ্ঠিত 16 সংখ্যক ব্ৰিক্ছ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ছাৰ্গে শ্বৈগুৱে ব্ৰিক্ছ ফ্ৰেমৱৰ্কৰ অধীনত চলি থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। বৈঠকত ভাৰত ৰাছিয়াৰ বিশেষ কৌশলগত সহযোগিতাৰ সৈতে সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত চলি থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰো মূল্যায়ন কৰা হয়। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে। ডঃ লাহিৰিয়ে নতুন দিল্লীত ট্ৰেড ৱাচ কোৱাৰ্টাৰলি প্ৰতিবেদনৰ শেহতীয়া সংস্কৰণ উন্মোচন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ ৰপ্তানি 1.84 ট্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিছে আৰু আমদানি 6.5% বৃদ্ধি পাইছে। পশ্চিম এছিয়া পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে এই সংকট সাময়িক আৰু অতি সোনকালে বিশ্বত শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে।
1: It was a short-term problem. I hope the war is going to end, peace will prevail, and the impact was in terms of energy prices and transportation cost. Freight rates went up. There was disruption. You'll find even in these figures somewhere. Prices went up. But quantities were not available, so there was a problem. So I think it was a temporary supply shock.
0: ইথানল মিহলি পেট্ৰল সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা বিভিন্ন দাবীক লৈ চৰকাৰে স্পষ্ট কৰি কয় যে ইথানল মিশ্ৰণ বৈজ্ঞানিকভাৱে বৈধ। ইথানল মিহলি পেট্ৰলক লৈ সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকাৰ প্ৰমাণহীন আৰু বিভ্ৰান্তিকৰ দাবীৰ উদ্দেশ্য হৈছে জনসাধাৰণক বিভ্ৰান্ত কৰা। তেল বিপণন কোম্পানী, অটোমোবাইল নিৰ্মাতা, ইন্ধন পৰীক্ষণ সংস্থা আৰু অন্যান্য সহযোগীৰ সৈতে মিলি কৰা ইথানল মিশ্ৰণ কাৰ্যসূচী ৰূপায়ণৰ ওপৰত নিৰন্তৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। লগতে চৰকাৰে কয় যে E20 পেট্ৰল উপলব্ধ হোৱাৰে পৰা ইথানল মিহলিৰ ফলত ইঞ্জিন বিকল হোৱা বা বাহনৰ বিজুতিৰ কোনো ব্যাপক সমস্যাৰ তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই। এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে দেশত বৰ্তমানলৈকে স্বাভাৱিকতকৈ প্ৰায় 43% ঘাটি বৰষুণ হৈছে আৰু এইবেলি জুলাইতো মৌচুমী বতাহৰ প্ৰভাৱ কম হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এইবেলি স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ ফলত দেশৰ প্ৰায় 315খন জিলা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে 2টা গ'ল কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। এই গ'ল দুটাৰ জৰিয়তে ৰোনাল্ডো বিশ্বকাপৰ 6খন ভিন ভিন বিশ্বকাপ ফুটবলত গ'ল কৰা প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত চলি থকা গ্ৰুপ এলৰ এখন খেলত বাতৰি যুগুতোৱাৰ পৰলৈ ক্ৰোৱেছিয়াই পানামাৰ বিৰুদ্ধে 1-0 গ'ল লাভ কৰিছে। প্ৰতিযোগিতাত গ্ৰুপ এলৰ আন এখন খেল ভাৰতীয় সময় অনুসৰি পুৱা 7:30 বজাত কলম্বিয়া ডিআৰ কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা, বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব। আকাশবাণী।

গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

হেমবৰুৱাই কৈছিল, সামাজিক সচেতনতা হৈছে সংস্কৃতিৰ প্ৰাণ, কাৰণ সংস্কৃতিৰ জন্মস্থলী হৈছে সমাজ। সমাজৰ জীপ লৈ সংস্কৃতি জীয়াই থাকে।

আইনৰ ডিগ্ৰী লাভ কৰে। 1914 চনত দক্ষিণ আফ্ৰিকাত হোৱা সংগ্ৰামৰ পিছত বৰাগিৰি ভেংকটগিৰিয়ে ডাবলিনত ভাৰতীয় সমাজ গঠনত বিশেষভাৱে অৰিহণা যোগায় আৰু সেই বছৰতে তেওঁ মহাত্মা গান্ধীৰ লগত সাক্ষাৎ হয়। ইয়াৰ পৰাই তেওঁৰ আৰম্ভ হয় ৰাজনৈতিক জীৱন। অখিল ভাৰতীয় ৰেলৱে কৰ্মচাৰী সংগঠনৰো অন্যতম গুৰি ধৰোতা বৰাগিৰি ভেংকটগিৰিয়ে ৰেলৱে কৰ্মচাৰী সংগঠনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত 7 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ কাৰাবাসো খাটে। জেলৰ পৰা মুক্তি পোৱাৰ পিছতে তেওঁ বেংগল নাগপুৰ ৰেলৱে কৰ্মীসকলক লগত লৈ এটা বৃহৎ সংগঠন গঢ়ি তোলে। 1926 চনত তেওঁ সদৌ ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভাপতি হিচাপে মনোনীত হয়। 1927 চনত তেওঁ জেনেভাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মজদুৰ সংগঠনৰ সন্মিলনত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে যোগদান কৰে। 1937 চনত তেওঁ মাদ্ৰাজ বিধানসভাৰ সদস্যৰূপে নিৰ্বাচিত হয় আৰু 1937 চনৰ পৰা 1939 চনলৈ টি প্ৰকাশম মন্ত্ৰীসভাত শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটিৰ আহ্বায়ক হিচাপেও কিছুদিন কাম কৰা বৰাহগিৰি ভেংকটগিৰিয়ে 1974 চনত শ্ৰীলংকাত ভাৰতৰ হাই কমিশ্যনাৰ হিচাপেও নিযুক্তি লাভ কৰিছিল। 1952 চনত সাধাৰণ নিৰ্বাচনত তেওঁ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু জৱাহৰলাল নেহৰু মন্ত্ৰীসভাতো তেওঁ 1952 চনৰ পৰা 1954 চনলৈ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। বৰাগিৰি ভেংকটগিৰি বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপেও কৰ্মৰত আছিল। 1967 চনৰ পৰা 1969 চনলৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপেও নিৰ্বাচিত হৈছিল। 1969 চনৰ 20 আগষ্ট তাৰিখে বৰাহগিৰি ভেংকটগিৰি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 1975 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধি প্ৰদান কৰে। এগৰাকী ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ পৰলোক প্ৰাপ্তি হয় 1980 চনৰ 24 জুন তাৰিখে। এগৰাকী ভাৰতীয় ঔপন্যাসিক অনিতা দেশাইৰ আজি উপজা দিন। লেখক হিচাপে তেখেতে 3 বাৰ বুকাৰ বঁটাৰ বাবে মনোনীত হৈছে। 1978 চনত ফায়াৰ অন দ্য মাউণ্টেইন উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। দ্য ভিলেজ বাই দ্য চি উপন্যাসৰ বাবে তেখেতে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰে। 1937 চনত মুছৌৰীত জন্মগ্ৰহণ কৰা অনিতা দেশাইয়ে দিল্লীৰ কুইন মেৰী মাধ্যমিক বিদ্যালয়ত পঢ়াৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ পৰা ইংৰাজী সাহিত্যত বি এ ডিগ্ৰী লাভ কৰে। 7 বছৰ বয়সতে লিখা আৰম্ভ কৰা অনিতা দেশাইৰ প্ৰথমটো গল্প প্ৰকাশ পায় তেওঁৰ 9 বছৰ বয়সত। 1963 চনত তেওঁৰ প্ৰথম উপন্যাস ক্ৰাই দ্য পিকক প্ৰকাশ পায়। 1984 চনত জনপ্ৰিয়তা হ্ৰাস পোৱা এজন উৰ্দু কবিৰ বিষয়ে লিখা ইন কাষ্টডি উপন্যাসৰ বাবে তেখেতক বুকাৰ বঁটাৰ বাবে মনোনীত কৰা হয়। 1993 চনত তেখেতে মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজিত সৃষ্টিমূলক লেখাৰ শিক্ষকৰূপে যোগদান কৰে। 1999 চনত বুকাৰ বঁটাৰ বাবে মনোনীত ফাষ্টিং ফিষ্টিং উপন্যাসে তেখেতৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। 2004 চনত মেক্সিকোৰ পটভূমিত লিখা উপন্যাস দ্য জিগজাগুৱে প্ৰকাশ পায়। 1993 চনত তেখেতৰ উপন্যাস ইন কাষ্টডিৰ অভিযোজনাৰে একে নামৰ এখন ইংৰাজী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। পৰিচালক আছিল ইছমাইল মাৰ্চেণ্ট আৰু চিত্ৰনাট্যকাৰ শ্বাহৰুখ হুছেইন। শশী কাপুৰ, শবানা আজমী আৰু ওম পুৰীয়ে অভিনয় কৰা চলচ্চিত্ৰখনে 1994 চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰে। আজি এইগৰাকী লেখক ঔপন্যাসিক অনিতা দেশাইৰ জন্মদিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। প্ৰথম অসমীয়া মহিলা আলোচনী ঘৰ জ্যোতিৰ প্ৰতিষ্ঠাপক সম্পাদক কমলালয়া কাকতিৰ আজি মৃত্যুতিথি। 1894 চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা কমলালয়া কাকতিয়ে বিভিন্ন সামাজিক কাম কাজত আত্মনিয়োগ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। বৌয়েক কনকলতা চলিহাৰ সৈতে লগ লাগি 1928 চনত যুটীয়াভাৱে প্ৰকাশ কৰি উলিয়াই ঘৰ জ্যোতি নামৰ আলোচনীখন। এইখনেই হৈছে অসমৰ প্ৰথম মহিলা আলোচনী। অৱশ্যে 1935 চনত ঘৰ জ্যোতিৰ প্ৰকাশ বন্ধ হৈ যায়। 1946 চনৰ 24 জুনত দেহাৱসান হয় কমলালয়া কাকতিৰ। আজি স্মৃতি দিৱসৰ এই বিশেষ দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ বিজয়াশান্তিৰ আজি জন্মদিন। প্ৰধানকৈ তেলেগু আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা বিজয়াশান্তিয়ে

অৱস্থাত ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিজৰ মৰ্যাদা শক্তিশালী কৰি আন এক অভিলেখ ৰচিলে লিঅ'নেল মেছিয়ে। সোমবাৰে নিশা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অনুষ্ঠিত ফিফা বিশ্বকাপৰ গ্ৰুপ জেৰ খেলখনত দুটা গ'ল দি ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক 2-0 গ'লত জয়ৰ সোৱাদ দিয়ে অধিনায়ক মেছিয়ে। ফ্ৰান্সে চলিত ফিফা বিশ্বকাপৰ নক আউটত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। অসমৰ প্ৰাক্তন ৰাজ্যিক ক্ৰিকেটাৰ অংশুমান ভাগৱতীক অসম ক্ৰিকেট সন্থাই 3 বছৰৰ বাবে ক্ৰিকেট কৌশল আৰু কাৰিকৰী পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ চতুৰ্থ খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: হয় নমস্কাৰ।
2: আজি আপোনাৰ স্মৃতিৰ দিনলিপিৰ চতুৰ্থ খণ্ডত আমি ইয়াত ষ্টুডিঅ'ত গোট খাইছোঁ।
3: হয়।
2: আগৰ খণ্ডকেইটাত আমি যেতিয়া কথা পাতিছিলোঁ,
3: হয়,
2: এটা প্ৰশ্ন সুধিবলৈ মোৰ খুব লোভ আছিলে, সোধা নহ'ল।
3: হয়।
2: আপুনি যেতিয়া ইউ পি এছ চিৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ যিটো মৌখিক পৰীক্ষা,
3: হয়,
2: সেইটো দিবলৈ গৈছিল,
3: হয়,
2: সেইটোৰ পৰিৱেশ কেনেকুৱা আছিল আৰু আপোনাক কি প্ৰশ্ন কৰিছিল, কিবা মনত আছেনে?
3: সেইটো বহুত পুৰণি কথা, 1987 12 মে' তাৰিখে তিনিচুকীয়া মেইলত মই সেই ইউ পি এছ চি পৰীক্ষাত বহিবলৈ গৈছিলোঁ আৰু সেই পৰীক্ষা হৈছিল 15 মে' তাৰিখে, যিটো লোকসেৱা আয়োগৰ যিটো ভৱন
2: ঢলপুৰ হাউচ,
3: হয়, তাত হৈছিল আৰু এখন ডাঙৰ মানে বহুকেইজন সদস্য থকা
2: পেনেল
3: এখন থাকে, তাতে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু তাতে বিভিন্ন বিষয়ৰ এক্সপাৰ্ট থাকে, খেলৰ থাকে, সাহিত্যৰ থাকে, এনেকুৱা আৰু, কমেও 10 জনমান আছিল নেকি মোৰ যিমান দূৰ মনত পৰে। বিভিন্নজনে এজনে প্ৰশ্ন কৰে, শেষ হোৱাৰ লগতে আকৌ লগে লগে আকৌ ইজনে প্ৰশ্ন কৰে আৰু ইংৰাজীতেই সোধে আৰু দুই এজনে হিন্দীটো সোধে। ইংৰাজীত সুধিলে ইংৰাজীত উত্তৰ দিওঁ আৰু হিন্দীত সুধিলে হিন্দীত উত্তৰ দিওঁ, যদিও হিন্দী মোৰ ভাল নহয়, মই হিন্দী ভাষী নহয়। তেনেকৈ সুধি থাকোঁতেই এজন হঠাতে তাতে, কিন্তু অসমীয়াৰ অসমৰ কেণ্ডিডেটৰ কাৰণে অসমৰ এক্সপাৰ্টো এজন থাকে, অসমৰ এক্সপাৰ্ট এজন আছিল, মই চিনি নাপাওঁ তেখেতক, অসম পিছতহে গম পালোঁ। সেই অসমৰ এক্সপাৰ্টজনে হঠাতে মোক অসমীয়াত এটা প্ৰশ্ন কৰিলে, কৰি কৈছে আপুনি মোৰ মানে এই বায়'ডাটাবিলাক চাইছে, চাই পেলাই কৈছে আপুনি সাহিত্যৰ সেৱা কৰে, সাহিত্যৰ লগত জড়িত, গতিকে মোক দুটামান সাহিত্যৰ প্ৰশ্নৰ উত্তৰ দিয়ক। মই ক'লোঁ আৰু, তেওঁ সুধিলে বেজবৰুৱাৰ বিষয়ে সুধিলে আৰু বিভিন্নজনৰ বিষয়ে সুধিলে, অসমীয়া সাহিত্যৰ বিষয়ে সুধিলে, তাৰপিছত ক'লে আপুনি কবিতা লিখে, মই বোলো হয় ছাৰ দুই এটা কবিতা লিখোঁ, কৈছে আপুনি আপোনাৰ এটা কবিতা আমাক শুনাওক। সেইমতে মোৰ কবিতা মুখস্থ ধৰা কবিতা আৰু স্মৃতিৰ পৰা মই কবিতা এটা শুনালোঁ।
2: আমাক শুনাই দিব নোৱাৰেনে?
3: অঁ পাৰিম,
2: দিয়ক, আপোনাৰ সেইটো এটা বেলেগ ৰস হ'ব, আপুনি কবি মানুহ।
3: কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, চিনাকিৰে সুবাসিত সাৰে থকা মন, নদীময় সোঁতেৰে বৈ সাগৰ হ'ব, বিশ্বাসৰ আকুলতাত চেতনাৰে ঢৌ, উশাহত নাচি বাগি একাকাৰ হ'ব, কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব। বহুত দীঘল কবিতা। সেইটো কবিতাও লিখিছিলোঁ মই বিশ্ববিদ্যালয়ত পঢ়োঁতে, যেতিয়া মই স্নাতক পাছ কৰি আহি গোলাঘাটত

0: ডিআই কলেজৰ পৰা আহি গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলোঁ। তেতিয়া ইয়াতে এটা এখন নতুন নতুন জগত, মই কাকো চিনি নাপাওঁ, গতিকে সেই তাতে এখন আজিৰ কবিতা বুলি ৱালত মৰা এটা শিতান আছিল, প্ৰতিদিনে এজন এজন কবিৰ কবিতা তাত মাৰি দিয়ে, পেষ্ট কৰি দিয়ে। সেই তাতে আহি মোক এজন যিজনে চলাইছিল এই হেৰিটো, মোক আহি সুধিলে যে তুমি কবিতা লিখা ল'ৰা, এটা কবিতা দিয়া, আমাৰ ইয়াতে মাৰি নিম। তেতিয়া মই সেই কবিতাটো দিছিলোঁ আৰু সেই কবিতাটো তাতে মাৰি দিছিলে। কবিতাটো ভাবটো সেই কাইলৈ চিনাকি আমাৰ গভীৰ।
1: তেতিয়া আপোনাৰ বৰ্তমানৰ আপোনাৰ অৰ্ধাংগিনীৰ সৈতে চিনাকি হৈছিল
0: আছিল, চিনাকি
1: চিনাকি আছিল,
0: চিনাকি আছিল,
1: চিনাকি গভীৰ হোৱাৰ কথাটো তেখেতৰ প্ৰেৰণা নেকি?
0: নহয়, সেইটো নহয়, সেইটো নহয়, মই যে এই নতুন অচিনাকি মুখবিলাকৰ লগত যে চিনাকি হ'ব সেইটো, তাৰমানে ইউনিভাৰ্চিটি এখন বিশাল, আমি সৰু কলেজ এখনৰ পৰা আহিছোঁ, এখন কলেজৰ পৰা আহিছোঁ, এতিয়াতো অসমৰ বিভিন্ন ঠাইৰ কলেজৰ পৰা ল'ৰা ছোৱালী আহি গোট খাইছে, সেই ল'ৰা ছোৱালীসকলৰ লগত আমাৰ চিনাকি হ'ব, সেই কথাটো কাইলৈ চিনাকি আমাৰ গভীৰ হ'ব, চিনাকিৰে সুবাসিত সাৰে থকা মন, নদীময় সোঁতেৰে বৈ সাগৰ হ'ব, সেই কবিতাটো তেনেকুৱা ধৰণৰ ভাৱতহে লিখা।
1: কিন্তু বৌক আজি ক'ব পাৰিম যে কথাটো পাক সলাই কৈছে, কথাটো আপুনি আছিলে কেন্দ্ৰত।
0: যি কি নহওক, সেই কবিতাটো সেই 81 চনত দৈনিক অসমত 1 জানুৱাৰী তাৰিখে প্ৰচাৰো প্ৰকাশো হৈছিল সেই কবিতাটো।
1: আৰু আপুনি সেই কবিতাটো UPSCৰ পেনেলৰ আগত আপুনি ৰিচাইট কৰিলে, আবৃত্তি কৰিলে,
0: যিহেতু মই ইউনিভাৰ্চিটিত পঢ়ি অলপ দিনৰ আগতেই পঢ়িছিলোঁ আৰু সেই কবিতাটো লিখিছিলোঁ, বাংলা ভাষাত ৰবীন্দ্ৰ চৰকাৰে অনুবাদ কৰিছিল, সেইটো খুব সময় দেশতো ডিস্ক পত্ৰিকাত ওলাইছিল।
1: আৰু বোধ কৰো UPSCৰ যিটো লোকসেৱা আয়োগৰ যিটো পেনেল আছিল, বিচাৰক কেইজন যথেষ্ট ইমপ্ৰেছড হৈছিল যেন লাগে
0: কবিতা পাৰে হ'ব পাৰে। আৰু মোক মানে তাৰপিছত আৰু মোক খালী সাহিত্যৰ কথা, বিভিন্নজনে মোক ইংৰাজীটো সুধিছে, হিন্দীটো সুধিছে, অসমীয়াজনেতো সুধিছেই সাহিত্যৰ কথা, মোক অন্য সাহিত্যৰ কথাও সুধিছে, অন্য সাহিত্য পঢ়োঁ নে নপঢ়োঁ বা কি পঢ়িছোঁ এনেকুৱা ধৰণৰ কথাও সুধিছে, বেছিকৈ সাহিত্যৰ কথা সুধিলে। আৰু মই ক'বলৈ ভাল পাম, মই বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীও আছিলোঁ বিশ্ববিদ্যালয় সপ্তাহৰ, আৰু গতিকে বহুত চাৰ্টিফিকেট আছিল, কমেও 25খনমান সেই বেলেগ বেলেগ বিষয়ত পোৱা, মানে সাহিত্যৰ বিষয়ত পোৱা মোৰ তাতে মান পত্ৰ আছিলে, সেইখিনিও আছিলে, সেইখিনিও মই দেখুৱাইছোঁ, গতিকে তেওঁলোকে দেখি চাগে মোক ভাল পালে আৰু তেনেকুৱা হ'ব চাগে।
1: আৰু ইতিমধ্যে সেই সময়ত আপুনি আমাৰ যিটো সাংস্কৃতিক
0: সঞ্চালকালয়ন
1: অফিচাৰ হিচাপে কাম কৰি আছে, গতিকে আপোনাৰ সেই সূত্ৰটো তেখেতসকলে বিচাৰি পাইছে যে কেণ্ডিডেট গৰাকী অসমৰ সংস্কৃতি জগতৰ লগত সম্পৰ্ক থকা এটা বিভাগতে চৰকাৰী চাকৰিয়াল হিচাপে কাম কৰি আছে। আৰু পৰিৱেশটো কেনেকুৱা, বন্ধুত্বপূৰ্ণ আছিলে?
0: একেবাৰে কোনো ধৰণৰ, মই প্ৰথমতে খুব ভয় খাইছিলোঁ, পিছত গৈ ইমান সহজ হৈ গ'লোঁ, মই মানে তেওঁলোকৰ লগত একেবাৰে মোক হাঁহি মাতি কথা ক'বলৈ সুযোগ দিলে, বিভিন্ন ধেমেলীয়া কথাও সুধিছে, তাৰপিছত মই নাটক কৰোঁ নেকি সেইটোও সুধিছে, তাৰপিছত নাটকৰ সংলাপ মাতিবলৈও কৈছে, তেনেকুৱা ধৰণৰ, তেনেকুৱা ধৰণৰ আৰু।
1: গতিকে আপোনাৰ সেইটো এটা খুব সুখদায়ক অভিজ্ঞতা, তাৰপিছত আপুনি সেই পৰীক্ষাত সফলো হ'ল, আপুনি কামত যোগ দিলে আকাশবাণীত, আৰু তাৰপিছত আকাশবাণীৰ আগৰ কবিতা আৰু পিছৰ কবিতাৰ কিবা পৰিৱৰ্তন হৈছে নেকি? ইয়াত আহি এখন বেলেগ জগত পালে, ইয়াত নতুন কৰ্মক্ষেত্ৰ এখন হ'ল, তাৰপিছতো আপুনি কবিতা লিখিয়ে থাকিল, গীত লিখিছে, বিশেষকৈ গীতধৰ্মী হৈ গ'ল নেকি কবিতাবিলাক যেতিয়া আকাশবাণীৰ
0: পৰিৱৰ্তন? গীতধৰ্মী হোৱা নাই, গীত আৰু কবিতা সম্পূৰ্ণ বেলেগ,
1: হয়
0: এখন বেলেগ জগত। মই আকাশবাণীত থাকি আচলতে ইয়াতে থাকি এখন বহল পৰিসৰলৈ আহিলোঁ, কালচাৰেল এফেয়াৰ্ছ বা সাংস্কৃতিক বিভাগত মই শিল্পীসকলৰ লগত বেছিকৈ মোৰ সান্নিধ্য আছিল, সাহিত্যিকৰ লগতো আছিল বাৰু, কিন্তু ইয়াত যিহেতু মই সাহিত্য চোৰা প্ৰগ্ৰেমটো অনুষ্ঠানটো মই চাব লগা হ'ল, তেতিয়া ইয়াত কবি, গল্পকাৰ বা অন্য ধৰণৰ যিসকল সাহিত্যৰ লগত জড়িত ব্যক্তি, সেইসকলৰ লগত মই পোনপটীয়াভাৱে মোৰ সংযোগ হ'ল, গতিকে বহুতো অভিজ্ঞতা হ'ল। মই অসমৰ প্ৰায় সকল কবিৰ সৈতে মোৰ এটা সংযোগ হ'ল, গল্পকাৰৰ লগত সংযোগ হ'ল, অন্য ধৰণৰ উপন্যাসীসকলৰ লগত সংযোগ হ'ল, তাৰমানে সেই তেনেকুৱা ধৰণৰ সংযোগে মোৰ মনটোক মানে অকণমান চহকী কৰিলে বুলি মই ভাবোঁ।
1: আৰু সেইটো এটা সুখদায়ক অভিজ্ঞতা আপোনাৰ বাবে, আপুনি নিজে লিখে, আপুনি নিজৰ কল্পনা প্ৰৱণ ব্যক্তি, আপুনি কবিতা বা গীতৰ মাজত আছে, আৰু তথাপিও মই এইকাৰণে সুধিছোঁ যে আকাশবাণীত

0: কাম করার পিছত আগত হোক বা পিছত হোক মানুষের কিছু আগতেই সেই পশ্চাদভূমি লয়ে যে একটা যে মিউজিক্যাল মাইন্ড বলে কয় একটা সুরিয়া মন, সুরিয়া মন থাকার কারণে কোনোবা আহে আর অন আন কিছু মানুষ আহে যাদের মনটা সুরিয়া হয়ে পড়ে আকাশবাণীত সোমার পিছত আমার নিজের অভিজ্ঞতা অকমান আছে তো গতি সেই সুরিয়া মনটা যেহেতু আপনি গীতিকার হিসাবে আপনার একটা এগারী সফল গীতিকার হিসাবে আপনার পরিচয় এটা আছে গতি মানে সেইকারণে সুদিছ যে আকাশবাণীর পরিবেশটা আপনার গীতত কিবা পরিবর্তন আনলে নাকি বা কবিতাত এই যে গীতর প্রভাবটা বেশিকে পড়ে সুদিছিল যে আপনার কারণ সেইটাই যে আপনার আরো বেশি সুরিয়া করে তুলিলে নাকি?
1: হয় সেটো হয়, মই আসলতে সৰুৰ পৰা খুব গান ভাল পোৱা মানুহ। মই ডিব্ৰুগড় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ভিতৰুৱা জেগাত গোলাঘাটত মোৰ জন্ম বা তাতেই মই ডাঙৰ দীঘল হৈছোঁ। গতিকে মই সৰুৰ পৰা ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান শুনি ডাঙৰ হৈছোঁ। গতিকে ডিব্ৰুগড় কেন্দ্ৰৰ যিবিলাক গান সেইবোৰ মই ধুনীয়াকৈ শুনো, সদায় শুনো আৰু শুনি পেলাই আপ্লুত হওঁ। তেতিয়া মই মাজে মাজে ভাবোঁ যে এনেধৰণে গান মই যদি লিখিব পাৰোঁ, এনেকুৱা ধৰণে গীত যদি লিখিব পাৰোঁ, তেতিয়াৰ পৰা মই গীত লিখাৰ অকণমান প্ৰয়াস কৰি আহিছোঁ। কিন্তু আচলতে গীতটোৰ এটা ব্যাকৰণ থাকে, কবিতাৰ নিচিনাকৈ নহয়। গতিকে মই যদিও সেই প্ৰয়াস কৰিছিলোঁ, সেইটো মোৰ ব্যৰ্থ প্ৰয়াস আছিল। কিন্তু পিছৰ ফালে মই যেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই যোগদান কৰিলোঁ, তেতিয়া মোৰ এটা পৰিৱেশ এটা পালোঁ। তেতিয়া মই গীত লিখিবলৈ চেষ্টা কৰিলোঁ। কিন্তু মই গীত লিখিবলৈ চেষ্টা কৰি গীত জমা দিওঁ, কিন্তু তিনিবাৰলৈকে মোৰ গীত এপ্ৰুভ হোৱা নাই, ঘূৰাই ঘূৰাই দিয়ে হোৱা নাই। তাৰপিছত এবাৰ মই তেতিয়া কিন্তু মই ৰেডিঅ'ত জইন কৰাৰ আগৰ পৰা দি আছিলোঁ, মই হেৰি হোৱা নাই। এবাৰ শেষবাৰ মই খগেন মহন্ত তেখেতক মই মোৰ গান কেইটামান দেখুৱালোঁ, তেতিয়া মোক ক'লে যে তোমাৰ গান হোৱাই নাই, এইবিলাক গান হোৱা নাই, তুমি এটা কাম কৰা, তুমি আমাৰ যিসকল কৃতি গীতিকাৰ আছে সেইসকলৰ ৰুদ্ৰ বৰুৱাকে আদি কৰি নৱকান্ত বৰুৱা, ফজলুল আলী, নিৰ্মল প্ৰভা বৰদলৈ, তেখেতসকলৰ কেশৱ মহন্ত, তেখেতসকলৰ গান তুমি ভালকৈ অধ্যয়ন কৰা আৰু যিবিলাক আধুনিক গীত সেইবিলাক তুমি ভালকৈ শুনা, শুনিলেই তুমি গম পাবা তোমাৰ গীত কেনেকৈ লিখে। তেতিয়া মই কি কৰিলোঁ, মই কিজানি তিনিবছৰমান মই অনবৰত গীতৰে চৰ্চা কৰিছোঁ, তাৰমানে গীত পঢ়িছোঁ, গীত অধ্যয়ন কৰিছোঁ। যেতিয়া গ্ৰন্থমেলা হয় তেতিয়া মই গীতৰ কিতাপ বিচাৰি গ্ৰন্থমেলাত ঘূৰি ফুৰোঁ আৰু তেনেকৈ মই ৰুদ্ৰ বৰুৱাৰ গীত, নিৰ্মল প্ৰভা বৰদলৈৰ গীত, তেনেকৈ বিভিন্নজনৰ গীতৰ পুথি মই সংগ্ৰহ কৰি গীতবিলাক খুব খৰচিমাই পঢ়িলোঁ। পঢ়াৰ পিছত মই ভাবিলোঁ গীত এনেকৈহে লিখে। তাৰপিছত মই গীত লিখাৰ প্ৰয়াস কৰিলোঁ আৰু তাৰপিছত যেতিয়া মই গীত আকৌ দাখিল কৰিলোঁ, মই চতুৰ্থবাৰৰ বাবে তিনিবাৰ মই বিফল হৈছোঁ, চতুৰ্থবাৰতহে মোৰ গীত অনুমোদন হৈছে। তাৰমানে সেইকাৰণে মই ক'ব খোজোঁ যে গীত লিখাটো সহজ কথা নহয়, কবিতাৰ কবিতাটো লিখি গ'লেই হয়, গীত কিন্তু তেনেকৈ নহয়। গীতত বহুত ধৰণৰ মানে এটা নিয়ম কানুন আছে,
0: এটা নিৰ্দিষ্ট এটা পেটাৰ্ণত সজ্জাতাক বিন্যাসতাক আনিব লাগিব। সেই কথাটোকে যে আকাশবাণীৰ মৌখিক ইতিহাসৰ ভিতৰত এই গীতৰ কথাটো, গীতিকাৰ হোৱাৰ সপোন আৰু গীতিকাৰ কেনেকৈ হ'ব পাৰি সেই কথাখিনি আমাৰ ইতিহাসে সামৰি লোৱা এটা বিষয় যিটো আপুনি আজি তাত স্পৰ্শ কৰিলে। এতিয়া মই আপোনাৰ পৰা বহুত কথা জানিবলৈ মন গৈ আছে, সময়ৰতো সীমাবদ্ধতা আছেই, কিন্তু তাৰ ভিতৰতে আপুনি আকাশবাণী গুৱাহাটীৰ পৰা হেৰিলে গ'ল, তোৰালৈ গ'ল, সেই তোৰাৰ অধ্যায়টো আমি পিছত আৰম্ভ কৰিম। তাৰ লগতে মোৰ মনত দৌৰি থকা এটা প্ৰশ্নৰ কথা কৈছোঁ যে আকাশবাণীত যিখিনি সময়ত আপুনি কাম কৰিছে 1987 চন, তেতিয়াও আমাৰ ইয়াতে টেলিভিশ্যনৰ বৰ পয়োভৰ হোৱা নাই, বহুতো ঘৰত টিভি নাইয়ে তেতিয়া। 82 চনত আমাৰ মাত্ৰ পৰীক্ষামূলকভাৱে ইয়াত প্ৰচাৰণ আৰম্ভ হৈছিল টিভিত। আকাশবাণীত কোনটো প্ৰভাৱ, চহৰীয়া প্ৰভাৱটো বেছি আছিল নে গ্ৰাম্য প্ৰভাৱটো বেছি আছিল?
1: আচলতে আমাৰ যিসকল সহকৰ্মী আছিল সৰহভাগেই কিন্তু আমি গাঁৱৰ পৰাই অহা, আমি গাঁৱৰ, ময়ো গাঁৱৰেই বুলি ক'ব লাগিব, ডক্টৰ সূৰ্য দাস গাঁৱৰ। গতিকে ইয়াৰে মানে যিটো চহৰ অঞ্চলৰ তেনেকুৱা খুব সীমিত, মই 80% কিন্তু গাঁৱৰ বুলিয়েই ক'ব লাগিব সহকৰ্মী।
0: আকাশবাণীৰ সাংস্কৃতিক পৰিৱেশটো যদি আমি কওঁ, কাৰণ আপোনালোকসকল আকাশবাণীৰ মানে অনুষ্ঠানৰ প্ৰশাসনীয় দিশটোৰ লগত আছিল আৰু যেতিয়া তাত যেতিয়া আমাৰ অনুষ্ঠানৰ বিষয়াসকলৰ 80% যেতিয়া এটা গ্ৰাম্য পটভূমিৰ পৰা অহা তেখেতসকলৰ, সেইকাৰণে আকাশবাণীৰ সেই অনুষ্ঠানসমূহত মাটিৰ গোন্ধ বহুত বেছি আছিল বুলি মানুহে কয়। কিন্তু তাৰ পৰিৱৰ্তনৰ আৱশ্যকতা বা তাৰ সেই কথাটো আছিল নে নাই যে এইটো চহৰমুখীও কিছু হ'ব লাগিব, কাৰণ চহৰটো আমাৰ এটা ডাঙৰ লিচনাৰ বেছ আছে।
1: সেইটো হয়, সেইটো তেনেকুৱা ধৰণৰ কথা নাই, এইটো অট'মেটিকলি

0: নিজে নিজে আচলতে আহি যায়, নিজে নিজে আহি যায়। আৰু আমি সেই শ্ৰোতাৰ সঁহাৰিটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি অনুষ্ঠান কৰোঁ। ইয়াতে যেনেকৈ সমিধান এটা অনুষ্ঠান আছিল, সমিধান অনুষ্ঠানে শ্ৰোতাই চিঠি পত্ৰ দিয়ে, তেওঁলোকে কেনেকুৱা ধৰণৰ অনুষ্ঠান বিচাৰে, তেওঁলোকে প্ৰচাৰ হোৱা অনুষ্ঠানৰ বিষয়ে তেওঁলোকে মন্তব্য দিয়ে, অভিযোগ কৰে, বিভিন্ন ধৰণৰ কথা বতৰা কৰে, আৰু সেইটোক আমি শ্ৰোতাৰ সেই অভিমতৰ প্ৰতি সঁহাৰি জনাই বা শ্ৰদ্ধা জনাই আমি অনুষ্ঠান সূচীও তেনেকৈ কৰোঁ, প্ৰণয়ন কৰোঁ।
1: ঠিক আছে শইকীয়া ডাঙৰীয়া, আজি আমাৰ এই চতুৰ্থ খণ্ডটি আমি এইখিনিতে সামৰিছোঁ, কিন্তু সামৰাৰ সময়ত আপোনাৰ মনৰ মাজত গুণগুণাই থকা এটি গীত কওক, আমি গীতটি শ্ৰোতাৰ সৈতে একেলগে শুনো।
0: মই এটা গীত মোৰ বৰ ভাল লাগে, কমলানন্দ ভট্টাচাৰ্যৰ গীত, সেইটো এইটো অনিন্দিতা পালে গাইছে, বিলত তীৰে বিৰাই পদুমৰ পাহিও, সেই গীতটো শুনিবলৈ পালে ভাল পাওঁ।
2: গানটো কথা ক'বলৈ যাওঁতে মই এটা কথা আকৌ উল্লেখ কৰিব খুজিছো, তাৰমানে যোৱাটো খণ্ডত মই এটা গানৰ কথা, যিটো গানৰ কথা কৈছিলো, সেই গানটো আচলতে আমাৰ ঘৰৰ কথা চুবি গান হব লাগিছিল, মই কলো মাটি স্বৰ্গ বুলি, কিন্তু মোৰ ভুল হৈছে, এগৰাকী সদা হয় শ্ৰোতাই মোক ভুলটো আঙুলিয়াই দিলে, তেখেতকে মই ধন্যবাদ জনালো।
1: ঠিক আছে, আমি কমলানন্দ ভট্টাচাৰ্যৰ এই গীতটি শ্ৰোতাৰ সৈতে একেলগে শুনো, আৰু ইয়াৰ পিছত আপোনাক লগ পাম পঞ্চম খণ্ডত।
0: হয়,
1: ধন্যবাদ।
0: হয়।

0: স্মৃতিৰ দিনলিপি। অনুষ্ঠানটি ডিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয় জানি লওক, সতৰ্ক হওক।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
6: পিছে এনে যত্ন ক'ত পালি?
7: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে! তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোক নিজেই দি দিম।
9: RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
8: বাই গাৰ্লছ, কোন ফালে গৈছা?
9: শুনা নাই?
8: নো শ্বেয়াৰিং।
9: RBI কয় জানি লওক, সতৰ্ক হওক।
0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত আৰু আঠ বাজি পোন্ধৰ মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
2: কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো

0: নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আসাম এগ্রিকালচারাল ল্যান্ড রেগুলেশন অফ রিক্লাসিফিকেশন এন্ড ট্রান্সফার ফর নন এগ্রিকালচারাল পারপাস। এই অনুসরি কৃষি মাটি আমি নন এগ্রিকালচারাল পারপাসালৈকে যদি রূপান্তর করো, তেতিয়া হলে জেলা আয়ুক্তর অনুমতি নিশ্চিতভাবে লব লাগে।
1: ডক্টৰ শৰ্মাই কয় যে সুলভ মূল্য দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষা মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় শিক্ষাখণ্ডত প্ৰস্তাৱৰ অধীনত চৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয় প্ৰয়োজনীয় ন্যূনতম বিল্ড আপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱা পানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6-8 বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীকৰণ নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা ইতিমধ্যে স্পষ্ট কৰিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেকথেপী আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাজিৰহাট আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাত বিগত প্ৰায় 20 দিন ধৰি অব্যাহত থকা বৰলুইটৰ খহনীয়ে জটিল ৰূপ ধাৰণ কৰিছে। ফলত 2037 নম্বৰ বৰবালু এল পি স্কুল স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰি 115 নম্বৰ বৰবালু অংগনবাড়ী কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। আনহাতে গোটাবাৰী গাঁৱত 21 পৰিয়াল, বৰাইতাৰী 35 পৰিয়াল আৰু বৰবালু গাঁৱত 71 পৰিয়ালসহ মুঠ 127 পৰিয়াল খহনীয়া কবলৰ পৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। ইফালে খহনীয়া তীব্ৰতা ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগে অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধ কাম আৰম্ভ কৰিছে। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা নামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সোমবাৰৰ নিশা প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। এই দিনকেইটাত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, आकाशवाणी से समाचार प्रभात के साथ मैं मुनीश शर्मा। मुख्य समाचार। ब्रिक्स देशों ने आतंकवाद और साइबर खतरों समेत वैश्विक सुरक्षा की बढ़ती चुनौतियों से निपटने के लिए आपसी सहयोग को और मजबूत करने का आह्वान किया। कतर के अमीर ने प्रधानमंत्री नरेंद्र मोदी को फोन पर रास लाफान गैस संयंत्र दुर्घटना में 12 भारतीयों की मृत्यु पर दुख व्यक्त किया। भारत ने पाक अधिकृत कश्मीर की स्थिति पर पाकिस्तान की टिप्पणी की कड़ी आलोचना की। कहा, पाकिस्तान मानवाधिकारों के हनन से ध्यान भटकाने की कोशिश कर रहा है। भारत और अमेरिका के बीच प्रस्तावित द्विपक्षीय व्यापार समझौते की समीक्षा के लिए नई दिल्ली में उच्च स्तरीय बैठक।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে দেবেন বসুমতাৰীৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা জিমণি চৌধুৰীৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

0: দেবেন বসুমতাৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল জিমনি চৌধুৰীৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কি?

0: কৰিম। মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
0: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি কি সুবিধা পোৱা যায়?
0: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে পারবিন সুলতানার কণ্ঠত বিবি দেবী বরবরুয়ার কথাৰে এই গীতটি, প্ৰযোজনা দেবেন শর্মাৰ।

0: জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তফজ্জুল আলীৰ।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ
4: উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ অনুষ্ঠানত এইবাৰৰ শিল্পী অনিমা চৌধুৰী গীতৰ ৰচনা বীৰিঞ্চি কুমাৰ মেধিৰ প্ৰযোজনা সবিন মেধিৰ

0: বীৰিঞ্চি কুমাৰ মেধিৰ ৰচনাৰে অনিমা চৌধুৰী কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে গুণমণি বৰাৰ গীতৰ কথাৰে জয়প্ৰকাশ মেধিৰ কণ্ঠৰ এই গীতটি, প্ৰযোজনা উৎপল দাসৰ।

জয়প্ৰকাশ মেধিৰ কণ্ঠত গুণমণি বৰাৰ কথাৰে গীতটি শুনিলে। গীতি মালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী।

পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক পদ্মশ্ৰী সন্মান প্ৰদান। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: এতিয়াখনক বিতং বাতৰি। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক

0: দিনটোক অসম বিধানসভাৰ অধিবেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আসাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে।
1: ডক্টৰ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষাৰ মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় শিক্ষাখণ্ডত প্ৰস্তাৱৰ অধীনত চৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয় ন্যূনতম বিল্টআপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিস্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে। ধৰ্মীয় অনুষ্ঠানৰ ওচৰত মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব।
2: আদ্যাশক্তি মা কামাখ্যাৰ
0: সত্তৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলো, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ পুৰণা মানুহ নহ'লে মাটি কিনা বেচা কৰিব নোৱাৰিব, সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ।
1: গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টত পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা চলি আছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্সযোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সোমবাৰৰ নিশা প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। এই দিনকেইটাত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে

0: পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
1: আদ্যাশক্তি মা কামাখ্যাৰ আৰাধনা বন্দনাৰে মুখৰ হৈ পৰিছে মা কামাখ্যা ধাম। অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লক্ষ লক্ষ ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। যোৱা 22 জুনৰ নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসীসকলে মা কামাখ্যাৰ গভীৰ সাধনাত ব্ৰতী হোৱা পৰিলক্ষিত হৈছে। সৰ্বত্ৰে বিৰাজ কৰা এক আধ্যাত্মিক পৰিৱেশৰ মাজতে লক্ষ লক্ষ ভক্তই মা কামাখ্যা মন্দিৰৰ দুৱাৰ খোলালৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰা পৰিলক্ষিত হৈছে। 26 জুনৰ দিনা পুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পিছত মন্দিৰৰ দুৱাৰ ভক্ত তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। উল্লেখযোগ্য যে অম্বুবাচী মেলাত সমাগম হোৱা ভক্তসকলৰ সুবিধাৰ্থে অসম চৰকাৰৰ পৰ্যটন বিভাগ, কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
0: অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ কৰ ভৱনত কালি PIB গুৱাহাটী আৰু SBIৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। PIBৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, IIBMৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু SBIৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটি সঞ্চালনা কৰে PTI গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে এটা স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাতৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডঃ পেগুৱে প্ৰকাশ কৰে। বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ডঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতে জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষাহেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সন্দৰ্ভত শিক্ষামন্ত্ৰীক অৱগত কৰায়। বৰপেটা ৰোডত যোৱা নিশা উজনিমুৱা এখন মালবাহী ৰেলৰ খুন্দাত দুজন কিশোৰে প্ৰাণ হেৰুৱায়। নিহত কিশোৰ দুজন বৰপেটা ৰোডৰ আজাদনগৰ বাসিন্দা 16 বছৰীয়া জাহাংগীৰ আলম আৰু 17 বছৰীয়া মুস্তাফা খান বুলি চিনাক্ত কৰা হৈছে। মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কিশোৰ দুজনৰ ৰেল দুৰ্ঘটনাত মৃত্যুৰ ঘটনাটোক কেন্দ্ৰ কৰি বৰপেটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই।
2: জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটী ভ্ৰমণ বাতিল, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নক আউটত আৰ্জেণ্টিনা।

0: ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰী বহিৰাগত আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। চৰকাৰৰ পৰা বুজন পৰিমাণৰ ৰাজসাহায্য লাভ কৰিও থলুৱাক নিযুক্তি নিদিয়া এটা বাতৰি, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰীয়ে বহিৰাগত শিৰোনামৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী গুৱাহাটীলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে নিয়মীয়া বাৰ্তাই ব্যাপক উৎসাহ প্ৰস্তুতিৰ মাজতে দিল্লীৰ পৰা আহিল সংবাদ, জাপানৰ প্ৰধানমন্ত্ৰী টাকাইছিৰ অসম ভ্ৰমণ বাতিল শিৰোনামেৰে প্ৰকাশ কৰিছে। নিজৰ কৃষিভূমিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ নালাগিব, জিলা আয়ুক্তৰ অনুমতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বাতৰিটো দৈনিক জনভূমিকাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্বকাপত সৰ্বাধিক গ'লৰ অভিলেখ 39 বছৰীয়া মেছিৰ, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নক আউটত আৰ্জেণ্টিনা শীৰ্ষক এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপত গ'লৰ শিখৰত মেছি, পেনাল্টি নষ্ট কৰিও হ'ল সৰ্বোচ্চ গ'লদাতা শিৰোনামেৰে প্ৰকাশ কৰিছে। চহৰ নগৰত প্ৰাইভেট স্কুল ইউনিভাৰ্চিটি স্থাপনৰ বাবে বিশেষ সকাহ, ৰাজ্য চৰকাৰ শীৰ্ষক এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
1: ধন্যবাদ জুলি। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা কলম্বিয়া আৰু কংগোৰ মাজৰ গ্ৰুপ কেৰ এখন খেল বাতৰি যুগুতোৱাৰ পৰলৈ গ'ল শূন্য অৱস্থাত আছে। গুৱাডালাজাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখন ভাৰতীয় সময় অনুসৰি আজি পুৱা 7:30 বজাত আৰম্ভ হৈছে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গোলকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। আনহাতে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে 2টা গ'ল দি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। এই গ'ল দুটাৰ জৰিয়তে ৰোনাল্ডোৱে 6খন ভিন ভিন বিশ্বকাপ ফুটবলত গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। খন্তেক পাছতে জিলাৰ ৰূপ আৰু 10 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরূপত আজি যাওঁ আহক ধেমাজি জিলালৈ। আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাৰ পৰা জানো আহক ধেমাজি জিলাৰ ৰেহৰূপ। ধেমাজি জিলাত অচিৰেই দেখা যাব সহস্ৰাধিক মহিলা ৰাজমিস্ত্ৰী। ইতিমধ্যে লক্ষ্মী মিস্ত্ৰী নামেৰে নামকৰণ কৰা ধেমাজিৰ 1000 মহিলা ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে গৃহ নিৰ্মাণৰ মিস্ত্ৰী কামৰ বাবে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত নতুন নতুন পথৰ সন্ধান দিয়াৰ সময়তে ধেমাজি জিলাত শেহতীয়াকৈ 1000 মহিলাই ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি লক্ষ্মী মিস্ত্ৰী নামেৰে আত্মপ্ৰকাশ কৰিবৰ বাবে সাজু হৈ উঠিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ইতিমধ্যে জিলাখনৰ 6টা উন্নয়ন খণ্ডৰ সকলোবোৰ পঞ্চায়ত সামৰি গ্ৰাম্য মহিলাসকলক লক্ষ্মী মিস্ত্ৰী ৰূপে প্ৰতিষ্ঠিত কৰাৰ বাবে 53 দিনীয়া বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইতিমধ্যে জিলাখনৰ মাছখোৱা, বৰদলনি আৰু ধেমাজি উন্নয়ন খণ্ডত এই প্ৰশিক্ষণ প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইয়াৰ জৰিয়তে 1000 গৰাকী দক্ষতা সম্পন্ন লক্ষ্মী মিস্ত্ৰী গৃহ নিৰ্মাণৰ পকী কাম কৰিবৰ বাবে সাজু হৈ উঠিছে। বিভাগীয় সূত্ৰই জনোৱা অনুসৰি শীঘ্ৰে জিলাখনৰ আন 3টা পঞ্চায়ত কৰ্মে চিমেন চিচিটঙানি, চিচি বৰগাঁও আৰু মুকংচেলেক উন্নয়ন খণ্ডত লক্ষ্মী মিস্ত্ৰীৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে দায়িত্ব প্ৰদান কৰা মহাৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠানে ৰুৱেল মেচন ট্ৰেইনিং মিছনৰ অধীনত গ্ৰাম্য মহিলাসকলক ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। উল্লেখ্য

0: অসম চৰকাৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ দ্বাৰা আৰম্ভ কৰা এই বিশেষ আঁচনিখনে 2025 চনৰ 17 মে'ত গুৱাহাটীত কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল।
1: ধেমাজিৰ এটা বিশেষ অঞ্চল, কেৱল ক্ৰীড়াৰ বাবেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা এই অঞ্চলটোৰ পৰাই ওলাই আহিছে ভালে সংখ্যক প্ৰতিভাসম্পন্ন সুদক্ষ খেলুৱৈ। ধেমাজিৰ লগতে ৰাজ্য তথা দেশৰ গৌৰৱ উজ্বলাই তোলা বাটঘৰীয়া অঞ্চলৰ ক্ৰীড়াৰ পৰিৱেশ সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালে সংখ্যক সুদক্ষ খেলুৱৈ উপহাৰ দিবলৈ সক্ষম হোৱা ধেমাজি জিলাৰ এটা বিশেষ অঞ্চল হৈছে বাটঘৰীয়া। অঞ্চলটোৰ সুদীৰ্ঘ দিন ক্ৰীড়াৰ অনুকূল পৰিৱেশ, চৰ্চা আৰু অনুশীলন অব্যাহত থকাৰ বাবেই ভাৰ উত্তোলন, যোগাসন, ফুটবল, ভলীবল, টাইকোৱাণ্ডো, কাৰাটে আদি প্ৰায়বোৰ খেলতে বাটঘৰীয়া অঞ্চলটোৰ খেলুৱৈয়ে আজিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে। কেৱল ক্ৰীড়াৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বাটঘৰীয়া অঞ্চলটোৰ পৰাই ধেমাজিত সুদক্ষ খেলুৱৈৰ সৃষ্টি হৈছে আৰু সময়ে সময়ে এইসকল খেলুৱৈয়ে ৰাজ্য তথা দেশক প্ৰতিনিধিত্ব কৰাৰো সুযোগ লাভ কৰিছে। ভাৰ উত্তোলনত বৰ্তমানলৈকে বাটঘৰীয়া অঞ্চলৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছে পাপুল চাংমাই, ৰেখামণি গগৈ, পম্পী শইকীয়া, মনালিছা সোণোৱাল, দীতিমণি সোণোৱাল আৰু পঞ্চমী সোণোৱালকে ধৰি মুঠ 6গৰাকীকৈ সুযোগ্য খেলুৱৈয়ে। তদুপৰি অঞ্চলটোৰ ভালেসংখ্যক ভাৰ উত্তোলন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰি ৰাজ্য তথা জিলাখনলৈ সুনাম কঢ়িয়াইছে। ভাৰ উত্তোলন ক্ৰীড়াৰ লগতে টাইকোৱাণ্ডটো উজলি উঠিছে বাটঘৰীয়া অঞ্চলৰ খেলুৱৈ। অঞ্চলটোৰ টাইকোৱাণ্ডো খেলুৱৈ পদুম সোণোৱাল আৰু বিপুল সোণোৱালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছে। তদুপৰি টাইকোৱাণ্ডোত 5গৰাকী খেলুৱৈয়ে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে। একেদৰে যোগাসন ক্ৰীড়াত অঞ্চলটোৰ 5গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে। বাটঘৰীয়া অঞ্চলৰ আঞ্চলিক ক্ৰীড়া সংঘই ক্ৰীড়া উত্তোলনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অনুকূল পৰিৱেশৰ বাবেই আজি অঞ্চলটোৰ খেলুৱৈসকল আগবাঢ়ি যোৱাত সফল হৈছে। সীমিত ক্ৰীড়া আন্তঃগাঁথনিৰ মাজতে বাটঘৰীয়া অঞ্চলত নিত্য নতুন খেলুৱৈয়ে আজি ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
1: ধেমাজিৰ আৰ্থ সামাজিক সংগঠন ভোগ জৰাই 2017 চনৰ পৰাই ধেমাজিত সমাজ জীৱনৰ প্ৰতি অলেখ অৱদান আগবঢ়োৱা ব্যক্তি তথা প্ৰতিষ্ঠানসমূহক সন্মান আৰু স্বীকৃতি প্ৰদান কৰি আহিছে। অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈলৈ এইবাৰ ভোগ জৰাই আগবঢ়াইছে জীয়াঢল উপত্যকা বঁটা। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: ধেমাজিৰ আৰ্থ সামাজিক সংগঠন ভোগ জৰাৰ উদ্যোগত মাছখোৱা প্ৰেছ ক্লাব আৰু মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা 20 জুনত মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় জীয়াঢল উপত্যকা বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত এইবাৰ অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈ এই বছৰৰ জীয়াঢল উপত্যকা বঁটা প্ৰদান কৰা হয়। অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ অনন্য অৱদান, সুদীৰ্ঘ সাধনা আৰু সৃষ্টিশীল কৃতিত্বৰ স্বীকৃতিস্বৰূপে ভোগ জৰাই সাহিত্যিকগৰাকীলৈ এই বছৰৰ এই সন্মান প্ৰদান কৰে।
1: জিলা ৰেহৰূপৰ বাবে আজিলৈ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। কাইলৈ পুৱা 9:15 মিনিটত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ধেমাজি জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে ময়ো এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
8: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
7: তাৰ মানে?
8: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
7: তাত কি হয়?
8: হেৰৌ নহয় কি, যক্ষ্মা ৰোগ ধৰা

0: পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত লগতে নিউজ অন এ আই আৰ মোবাইল এপত
1: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
0: প্ৰভাতী তৰংগ আজিৰ বিষয় অসমত দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা আগবঢ়াইছে সীমান্ত বাৰ্মাই।

সুপ্রভাত আদৰৰ শ্ৰোতা প্ৰভাতী তৰংগ আৰানীৰ বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, বিশেষ খণ্ড এইবাবেই কিয়নো এটা বিশেষ বিষয় আজি আপোনালোকৰ মাজলৈ আমি লৈ আনিছো, আৰু সেই বিষয়টো হৈছে অসমৰ দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা। আদৰৰ শ্ৰোতা, বিষয়টো কোৱাৰ লগে লগে নিশ্চয় আপোনালোকৰ মনলৈ আহিছে আমি আমাৰ অসমত যিটো স্কিল এডুকেশ্যন, সেই কথাটো আজি পাতিব খুজিছোঁ। আৰু এই স্কিল এডুকেশ্যনৰ জৰিয়তে দক্ষতাৰ যিটো পাঠ, দক্ষতাৰ যিটো শিক্ষা, যিবিলাক কোৰ্ছ, যিবিলাক পাঠ্যক্ৰম ইয়াত চলি আছে, আৰু তাৰ জাপান কেন্দ্ৰিক এটা লিংক আছে, আৰু জাপানত এই শিক্ষাৰ জৰিয়তে কৰ্মসংস্থান লাভৰ আমাৰ যিখিনি উদীয়মান ডেকা ল'ৰা ছোৱালী আছে, যিসকলে কৰ্মসংস্থানৰ বাবে হয়তো জাপান যাব খোজে, তাত কেনেধৰণৰ সম্ভাৱনা হ'ব পাৰে, তাত কি ধৰণৰ স্কোপ তেওঁলোকে পাব পাৰে, কি কি ক্ষেত্ৰত তাত সম্ভাৱনা আছে, এই গোটেই কথা আজি আমি ইয়াত পাতিবলৈ আমন্ত্ৰণ কৰি আনিছো। চাৰিগৰাকী অতিথি আজি অনুষ্ঠানত থাকিব, দুগৰাকী অতিথি ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। আৰম্ভণি মই তেখেতসকলক চিনাকি কৰাই দিবলৈ পাই ভাল পাওঁ। উপলজ্যোতি বৰুৱা, এছিষ্টেণ্ট প্ৰফেচাৰ, আছাম ইনষ্টিটিউট অফ মেনেজমেণ্ট।

0: আদৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড অসমত দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা। ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ আমাৰ সৈতে ফোনযোগে উপস্থিত থাকিব ডক্টৰ জগদীশ নাথ, তেখেত আমাৰ সৈতে সংযোগ হৈছে। তেখেত হৈছে ডেপুটি ৰেজিষ্ট্ৰাৰ আছাম স্কিল ইউনিভাৰ্চিটি মঙলদৈত, যিখন হৈছে। গতিকে ডক্টৰ নাথ, আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ বিশেষ অনুষ্ঠানলৈ।
1: ধন্যবাদ।
0: আজি আমি কথা পাতিব লৈছো যিটো বিষয়, সেইটো হৈছে অসমত দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা, যিটো স্কিল এডুকেশ্যন। আৰু আপোনালোকৰ এখন স্কিল ইউনিভাৰ্চিটি 2020 চনৰ স্থাপিত হোৱা, আৰু তাৰ মুখ্য উদ্দেশ্যই হৈছে অসমৰ যিখিনি যুৱ প্ৰজন্ম আছে তাক স্কিল শিক্ষাৰে বা আমাৰ যি কাৰিকৰী শিক্ষাৰে আমি তাক শিক্ষিত কৰি তুলিব পাৰোঁ সেইখিনিক। গতিকে এই যে হঠাৎ আমাৰ ধৰক স্কিলৰ প্ৰতি এটা আগ্ৰহ বাঢ়িছে, কিয়নো যিবিলাক ডেভেলপ কাণ্ট্ৰি বুলি কওঁ, উন্নত দেশ, তাত 70% সাধাৰণতে স্কিল পাঠ্যক্ৰম গ্ৰহণ কৰে, স্কিল এডুকেশ্যন লয়, আৰু 30% অন্যান্য আমাৰ হাতত যিটো তথ্য সেই হায়াৰ এডুকেশ্যনলৈ যায়। কিন্তু আমাৰ ইয়াত অকণমান যেন স্কিল এডুকেশ্যনৰ ফালে এতিয়াহে যেন এটা ধ্যান দিয়া হৈছে, আৰু আপোনালোকৰ যিখন বিশ্ববিদ্যালয় সেইখনে বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে আৰু স্কিল এডুকেশ্যনৰ কাৰণে এই বিশ্ববিদ্যালয়খন মুকলি কৰা হৈছে। স্কিল এডুকেশ্যনৰ গুৰুত্ব এতিয়া কেনেদৰে বাঢ়িছে বা এই বিষয়ে আপুনি কি ক'ব খুজিব আৰম্ভণিতে ডক্টৰ নাথ?
1: প্ৰথমতে সমূহ শ্ৰোতাবৃন্দলৈকে মই নিজৰ ব্যক্তিগত তৰফৰ পৰা আৰু বিশ্ববিদ্যালয়ৰ ফালৰ পৰা অভিনন্দন জনাইছো, সুপ্ৰভাত জনাইছো। দক্ষতা আচলতে আমি যি এডুকেশ্যনৰ কথা কৈ আছো, শিক্ষা ব্যৱস্থাৰ কথা কৈ আছো, এই শিক্ষা ব্যৱস্থাত তিনিটা বস্তু থাকিব লাগে। মানুহৰ এটিটিউড, স্কিল আৰু নলেজ। এইটো ASK মডেল বুলি কয়, এটিটিউড, স্কিল আৰু নলেজ। কিন্তু আমাৰ যিটো পাৰম্পৰিক শিক্ষা ব্যৱস্থা আছে তাত যেনিবা ক'ৰবাত আমি নলেজ কেন্দ্ৰিক বেছি হৈ গৈছোঁ, জ্ঞান কেন্দ্ৰিক বেছি হৈ গৈছোঁ, আমি এটিটিউড আৰু স্কিলৰ পিনে যেনিবা আমাৰ ধ্যানটো নোহোৱা হ'ল। সেইকাৰণে আমি হাতে কামে কৰিব পাৰোঁ। আমাৰ এতিয়া বহুতে কয় যে ইমান শিক্ষিত নিবনুৱা আমাৰ অসমত আছে বা ভাৰতবৰ্ষত আছে, আৰু অন্যহাতে যদি আপুনি যদি প্ৰধান প্ৰধান উদ্যোগিক হেৰিবিলাকক চায়, আপুনি ফাৰ্মবিলাকক চায়, প্ৰতিষ্ঠানবিলাকক চায়, তাত প্ৰত্যেকটো প্ৰতিষ্ঠানতে ভেকেঞ্চি আছে। এফালে আমি কওঁ শিক্ষিত নিবনুৱা আছে আৰু আনফালে আমি ভেকেঞ্চিও আছে, হাজাৰ হাজাৰ ভেকেঞ্চি আছে। সেই তাৰ মাজত যিটো গেপ, এই গেপটো আচলতে স্কিলৰ গেপ, এটিটিউডৰ গেপ। আৰু সেই স্কিলৰ যিটো দক্ষতা থাকিব লাগে মানুহৰ, আমাৰ এজন অভিযান্ত্ৰিক ডিগ্ৰীধাৰী ব্যক্তি এজনে যিখিনি দক্ষতাৰে কাম কৰিব পাৰিব লাগে, তেওঁলোকে সেইখিনি দক্ষতা তেওঁলোকৰ শৈক্ষিক প্ৰতিষ্ঠানত আহৰণ কৰিব পৰা নাই। আৰু সেইকাৰণে আমাৰ স্কিল এডুকেশ্যনৰ ৰেলেভেঞ্চটো আহিছে বা দৰকাৰী স্কিল এডুকেশ্যন।

0: not দরকার যোৱা হৈছে আসলে স্কিল এডুকেশন তো দুটা কাৰণত আমাক লাগে এটা হল আমি দক্ষ ম্যান পাওয়ার তৈয়াৰ কৰিব লাগে এনেই আপোনালোকে জানে যে আমাৰ জনসংখ্যা বহুত বেছি আৰু তাত আমাৰ যুৱচামৰ জনসংখ্যাটো অতি বেছি যিটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা আৰু সুবিধাজনক কথা আমি বিশ্ব বহুকেইখন দেশত যদি চাবলৈ যাওঁ বহু দেশতে এতিয়া সেই যুৱ যিটো গ্ৰুপ হয় ইউথ গ্ৰুপ পপুলেশ্যন সেইটো কমি গৈছে আৰু তেনেকুৱা এখন দেশ হৈছে জাপান আপুনি যিটো উল্লেখ কৰিছে জাপান গতিকে জাপানত যিহেতু যুৱ পপুলেশ্যনটো কমি গৈছে সেইকাৰণে দক্ষ যুৱক যদি আমাৰ ইয়াত থাকে জাপানত তেওঁলোকে বহুতখিনি সুবিধা পাব পাৰে আৰু এই তাতেই তাৰমানে স্কিল এডুকেশ্যন আৰু জাপানৰ লগত আমাৰ যিটো হেৰি আছে ৰিলেশ্যনশ্বিপটো কৰি দিব পাৰি
1: ডক্টৰ নাদৰ আপুনি কৈছে যে জাপানত যিটো দক্ষ যিটো ইয়াং যিটো জেনেৰেশ্যন তাত কম আছে সেইকাৰণে ভাৰতৰ প্ৰতি বা অসমৰ প্ৰতি বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতসকলে অকণমান মন মেলিছে কাৰণ আমাৰ কালচাৰেলি বা সাংস্কৃতিকভাৱে উত্তৰ পূৰ্বাঞ্চল লোকসকল অকণমান তেওঁলোকৰ সৈতে মিল এটা আছে আৰু সেই কথাটো আগত ৰাখিয়েই অসমত নতুন সম্ভাৱনাৰ কথা ভবা হৈছে যে ইয়াৰ পৰা ডিৰেক্টলি এখন ব্ৰিজ হ'ব পাৰে নেকি জাপানলৈকে কৰ্মসংস্থানৰ বাবে আৰু সেইটো আগত ৰাখি আপোনালোকৰ যিখন ইউনিভাৰ্চিটি স্কিল ইউনিভাৰ্চিটি সেইখনে জাপানীজ যিটো লেংগুৱেজ জাপানী যিটো ভাষা সেইটো শিকোৱাৰ ব্যৱস্থা কৰিছে গতিকে এই বিষয়ে অকণমান জনাওকচোন কেনেদৰে আগবাঢ়িছে আৰু দক্ষতাৰ পাঠ দিছে লগতে জাপানীজ ভাষাৰো আপোনালোকে পাঠ দি আছে এই বিষয়ে আমাৰ শ্ৰোতা অকণমান অৱগত কৰালে নিশ্চয় উপকৃত হ'ব এটাই
0: প্ৰথমতে মই ক'ব লাগিব অসম চৰকাৰ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ কাৰণ অসম চৰকাৰে আজি বহু বছৰৰ পৰাই জাপানৰ ভাষাটো শিকোৱাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে আৰু বাৰে বাৰে তেওঁলোকে ইম্প্ৰেচিছ কৰি আহিছিলে যে কৰিব লাগে কাৰণ জাপানত আমাৰ বহুতকেইটা দিশত তাৰমানে অপৰচুনিটি আছে এমপ্লয়মেণ্ট অপৰচুনিটি আছে যেনেকে হেল্থ কেয়াৰ আৰু কেয়াৰ বিহীন হস্পিটেলিটি টুৰিজিম তাৰপিছত অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা কৃষি আৰু মেনুফেকচাৰিং এগ্ৰিকালচাৰ মেনুফেকচাৰিং এইবিলাক দিশত জাপানত যথেষ্ট অপৰচুনিটি আছে কিন্তু প্ৰথম বাধাটোৱে হৈছে আমি জাপানত কাম কৰিবলৈ গ'লে হ'লে জাপানৰ ভাষাটো জানিব লাগিব জাপানৰ ভাষাৰ কিছুমান লেভেল আছে N5ৰ পৰা ধৰক N5টো একদম বেচিক লেভেল হয় তাৰপিছত N4, N3 তেনেকৈ গৈ থাকিব লাগে তো যিকোনো মানুহে N5 যদি ভাষাৰ উৎপত্তি থাকে বা N5 লেভেলটো পাছ কৰিব পাৰে তেওঁলোকে তাত এণ্ট্ৰি লেভেল চাকৰিৰ কাৰণে সুবিধা পায় আৰু অসম চৰকাৰে আজি কিছু বছৰৰ পৰা এই জাপানী ভাষা শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এটা ভূমিকা লৈছে আপুনি আমাৰ অসম বিশ্ব অসম দক্ষতা বিশ্ববিদ্যালয়ে আমি এটা কোৰ্চ আৰম্ভ কৰিছোঁ যে জাপানী ভাষাৰ শিক্ষকৰ কাৰণে জাপানী ভাষা শিক্ষকৰ কাৰণে কোৰ্চ এটা আৰম্ভ কৰিছোঁ আৰু সেই কোৰ্চটোত কৰিছে বেচিকেলি জাপান ফাউণ্ডেশ্যন নতুন দিল্লী ইণ্ডিয়া জাপান বিজনেছ কাউন্সিল আৰু অসম দক্ষতা বিশ্ববিদ্যালয় মিলি পেলাই আৰু এই কোৰ্চটো যথেষ্ট ছাবচিডাইজ কোৰ্চ ফিজত কৰি দিয়া হৈছে আৰু তাত যদিও মানে অকল মিনিমাম কোৱালিফিকেশ্যনটো হ'ল গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট আৰু তেওঁলোকৰ জাপানৰ শিক্ষাৰ প্ৰতি এটা ভাবি থাকিব আৰু ইয়াত শিক্ষাদান কৰিব জাপানৰ পৰা অহা জাপানী শিক্ষকে যিখিনি জাপানী শিক্ষক জাপান ফাউণ্ডেশ্যনে স্পন্সৰ কৰি পেলাই আমাৰ ইয়াত দিয়ে এই কোৰ্চটো প্ৰায় আঠমহীয়া কোৰ্চ আৰু ইয়াৰ মূল উদ্দেশ্যই হৈছে যিহেতু আমাৰ ইয়াত কাৰিকৰী দিশত দক্ষ মানুহ আছে মই যিকেইটা ছেক্টৰৰ কথা কৈছোঁ এতিয়া হেল্থ কেয়াৰ এণ্ড কেয়াৰ গিভিং টুৰিজিম হস্পিটেলিটি এগ্ৰিকালচাৰ এণ্ড মেনুফেকচাৰিং বা তথ্য প্ৰযুক্তিবিদ্যা আৰু অভিযান্ত্ৰিক এই ক্ষেত্ৰত আমাৰ দক্ষ এটা ৰিচোৰ্চ আছে হিউমেন ৰিচোৰ্চ আছে কিন্তু তেওঁলোকক জাপানী শিক্ষা দিব জাপানী ভাষাটো শিক্ষা দিব পৰাকে শিক্ষক নাই আপুনি যদি চাই হয়তো অসমৰ চুকে কোনে 4-5টাহে তেনেকুৱা চেণ্টাৰ পাব য'ত জাপানী ভাষা শিক্ষা দি আছে আৰু তাতো মানে খুব ভাল শিক্ষক নাই যেন লাগে গতিকে আমাৰ অসম দক্ষতা বিশ্ববিদ্যালয়ে জাপান ফাউণ্ডেশ্যন

0: দিল্লী আৰু ইণ্ডো জাপান বিজনেছ কাউন্সিলৰ লগত মিলি পেলাই এই জাপানী লেংগুৱেজ এডুকেশ্যনৰ এটা মানে পট টিচাৰ্ছ এটা ট্ৰেইনিং আৰম্ভ কৰি আছে। কিন্তু জুলাইৰ এক তাৰিখৰ পৰা আৰম্ভ হ'ব আমাৰ গুৱাহাটী কেম্পাছত আৰম্ভ।
1: তাত আপুনি কৈছে যে তাত শিক্ষা শিক্ষাগত যে অৰ্হতাৰ কথাটো আছে, কেৱল স্নাতক বা স্নাতকোত্তৰ হ'লে হয়, তাত বিশেষ কোনো কাৰিকৰী শিক্ষা হ'ব লাগিব বুলি তেনেকুৱা কথা নাই। আপুনি প্ৰথমতে যিখিনি আমাৰ শিক্ষক আছে তেওঁলোকৰ কাৰণে জাপানীজ ভাষা শিকোৱাৰ ব্যৱস্থাৰ কথাটো কৈছে, আৰু হয়তো তেওঁলোকে পাছত গৈ আমাৰ যিখিনি উঠি অহা যুৱক যুৱতীলৈ শিকাব পাৰিব। গতিকে কেনেধৰণে সম্ভাৱনা কি দেখিছে আৰু এইখিনি শিক্ষক যেতিয়া তাৰ পৰা শিকি ওলাব, গতিকে কেনেদৰে আমাৰ যে জাপানীজ ভাষা শিকাৰ যিটো পৰিসৰ কেনেদৰে বৃদ্ধি হ'ব বুলি ভাবিছে আপুনি?
0: মই ভাবো যিহেতু জাপানত এমপ্লয়মেণ্টৰ সুবিধা যথেষ্ট আছে আৰু আপুনি দেখিছেই জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীত আহিবলগীয়া আছিল, তাৰমানে জাপানে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমক এই দুবাৰকৈ জাপানৰ প্ৰধানমন্ত্ৰীলৈ অহাৰ কথা হৈ পেলাই কিবা বিশেষ কাৰণত হয়তো তেওঁলোকে নোৱাৰিলে, কিন্তু তাৰ পৰা আমি গম পাব পাৰোঁ যে জাপানে উত্তৰ পূৰ্বাঞ্চলক কিমানখিনি গুৰুত্ব দিছে। আৰু গুৰুত্ব দিয়াৰ কাৰণ আপুনি কোৱা মতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাকৰ যিখিনি সাংস্কৃতিক হেৰি আছে আৰু আমাৰ যিটো ভাৱধাৰা আছে, আমাৰ যিটো এডাপ্টিবিলিটি আছে আৰু আমাৰ যিটো নম্ৰতা আছে, সেইখিনি বহুত জাপানৰ কালচাৰৰ লগত মিলে আৰু সেইকাৰণে জাপানীবিলাকে আমাৰ ইয়াৰে মানুহবিলাকক প্ৰাধান্য দিব বিচাৰিছে। আমাৰ অলৰেডি যিখিনি মানুহে জাপানত কাম কৰি আছে উত্তৰ পূৰ্বাঞ্চলৰ পৰা, তেওঁলোকক লৈ পেলাই জাপান চৰকাৰ বা জাপানৰ ছ'চাইটি খুব সুখী আৰু সেইকাৰণে বাৰে বাৰে তেওঁলোকে আমাক কৈ আছে যে আপোনালোকে আমাক যুৱক যুৱতীক দিয়ক এইকেইটা ক্ষেত্ৰত দিয়ক, হেল্থ কেয়াৰ আৰু কেয়াৰ বিকিম জেৰিয়েটিক কেয়াৰ বিকিম, কাৰণ জাপানৰ এটা এজেড পপুলেশ্যন বহুত বেছি আছে আৰু তেওঁলোকক এতিয়া কেয়াৰ দিবৰ কাৰণে তেওঁলোকৰ তাত এডেকুৱেট মানুহ নাই আৰু সেইখিনি ৰিচোৰ্চেছ আমাৰ ইয়াৰ পৰা যাব পাৰে। আমাৰ ইমান আজিকালি নাৰ্ছিং কলেজেছ আছে, ইমানখিনি হেৰি আছে, কিন্তু গোটেইখিনিয়ে চাকৰি কৰি আছে হয়তো খুব কম এটা ধৰ্ম। এই একেখিনি দক্ষ মানুহে যদি জাপানী ভাষাটো শিকি লয় তেতিয়াহ'লে তাত গৈ পেলাই খুব ভাল চেলেৰি এটা পাব পাৰে, খুব ধুনীয়া কৰ্ম সংস্কৃতি আৰু খুব ধুনীয়া এটা এনভাইৰমেণ্ট পায় কাম কৰাৰ। আৰু আমাৰ ইয়াৰ পৰা যিখিনি মানুহে এতিয়া কাম কৰি আছে, মই জনাত আমাৰ নৰ্থ ইষ্ট স্কিল কাউন্সিল যিটো আমাৰ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ এটা এফিলিয়েট চেণ্টাৰ বৰচুকত আছে, তাৰ পৰা পাছ কৰা বহুতখিনি পল্লী হস্পিটেলিটিৰ ল'ৰা ছোৱালী জাপানত কাম কৰি আছে, তেওঁলোকে এই জাপানী হেৰিটো লেংগুৱেজটো শিকি পেলায় আৰু তেওঁলোকৰ ফিডবেকৰ পৰা গম পাইছোঁ তাত বহুত সুবিধা আছে আমাৰ অসমীয়া মানে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলৰ। আৰু মই ভাবোঁ এই যিখিনি শিক্ষকে জাপানী ভাষাটো প্ৰসাৰ কৰিব পাৰিব, মানে প্ৰথম বেচটো আমাৰ বিশজন আছে, এনেকে বিশজনকে আমি শিকাম বুলি ভাবিছোঁ, আঠপঢ়িয়া কোৰ্চ হয়, তো এই বিশজন শিক্ষকে অন্তত যদি চাৰিজন কোনো শিকায় তেতিয়া আমি আশীজন এটা বছৰত, তাৰমানে আঠমহীয়া কোৰ্চ যদি হয় এটা বছৰত আমি প্ৰায় আশীজন যুৱক যুৱতী আমি ৰেডি কৰিব পাৰিম সেইটোৰ কাৰণে। গতিকে এনেকে যদি চাওক এই বিশজন বিশজনকৈ গৈ পেলাই আজিৰ পৰা পাঁচ বছৰলৈকে আপুনি চিন্তা কৰি চাওক, মোটামুটি বছৰি নাই কমেও 2,000-5,000 মানুহ আমি জাপানলৈ গুচি গৈছে।
1: গুৰুত্বপূৰ্ণ কথা ডক্টৰ নাথ আপুনি জনাইছে যে আমি অহা পাঁচ বছৰত আমি অধিক সংখ্যক লোকক জাপানৰ কাৰণে তাত কৰ্মসূচী লাভৰ বাবে আমি তাক সাজু কৰিব পাৰিব। সেই ধন্যবাদ, ৰাতিপুৱা ব্যস্ততাপূৰ্ণ সূচী আপুনি আমাক এইখিনি সময় দিলে আৰু আমি আশা কৰিছোঁ এই যিটো শিক্ষকৰ কাৰণে যিটো পাঠ্যক্ৰম মুকলি কৰা হৈছে বা আপোনাৰ পৰা কিবা উত্তৰ পাম নেকি, কেতিয়া যিখিনি আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰি আছে বৰ্তমানে শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ কাৰণে কেতিয়াবা মুকলি কৰাৰ কিবা পৰিকল্পনা আছে নেকি বাৰু পোনপটীয়াকৈ আপোনালোকৰ সেই বিশ্ববিদ্যালয়ত?
0: একাডেমিক যিটো কাৰিকুলাম সেইটো আমি যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ 2025-26 ছেশ্যনৰ পৰা, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক ৰেডি হ'ব আৰু 4 বছৰ লাগিব, কাৰণ আমাৰ বেছিভাগে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ কোৰ্চ 4 বছৰীয়া কোৰ্চ, তাত 2-3 বছৰীয়া কোৰ্চ আছে, গতিকে 3-4 বছৰ লাগিব। আমি ইয়াৰ ভিতৰতে আমি ভাবিছোঁ আমাৰ ইয়াতো জাপানী শিক্ষাৰ এটা আমি আমাৰ আছেই আচলতে লেংগুৱেজ আৰু হেৰি শিক্ষাৰ এটা ব্যৱস্থা আছে।

0: আমি সেইটো নাজানি ল্যাঙ্গুয়েজ শিকোৱাৰ ব্যৱস্থাপনাও কৰিম বুলি আমি আমাৰ পৰিকল্পনাত আছে।
1: ধন্যবাদ ডক্টৰ নাথ, পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি কথা আমাক অৱগত কৰোৱাৰ বাবে। ধন্যবাদ। আৰু শ্ৰোতা, সেয়া আছিল ডক্টৰ জগদীশ নাথ, ডেপুটি ৰেজিষ্টাৰ ছায়েন্স স্কিল ইউনিভাৰ্চিটি, যিখন মঙলদৈত আছে। ইতিমধ্যে তেখেতসকলৰ পাঠ্যক্ৰম আৰম্ভ হৈছে, তেখেতে জনালে। দীঘলীয়া কথা বতৰা হৈছে। আৰু শ্ৰোতা, গীত এটিৰ মাজলৈ যাবলৈ হৈছোঁ, সংগীতা বৰঠাকুৰৰ কণ্ঠত। তাৰপাছত আমাৰ যি দুগৰাকী অতিথি আমাৰ স্থিতিত উপস্থিত আছে, উপলজ্যোতি বৰুৱা আৰু অভিষেক ডেকা, তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিম। এই সংক্ৰান্তত কেনেধৰণৰ সম্ভাৱনা আছে আৰু এই বিষয়ে আমি এনেদৰে আগবাঢ়ি গৈ থাকিম। গীতটি আগবঢ়াইছোঁ, শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, অসমত দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা।

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছো আপোনালোকক। আমাৰ যিটো প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড আমি আপোনালোকৰ বাবে লৈ আনিছো। আমাৰ অসমত দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। আমি ঘোষণা কৰিছিলোঁ যে উপলজ্যোতি বৰুৱা, এছিষ্টেণ্ট প্ৰফেচাৰ, আছাম ইনষ্টিটিউট অফ মেনেজমেণ্ট, এণ্ড অভিষেক ডেকা, তেখেতক আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু পোনে পোনে আমি এতিয়া উপলজ্যোতি বৰুৱাৰ ওচৰলৈ যাব বিচাৰিছোঁ। বৰুৱা ডাঙৰীয়া, আপুনিতো মেনেজমেণ্টৰ পাঠ্যক্ৰম দি আছে আছাম ইনষ্টিটিউট মেনেজমেণ্ট, এখন আগশাৰীৰ অসমৰ এখন প্ৰতিষ্ঠান। গতিকে তাত এতিয়া আপুনি যদি চাই কেনেধৰণৰ শিক্ষা গ্ৰহণ কৰি, আৰু আমাৰ স্কিল এডুকেশ্যনৰ বিষয়ে আমি কথাটো পাতিছোঁ, ইয়াত আমি স্কিল এডুকেশ্যন গ্ৰহণ কৰি জাপানত কি কি সম্ভাৱনা আছে চাকৰিৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীখিনি উদীয়মান, যেনেদৰে আমাৰ ডক্টৰ নাথে ক'লে যে জাপানত কিছুমান ছেক্টৰত মানুহ একেবাৰে নাই, নাৰ্ছিঙৰ কথা কৈছে তেখেতে বা অন্যান্য ছেক্টৰৰ কথা কৈছে, কনষ্ট্ৰাকশ্যনৰ কথা কৈছে। গতিকে এতিয়া আপুনি কেনেদৰে এটা পৰ্যবেক্ষণ কৰে, কেনেকুৱা ধৰণৰ সম্ভাৱনা হ'ব পাৰে আমাৰ ল'ৰা ছোৱালীৰ জাপানত কাম কৰাৰ?
1: যিহেতু ডক্টৰ নাথে ক'লে যে জাপানত যিখিনি কাম কৰি থকা মানুহ তেখেতসকলৰ বয়সটো আমাৰ ইণ্ডিয়াতকৈ বা ভাৰততকৈ বাঢ়ি গৈছে, গতিকে তেওঁলোকৰ এনেকুৱা এটা পৰিস্থিতি হৈছে যে তেওঁলোকৰ কাম বহুতখিনি আছে কিন্তু কাম কৰিবলৈ তেনেকুৱা মানুহ কম হয়। গতিকে

আমাৰ ইয়াৰ পৰা এটা বহুত ডাঙৰ অপৰচুনিটি আছে, বহুত ডাঙৰ এটা সুযোগ আছে যে ইয়াৰ পৰা গৈ পেলাই তাত কিছু কাম কৰিবলৈ। এতিয়া আমি যিটো ইয়াত বিচাৰোঁ, আমি যিকোনো এজন যেতিয়া চাকৰি আমি বিচাৰোঁ, আমি কেইটামান বস্তু সাধাৰণতে বিচাৰোঁ। আমি চাকৰিটোত এটা ষ্টেবিলিটি বিচাৰোঁ, যে এনেকুৱা নহয় যে মই আজি কাম কৰি আছোঁ কাইলৈ মোক চাকৰিৰ পৰা খেদাই দিব, সেইটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ যে যিটো কোম্পানীত আমি কাম কৰোঁ সেই কোম্পানীটো আমাক শিকাওক, আমি তাত গ্ৰ' কৰিব পাৰোঁ, আমাৰ ভৱিষ্যতো ভাল হওক, সেই কথা আমি কিছুমান বেচিক বস্তু আমি বিচাৰোঁ চাকৰিটোত। যিহেতু জাপানত চাকৰি বেছি আছে আৰু মানুহ কম আছে, একজেক্টলি সেইকেইটাই তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰী বা যিকোনো ছাত্ৰ ছাত্ৰীক দিয়ে। তেওঁলোকৰ চাকৰিবিলাকৰ ষ্টেবিলিটিটো বহুত ভাল, তেওঁলোকৰ অন দ্য জব ট্ৰেইনিং বুলি যিটো আমি কওঁ সেইটো বহুত ভাল, প্লাছ তাত যিটো গ্ৰ'থ হয় তেওঁলোকৰ সেইটোও বহুত ভাল হয়। গতিকে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তাত গৈ পেলাই কাম কৰাৰ সুযোগটো বহুতেই বেছি হয়। ইয়াৰ লগতে আমি এটা কথা বহুত জনাটো দৰকাৰ হয়,

0: কাৰণ তেতিয়াহে আমি লাইক কমিউনিকেট কৰিব পাৰিম। আৰু বাকী ইফালে যোনখিনি হিন্দী টিচাৰ আছে আৰু অসমীয়াও দুজনমান আছে টিচাৰ, তো তেওঁলোকে আমাক বাকী যি আমি বুজি নাপাওঁ এইখিনি বুজাই দিয়ে। তেতিয়া মোৰতো এতিয়ালৈ অভিজ্ঞতাটো বহুতে ভাল, কাৰণ যিহেতু মিক্স মানে বেষ্ট অফ দ্য বোথ ৱৰ্ল্ডছ যোনটো কয়টো পাইছো। কাৰণ এতিয়া জাপানত যদি আমি এতিয়া জাপানিজ টিচাৰৰ পৰা পঢ়িব লাগে তেতিয়া আমি জাপানত যাই পেলাইহে পঢ়িব লাগিব, ডেটছ দ্য অনলি অপশ্যন। আৰু সেইটো বহুত এক্সপেঞ্চিভ হয়, কাৰণ তাত থকা মিলা প্লাছ স্কুলৰো ফিজ বহুত আছে। কিন্তু আমাৰ এতিয়া চি এম ছাৰে এইটো আমাক এলাউ কৰিছে যে আমি গুৱাহাটীতে থাকি আমাৰ ঘৰৰ পৰাই যেনেকে এতিয়া জাপানিজ মানুহৰ পৰা জাপানিজ লেংগুৱেজটো শিকিব পাৰোঁ। নমস্কাৰটো এতিয়া কয় হাজিমে মাষ্টাৰ বুলি, তো যেনেকে আমি কওঁ নমস্কাৰ মোৰ নাম অভিষেক ডেকা বুলি হব, তেতিয়া হাজিমে মাষ্টাৰ ৱাটাশিৱা নামাইৱা অভিষেক ডেকা দিস।
1: সুন্দৰ, আপুনি লাহে লাহে শিকি উঠিছে আৰু আশা কৰিছে নাই শিকি থাকক আৰু আপোনাৰ এই কথা শুনি উৎসাহিত হওক। উপলব্ধ আপোনাৰ ওচৰলৈ আহিছে, এতিয়াতো আপুনি কৈছে যে সেই ছেক্টৰ কেইটাত মানুহ কমিছে আৰু ডক্টৰ নাথেও ক'লে এতিয়া বাণিজ্য এটা আমাৰ অতি গুৰুত্বপূৰ্ণ বিষয় এটা জড়িত হৈ আছে, বাণিজ্য শিক্ষা পাবলৈ দি থাকে, তাৰ জৰিয়তে কেনেদৰে সম্ভাৱনা আছে আৰু ধৰক কেনেধৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰি ইয়াতে আমাৰ এই ল'ৰা ছোৱালী যাব পাৰে, কি ধৰণৰ সুবিধা ওলাব আপুনি ইতিমধ্যে অকণমান কৈছে, অকণমান বিতংকমান জনালে নিশ্চয় ভাল হ'ব।
2: হয়, আচলতে জাপানিজ গভৰ্ণমেণ্টে এখন ৰিপৰ্ট উলিয়ায়, সেইখনক জব হাণ্টিং গাইড ফৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ বুলি কোৱা হয়। সেই গাইডখনত মানে বহুত দীঘল এখন গাইড হয়, 100 পেজমানৰ হয়। সেই গাইডখনত তেওঁলোকে কেনেকুৱা ইণ্ডাষ্ট্ৰিত চাকৰি আছে, তাত কেনেকৈ এপ্লাই কৰিব, ভিছাৰ প্ৰচেছ কি হ'ব, হায়াৰিং প্ৰচেছ কি হ'ব, সেই গোটেইখিনি তেওঁলোকে তাত লিখি দিয়ে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জাপানত যাব বিচাৰে সেই গাইডখন পঢ়িলেও বহুতখিনি কথা গম পোৱা যায়। তাত 5টা এনেকুৱা ইণ্ডাষ্ট্ৰিৰ কথা লিখা আছে য'ত বহুতে মানুহ দৰকাৰ হৈছে। প্ৰথম ইণ্ডাষ্ট্ৰিটো হ'ল IT এণ্ড কমিউনিকেশ্যন, যিটো আমাৰ ধৰক যিকোনো কম্পিউটাৰ পঢ়াৰ কথা হ'ব পাৰে। তাত আপোনাৰ BE বা BTech ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিং হ'ব পাৰে, BSc IT হ'ব পাৰে, MSc IT হ'ব পাৰে, তেনেকুৱা ধৰণৰ কোৰ্চ হ'ব পাৰে, বা ক্লাউড কম্পিউটিং নিচিনা পঢ়া, বা ডিজিটেল মাৰ্কেটিঙৰো হ'ব পাৰে। গতিকে সেই ধৰণৰ কোৰ্চবিলাকৰ তাত চাহিদাটো আছে। ছেকেণ্ডতে আপোনাৰ আহে ৰিটেইল, যেনেকৈ ধৰক চেলছ হওক, মাৰ্কেটিং হওক, ইণ্টাৰনেশ্যনেল বিজনেছ হওক, সেই তেনেকুৱা বস্তুটো তাত অপৰচুনিটি এটা আছে। থাৰ্ডতে আহে আমাৰ কনচালটেঞ্চি বুলি কোৱা হয়। ফোৰ্থত আমাৰ হস্পিটেলিটি, য'ত আমাৰ নাৰ্ছিঙে হওক বা এল্ডাৰলি কেয়াৰে হওক, সেই তেনেকুৱা ধৰণৰ অপৰচুনিটিও আছে। আৰু ফিফ্থত ট্ৰান্সলেশ্যন এণ্ড গ্ল'বেল বিজনেছ বুলি কৈছে। এতিয়া সেইটোতে আপুনি জাপানৰ ইকনমিটো অকণমান চাব লাগিব, তাৰ ইকনমিটো আমাৰ লগত অলপমান বেলেগ হয়। গতিকে তেওঁলোকে এতিয়া বাহিৰত বহুত ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে, জাপানৰ প্ৰাইম মিনিষ্টাৰ ইয়াত অহাৰো সেইটো এটা ডাঙৰ ৰিজন হয়। গতিকে বাহিৰত তেওঁলোকে যেতিয়া বিনিয়োগ কৰিব বিচাৰিছে, বাহিৰৰ লগত কথা পাতিবলৈ, বাহিৰৰ লগত ইণ্টাৰেক্ট কৰিবলৈ বহুত মানুহ লাগে। গতিকে সেই ট্ৰান্সলেশ্যন ইণ্টাৰপ্ৰিটেশ্যনৰো তাত বহুত চাকৰি আছে যি য'ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে পাব পাৰে। এতিয়া যেতিয়া আমি জাপানৰ মানে হেৰি কওঁ, আমি মেইনলি কেইটামান কোম্পানীৰ কথা জানো, যেনেকৈ ধৰক টয়'টা হওক, চুজুকি হওক, সেইকেইটা কথা আমি জানি সকলোৱে জানে। কিন্তু জাপানত যিমান তাত চাকৰি পোৱা যায়, এই ৰিপৰ্টখনৰ মতেৰেই 80% চাকৰি মধ্যবৰ্গৰ যিখিনি ইণ্ডাষ্ট্ৰি আছে, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ বুলি আমাৰ ইয়াত যিটো কোৱা যায়, তেনেকুৱা ধৰণৰ কোম্পানীতহে পোৱা যায়। গতিকে ইয়াৰ পৰা যেতিয়া ছাত্ৰ ছাত্ৰী এজন তাত যাব, মানে বেছি চান্স আছে যে তেনেকুৱা ধৰণৰ এটা কোম্পানীত চাকৰি পাব। সেই কোম্পানীবিলাকত যোন নাম হয়তো আমি নাজানো, সেইবিলাক আমি কেনেকৈ গম পাম? গতিকে তাত কাৰণে বিভিন্ন পৰ্টেল আছে। আমাৰ ইয়াত যেনেকৈ চাকৰিৰ কাৰণে বেলেগ বেলেগ পৰ্টেল থাকে, এটা পৰ্টেল আছে যিটোক জেট্ৰ JETRO JETRO.GO.JP এই ৱেবছাইটত যদি যায়, এইটো গভৰ্ণমেণ্টৰ ৱেবছাইট হয়, তাত প্ৰায় 300 কোম্পানী ৰেজিষ্টাৰ্ড হৈ আছে যিসকলে ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট বিচাৰি আছে। গতিকে তাত গ'লেও বহুত ইনফৰ্মেশ্যন পোৱা যাব যে কেনেকুৱা ধৰণৰ চাকৰি আছে বা তাত কেনেকৈ বিচাৰি আছে কোম্পানীসকলে।
1: হয়, ধন্যবাদ বৰুৱা নামৰ, আমি আৰু এই বিষয়ে কথা পাতিম, দীঘলীয়া কথা বতৰা হৈছে। আমাৰ ফোন লাইনত কিছুমান পাছতে শান্তিকাম হাজৰিকা ডাঙৰীয়াকো ফোন

যোগে আমি লব লাগিব। গতিকে আমি গীতটি শুনাই লৈছোঁ এইখিনিতে, তাৰপিছত আপোনাৰ দুজনৰ সৈতে আকৌ কথা পাতিম। গীতটিৰ পাছতে আমি চেষ্টা কৰিম শান্তিকা মহাজগী নামক লবলৈ। আৰু শ্ৰোতা শুনি থাকিব, আমাৰ আজিৰ এই অতি গুৰুত্বপূৰ্ণ এটা বিষয় লৈ আনিছোঁ, অসমত দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা, এই বিষয়ে আমি কথা পাতি আছোঁ। গতিকে শুনি থাকিব, এই গীতটিৰ পাছত আমি পুনৰ উভতি আহিম।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড অসমত দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা। আমাৰ সৈতে ফোনযোগে সংযোগ হৈছে অসমৰ এগৰাকী ৰিনাউন এডুকেশ্যনিষ্ট শান্তিকাম হাজৰিকা ডাঙৰীয়া আৰু আছাম ইনষ্টিটিউট মেনেজমেণ্টৰ তেখেত ফাউণ্ডাৰ আছিলে। হাজৰিকা ডাঙৰীয়া, স্বাগতম জনাইছো আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ।
1: নমস্কাৰ।
0: হয়, আজি আমি কথা পাতি আছো অসমত যিটো দক্ষতাৰ পাঠ্যক্ৰম, দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা। আৰু এতিয়া আছাম স্কিল ইউনিভাৰ্চিটিয়ে জাপানীজ ভাষা শিকোৱাৰ ব্যৱস্থা কৰিছে। চি এম ফ্লাইট বুলি আমাৰ যি প্ৰগ্ৰাম, তাক লঞ্চ কৰা হৈছে যাতে জাপানীজ ভাষা শিকোৱা হয়। গতিকে এই কথাখিনিয়ে কেনেধৰণৰ সম্ভাৱনা আনিব পাৰে বা ই কেনেধৰণৰ এটা পৰিৱেশ আমাৰ ইয়াত ৰচনা কৰিব পাৰে যি আমাৰ ল'ৰা ছোৱালীয়ে দক্ষতা আহৰণ কৰি জাপানত কৰ্মসংস্থান লাভ কৰিব পাৰে, আপোনাৰ মন্তব্য কি বাৰু?
1: এইটো নিশ্চয় যথেষ্ট আশাপূৰ্ণ কথা যিখিনি কথা আপোনালোকে কৈছে। আৰু মই ভাবোঁ যে হয়তো জাপানৰ পিনলৈ আমাৰ এখন খিৰিকী খোল খাইছে আৰু এইখন লাহে লাহে আমি আৰু বহলকৈ খুলি হয়তো আমি জাপানৰ লগত আমাৰ বহুতখিনি মানে সকলো কথা অকল যে ইকনমিক নহয়, ছ'চিয় ইকনমিকো যে আমি কিছুমান ট্ৰানজেকশ্যন কৰিব পাৰোঁ। মই ভাবোঁ ই এই আমাৰ অঞ্চলটোৰ বিকাশত যথেষ্ট সহায় কৰিব আৰু সেই পিনৰ পৰা এতিয়া যিখিনি পদক্ষেপ লৈছে এইখিনি যথেষ্ট উৎসাহপূৰ্ণ আৰু মই ভাবো ইয়াৰ পৰা ফলাফল হ'ব। কিন্তু মই কথাটো অলপমান সুদূৰ প্ৰসাৰী, অলপমান দীৰ্ঘকালীন হিচাপে চাম, কাৰণ এতিয়া কি হৈছে যে জাপানত এইটো এটা সমস্যা যে তাত যিহেতু বয়সস্থ মানুহৰ সংখ্যা বাঢ়ি গৈ আছে আৰু জাপানৰ জনসংখ্যাও বৃদ্ধি হোৱা নাই সেই হিচাপে, আৰু সেইকাৰণে সময়ৰ লগে লগে তাত বৃদ্ধ মানুহ যিবিলাকক আপোনাৰ ধৰি লওক পৰিচৰ্যাৰ প্ৰয়োজন সেনেকুৱা মানুহৰ সংখ্যা বাঢ়ি গৈছে আৰু তেওঁলোকক পৰিচৰ্যা কৰিবলৈ জাপানত লোকেল মানুহৰ অভাৱ দেখা গৈছে আৰু সেইকাৰণে তেওঁলোকক কোনোবাই গৈ পেলাই সেইটো সহায় কৰিব লাগিব। এতিয়া এইটো এটা ধৰি লওক এনেকুৱা এটা সমস্যা, আমাৰ ধৰি লওক আপুনি চাই যদি আজি 150 বছৰ আগতে আমি যেতিয়া চাহ উদ্যোগ কৰিছিলো মানুহ নাছিলে, সেইকাৰণে আমি ঝাৰখণ্ড বা তেলেংগানাৰ পৰা মানুহ আনিছিলো, এতিয়া জাপানৰো এটা তেনেকুৱা এটা সমস্যা হৈছে আৰু এইটো এতিয়া তেওঁলোকে নিশ্চয় আমাৰ ভাৰতলৈ হাত মেলি চাই ইয়াৰ পৰা যায় আৰু যেতিয়া ইয়াৰ পৰা তালৈ মানুহ যোৱা হ'ব তেতিয়া মই ভাবো আন ঠাইৰ পৰা মানুহ যোৱা হ'ব, সেইকাৰণে

0: সময়টো দীর্ঘকালীন আমাৰ যেটো এমপ্লয়মেন্টৰ সমস্যা সেইটো বিষয়ত মই খুব এটা আশা করা নাই, কিন্তু মই ভাবো যে ইয়াৰ লগে লগে যেতিয়া আমাৰ মানুহবোৰ তালে যাবলৈ আৰম্ভ কৰিব, তাৰপিছত তেওঁলোকে যেতিয়া ইঞ্জিনিয়ারিং ইত্যাদি বিষয়টো তালে যাবলৈ আৰম্ভ কৰিব, এইটো এটা সম্ভাৱনা আছে যে জাপানে আমাৰ প্ৰতি যাতে এটা খুব এটা ভাল এটা দৃষ্টিৰে চায় আৰু আমাৰ মানুহক যাতে তেওঁলোকে এনকাৰেজ কৰে তালে যাবলৈ। আৰু ইয়াৰ কাৰণে মই ভাবো অকল ভাষাটো শিকিলেই নহব, কাৰণ আপুনি চাব যদি আপুনি জাপানৰ যিটো ছ'চিয়' কালচাৰেল ছ'চাইটি আছে, ইকনমিক ছ'চাইটি আছে, আমাৰ লগত যদি কম্পেয়াৰ কৰে, আপুনি এইটো স্বীকাৰ কৰিবই লাগিব জাপান এখন উন্নতশীল দেশ, মানে ডেভেলপ কান্ট্ৰি। আৰু জাপানখন এনেকুৱা এখন কান্ট্ৰি যি য'ত ধৰি লওক আৰু ইয়াৰ ডেভেলপমেণ্টৰ কেইটামান জাপানৰ ছ'চাইটি তেওঁলোকৰ সমাজখনত কিছুমান খুব দৃঢ় গুণ কিছুমান আছে, যেনেকে ধৰি লওক সেইখন এখন খুব কোৱালিটি কনচিয়াছ ছ'চাইটি। কোৱালিটি মানে তাৰ মই অসমীয়া পৰিষদটো দিব নোখোজো, কোৱালিটি সকলোৱে বুজি পায়, জাপানত সকলো কথাতে কোৱালিটিক অগ্ৰাধিকাৰ দিয়া হয়। এইটো নহয় যে মানে আপোনাৰ চাহিদা বঢ়াৰ লগে লগে মই কোৱালিটিটো কমাই দিম বা আপুনি বেছি কোৱালিটি, আপুনি যদি ভাল কোৱালিটি বিচাৰিছে আপুনি বেছি দাম দিব লাগিব, তাত সকলোৱে কোৱালিটিটো এফৰ্ডেবল টু এভৰিবডি, সেইটো এটা কালচাৰৰ প্ৰধান অংগ। ঠিক তেনেকে জাপানত ধৰি লওক তাৰ মানুহৰ যিটো চিভিক চেন্স ৰেছপনচিবিলিটি, আপুনি বোধকৰ ৱৰ্ল্ড কাপৰ হেৰিয়াত গম পাইছে জাপানিজ দৰ্শকসকলে খেলাৰ পিছত ঠাইখিনি চাফা
1: কৰি থৈ গৈছে, হয় হয় দেখিছো সেই দৃশ্য।
0: যিখন সমাজত তাত সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া ডাঙৰ হয় তেওঁলোকক দুটা বস্তু শিকোৱা হয়, এটা হ'ল যে ওচৰৰ পৰিৱেশটো চাফ চিকুণ কৰাৰ ৰেছপনচিবিলিটি প্ৰত্যেকজনৰ, যে আন কোনোবা আহি চাফা কৰিব এই ভাৱটো আমি যাতে নাৰাখো। আৰু দ্বিতীয়তে তেওঁলোকক সেইটো হেৰি বুলি কয়, মতা নাই বুলি কয় হবলা, ৰিগ্ৰেট অভাৰ ৱেষ্ট, মানে কোনো বস্তু যাতে অপচয় নহয়। এখন টেবুল যেতিয়া এখন এজন শিশুৱে তাত খাবলৈ লয়, তেওঁ গোটেই প্লেটখন যাতে চাফা কৰি খায়, তাত যাতে একো বস্তু নেৰে বা কোনো বস্তু যাতে ক'তো তেওঁলোকে পেলাই পেলাই ঠাইখন নষ্ট নকৰে। তে এইবিলাক কথা যিবিলাক তাত সৰু কালৰ পৰাই ল'ৰা ছোৱালীক শিকোৱা হয়, তাৰপিছত জাপানত যিটো ধৰি লওক তাত এথিক্স বুলি যিটো আছে বা জাপানত যিটো ডিচিপ্লিন আছে, তাত আপুনি জানে তাত মানুহবোৰ খুব এইবিলাকৰ বিষয়ে খুব মানে হেৰি সক্ৰিয়, যে তেওঁলোকে নিয়মানুৱৰ্তী বা তেওঁলোকে খুব ডিচিপ্লিন, সদায় নিয়ম মানি চলে, এই কথাবোৰ যিবিলাকত আই থিংক মানে জাপানৰ হেৰি এইবিলাক বৈশিষ্ট্য তাত আপুনি ক'ব পাৰে। তাত যিখন আপুনি জাপানলৈ গ'লে আপুনি গম পাব কিমান অৰ্ডাৰলি তাৰ লাইফ, কিমান চাফ চিকুণ ঠাই সেইবিলাক, আৰু তাৰ বাহিৰেও জাপানৰ পৰিৱেশটো যাতে তেওঁলোকে ভালকৈ ৰাখিব পাৰে সেইটো যাতে একো অপকাৰ নহয় সেইটো বিষয়েও তেওঁলোক সজাগ। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে, জাপানখন এখন অত্যন্ত আধুনিক দেশ, আপুনি লেটেষ্ট সকলো বস্তু জাপানে পাব আনকি ফেশ্বনৰ পৰা আৰম্ভ কৰি, কিন্তু তথাপি তেওঁলোকৰ যিটো সাংস্কৃতিক কাঠামো, সাংস্কৃতিক যিটো শিপা সেইটো কিন্তু তেওঁলোকে কেতিয়াও বাদ নিদিয়ে। এই কথাখিনি আমি জাপানৰ পৰা গ্ৰহণ কৰিব লাগিব। এতিয়া মই ভাবো আমি এখেতসকলক যেতিয়া ভাষা শিকাইছো, লগে লগে আমি জাপানৰ যিখিনি বস্তু আমাতকে জাপান ভিন্ন, কিন্তু যিখিনি নহলে এখন দেশ উন্নত কৰিব নোৱাৰে সেইখিনিও আমি যাতে লগে লগে আহৰণ কৰো, কাৰণ আমি অকল ভাষাটো গৈ পেলাই তাত যে আমি চাৰ্ভিচ অৰিয়েণ্টেড, স্পেচিয়েলি যিটো চাৰ্ভিচ অৰিয়েণ্টেশ্যনৰ কথা কৈছে, তাত অকল লেংগুৱেজেই সাফিচিয়েণ্ট নহয়, তেওঁলোকৰ কালচাৰৰ লগত আমি মিলি যাব লাগিব। সেইকাৰণে মই আশা কৰো যে যেতিয়া তেওঁলোকক ভাষা শিকোৱাইছে লগে লগে যাতে তেওঁলোকক এই জাপানিজ কালচাৰৰ বিষয়ে অকল জনোৱাই নহয়, পাৰিলে তেওঁলোকক গৈ পেলাই এক্সপ'জাৰ এটা দিয়া হওক, এইটো খুব প্ৰয়োজন বুলি ভাবো মই। কাৰণ আমাৰ ল'ৰা ছোৱালীবোৰ দেখিছো খুব এডজাষ্টেবল নহয় পৰিস্থিতিৰ লগত, যিটো হয়তো তাত গৈ পেলাই আপুনি খাপ খুৱাই ল'বই লাগিব। এক নম্বৰ, দুই নম্বৰ কথাটো মই ভাবো যে অকল এই চাৰ্ভিচ চেক্টৰটোৱে নহয়, আন কোন চেক্টৰত আমি জাপানক আমি কিবা ধৰণে সহায় কৰিব পাৰো নেকি, বা জাপানে আমাৰ ওপৰত কিবা কৰি পেলাই নিৰ্ভৰশীল হব পাৰে নেকি, এই কথাখিনিৰ কাৰণে মই ভাবো আমি তেওঁলোকৰ লগত অলপমান ডাইৰেক্টলি আলোচনা কৰি, কাৰণ এতিয়া আমি দেখিছো বহুতো অসমীয়া অসমৰ পৰা যোৱা ব্যক্তিয়ে জাপানত হেৰি কাম বন কৰি আছে বা বহুতৰ তাত জাপানত বিয়াও হৈছে, আমি তেওঁলোকৰ লগত অলপমান হেৰি আন্তৰিকতাৰে কথা পাতি পেলাই যে জাপানৰ সমাজখনৰ লগত আমি কেনেকে এটা হেৰি খাপ খুৱাই ল'ব পাৰো, যাতে তাত এটা আমি অৰ্থ সামাজিক বৰঙণি আগবঢ়াব পাৰো আৰু তাৰ ফলত আমাৰ যাতে লাভালাভ হয়। কাৰণ মইতো অকল যে আমাৰ ল'ৰা ছোৱালীক গৈ জাপানী শিকি তাত চাৰ্ভিচ দিয়ক মই অকল সেইটোৱে বিচৰা নাই, মই ভাবিছো ইয়াৰ পৰিসৰটো আমি যিমান পাৰো বঢ়াবলৈ চেষ্টা কৰাটো খুব বাঞ্ছনীয় বুলি মই ভাবো। কাৰণ জাপানৰ যিটো কোৱালিটি অৰিয়েণ্টেশ্যন আছে, তেওঁলোকৰ যিটো চিভিক কালচাৰ আছে,

0: civil society. সেই বস্তুটো যাতে আমি আমাৰ ইয়াতো আমি কিবা কৰি আনিব পাৰো নেকি, সেইটোৰ বিষয়ে যদি আমি অকণমান চেষ্টা কৰোঁ মই ভাবোঁ খুব ভাল হ'ব।
1: হয়, অশেষ ধন্যবাদ শান্তিকাম হাজৰিকা ডাঙৰীয়া, সুন্দৰকৈ আপুনি কথাখিনি ব্যক্ত কৰিলে। অকল ছাৰ্ভিচ চেক্টৰৰ কথাই কোৱা নাই আপুনি, কিন্তু এতিয়া আমাৰ অভিষেক ডেকা আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, তেখেত এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ। তেওঁ কৈছে যে তেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিঙো যিবিলাক পাঠ্যক্ৰম গ্ৰহণ কৰি ওলাইছে অসমৰ পৰা বা ভাৰতৰ পৰা, তেওঁলোকক গুৰুত্ব দিয়া হৈছে যাতে তেওঁলোকৰ যিখন যিটো তাত ইণ্ডাষ্ট্ৰী আছে, ধৰক মটৰ ইণ্ডাষ্ট্ৰীটো খুব আগবঢ়া, আমি জানোৱেই চুজুকীৰ কথা বা টয়'টাৰ কথা এটাই জানো কৈ থাকোঁ, সেই চেক্টৰটো গুৰুত্ব দিয়ে, সেই ক্ষেত্ৰত কেনেধৰণৰ সম্ভাৱনা বাঢ়িব পাৰে এইসকল উদীয়মান যিবিলাক ওলাইছে আমাৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী। হয়
0: মানে আপোনাৰ মেইন কথাটো সেইটো হ'ব যে আমাৰ তেওঁলোকে যেতিয়া জাপানলৈ যাব কিমান সহজকৈ তেওঁলোকে জাপানিজ কালচাৰটোৰ লগত নিজকে ইণ্টিগ্ৰেট কৰিব পাৰে, আৰু সেইটো আমাৰ ধৰি লওক মই ভাবোঁ আমাৰ বিশেষকৈ যিজনী শিক্ষিক যিখিনি আমাৰ হেৰি আছে উচ্চ শিক্ষাৰ শিক্ষিত আমাৰ যুৱ সমাজ আছে, তেওঁলোকৰ এডাপ্টেবিলিটিটো মই ভাবোঁ খুবেই ভাল, খুব গ্ৰহণযোগ্য, আৰু সেইকাৰণে মই ভাবো তেওঁলোকৰ কাৰণে খুব এটা অসুবিধা নহব। কিন্তু যিটো এটা কালচাৰেল শ্বক জাপানৰ যিটো কাম কৰোঁতে হয় সেই শ্বকটো যাতে তেওঁলোকে নাপায়, তাৰ কাৰণে মই ভাবো তেওঁলোকক যেতিয়া যিখিনি ট্ৰেইনিং দিয়া হৈছে তাত সেই দিশটো যাতে ভালকৈ দিয়া হয় যাতে তেওঁলোকে গৈ তৎক্ষণাতে তেওঁলোকে খাপ খুৱাব পাৰে। কাৰণ আজিকালি কি হৈছে ইণ্ডাষ্ট্ৰীয়ে সাধাৰণতে যিকোনো মানুহক চাকৰি দিওঁতে তেওঁলোকে তেওঁক ইণ্ডাষ্ট্ৰী ৰেডি বিচাৰে যে তেওঁ আহি পেলাই দ্বিতীয় দিনৰ পৰাই যাতে তেওঁ আমাক কিবা হেৰি অৱদান দিব পাৰে, তেওঁক আকৌ আমি নতুনকৈ শিকাম নতুনকৈ হেৰি কৰিম সেইবিলাক কৰিবলৈ তেওঁলোকৰ সময় নাই। সেইকাৰণে মই ভাবো আমাৰ ইয়াত যিটো জাপানীজ অকল লেংগুৱেজেই নহয় এটা যাতে কমপ্লিট এটা পেকেজ তেওঁলোকক দি পেলাই দিয়া হয় যাতে তেওঁলোকে জাপানত গৈয়ে নিজকে খাপ খুৱাই ল'ব পাৰে, সেইটো দিশত যদি জোৰ দিয়া হয় মই ভাবো এইটো খুব ভাল ফলপ্ৰসূ হ'ব। কাৰণ আমাৰ উঠি অহা যুৱকৰ যিটো মানসিকতা সেইটো মই ভাবো তেওঁলোক খুব এডাপ্টেবল আৰু তেওঁলোকক অতি সহজে হয়তো নিজকে আপোন কৰি ল'ব পাৰিব, আৰু আমাৰ হেৰি যাতে উই আৰ ৱেলকাম যাতে ভাৰতবৰ্ষ আজিকালি দেখি আপুনি জানেই ভাৰতীয় মানুহৰ বাহিৰত গৈ পেলাই কেনেকে আচৰণ কৰে, আমি যদি অসমৰ বা উত্তৰ পূৰ্বৰ মানুহখিনি যদি এটা ব্যতিক্ৰম হওঁ মই ভাবো এইটো আমাক যথেষ্ট সহায় কৰিব।
1: হয়, অশেষ ধন্যবাদ, সুন্দৰ কথা কৈছে, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ আমি অকণমান ব্যতিক্ৰমী বুলি সদায় দাবী কৰি আহোঁ, আৰু সেইকাৰণে জাপানীজ সকলৰ যে সংস্কৃতি তাৰ লগত যে আমাৰ অকণমান মিল আছে, আমাৰ স্বভাৱৰ মিল আছে, তেওঁলোকে আমাৰ প্ৰতি লক্ষ্য কৰিছে তেনেকুৱা এটা ভাৱ হয়, আপোনাৰ কথাখিনি আমাৰ মনত ধৰিছে। অশেষ ধন্যবাদ, ৰাতিপুৱাই ব্যস্ততাপূৰ্ণ সূচী আমি এইখিনি সময় দিলে, আমাক শ্ৰোতা নিশ্চয় উপকৃত হৈছে আপোনাৰ এই বক্তব্যৰ পৰা। হয়, অশেষ ধন্যবাদ হাজৰিকা ডাঙৰীয়া। আদৰ শ্ৰোতা, সেয়া আছে শান্তিকাম হাজৰিকা, এগৰাকী আমাৰ অসমৰ ৰিনাউন এডুকেশ্যনিষ্ট, সকলোৱে জ্ঞাত, আৰু তেখেত বাণিজ্যিক যি পাঠ্যক্ৰম তাতে বাট পঠিয়া বুলি কওঁ কৰি অসমত। আদৰ শ্ৰোতা, আমি দীঘলীয়া কথা বতৰা আছে, গীত এটি শুনি লৈছোঁ তৰালী শৰ্মাৰ কণ্ঠত, তাৰপাছত যিটো তেখেতে কালচাৰৰ কথাটো কৈছে শান্তিকাম হাজৰিকা ডাঙৰীয়া, অভিষেক ডেকাৰেও কৈছে যে অকল ভাষাটো শিকোৱা হোৱা নাই জাপানিজ কালচাৰো শিকোৱা হৈছে, সেই বিষয়ে অকণমান আমি কথা পাতিম, কেনেধৰণে জাপানিজ কালচাৰ আমাৰ মাজত কি তাফাত আছে ডেকা ডাঙৰীয়া, সেইখিনি কথা পাতিম। আমি গীত এটি শুনি লৈছোঁ।

0: আৰু শ্ৰোতা পুনৰ স্বাগত জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড অসমৰ দক্ষতাৰ শিক্ষা আৰু জাপান কেন্দ্ৰিক সম্ভাৱনা। আমি বাৰ্তাসমূহ আহি আছে আমাৰ ফেচবুক পেজত, যিসকল শ্ৰোতাই পোনপটীয়াকৈ সংযোগ হৈছে চাই আছে, বাৰ্তা ল'ব পৰা নাই, আমি দুটিমান বাৰ্তা খৰ্দৰ কৰি ল'ব খুজিছোঁ। মধুসন দাস বৈশ্যই লিখিছে, আজিৰ বিষয়বস্তু যথেষ্ট প্ৰয়োজনীয় আৰু সময় সাপেক্ষ, ষ্টুডিঅ'ত উপস্থিত থকা প্ৰতিগৰাকী সমল ব্যক্তিলৈ শ্ৰদ্ধা নিবিচাৰিছোঁ। ধ্ৰুৱজ্যোতি কলিতাই লিখিছে যে আমাৰ পূৰ্বপুৰুষসকলৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ অৰ্হতা নাছিল যদিও গৃহ নিৰ্মাণ, কৃষি পৰিচালনা, বস্ত্ৰ প্ৰস্তুত আদি অনেক দিশত বিশ্বমানৰ দক্ষতা আছিল যিবোৰ আজিও গ্ৰহণযোগ্য হৈ আছে। সেয়েহে জাপান কেন্দ্ৰিক দক্ষতাৰ বিকাশ কৰিবলৈ যাওঁতে যাতে আমাৰ এই বিদ্যাবোৰ যাতে বিস্তাৰ ঘটে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত বুলি তেখেতে মন্তব্য প্ৰদান কৰিছে। দিলীপ ডেকা লিখিছে, আজিৰ আলোচনাৰ বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ, অতিথিলৈ স্বাগতম বুলি লিখিছে। ভুৱনেশ্বৰ বৈশ্যই লিখিছে, সুপ্ৰভাত, আজিৰ বিষয়টো অতি সময়োপযোগী, অতি আন্তৰিকতাৰে শলাগিছোঁ, জয়টো আকাশবাণী গুৱাহাটী কেন্দ্ৰ বুলি লিখি আছে। জ্যোৎস্না দেখাই দিছে, সুপ্ৰভাত, আইতাৰে দিনটো শুভ হওক, মংগলময় হওক, তাকেই কামনা কৰিলোঁ। আজিৰ বিষয়বস্তু আজিৰ যুৱ প্ৰজন্মৰ অতি আৱশ্যকীয় বিষয়। এই অনুষ্ঠানৰ যোগেদি তেখেতসকল সজাগ হ'ব নিশ্চয়। নিমন্ত্ৰিত অতিথিসকললৈ শ্ৰদ্ধা আৰু অভিষেক ডেকালৈ শুভকামনা যাচিলোঁ বুলি বাৰ্তা দিছে। আজিৰ অনুষ্ঠানৰ আলোচ্য বিষয়বস্তু গুৰুত্বপূৰ্ণ বুলি লিখিছে অতি প্ৰয়োজনীয় অপৰাজিতা গোস্বামী এই বাৰ্তাটো দিছে। বকুলী বৈশ্যই লিখিছে, আজি প্ৰভাতী তৰংগৰ বিষয়বস্তু যথেষ্ট গুৰুত্বপূৰ্ণ, ষ্টুডিঅ'ত উপস্থিত থকা সমল ব্যক্তিসকললৈ নমস্কাৰ জনাইছোঁ। ৰিণু ভট্টাচাৰ্য লিখিছে, আজিৰ বিষয়বস্তু বৰ্তমান সময়ত অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ, এনে আলোচনাই কিছু হ'লেও আমাৰ যুৱক যুৱতীসকলক উপকৃত কৰিব, নিবনুৱা সমস্যা সমাধান ক্ষেত্ৰত বাদ মুকলি হ'ব বুলি আশা কৰিছে তেখেতে লিখিছে। কল্পনা আমিনে দীঘলীয়া বাৰ্তা দিছে, তেখেতে লিখিছে, আমাৰ অসমৰ মানুহৰ প্ৰতিভা অলেখ, কিন্তু তাক কেনেকৈ কামত লগাব লাগে সেই জ্ঞানৰ অভাৱ। ভাৰত চৰকাৰৰ স্কিল ইণ্ডিয়াৰ অন্তৰ্গত জনশিক্ষণ সংস্থান দৰঙত মই কৰ্মৰত, য'ত প্ৰতি বছৰে যুৱক যুৱতী তথা মহিলা পুৰুষসকলক দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ দিয়া হয় বুলি তেখেতে লিখিছে। অশেষ ধন্যবাদ আপোনাৰ এই বাৰ্তাটিৰ বাবে, আৰু শুনি আছোঁ তেনেধৰণৰ বাৰ্তা বা সুপ্ৰভাত বাৰ্তা আছে, আমি এৰাই চলিবলৈ চেষ্টা কৰিছোঁ। নজৰুল ইছলাম লিখিছে, সুন্দৰ অনুষ্ঠান, দক্ষতা বিকাশ, স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ কাৰিকৰী শিক্ষাৰ প্ৰয়োজন বোধ কৰোঁ। বৰ্তমান সময়ত অসমত দক্ষতাৰ বিকাশৰ প্ৰশিক্ষণ অতিকৈ দৰকাৰ। আশা কৰোঁ নিজক কেনেকৈ কেৰিয়াৰৰ দক্ষতাৰ শিক্ষা দি এক সংস্থাপনৰ বাট মোকলাই দিয়াৰ ব্যৱস্থা কৰা হওক বুলি তেখেতে লিখি পঠিয়াইছে। ওদালগুৰি টংলাৰ পৰা এবাৰ্তা দিছে। আমি পোনে পোনে অভিষেক ডেকাৰ ওচৰলৈ আহিছোঁ, আমাৰ ষ্টুডিঅ'ৰ ঘৰে ইংগিত দিছে বেছি সময় আৰু নাই। এতিয়া কথাটো হ'ল, শান্তিকাম হাজৰিকা মহোদয়ে কৈছিলে যে অকল ভাষাটো নহয়, জাপানিজ কালচাৰো শিকিব লাগিব, আৰু আপুনি কৈছে যে কালচাৰো শিকোৱা হৈছে, কেনেধৰণৰ কালচাৰ শিকাইছে বা কি মিল অমিল আছে আমাৰ লগত, কি শিকাইছে?
1: ফাৰ্ষ্টটো কালচাৰ শ্বক যোনটো আমি পাওঁ জাপানত গ'লে, সেইটো হ'ব টাইমৰ যোনটো, লাইক আমাক কোৱা হয় জেনেৰেলি আমি ইণ্ডিয়ানছ উই আৰ অলৱেজ লেট, তো সেইটো এটা কালচাৰেল শ্বক হয়, বিকজ
0: আমাৰ ইয়াতে
1: হয়, এতিয়া আমাৰ ইয়াতে যদি নটাত কিবা এটা নটাত যদি মিট কৰা কথা কওঁ, তেতিয়া আমি নটা পাঁচ, নটা দহ সেনেকুৱা সময়ত গৈ পাওঁ, যোনটো আমাৰ আমাৰ কাৰণে মানে নৰ্মেল হয় আৰু, এনেকুৱা একো নহয় কি পাঁচ দহ মিনিটহে হৈছে এনেকুৱা। এতিয়া সিহঁতৰ তাত হয় যে যদি নটাত মাতিছে তেতিয়া আপুনি 8:45 গৈ পাবই লাগিব, আপুনি যদি নটাত গৈ পায় সেইটো হয় লেট, তো 15 মিনিট আগত গৈ পোৱাটোহে হয় সেইটো ইন টাইম। এতিয়া ফাৰ্ষ্টটো হ'ল সেইটো এটা কালচাৰেল যোনটো আমি এক্সপেক্ট সিহঁতৰ পৰা শিকিব লাগিব। নেক্সটটো হ'ব আমাৰ গাৰ্বেজ ডিছপজেলৰটো, আমাৰ ইয়াতে যদিও এৱেৰনেছ ক্ৰিয়েট হৈ আছে কি আমি বায়'ডিগ্ৰেডেবল নন বায়'ডিগ্ৰেডেবল ছেপাৰেট কৰি পেলাব লাগে, হেৰি কৰিব লাগে, কিন্তু হ'লেও আমাৰ যোনটো লাইক লজ বা হেৰিবোৰ আছে

0: ডাম্পিং ৰুলছবোৰ আছে বা হেৰি আছে সেইবোৰ ইমানখিনি ভাল নহয়। যেনেকৈ এতিয়াও আমি বায়'ডিগ্ৰেডেবল প্লাষ্টিক বা আপুনি চব্জিৰ কল হেৰি চেৰি বাকলি চাকলি চব গোটেইখিনি একেলগে পেলাওঁ, কিন্তু তাতে গোটেই এনেকুৱা ৰুল আছে যে আমি প্লাষ্টিকৰ বটল হওক, তাৰপিছত ইলেক্ট্ৰনিক্স হওক, তাৰপিছত বায়'ডিগ্ৰেডেবল যোনখিনি আমি সাৰ হিচাপে ইউজ কৰিব পাৰোঁ হেৰি সেইবোৰ বেলেগকৈ ছেপাৰেটকৈ সিহঁতৰ ডিছপ'জ কৰিব লাগে, আৰু প্লাছ সিহঁতৰ স্পেচিফিক ডে আছে, লাইক মানডে আমি এইখিনি ডিছপ'জ কৰিব পাৰিম, টিউজডে আমি এইখিনি ডিছপ'জ কৰিব পাৰিম, যেনেকৈ কেন চেনৰ মে বি থাৰ্চডে আছে ফ্ৰাইডে আছে, আৰু সেই ৰুলবোৰ সিহঁতৰ প্ৰিফেক্টচাৰ, যেনেকৈ আমাৰ এটা ডিষ্ট্ৰিক্ট আছে জাপানত বস্তুবোৰ প্ৰিফেক্ট ফেক্টচাৰ হিচাপে আছে, তো প্ৰিফেক্ট ফেক্টচাৰ ৱাইজ বস্তুবোৰ বেলেগ হয়, আৰু সেইটো হ'ল ছেকেণ্ড যোনটো এটা কালচাৰেল শ্বক আমি তাতে পাম। থাৰ্ডটো আমি পাম যে তাতে এতিয়া জোতাটো, জোতা আমাৰ ইয়াতো সেইটো ফ'ল' হয় যে আমি বাহিৰৰ জোতা ঘৰৰ ভিতৰত নিনিও, কিন্তু তাতে আছে যে আমি জোতাযোৰ বাহিৰত থোৱাৰ আগতে কেনেকৈ প্লেচ কৰিম, প্লেচ কৰা অৰ্ডাৰ আছে সিহঁতৰ, যেনেকৈ ঘৰৰ ফালে ঘৰৰ মুখৰ ফালে প্লেচ কৰি থ'ব লাগে, দুৱাৰৰ ফালে আমি উল্টা চাইডে প্লেচ কৰি থ'ব লাগে, তাৰপিছত সিহঁতৰ আকৌ ঘৰৰ ভিতৰৰ কাৰণে বেলেগ চেণ্ডেল আছে, খালী ভৰি সিহঁতে হেৰি নকৰে, জেনেৰেলি শ্লিপাৰ্ছ বুলি কয় সেইটো, শ্লিপাৰ্ছ থাকে, গেষ্টৰ কাৰণেও থাকে, নিজৰ মানুহ কাৰণেও থাকে। আৰু নেক্সটটো হ'ব আমাৰ বাথৰুমটো, যেনেকৈ আমাৰ ইয়াতে ছিংগল বাথৰুম আছে, এটাচড বাথৰুম আৰু শ্বাৱাৰ যোনটো আমাৰ একেলগে আছে, তাতে সেইটো বেলেগ বেলেগ হয়, যেনেকৈ শ্বাৱাৰৰ কাৰণে বেলেগ হয় আৰু নৰ্মেল বাথৰুমৰ কাৰণে বেলেগ বেলেগ হয়, আৰু প্লাছ সিহঁতৰ শ্বাৱাৰৰ কাৰণে সিহঁতে বাথটাব ইউজ কৰে, ডাইৰেক্ট শ্বাৱাৰ ইউজ নকৰে, তো সেইটো এটা হয়। আৰু নেক্সট যদি আমি কওঁ এটা হ'ব যে সিহঁত বহুত হাই ট্ৰাষ্ট ছ'চাইটি হয়, এতিয়া হাই ট্ৰাষ্ট ছ'চাইটি হ'লে চবতকৈ ডাঙৰ এডভান্টেজ হয় যে আমাৰ যদি ইয়াতে পাৰ্চ চাৰ্জ বা কিবা হেৰায় তাৰে পোৱা চান্সটো বহুত কম হয়, মানে সেইটো জেনেৰেলি নাপায় বুলিয়ে ক'ব পাৰি, কিন্তু তাতে এনেকুৱা হয় যে পাৰ্চ এটা যদি কোনোবা ক'ৰবাত পৰি আছে কোনোবাই যদি পায় তেতিয়া এইটো নিয়াৰেষ্ট পুলিচ ষ্টেচনত সিহঁতে দিয়ে আৰু পুলিচে আপোনাক কণ্টেক্ট কৰি পেলাই এইটো ঘূৰাই দিয়ে, চ' এইখিনিয়ে হয় যোনটো কালচাৰেল শ্বক।
1: উপকৃত হব যিখিনি ধৰক আকৌ যাব খোজে বা শিকিব খোজে, কিবা এন্ট্ৰেন্স পৰীক্ষা হৈছিলে নেকি?
0: হয় হয়, পৰীক্ষাটো এতিয়া লাষ্ট ইয়াৰ মই অক্টোবৰ জুলাই মানত মই এটা নটিফিকেশ্যন পাইছিলোঁ আমাৰ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা যে জাপানিজ লেংগুৱেজৰ কিবা এনেকুৱা কোৰ্চ আছে, তেতিয়াও মই গম পোৱা নাছিলোঁ কেনেকুৱা হয় কি হয়, আৰু সেইটো কাৰণে এলিজিবল হোৱাৰ কাৰণে আমি এটা এণ্ট্ৰেঞ্চ দিব লাগিব, দেন আমি সেইটো কাৰণে এলিজিবল হ'ম। চ' মই তাতে এনেকৈ এণ্ট্ৰেঞ্চ দিছিলোঁ, এণ্ট্ৰেঞ্চ দি গম পালোঁ এনেকৈ প্ৰাইভেট কোম্পানী আহিছে যোনে লেংগুৱেজ পঢ়াব হেৰি কৰিব, আমাৰ সেনেকৈ এপ্টিটিউড টেষ্ট পাতিছিলে, বিশেষ বেছি টান নাছিলে, নৰ্মেল জেনেৰেল যোনখিনি টেষ্ট যোনখিনি জেনেৰেল হেৰিবোৰত সোধে আমাৰ এই প্লেচমেণ্টৰ সময়তে বহুতে এপ্টিটিউড টেষ্ট দিয়ে, তো সিহঁতে জানিব, বেছি ইমান টান নহয়, চ' তাৰে বেচিছত আমাৰ ছিলেকশ্যন হৈছিলে, তাৰপিছত সেনেকৈ আমাৰ ছাবছিকুৱেণ্ট বেটছ ছেকেণ্ড বেটছ থাৰ্ড বেটছৰ কাৰণেও হৈছিলে, কিন্তু পিছৰ ফালে এতিয়া সিহঁতে এইটো ৰিয়েলাইজ কৰিলে যে এপ্টিটিউড আমাৰ মেইনলি অসমৰ মানুহখিনি ভালে হয়, তো সিমান একো মানে দৰকাৰে নহয়, তো এতিয়া পৰা সিহঁতে কি কৰিছে এমাহৰ এটা ট্ৰায়েল ফেজ এটা ৰাখিছে, সেই ট্ৰায়েল ফেজটোত আপুনি এইটো চাই ল'ব পাৰে যে আপুনি জাপানিজটো আপোনাৰ কাৰণে হয় নে নহয়, তো সেনেকৈ হ'লে আপুনি লাইক ছেকেণ্ড মান্থৰ পৰা পাৰ্মানেণ্টলি কণ্টিনিউ কৰিব পাৰে।
1: নিশ্চয়, এতিয়া আমাৰ প্ৰায় শেষ হৈছে অনুষ্ঠান, সময় নিৰ্ধাৰিত সময় হৈছে, উপস্থিতিৰ পৰা শেষত কি ক'ব, অতি চমুকৈ আপোনাৰ কিবা ক'বলগীয়া?
2: মানে তাত বহুতখিনি সুযোগ আছে আৰু সেই সুযোগখিনি পাবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি অকণমান বেলেগকৈ চাব লাগিব। এতিয়া অভিষেকে যেনে ক'লে আমাৰ এপ্টিটিউডটো ভালেই হয়, তেওঁলোকৰ একচুৱেলি এপ্টিটিউডটো ইমানো মানে হেৰি নহয়, তেওঁলোকক লাগে যে আপুনি আপোনাৰ মটিভেশ্যন কেনেকুৱা, আপোনাৰ পাৰ্চনেলিটি কেনেকুৱা।

0: আমাৰ ইয়াত যিটো আমি চিভি বা ৰিজিউমেখনৰ কথা কওঁ, তাত সেইটো তেওঁলোকে এণ্ট্ৰি শ্বীট বুলি কয়, আৰু এণ্ট্ৰি শ্বীটত সেইবিলাক কথাহে তেওঁলোকে বেছি গুৰুত্বপূৰ্ণ দিয়ে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে সেইবিলাকো বস্তু চাব লাগে যদি তাত যাব বিচাৰিছে। ঠিক একেধৰণে ইয়াত আমাৰ যিটো ৰিটেন টেষ্ট বুলি আমি কওঁ, যিকোনো ডাঙৰ কোম্পানীত চাকৰি কৰিবলৈ যিটো আপুনি দিব লাগে, তাত সেইটো SIP SPI বুলি কয়, চিন্থেটিক পাৰ্চনেলিটি ইনভেণ্টৰী। সেইটো আচলতে আপোনাৰ নিজৰ আপোনাৰ মটিভেশ্যন কিমান হয়, আপুনি কিমান চিনচিয়াৰ হয়, গতিকে তাত আমাৰ ইয়াত যেনেকে মেথ ছায়েন্স ইংলিছৰ ওপৰত বেছ কৰি পেলাই মাৰ্কছ দিয়া হয়, তাত সেইবিলাকৰ ওপৰতহে মাৰ্কছ দিয়া হয়। গতিকে ঠিক সেইটোৰ ওপৰত প্ৰিপেয়াৰ যদি কৰে তেতিয়া চাকৰি তাত বহুত আছে আৰু তাত ভাল এটা জীৱন হেৰি কৰিব পাৰিব।
1: হয় আদৰ্শটো আমাৰ সামৰিব লাগিব, কিন্তু সদায় আমি ধন্যবাদে সামৰোঁ। অভিষেক ডেকা, ধন্যবাদ কেনেকে দিয়ে বাৰু জাপানীজ ভাষাত? আমি ধন্যবাদ
2: জাপানিজত থেংক ইউটো কয় আৰিগাটো গোজাই মাছ, এনেকে সিহঁতে বাও কৰি পেলাই
1: কয়
2: আৰিগাটো গোজাই মাছ।
1: আজি আদৰ্শটো আমি জাপানিজ ভাষাৰ থেংক ইউটোৰে আজি সামৰিব খুজিছো। অভিষেক ডেকাই সুন্দৰকৈ কৈছে, আমি সেইটো ইমান নোৱাৰিম, আৰিঅছো
2: আৰিগাটো
1: আৰিগাটো
2: গোজাই মাছ
1: গোজাই মাছ। আদৰ্শ্ৰোতা আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো, আমাৰ শ্ৰোতাক আমি ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে আহিলে সুন্দৰকৈ প্ৰশ্নৰ আমাৰ যিবিলাক আমাৰ আছিলে এইবিলাকৰ উত্তৰ দিলে। উপজ্যোতি বৰুৱা আপুনি আহিলে, অভিষেক ডেকা, লগতে শান্তিকাম হাজৰিকা আৰু আমাৰ ডক্টৰ নাথ ডেপুটি, আমাৰ ৰেজিষ্টাৰ আসাম স্কিল ইউনিভাৰ্চিটিৰ, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৌৰভজ্যোতি ভূঞাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ অনামিকা বৰদলৈ বৰুৱাক আমাৰ সুন্দৰ সুন্দৰ গীতসমূহ আগবঢ়াই দিয়াৰ বাবে। আজিৰ অনুষ্ঠানৰ পৰা আমি ইমানতে বিদায় লৈছোঁ আন এটি সুন্দৰ গীতেৰে। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

0: के बारे में ही आपसे विमर्श करने आया हूँ।
1: जी जी,
0: मैं चाहता हूँ कि मुझे अपने शोध पत्र को देवनागरी में प्रकाशित करने की अनुमति दी जाए।
1: मगर फादर, आप जानते हैं कि विश्वविद्यालय के नियमानुसार शोध पत्र सिर्फ अंग्रेजी में ही प्रकाशित किए जा सकते हैं।
0: कुलपति महोदय, जैसा कि आपको ज्ञात है, मेरा शोध का विषय ही रामकथा की उत्पत्ति और विकास है।
1: जी,
0: मैं दृढ़ता से विश्वास करता हूं रामकथा और तुलसी की आत्मा के विराट सौंदर्य के दर्शन केवल और केवल उनकी मातृभाषा में ही हो सकते हैं।
1: जी, मैं आपकी भावनाओं का सम्मान करता हूं फादर पुलके।
0: तो मैं आपकी इस प्रतिक्रिया को एक सकारात्मक उत्तर के रूप में देखने की अपेक्षा करता हूं।
1: जी,
2: तो फिर क्या था विश्वविद्यालय की अकादमी।
3: आकाशवाणी गुवाहाटी। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলিও সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংগঠনসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কবলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়। বিশেষকৈ অসম অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ 2টা স্থানত হোৱা ভূমিস্খলনৰ ফলত 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত ব্যাধাগ্ৰস্ত হৈছে। তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক 1-0 পৰাস্ত কৰে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গোলকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট সমাজকৰ্মী সংগঠক ৰেখা শৰ্মাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ সৈতে জড়িত অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী ৰেখা শৰ্মা সাহিত্য ৰচনাৰ সৈতেও জড়িত আছিল। 90 বছৰ ঊৰ্ধ মহিলাগৰাকীৰ বিয়োগত নগাঁও জিলা সাহিত্য সভাসহ বিভিন্ন সংস্থা সংগঠন আৰু মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী আঞ্চলিক বাতৰি 12:05 শুনিবলৈ পাব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু আয়ুষ্মান জেচি। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে বিবেক শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰমেন কুমাৰ শৰ্মা আৰু বিজিৎ শৰ্মা। ডিউটি ৰুমত গুণপ্ৰভা বৰা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছো পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ। নিবেদন কৰিছে সুনন্দা তিৱাৰীয়ে।

0: ইমান পৰি পৰাগমালা লাইভ শুনিলে আগবঢ়ালে সুনন্দা তিৱাৰীয়ে।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত।

0: এই অনিরুদ্ধ যাত্রাক উদযাপন করার মানসেরে আপনালৈ আমার হাদৰ আমন্ত্রণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
0: উপজা দিনৰ সুবাহ
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
0: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিহাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো আন্তৰ্জাতিক যোগ দিৱস বিশেষ এটি অনুষ্ঠান।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে আজিৰ এই বিশেষ অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰে 21 জুনৰ দিনটো সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। হেজাৰ বছৰীয়া ইতিহাস থকা যোগাসনক 2015 বৰ্ষৰ পৰা বিশ্বজুৰি স্বীকৃতি প্ৰদান কৰা হয়। যোগাসন শাৰীৰিক ব্যায়াম হোৱাৰ লগতে ইয়াৰ আধ্যাত্মিক দিশ এটাও আছে। শাৰীৰিকভাৱে সবল হৈ থকাৰ উপৰি মানসিকভাৱে শক্তিশালী হৈ থকাটো আমাক যোগাসনে সহায় কৰে। প্ৰিয়শ্ৰোতা, আজিৰ বিশ্ব যোগ দিৱস বিশেষ এই আলোচনাটিলৈ সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাই আনিছো যোগ প্ৰশিক্ষক অঞ্জুশ্ৰী বৰুৱা। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
2: ধন্যবাদ স্নেহা।
1: বাইদেউ, প্ৰতি বছৰে যোগ দিৱসৰ একোটা বিশেষ বিষয় বাছি লোৱা হয়। 2026 বৰ্ষৰ বিষয়টোনো কি আৰু ইয়াৰ তাৎপৰ্য, এই সম্পৰ্কে আমি জানিব বিচাৰিছো।
2: হয়, যেতিয়াৰ পৰা আন্তৰ্জাতিক যোগা দিৱসটো পালন কৰা হৈছে, প্ৰত্যেক বছৰে এটা থিম বা মূল বিষয়বস্তু লৈ মানে আগবাঢ়ি যোৱা হয়। এইবাৰৰ বিষয়বস্তুটো হৈছে য়োগা ফৰ হেলদি এজিং, অৰ্থাৎ স্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে যোগাসন। কিদৰে আমি স্বাস্থ্যসন্মতভাৱে মানে গোটেইখিনি ফ'ল' কৰি আমি যোগাৰ জৰিয়তে ঠিক সুস্থ সবল হৈ থাকিব পাৰোঁ, সেইটোৱে এইবাৰৰ প্ৰধান উদ্দেশ্য।
1: হয়, সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন এইবাৰৰ বিশ্ব যোগ দিৱসৰ মূল বিষয়। আমি এইবাৰ অন্য এটা প্ৰসংগলৈ আহিছোঁ।
2: হয় হয়,
1: যোগাসন সম্পৰ্কে মানুহে জানিবলগীয়া মূল কথাকেইটানো কি?
2: হয়, আমাৰ এটা সাধাৰণতে ভুল ধাৰণা থাকে যে আমি যোগাসন বুলি ক'লে অকল আসন, যিহেতু তাতে আসন শব্দটো সোমাই আছে, আমি ভাবোঁ এক্সাৰচাইজ বা ব্যায়াম, সেইটোৱে আমাৰ সাধাৰণ মানুহৰ ধাৰণা। কিন্তু যোগাসনত বহুতকেইটা বিষয়বস্তু তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে। মেডিটেশ্যন যিটো আমি কওঁ, তাৰ লগত আমি যিটো অষ্টাংগ যোগ বুলি কওঁ, আঠটা ভাগ তাতে জড়িত হৈ আছে। আমি বাকীবিলাকক বেছি গুৰুত্ব নিদিওঁ, অকল আসনটোতে আমি থাকোঁ। প্ৰাণায়াম হওক বা আমাৰ যিমান ক্ৰিয়াবিলাক থাকে, বেলেগ বেলেগ ধৰণৰ গোটেইখিনি আছে, আমি গোটেইখিনি যদি আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহে প্ৰকৃত যোগাৰ যিখিনি বেনিফিট, যিখিনি আমাৰ পাবলগীয়া হেৰি, আমি তেতিয়াহে পাবলৈ সক্ষম হ'ম। অকল আসন বুলিলে যোগাসন নহয়, যদিও যোগত মানে গোটেইখিনি বস্তু মিলাইহে যোগাসনত বস্তুটো প্ৰতিফলিত হয়। প্ৰথম কথা হৈছে আমি আসনৰ পাৰ্টটো ফিজিকেলি, সেইটো হৈছে আমাৰ ফিজিকেল বেনিফিটখিনি কেনেকৈ আমি পাওঁ, আমি স্বাস্থ্য কেনেকৈ আমি মানে সুস্থ সবল হৈ ৰাখিব পাৰোঁ। কিন্তু তাৰ লগতে মানসিক আৰু আধ্যাত্মিক দিশটো আমি বহুত আঁতৰিয়ে থাকোঁ। মানসিক, এতিয়াৰ মানুহ বিশেষকৈ মানসিকভাৱে গোটেই সৰু এটা বাচ্চাৰ পৰা আৰম্ভ কৰি, আজিকালি যিটো ষ্ট্ৰেছ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি, আৰু বয়সীয়াখিনিকে কওক, আৰু চাকৰিৰ ক্ষেত্ৰতো ক'বই নালাগে, চবৰে জব প্ৰেছাৰ, গোটেই ৱৰ্কিং কালচাৰটোৱে চেঞ্জ হৈ গৈছে, সকলো প্ৰেছাৰত থাকিব লাগে।

0: স্ট্ৰেছটো লৈ সেই ৱৰ্কলোডটো লৈ আমি কেনেকৈ এতিয়া ঠিক থাকিব পাৰোঁ? কাৰণ এতিয়া আমি দেখিছোঁ খুব কম বয়সতে 40+ হৈছে কি নাই মানুহৰ বিভিন্ন ধৰণৰ, বিশেষকৈ হাৰ্টৰ প্ৰব্লেম। আমাৰ বহুতো কিছুমান ভুল ধাৰণাও আছে যে অমুক আমি কিবা ভেকচিন ল'লোঁ কাৰণে হ'ল নেকি, কিবা ল'লোঁ কাৰণে হ'লে, সেইবিলাকৰ কোনো তথ্য নাই। কোনো আমি জাষ্ট মানে প্ৰচলিত এটা বস্তু ধাৰণা এটা আমি লৈছোঁ। মেইন কথা হৈছে আমি গোটেইখিনি আমি ভিতৰৰ পৰা সুস্থ সবল হ'ব লাগিব দেই। অকল শাৰীৰিক ব্যায়ামে আমাক সুস্থ হ'ব লাগে। আমাৰ শাৰীৰ ব্যায়ামে সহায় কৰে, আসনে আমাক সহায় কৰে, কিন্তু আমি যদি মানসিকভাৱেও ষ্ট্ৰং হ'ব পাৰোঁ, সেইটো আমি কেনেকৈ হ'ব পাৰিম? আমাক প্ৰাণায়াম, ধ্যান যিটো আমি কওঁ, সেইবিলাকে আমাক বহুত হেল্প কৰে। আৰু প্ৰাণায়ামৰ বেনিফিট বহুত বেছি। মানুহে যিটো সাধাৰণতে ইগনোৰ কৰে যে প্ৰাণায়াম কৰিলে এনেকুৱা লাগে সাধাৰণ উশাহ নিশাহ আমি লৈছোঁ এৰিছোঁ, কিন্তু সেইটোত মানে যেন আমি বেছি সেইটোত উপকাৰিতা নাপাম। আমি বহুত বেছি দৌৰি দিলোঁ, বহুত বেছি হেভি হেভি কিছুমান এক্সাৰচাইজ কৰিলোঁ, তাতে আমি বেনিফিটটো বেছি পাম, সেইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। আমি পাম, আমাৰ কেলৰি বাৰ্ণ হ'ব, গোটেইকেইটাৰ হেৰিটো বেলেগ বেলেগ, বেনিফিটটো বেলেগ বেলেগ। কেলৰি বাৰ্ণ হৈছে আমি স্বাস্থ্যৰ বাবে পালোঁ, কিন্তু আমাক মানসিক আৰু তাতে আমাৰ ধৰক হৰমনখিনি যেতিয়া হেৰি মানে হেপী হৰমনবিলাক আমাৰ ৰিলিজ হয়, তেতিয়া আমাৰ হেপিনেছ এটা অট'মেটিকেলি আহিব। শাৰীৰিক ব্যায়ামতো আহিব দেই, নহা নহয়, যিখিনি আসনৰ জৰিয়তে কৈছোঁ, কিন্তু আমাৰ মানসিকটো ক'ত যাব? আমাৰ ষ্ট্ৰেছটো কেতিয়াও আমি সেই লেভেলত লৈ যাব নোৱাৰোঁ। উশাহ নিশাহ আমি কেতিয়া আমি উশাহ নিশাহৰ জৰিয়তে জীয়াই আছোঁ, যিটো আমি সদায় লৈ আছোঁ কৰি আছোঁ, কেতিয়াও নটিচ নকৰোঁ উশাহটো। আমি আটাইতকৈ নটিচ নকৰা বস্তু হৈছে নিজৰ উশাহটো, কেতিয়াও নটিচ নকৰোঁ কেনেকৈ উশাহ লৈছোঁ, কেনেকৈ এৰিছোঁ। ধ্যান বুলিলে মেডিটেশ্যন বুলি বা ডাঙৰ কথা নহয়। বহুতে যে যায় মানে কিবা এটা ডাঙৰ কথা বুলি ভাবে যে মই ধ্যান কৰিব নোৱাৰোঁ, মোৰ দ্বাৰা মেডিটেশ্যন নহয়, ইমান মোৰ কনচেনট্ৰেশ্যন নাহে, একদম সম্পূৰ্ণ ভুল ধাৰণা। একদম যদি সহজ অৰ্থত মই ক'বলৈ যাওঁ, মোক যদি কোনোবাই সোধে মেডিটেশ্যন মানে কি, মই কওঁ মনটো বেলেগ বস্তুৰ পৰা ঘূৰাই আনি বেলেগ নালাগে, আপুনি আগতে প্ৰথমতে উশাহ নিশাহটো নটিচ কৰক নিজৰ। প্ৰথম মেডিটেশ্যনৰ ফাৰ্ষ্ট ষ্টেপটোৱে হৈছে একদম সহজতে হৈছে নিজৰ উশাহ, নিজৰ শৰীৰ, নিজৰ মনক নিজে লক্ষ্য কৰা। আমি নিজকে নাচাওঁ, আমি বাহিৰৰ জগতখন চাই থাকোঁ, নিজকে যেতিয়াই চাবলৈ শিকিম, নিজৰ শৰীৰটোক বুজিবলৈ শিকিম, নিজৰ উশাহক নটিচ কৰিম, তেতিয়াই আমাৰ মানে সেই আমি আচল হেৰিটো তেতিয়া নিজকে চিনি পাবলৈ হ'লে আমাৰ সুস্থ সবল আমি তেতিয়াই হ'ম। মানসিক ষ্ট্ৰেছ তেতিয়া আমাৰ যাব। আমি উশাহ লৈছোঁ, উশাহ এৰিছোঁ, কেনেকৈ লৈছোঁ, লাহে লাহে উশাহটো আমি নটিচ কৰিম। আমাৰ উশাহৰ কোৱালিটি, আমাৰ কেপাচিটি, লাং হাৰ্টৰ আমি ষ্ট্ৰং কৰিবলৈ হ'লে প্ৰাণায়ামৰ জৰিয়তে আমি বহুতখিনি আমি লৈ আহিব পাৰোঁ সেই বস্তুটো। দৈনিক যদি আমি প্ৰাণায়াম কৰি যিমান কেলৰি বাৰ্ণ কৰিব পাৰোঁ, যিমান ধৰণৰ আমি বেনিফিট পাব পাৰোঁ, আমাক সেইখিনি আসন বা আমাৰ খুব হেভি এক্সাৰচাইজেও দিব নোৱাৰিব পাৰে। গতিকে সেইকাৰণে বয়সত এইবাৰ যিটো আমাৰ থিম লোৱা হৈছে মানে স্বাস্থ্যসন্মতভাৱে মানে বৃদ্ধ অৱস্থাত আমাৰ গোটেই বহুত মানুহভাৱে এজিং হৈছে, বয়স হৈছে, আমি কি আসন কৰিম বা কি হেৰি কৰিম, আমিতো নোৱাৰোঁ একো কৰিব, আমি যোগা কৰিব নোৱাৰোঁ, যোগা মানে আসন বুলি ভাবে যে ভুল ধাৰণাটো হৈ গৈছে অলৰেডি আমাৰ, সেইটো আমি গুচাবলৈ হৈ গ'ল। কিন্তু এটা কথা মই এতিয়া মোৰ হেৰি চেণ্টাৰটো দেখিছোঁ, এতিয়া কিন্তু বয়সীয়া মানুহখিনি যথেষ্ট তেওঁলোক সজাগ হৈছে নিজৰ স্বাস্থ্যক লৈ, তেওঁলোক আহে মানে এইবিলাক ক'ত কেনেকুৱা ধৰণে কৰিব পাৰি, যোগাসন হওক, এক্সাৰচাইজ হওক, বেলেগ বেলেগ, আগৰ ধাৰণাটো অলপ চেঞ্জ হৈছে, যিটো আৰু দৰকাৰ মানে এতিয়া সেইখিনি মানুহৰ মানে প্ৰাণায়ামৰ জৰিয়তে যদি যোগা প্ৰাণায়াম বেলেগ বেলেগ ধৰণৰ আছে, বহুত ধৰণৰ আছে, মানুহে বহুতে ভ্ৰমণ প্ৰাণায়ামৰ কথাই নাজানে, খোজে কাৰো আমি নৰ্মেলি ৱাকিং কৰোঁ, সেইটোতো আমি ভ্ৰমণ প্ৰাণায়াম উশাহৰ নিশাহৰ লগত যদি আমি কৰিব বিচাৰোঁ কৰিব পাৰোঁ, আমি তাৰ ডাবল বেনিফিট পাম, খোজকাঢ়িলে আমি যিমানখিনি পাওঁ। গতিকে সৰু সৰু কথাবিলাক ক'তো আপুনি প্ৰশিক্ষণ কেন্দ্ৰত নোযোৱাকৈও, ক'তো কিবা একো ভিডিঅ' নোচোৱাকৈও মানে যি অকণমান খালী নলেজটো লাগিব দেই, সেইটো দৰকাৰ এজন প্ৰশিক্ষকৰ জৰিয়তে, বা নলেজ নোহোৱাকৈ অকল মানে হেৰি আপুনি ভালকৈ কিতাপ পঢ়ক, কথাটো কৈছোঁ যোগা ৰিলেটেড, বা নিজৰ নলেজটো হৈ আপুনি সেইখিনি যদি এপ্লাই কৰিব পাৰে দৈনন্দিন জীৱনত একদম সুস্থ সবল হৈ থকাটো বহুত মানে সহজ কথা, একো টাফ নহয়, বহুত হেভি হেভি এক্সাৰচাইজ কৰিব দৰকাৰ নাই, সেইখিনি জৰিয়তে কৰিব পাৰি, সাধাৰণভাৱে খোজকাঢ়িয়ে কৰিব পাৰি, সেইখিনি কৰিব বিচাৰিছে স্নেহা।
1: বহুতে যোগাসনক শাৰীৰিক ব্যায়াম বুলি ভাবি আওকাণ কৰে বা মন নকৰে কৰিবলৈ, কষ্ট হ'ব বুলি বা সময় বেছি লাগিব বুলি কৰিব নিবিচাৰে, কিন্তু যোগাসনক যদি আমি আমাৰ জীৱনৰ এক অংশ বুলি ভাবি লওঁ, তেতিয়াহ'লে নিশ্চয় আমি শাৰীৰিকভাৱে আৰু মানসিকভাৱেও সুস্থ হৈ থাকিব পাৰিম। আপুনি কৈছে যে মানুহবোৰ চাপত থাকে সময়তে, বয়সৰ কোনো কথা নাই, সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ মানুহো খুব চাপত থাকে, যোগাসনৰ জৰিয়তে আমি শাৰীৰিকভাৱে আৰু মানসিকভাৱে নিজকে কিদৰে সুস্থ কৰি ৰাখিব পাৰোঁ সেই কথাটো আমি জানিব বিচাৰিছোঁ, আৰু লগতে এই ক্ষেত্ৰত আধ্যাত্মিক দিশৰ উৎকৰ্ষ আমি কিদৰে সাধন কৰিব পাৰোঁ।
0: হয়, খুব ভাল প্ৰশ্ন কৰিছে স্নেহা। এইটো মানে আমি আধ্যাত্মিক আমাৰ আজিকালি আধ্যাত্মিকতাৰ ভাৱটো আমাৰ বহুত কমি গৈছে। আমাৰ যিটো আগতে আমি মানে শুই উঠি মানে গোঁসাই ঘৰত চাকি জ্বলোৱা, গধূলি প্ৰাৰ্থনা কৰা আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ আছিলে। এতিয়া কিন্তু আমি যিমানেই আধুনিক জীৱনৰ ফালে গতি কৰিছোঁ, সিমানেই আমাৰ আগৰ সেই আধ্যাত্মিক ভাৱবিলাক কমি গৈছে। আমি বেলেগত ভগৱান

0: বা আধ্যাত্মিক কি ভগৱানো মই বুলি নকওঁ, নিজৰ ভিতৰত থকা ভাল কোৱালিটিখিনি, ভাল গুণখিনি আমি যেতিয়াই নিজকে আপলিফ্ট কৰিব পাৰিম, তেতিয়াই আমি এটা বেলেগ ধৰণৰ মানে সেইটো আমাৰ হেৰি লাগিব, আধ্যাত্মিক দিশটো লাগিব, বাৰু সি আমাক সহায় কৰিব, এই বস্তুবিলাকে আমাক সহায় কৰিব। মানে যোগাসনত মানে যিখিনি প্ৰাণায়াম আছে, প্ৰাণায়াম উশাহ নিশাহ, মই যিটো ক'লো তোমাৰ উশাহ নিশাহ নটিচ কৰাৰ লগে লগে আমাৰ মনটো অট'মেটিকেলি আমাৰ কুল ঠাণ্ডা হৈ থাকিব। মনটো যেতিয়া সুস্থ দেহত সুস্থ মন কোৱা যায়, দেহটো সুস্থ হ'লে মনটোও ঠিকে থাকিব, মনটো ঠিকে থাকিলেহে আমি আধ্যাত্মিকটো কটাই আমাক মনটো ঠিকে ৰখাটো সহায় কৰিব। আমাৰ প্ৰাৰ্থনা, প্ৰাৰ্থনা আমি ভাবোঁ এনেই আমি এটা গাই দিলোঁ মন্ত্ৰ, মানে কিবা এটা গাই দিলোঁ, কিবা এটা কৰি দিলোঁ, সেইটোৱে মানে আমাৰ শেষ হৈ গ'ল, নহয়। প্ৰাৰ্থনাৰ কিমান মহত্ব আছে যোগাত, মানে সেইটো আছে দেই। যদিও আমি আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস 2015ৰ পৰা কৰি আছোঁ, এই ক্ষেত্ৰত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যথেষ্ট মানে সেইটো এটা ইনিচিয়েটিভ ল'লে, সেইবাবে তেওঁ মানে ধন্যবাদৰে পাত্ৰ, কাৰণ আন্তঃৰাষ্ট্ৰীয় মানে গোটেই বিশ্বই এতিয়া মানি লৈছে তাৰ হেৰিটো, তাৎপৰ্যটো, যিটো আমাৰ হাজাৰ হাজাৰ বছৰৰ পৰাই 15,000 বছৰ পুৰণি এটা আমাৰ ইতিহাস। আমি সেই সংস্কৃতিটো কিন্তু আমি এতিয়াও পাহৰি গৈছোঁ। এতিয়া যদিও যোগা প্ৰয়োগ কৰা হৈছে, আমি মাত্ৰ একটা প্ৰথম লেভেলটোতে আছোঁ এতিয়াও, যদিও আমি পালন কৰি আছোঁ, তাৰ আমি গভীৰলৈ আৰু গভীৰলৈ সোমাব আমি পৰা নাই, কিন্তু লাহে লাহে আমি পাৰিব লাগিব আৰু মোৰ বিশ্বাস আছে আমি পাৰিম। হা, এইটো যিটো ক'লা প্ৰাৰ্থনাৰ কথা, মই ক'লোঁ আধ্যাত্মিক, আমি প্ৰাণায়াম কৰিলোঁ, প্ৰাণায়ামৰ মন শান্ত কৰিলে, তাৰ লগত আমি যোগা আৰম্ভ কৰাৰ আগতে আমি সদায় প্ৰাৰ্থনা কৰোঁ, আমি ওম শান্তিং কৰোঁ, ওম যিটো আমাৰ এটা খুব ষ্ট্ৰং আমাৰ ৱৰ্ড, এটা শব্দ ব্ৰহ্ম যিটো কোৱা হয়, আমি যেতিয়া ওম শান্তিং কৰোঁ আমাৰ ভিতৰৰ পৰা শৰীৰত আমাৰ পজিটিভ ঊৰ্জাখিনি একদম জাগ্ৰত হৈ যায়। আমি বুজি পেলাই কৰিব লাগিব, এনেই মেকানিকেলি ওম ওম আমি হাজাৰবাৰ শান্তিং কৰিলেও আমি সেই বস্তুটো আমি বেনিফিটটো নাপাম। তাৰ তাৎপৰ্য কি, আমি ওমত সদায় তিনিটা ধ্বনি থাকে, আ উ আৰু মত, ওম শান্তিং প্ৰপাৰলি কৰিলে, প্ৰাৰ্থনা, এটা অন্তৰৰ পৰা যেতিয়া প্ৰাৰ্থনা কৰা হয়, আমাৰ যোগাত যিবিলাক প্ৰাৰ্থনা কৰা হয়, আমি যিহেতু আৰম্ভণি কৰোঁ সেইবিলাকত সদায় নিজৰভাৱে ব্যক্তিগতভাৱে প্ৰাৰ্থনা নাই, কিন্তু সেইটো সকলোৰে সুখ শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ। যিবিলাক প্ৰাৰ্থনা আছে, আমাক অসতৰ পৰা সতলৈ লৈ যোৱা, অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যোৱা, আমাৰ নিৰোগী কৰি ৰখা, সকলোকে, অকল মোক নিৰোগী কৰি ৰখা, মোক নহয় মানে আমাক, আমি বিশ্বৰ ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। যোগাই শিকায় প্ৰকৃতিৰ লগত কানেক্ট কৰিবলৈ, প্ৰকৃতিৰ আমি যিমান ওচৰত থাকোঁ সিমানেই আমি বেমাৰ আজাৰৰ পৰা দূৰত থাকিম। যেতিয়া আমি প্ৰকৃতিক আঁকোৱালি ল'ম, প্ৰকৃতিত চব বস্তুৱেই আছে, প্ৰকৃতিয়ে দিয়া বস্তুখিনি আমি খালি ল'ব লাগে, যিখিনি আমি একদম ফ্ৰীতে পাই আছোঁ, কোনো একো নোহোৱাকৈ, আমি যিমানেই প্ৰকৃতিৰ ওচৰত থাকিম সিমানেই মানসিকভাৱে, আমি শাৰীৰিকভাৱে প্ৰকৃতিৰ আমি ফ্ৰেছ বস্তু এটা চিনি আনি ফল এটা খাইছোঁ যিমান বেনিফিট পাম, আমি হাজাৰ সেইটো আপুনি ক'ৰবাৰ ডুবাইৰ পৰা মঙাই অনা এটা বস্তুত হেৰি কৰি পেলাই আমি খাওঁ, সম্পূৰ্ণ বেনিফিট বেলেগ। সেই ফ্ৰেছ ফ্ৰেছ বস্তু খাইছোঁ, প্ৰকৃতিয়ে দিছে খাইছোঁ, ফ্ৰেছ বস্তু লৈছোঁ, আমি ফ্ৰেছ বতাহত আছোঁ, আমি এচিৰ বতাহত নাই, আমাৰ এচি থুম কেনেকৈ সোমাওঁ, গৰমত কেনেকৈ সোমাওঁ, লাগোৱা লগে লগে আমাৰ বেমাৰ বৃদ্ধি হৈ আহি আছে। আমি যদি গছৰ তলত অকণমান সময় নৈৰ পাৰত বহি নৈৰ শব্দ শুনিছোঁ, গছৰ বতাহৰ ৰিপ ৰিপ শব্দ শুনিছোঁ, আমি সেই বতাহ একদম দীঘলকৈ লৈছোঁ, উশাহ একদম হাওঁফাওঁৰ ভিতৰলৈ গৈছে, নিশা এৰিছোঁ আমি উশাহ নিশাহ নটিচ কৰিছোঁ, শব্দ গোটেই চাৰিপিনৰ পৰিৱেশে আমাক পূৰা বিশ্ব ব্ৰহ্মাণ্ড আমাক চব বস্তু দি আছে, আমি খালি ল'ব লাগে, আমি ল'ব লাগে, প্ৰকৃতি আমাক মাতি আছে, আমি কিন্তু প্ৰকৃতিক ঠেলি গৈ আছোঁ, ধ্বংস কৰি গৈ আছোঁ,
1: প্ৰকৃতিৰ সৈতে আমি আজিকালি একাত্ম
0: একদম একাত্ম হ'ব আমি নোৱাৰোঁ, কাৰণ আমি ষ্ট্ৰেছ, আমাৰ কাম কৰিব লাগে, যাব লাগে, আহিবলৈ, ক'ত গছ চাম, ক'ত বেলি চাম, ক'ত পোহৰ পাম, এনেকুৱা হৈ গৈছে। আৰ্টিফিচিয়েল বস্তু, আৰ্টিফিচিয়েল যিমানে আহি আছে আমি সিমানে মানে মানসিকভাৱে অৱসাদ আমাক গোটেইখনে আমাক চানি ধৰিছে, সেই বস্তুটো প্ৰব্লেমটো তাতে। প্ৰাৰ্থনা এটা যেতিয়া কৰিম, এটা প্ৰাৰ্থনা আমি যেতিয়া আৰম্ভ কৰোঁ, সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগভৱেত, সেই প্ৰাৰ্থনাটো আমি সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ, সকলোকে সুখত ৰখা, সকলোকে শান্তিত ৰখা, সকলোকে নিৰোগী কৰি ৰখা, এই যে সকলোৰে কাৰণে প্ৰেয়াৰ কৰি কৰোঁ, যেতিয়া শিকোঁ মনটো যেতিয়া আমি বহল কৰি দিব পাৰোঁ, সেই মন বহল কৰা মানে আমি আমি সকলোৰে কাৰণে প্ৰাৰ্থনা কৰা মানে আমি আমাৰ নিজৰ ঊৰ্জা শক্তিখিনি, নিজৰ পজিটিভ এনাৰ্জিখিনি, পজিটিভ ভাইবছখিনিক আমি জাগ্ৰত কৰিছোঁ, সেইখিনিক আমি ব্যৱহাৰ কৰিছোঁ, সেই বস্তুটো লাগে, সেইটোৱেই মানে যোগাই সেইখিনিয়ে শিকাই আছে, বেলেগ একো নহয়, সেইখিনিয়ে কৈ আছে যোগাই, সেইখিনি আমি খালি বুজিব পাৰিব লাগে। স্নেহা,
1: আমি আন এটা বিষয়লৈ আহিছোঁ, যোগাসন আমি সৰুৰে পৰাই যদি ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত আনিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলক যদি যোগাসনৰ সৈতে পৰিচয় কৰাই দিব পাৰোঁ সৰুৰে পৰাই, তেতিয়া নিশ্চয় যোগাসনৰ এক অভ্যাস গঢ়ি উঠিব সৰুৰে পৰাই ল'ৰা ছোৱালীৰ মাজত। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ্যক্ৰমত যোগাসনক এটা বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত হোৱাটো আপুনি বিচাৰেনে, আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল কি ধৰণেনো উপকৃত হ'ব পাৰে?
0: হয় স্নেহা, তুমিতো খুব ভাল প্ৰশ্ন সুধিলা। আমি মানে

0: যে তার ওপৰ কৰিলে গছ এডালটো পটককে হৈ নাযায় ন, আমি সৰুতে মানে তাক ৰোপণ কৰিছো, তাক প্ৰতিপালন কৰিছো, তেতিয়া সি এডাল পৰিপূৰ্ণ গছত পৰিণত হ'ব, ৰোদটো লাগিব আমাক। আমি মাজতে আনি পেলাই পটককে বস্তু এটা সোমাই দিলে আমাৰ বুজিবলৈ, আমাৰ একাত্ম হ'বলৈ বহুত দিগদাৰ হয়। তেতিয়া ল'ৰা ছোৱালীবিলাক সৰু থাকে, কোমলীয়া হৈ থাকে, মনবিলাক খুব কোমল হৈ থাকে, আমি যেনেকুৱা ভাজ দিব খোজোঁ সিহঁতে সেনেকুৱা ভাজতে গঢ় লয়। এটা ষ্টেজ পাৰ হোৱাৰ পিছত সিহঁতৰ নিজৰ ধ্যান ধাৰণা কিছুমান গঢ় লৈ উঠে, সেইবিলাকক আমি চেঞ্জ কৰাটো বহুত দিগদাৰ হৈ যায়, বা আমি নতুনকৈ এটা দিশ দেখুৱাটো দিগদাৰ হৈ যায়। কিন্তু সৰুতে যেতিয়া কোমলীয়া বয়সত একদম সিহঁত পিয়'ৰ চ'ল হৈ থাকে, একদম কোনো হেৰি আৰ্টিফিচিয়েল বস্তু সিহঁতক স্পৰ্শ নকৰে, সেইখিনি সময়তে যদি আমি ইহঁতক যোগাটো সোমাই দিব পাৰোঁ, সোমাই মানে কি আমি অকল ফিজিকেল এক্সাৰচাইজ, এতিয়াও যিটো স্কুলৰ ধাৰণা, এতিয়া প্ৰত্যেকখন স্কুলতে প্ৰায় যোগা ইনক্লুড কৰা হৈছে, এতিয়াও আছে পাঠ্যক্ৰমত, কিন্তু আপুনি যাব সেই বস্তুটো সেনেকৈয়ে নাই যেনেকৈ হ'বলৈ লাগিছিল। পাঠ্যক্ৰমত থকা মানে এটা ক্লাছত আমি সিহঁতক যদি এতিয়া তুমি এতিয়াৰ ল'ৰা ছোৱালীবিলাকক সোধা যে তোমালোকে যোগা কৰা নাই, চবেই ক'ব যে জানো আমি অমুক আসন কেইটাৰ নাম ক'ব, অমুক মানে অমুক প্ৰাণায়াম দিব, কেইটা মানে খুব কৰি কৰি দেখাব, সেইকেইটাই পাৰে, কিছুমানে ক'ব ইচ্ছ এইটো ক্লাছ একদম বেয়া লাগে, এনেকুৱা টাইপ ক'ব মানে ভাল নালাগে, কিছুমানে ক'ব মই ভাল পাওঁ, কিন্তু সিহঁতে সেইটোৱে বুজিছে যে অকণমান এক্সাৰচাইজ এক্টিভিটি কৰিলোঁ সেইটোৱে যোগা, সিহঁতে আচল গুৰা অৰ্থটো, ইয়াৰ মূল অৰ্থটো মই যিটো কৈছোঁ আধ্যাত্মিক আৰু মানসিকভাৱে যদি সিহঁত তাৰ লগত ৰিলেট নহয়, বস্তুটো যদি গভীৰতাটো বুজি নাপায়, তেতিয়াহ'লে সিহঁতে এক্সাৰচাইজ বুলি ভাবিয়ে থাকি যাব, বেনিফিট পাব, এক্সাৰচাইজ বুলি ভাবি কৰিলেও বেনিফিটখিনি পাব, কিন্তু আচল মানসিক শাৰীৰিক যিখিনি মানে আধ্যাত্মিক দিশৰ সেইখিনি যদি আমি এৰি যাওঁ, সেইখিনি যদি আমি স্কিপ কৰি যাওঁ, তেতিয়াহ'লে ইয়াৰ হেৰিটো পৰিপূৰ্ণ আমি যিখিনি পাব লাগে এই পাঠ্যক্ৰমটোৰ পৰা কেতিয়াও নাপাওঁ। এতিয়া কিন্তু যোগা বুলি ক'লে এক্সাৰচাইজে মেক্সিমাম স্কুলত মই ৰিলেট হয় বহুতৰ লগত, মানে মই সুধোঁ ল'ৰা ছোৱালীবিলাকক, সুধোঁ টিচাৰ্ছক, সুধোঁ নিজেও, মই মানে গৈ পেলাই চাওঁ, বিশেষকৈ দেখোঁ তেওঁলোকে এক্সাৰচাইজ হিচাপে লয় আৰু সময়ো নাথাকে, মানে পাঠ্যক্ৰমত এটা ক্লাছ যেতিয়া দিয়া হয় এজন টিচাৰ থাকে যোগাৰ গোটেই হ'ল স্কুলখনত কিমান হাজাৰ হাজাৰ বাচ্ছাৰ মাজত, বা খুব বেছি দুজন, তাতকৈ বেছি কেতিয়াও নাথাকে, সেই এজন টিচাৰে চাৰি পাঁচ ছয় হাজাৰ ল'ৰা ছোৱালীক যোগাৰ যে কিবা এটা প্ৰশিক্ষণ দিব সেনেকুৱাটো নহয়, তেওঁ এক্সাৰচাইজ হিচাপে বা তেওঁ সেনেকেই শিকাবলৈ বাধ্য। কিন্তু মই কৈছোঁ যদিহে গুৰুত্ব হয়, যিহেতু আমি আন্তৰ্জাতিক যোগা দিৱস পালন কৰি আছোঁ, গোটেই পৃথিৱীয়ে ইয়াৰ বস্তুটো জানিছে, আমি তাৰ গুৰুত্বটো জনাটো বহুত দৰকাৰ। একদম সৰুতেই যদি আমি বাচ্চাখিনিক ইয়াৰ বস্তুখিনি প্ৰাৰ্থনা কৰিবলৈ, প্ৰাৰ্থনা এটা আমি অংশ, আমি স্কুলত প্ৰাৰ্থনা কৰোঁ, যোগাৰ প্ৰাৰ্থনাটো বেলেগকৈ কৰা হয়, সেই প্ৰাৰ্থনাৰ প্ৰতি লাহে লাহে লৈ আহক ক্লাছটো কৰাৰ আগতে, সেই প্ৰাৰ্থনাৰ তাৰ হেৰিখিনি প্ৰাণায়ামবিলাক ধুনীয়াকৈ কৰাক, এটা কোৰ্চ হিচাপে সিহঁতে জানক, সিহঁতে লিখি পঢ়ি জানক, মানে অকল কৰি কৰি নহয়, প্ৰেক্টিকেলি কৰিছে, দেখিছে, প্ৰকৃতিৰ ওচৰত লৈ যাওক, সিহঁতক এনেকুৱা এটা যোগা দুটা বিষয়ৰ অন্তৰ্ভুক্ত, যেনেকৈ আমাৰ কিছুমান আমি ফিল্ড ট্ৰিপত যাওঁ, কিবা যাওঁ, প্ৰকৃতিৰ যাওঁ, এদিন প্ৰকৃতিৰ মাজত গোটেই সিহঁতক নি তাতে যোগা কৰাওক, সিহঁতক প্ৰকৃতিৰ বস্তু গছৰ পৰা বস্তু চিঙি খাবলৈ কি বেনিফিট আছে সেইবিলাক শিকা, মই মানে মোৰ ধাৰণাটোহে জাষ্ট কৈছোঁ, আনৰ প্ৰতি সহানুভূতি এইবিলাক শিকাই দিয়ে যোগাত, কিন্তু সেইটো যোগাৰ মই যে ক'লোঁ তোমাৰ বহুত মানে একদম ডিপ হয় এইটো বস্তু, তাতে মানুহৰ প্ৰতি কম্পেচন, মানুহৰ প্রতি সহানুভূতি, আনৰ প্ৰতি দয়া, কৰুণা, মমতা, যিবিলাক ৱৰ্ড আমি আজিকালি পাহৰি গৈছোঁ, সেইখিনি ৱৰ্ড সিহঁতে সৰুৰ পৰা শিকিব, মানুহৰ প্ৰতি কেনেকৈ কৰুণা, জীৱ জন্তুৰ প্ৰতি কৰুণা, প্ৰকৃতিৰ প্ৰতি কৰুণা, প্ৰকৃতিয়ে আমাক দিছে আমি প্ৰকৃতিক দিব লাগে, গছ এডাল প্ৰতিপালন কৰা, তাত পানী দিয়া, সেইবিলাক বস্তু সিহঁতে ৰিয়েলাইজ কৰিব, আমি প্ৰকৃতিক দিব লাগে, প্ৰকৃতিয়ে আমাক দিছে আমি প্ৰকৃতিক দিব লাগে, আমি যেতিয়া প্ৰকৃতিক দিবলৈ শিকিম এই বস্তুবিলাক মানসিক যেতিয়া সৰুভাৱে সৰুৰ পৰাই সিহঁতক গঢ় ল'ব সেই মানসিকতাটো, সেই ল'ৰা ছোৱালী বেমাৰ আজাৰ ষ্ট্ৰেছ কেতিয়াও হ'বই নোৱাৰে। গতিকে পাঠ্যক্ৰমত আমি যদি পুৱা সেই ধৰণে প্ৰয়োগ কৰিব পাৰোঁ, মই কৈ দিব পাৰোঁ মানে 100% তোমাক মই গেৰেণ্টি দিব পাৰোঁ, কেতিয়া মই দেখিম নেদেখিম নাজানো, যদি কৰিব পৰা যায় সেইটো বস্তু মানে ছিৰিয়াছলি লৈ পেলাই, আমাৰ কিন্তু ল'ৰা ছোৱালীবিলাক একদম বেমাৰী নহয়, কোনো প্ৰজন্মই আমাৰ কেতিয়াও বেমাৰৰ পৰা হাজাৰ হাজাৰ গুণে দূৰত থাকিব, সেইটো মই মানে কনফিডেণ্টলি ক'ব পাৰোঁ। মই বিচাৰোঁ সেইকাৰণে পাঠ্যক্ৰমত ভালদৰে ইমপ্লিমেণ্ট যাতে হয় বস্তুটো, অন্তৰ্ভুক্ত মানে এটা ক্লাছ হিচাপে নহয়, ভালকৈ ধুনীয়াকৈ যাতে হয় সেইটোৱে বিচাৰিছোঁ। নিহা
1: হয়, ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰাই যদি যোগাসনৰ প্ৰশিক্ষণ দিয়া হয়, প্ৰাণায়াম শিকোৱা হয়, তেতিয়াহ'লে ধৈৰ্য, শৃংখলাবদ্ধতা শিকিব। আজিকালি দেখিবলৈ পোৱা গৈছে যে মানুহবোৰৰ ধৈৰ্য খুব কমি আহিছে,
0: একদম
1: সৰু সৰু কথাতে কাজিয়া, সৰু সৰু কথাতে খং, বা নিজে চাপত থকাৰ ফলত আনৰ লগতো ধৰক কথা কটাকটি হয়, হয়তো যোগাসনে এই কথাবোৰৰ পৰিৱৰ্তন আনিব পাৰিব।
0: হয় হয় হয়, একদম পাৰিব ডেফিনেটলি। কাৰণ আমাৰ মনটোৱে চব ন, মনৰ ভিতৰতে আমি যেতিয়া আমাৰ ভিতৰত থকা পজিটিভ এনাৰ্জিখিনি, পজিটিভ ভাইবছখিনি, পজিটিভ নিগেটিভ আমাৰ চবৰ মাজতে থাকে, চব মানুহৰে সেইটো থাকিবই, সেইটো নৰ্মেল নেচাৰেল কথা। আমি যোগাই শিকাবত আপলিফ্ট কৰিব আমাৰ পজিটিভ এনাৰ্জিখিনি, আমি সেইখিনি ঊৰ্জা শক্তিক যেতিয়া জাগ্ৰত

0: আমি এতিয়াৰ লাইফষ্টাইলত আমাৰ বহুত ষ্ট্ৰেছ থাকে ল'ৰা ছোৱালী হ'লে, যদি তুমি মোক সোধা সদায় গুৰুত্ব দিয়ে আয়ুৰ্বেদিক ডায়েট সাত্বিক খাদ্যত যিমানে আমি মনোনিৱেশ কৰিম আমাৰ মনটো আচলতে শান্ত হৈ থাকে, আমাৰ মনবিলাক চঞ্চল হয়। আজিকালি যিবোৰ ৰাজসিক আৰু তামসিক খাদ্য ফাষ্ট ফুডবিলাক যিবিলাক হৈছে আমি খাই ভাল পাওঁ, আমাক মুখৰ ৰুচি হয়, ৰুচি কাৰক সকলোৱে ভাল পায় খায়, নাই কেতিয়াবা খোৱা যায় এদিন দুদিন খাইছে কথা নাই, কিন্তু কিছুমানেতো দৈনন্দিন সেইটো জীৱনৰ অংগই কৰি লয়। লোৱাৰ লগে লগে আমাৰ গোটেই বেলেঞ্চটো বডিৰ যিটো থাকে, আমাৰ যে খুব ল'ৰা ছোৱালীবিলাক ৰেষ্টলেছ হৈ থাকে, খাদ্যই কিন্তু আমাক বহুত ক্ৰিয়া কৰে, সেই খাদ্যই আমাক চঞ্চল হোৱাত, সেই খাদ্যই আমাৰ মানে মানসিকভাৱে স্পেচ এটা হোৱাত, কিন্তু সেইবিলাকেও আমাক এটা তাৰ কাৰণ এটা, সেইটো খাদ্যই বহুতখিনি হেৰি কৰে। কিন্তু যিমান পাৰি মই অনুৰোধ কৰিম সকলোকে যে ফাষ্টফুড বা এই ৰাজসিক তামসিক খাদ্যবিলাক অলপ কমাই দিয়ক, নোহোৱা কৰি দিয়ক বুলি নকওঁ, মানে যিটো বস্তু মানে আজিকালি সম্ভৱ নহয় বা সেইটো কৰি পেলাইও লাভ নাই,
1: পৰিস্থিতিত পৰি খাব লগা
0: খাবও লগা হ'ব পাৰে, খাওক কম পৰিমাণে খাওক, হেলদি বস্তুবিলাক বহাওক,

0: যে ফাষ্টফুড বা এই ৰাজহিক তামসিক খাদ্যবিলাক অলপ কমাই দিয়ক, নোহোৱাকৰি দিয়ক বুলি নকওঁ। মানে যিটো বস্তু মানে আজিকালি সম্ভৱ নহয় বা সেইটো কৰি পেলাইও লাভ নাই,
1: কেতিয়াবা পৰিস্থিতিত পৰি খাব লগা
0: খাবও লগা হ'ব পাৰে। খাওক, কম পৰিমাণে খাওক, হেলদি বস্তুবিলাক বহাক যিমান পাৰে। আৰু মই যিটো কৈছোঁ প্ৰাকৃতিকভাৱে পোৱা বস্তুবিলাক, বতৰৰ ফল খাওক, মই সেইখিনিয়ে কওঁ। আৰু মানে বতৰত আমি ইয়াতে পোৱা লোকেল ফল খাওক, আমি ইয়াৰে আমি জামু নাখাওঁ, কলা এতিয়া এইখিনি সময়ত কলা জামু ওলায় আমি নাখাওঁ, আমি বাহিৰৰ কোবাৰ কিবা বস্তু এটা আমি আমি এভেকাডো খাওঁ, আমি মানে ড্ৰেগন ফ্ৰুট এইবিলাক খাওঁ। ড্ৰেগন ফ্ৰুটটো বাৰু আজিকালি ইয়াতেও হয়, কিন্তু সেইবিলাক খাওঁ খাওক, মই সেইটো খাবলৈও হাক দিয়া নাই, খাওক। কিন্তু আমাৰ আমলখি তাতকৈ বেছি ভাল একো হ'ব নোৱাৰে, ভিটামিন চিৰ ক'ত পাব, ক'তো নাপায় সেই বস্তুটো বেনিফিট। এটা যদি ডেইলি আমলখি খোৱা কৰে আপোনাৰ আধা বেমাৰ তাতেই নোহোৱা হ'ব। আপুনি মানে আপেল এটা কয়, এনেই কোনটো কোৱা হয় যে আপেল এটা খালে মানে ডক্তৰৰ পৰা দূৰত থাকিব পাৰি, সেইটো আমাৰ চেই আছে। কিন্তু ফ্ৰেছ গছৰ পৰা চিঙি অনা সৰু বস্তু, কৰ্জা টেঙা এটা হওক, জলফাই এটা হওক, আমলখি এটা হওক, শিলিখা এটা হওক, হাজাৰ গুণে বেছি। থেকেৰা, থেকেৰাতকৈ ভাল কিবা বস্তু হ'ব পাৰে, এতিয়া গৰমৰ দিন আহি আছে, থেকেৰা চৰবত খাওক, ঔটেঙা খাওক। আমাৰ এইবিলাক বস্তু মানে যিমানে আমি ইনক্লুড কৰিম, কলডিল, পচলা, এইবিলাক বস্তু খাদ্যভাসত আমাৰ ইনক্লুড কৰি আমি বাকীখিনি যেতিয়া অকণমান যদি আঁতৰাই ৰাখোঁ আৰু মাজে মাজে খাওঁ, বেমাৰ আমাৰ তাতে আমাৰ ডায়েটটো সেইখিনি মই সেইখিনিয়ে মই ফুৰিবলৈ গৈ বেলেগ বিশেষ কিবা ডায়েট, আজিকালি যে ডায়েট চাৰ্ট দি অকণমান এইটো সময়ত এইটো খাব লাগে, সেইটো সময়ত তমুক খাব লাগে, মই কোনো ষ্ট্ৰিক্ট ডায়েট মই কেতিয়াও, আৰু মানুহক কষ্ট দি মানুহক মনক কষ্ট দি ৰাখি পেলাই কোনো কাম আপুনি কেতিয়াবা কেইদিনমান পাৰিব, খুব কষ্ট কৰি ডায়েট চাৰ্ট এখন দি দিব, খুব বেছি ফলো কৰিব সেইখন, মানে এসপ্তাহ দুসপ্তাহ খুব বেছি একমাহ এনেকুৱা কৰিলে অকণমান, তাৰপিছত মানুহৰ মানে মনটোৱে কোৱা নাই ন, খাওঁ খাওঁ লাগি আছে, ইমান ষ্ট্ৰেছত মোৰ আৰু বেলেগ এটা ষ্ট্ৰেছ হৈ যায়, খাব নাপালে দুদিনমান হেৰি কৰিলোঁ, ৱেট কমালে কিবা কৰিলে দুদিনমান ভাল লাগি থাকিল, পিছত মানে খাব নোপোৱাৰ মানে যিটো হেৰি থাকে সেইটোত মানে আৰু বেছি মানুহজন বেলেগ এটা ষ্ট্ৰেছ লেভেলতহে গুচি যায়। কিন্তু সেইটো মই কেতিয়াও মই প্ৰিফাৰ নকৰোঁ, মই কৈছোঁ খাই বৈ থাকক, চব খাওক, যিখিনি অলাগতিয়াল বস্তু অলপ কমকৈ খাওক, লাগতিয়ালখিনি শৰীৰক লগা বস্তুবিলাক আমাক যি প্ৰকৃতিয়ে দি আছে, অসমখনত চব বস্তু ভৰপূৰ হৈ আছে, খাওক লওক, মানে সেইটোৱে সুস্থ সবল হৈ থাকক, চব সুস্থ সবল হৈ থাকক, সেইটোৱে কথা।
1: আমাৰ স্থানীয় বহুতো ফল মূল শাক পাচলি খাদ্য আছে যিবোৰ খাই আমি সুস্থ হৈ থাকিব পাৰোঁ। আমি অনুষ্ঠানৰ পৰা শেষ অংশত আহি উপনীত হৈছো আৰু শেষত আমি জানিব বিচাৰিছো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সফল হোৱা বুলি আপুনি ভাবেনে?
0: হয় স্নেহা, এইটো অকণমান জটিল প্ৰশ্ন। মানে এতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰম্ভ কৰা মাত্ৰ এবাৰ 12 বছৰ হৈছে মানে হেৰিটোত, গতিকে সেইটো সফল বিফলৰ বিষয়ে যদিও মই ইমান ক'ব নোৱাৰোঁ, কিন্তু মই ভাবোঁ এটা ভাল এটা ইনিচিয়েটিভ হৈছে, ভাল এটা লৈছে। কিন্তু সফল কেতিয়া হ'ব, যেতিয়া ইয়াক পৰিপূৰ্ণভাৱে ব্যৱহাৰ কৰা হ'ব, মানে গোটেইখিনি অকল এটা দিনত আন্তঃৰাষ্ট্ৰীয় যোগা দিনৰ দিৱসৰ দিনাই অকল আমি যোগা কৰিছোঁ, আমি কিবা এটা ৰেকৰ্ড কৰিছোঁ, আমি খুব বেছি কিবা মানে এটা অনুষ্ঠান পাতি হেৰি কৰিছোঁ, সেইখিনিতে আমাৰ শেষ হৈ গৈছে, পিছদিনাৰ পৰা আমাৰ যোগা মেট ক'ত গ'ল আমি গম পোৱা নাই, আমি একোৱেই কৰা নাই, আমি খালি ফটো তুলি অকল এটা দিনৰ কাৰণেই দিলোঁ, সেইখিনিতে আমাৰ যদি শেষ হৈ যায় তেতিয়া কিন্তু উদ্দেশ্য সফল নহ'ব। উদ্দেশ্য সফল তেতিয়া হ'ব যেতিয়া আমি ইয়াক জীৱনৰ অংশ কৰি ল'ব পাৰিম, দৈনন্দিন জীৱনৰ অংশ কৰি ল'ব পাৰিম, ইয়াৰ গুৰুত্ব বুজিব পাৰিম আৰু ইয়াক এপ্লাই কৰিব পাৰিম। অকল যোগ দিৱস এদিন পালন কৰিলে কিন্তু ইয়াৰ উদ্দেশ্যটো সাধন নহ'ব, তাক আমি পিছলৈ আমি গোটেই জীৱনটোত আমাৰ দৈনন্দিন জীৱনশৈলীত আমাক আমি যেতিয়া প্ৰয়োগ কৰিব পাৰিম তেতিয়া ইয়াৰ উদ্দেশ্য সম্পূৰ্ণৰূপে সফল হ'ব।
1: যোগ দিৱসৰ নামত অকল এদিন দিলেই নহ'ব, অকল এদিন আমি যোগাসন কৰিলেই নহ'ব, যোগাসনক যদি আমি আমাৰ জীৱনৰ অংশ হিচাপে ল'ব পাৰোঁ তেতিয়াহ'লে আমি সুস্থ হৈ থাকিম আৰু যোগ দিৱসৰ উদ্দেশ্য তেতিয়াহে সফল হ'ব। বাইদেউ, আজিৰ আলোচনাটোৰ পৰা আমি যোগাসন আৰু বিশ্ব যোগ দিৱস সম্পৰ্কে বহুতো কথা পাতিলোঁ। আমি আশা কৰিম এই আলোচনাটিৰ পৰা শ্ৰোতাসকল লাভৱান হ'ব। আপোনাৰ ব্যস্ততাৰ মাজতো ইমানখিনি সময় আমাক দিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
0: ধন্যবাদ স্নেহা, খুব ভাল লাগিল তোমাৰ লগত কথা পাতি, আৰু যদি অকণমানো শ্ৰোতা দৰ্শক ইয়াৰ পৰা উপকৃত হয় মোৰ কাৰণে সেইটোৱে ডাঙৰ প্ৰাপ্য।
1: নিশ্চয়কৈ প্ৰশ্ৰোতা, ইয়াৰ লগে লগে আন্তৰ্জাতিক যোগ দিৱসৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই স্নেহা পাঠকে আজিলৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। ইমান পৰে শ্ৰোতাসকলে আন্তৰ্জাতিক যোগ দিৱস বিশেষ অনুষ্ঠানত যোগ প্ৰশিক্ষক অঞ্জুশ্ৰী বৰুৱাৰ সৈতে হোৱা স্নেহা পাঠকৰ কথোপকথন শুনিবলৈ পালে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। চিৰিহা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: भी पहुंच रही हैं। फीफा फुटबॉल विश्व कप में ग्रुप के में पुर्तगाल ने उज्बेकिस्तान को 5-0 से हरा दिया है। पुर्तगाल के क्रिस्टियानो रोनाल्डो ने 2 गोल दागे। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी गुवाहाटी দুপৰীয়া আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ। অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলন, 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত, অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম আৰু ফিফা বিশ্বকাপ ফুটবলত কংগোৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত জয়লাভ। ৰাজ্যৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব আৰু মহাবিদ্যালয়সমূহত শিক্ষক তথা আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰা হ'ব। গুৱাহাটীত কালি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অনুষ্ঠিত বৈঠকত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম চলি থাকিব। স্নাতকোত্তৰ পৰ্যায়ৰ বাবে এতিয়াৰ পৰাই পৰিকল্পনা যুগুত কৰাৰ পদক্ষেপ লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। যোৱা 23 মে'ত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত সৃষ্টি হোৱা অচলাৱস্থাৰ সমাধান বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰৰ প্ৰত্যুত্তৰত অনুষ্ঠিত কালিৰ বৈঠকত সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নবীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6 পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব।
2: সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলো, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ, পুৰণা মানুহ নহলে মাটি কিনা বেচা কৰিব নোৱাৰিব, সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ।
1: ৰাজ্য চৰকাৰে আফ্ৰিকান চুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱলৈ লক্ষ্য ৰাখি গাহৰি পালন খণ্ডত সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া জৈৱ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এলানি নীতি নিৰ্দেশনা জাৰি কৰিছে। 2009 চনৰ পশুধন আইন, 1960 চনৰ জীৱ জন্তুৰ প্ৰতি ক্ৰূৰতা প্ৰতিৰোধ আইন আৰু আফ্ৰিকান চুৱাইন ফ্লু সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা অনুসৰি এই নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যত যোৱা 19 জুনলৈ আফ্ৰিকান চুৱাইন ফ্লুৰ 9টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3গৰাকী লোক মৃত্যুমুখত পৰাৰ পৰিপ্ৰেক্ষিতত জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে

0: ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে কামৰূপ জিলাত বৰ্তমানলৈ 12 জন লোকৰ শৰীৰত জাপানী এনকেফেলাইটিছ ৰোগ ধৰা পৰিছে আৰু ইয়াৰে 4গৰাকী মৃত্যুমুখত পৰিছে। আন 8গৰাকীৰ মাজৰ 5গৰাকী ইতিমধ্যে সুস্থ হৈ উঠাৰ লগতে আন 3গৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জিলা মেলেৰিয়া বিষয়া ডাঃ ঋতুপৰ্ণ ৰাজকুমাৰে প্ৰকাশ কৰে।
1: বৰ্তমানলৈকে আমাৰ কামৰূপ জিলাত 2026 চনত আমি একুইট এনকেফেলাইটিক চিনড্ৰমৰ কেছ আমি 25টা পাইছো। তাৰে ভিতৰত আমি 12জনৰ আমি গাত জাপানিজ এনকেফেলাইটিছৰ ভাইৰাছটো আমি ধৰা পেলাব পাৰিছো আৰু উক্ত সেই 12জনৰ ভিতৰত আমাৰ অলৰেডি 3জনৰ মৃত্যু হৈছে আৰু সেইখিনি আমাৰ বিশেষকে ৰঙিয়া, তাৰ লগত আপোনাৰ আমাৰ নগৰবেৰা আদি এই দুটা ব্লকতেই 4জন ৰোগী আমি চিনাক্ত কৰিছো আৰু বৰ্তমান জিলাখনৰ আমি এই ৰোগ প্ৰতিৰোধৰ বাবে বহুতো আমি সজাগতামূলক আমি ব্যৱস্থা লৈছো। তাৰ ভিতৰত বিশেষকে মাইকিং কৰাইছো মানুহৰ ঘৰে ঘৰে বা ক'ৰবাৰ কমিউনিটিত গৈ বা ভিলেজ লেভেলত আমি জ্বৰৰ কাৰণে যিবিলাক স্ক্ৰিনিং কেম্প কৰিব লাগে গোটেই কেম্পখিনি কৰি আছে আমাৰ ফিল্ড ৱৰ্কাৰসকলে। তাৰ লগত আঁঠুৱাত ঔষধীকৰণ, প্ৰত্যেকটো কেছৰ এগেইনষ্টত আমি ফগিং কৰাইছো। তাৰ উপৰিও আমি যিখিনি আমাৰ ভালনাৰেবল এৰিয়া আছে সেইবিলাকতো আমি ফগিং কৰিছো।
0: আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতিমুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে গুৱাহাটী পৌৰ নিগমে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্স যোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কবলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়। বিশেষকৈ অসম অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ ফলত 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত বাধাগ্ৰস্ত হৈছে। তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু উটিয়ানগৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত 24 ঘণ্টাত প্ৰায় 72.8 মিলিমিটাৰ বৰষুণ হয়। কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰ জৰিয়তে লাভ কৰা ছবিৰ পৰা আজি পুৱা 6 বজাৰ পৰা 7:30 বজাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে ফুটুকাৰে উফন্দি উঠিছে। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প এলেকাত হোৱা আকস্মিক বানৰ বাবে পানী বৃদ্ধি পোৱাত প্ৰকল্পটোৰ এখন গেট খুলি দিয়া হৈছে। উজনিৰ অৱবাহিকা অঞ্চলসমূহত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত অহা 2 এদিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এৰ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। আনহাতে ইংলেণ্ড আৰু ঘানাৰ মাজত ফক্সবৰৰ বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ

আন এখন খেল গ'ল শূন্যভাৱে সমাপ্ত হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ। অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলন। আৰু ফিফা বিশ্বকাপ ফুটবলত কংগোৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীত। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে গণেশগুৰিৰ পৰা মৃন্ময়, জিত, বিৰাজ, আদিত্য, ডলি আৰু কংকনায়।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্ঠা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

শ্রোতাসকলে কল্পতরুর অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটী কেন্দ্রের মহাবাহুর পৰা। অনুষ্ঠানত এইবাৰ সুৰেণ সুৰৰ পুতেক ছবির এটি গীত শিল্পী তৰালী শর্মা। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে ৰঙিয়াৰ পৰা শঙ্কৰ, ৰাজেশ, উদীপ্ত, জুলি, দীতিমা, মনোজ, দীপিকা আৰু গুঞ্জনে।

কল্পতৰু আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনী।

0: আইডিঅ' বুলনীৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আজিৰ বুলনী মুকলি কৰিছো। আজি বুলনীত আমাৰ বিষয় হৈছে কৰ্কট ৰোগ আৰু চিকিৎসা। এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডক্টৰ ৰাণীমা ডেকা। তেখেতৰ সৈতে কথা পাতিছে পৰিণীতা শইকীয়াই।
1: শ্ৰোতা আইডিঅ'সকল, আমি প্ৰতিজন ব্যক্তিয়ে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব বিচাৰোঁ। তথাপিও বিভিন্ন কাৰকৰ বাবে বিভিন্ন সময়ত আমি বিভিন্ন ৰোগৰ চিকাৰ হওঁ। বিভিন্ন ৰোগে বিভিন্ন সময়ত আমাক আক্ৰমণ কৰে, কিন্তু বিশেষভাৱে কৰ্কট ৰোগ বুলি ক'লে আমি সকলোৱে ভয় খাওঁ। বিভিন্ন ধাৰণা আছে কৰ্কট ৰোগক লৈ। আজি আমাৰ স্বাস্থ্য শিতানৰ আলোচনাৰ বিষয় কৰ্কট ৰোগ আৰু চিকিৎসা। এই বিষয়ত আজি কিছু কথা আলোচনা কৰিবলৈ আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰাণীমা ডেকাক। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: হয়, ধন্যবাদ।
1: যিহেতু আমাৰ এইটো এটা মহিলাৰ অনুষ্ঠান, গতিকে সাধাৰণতে মহিলাসকলে আক্ৰান্ত হোৱা কৰ্কট ৰোগৰ বিষয়ে আমি প্ৰথমে আলোচনা কৰি লওঁ, যদিও অন্য বিষয়লৈ আমি যাম। প্ৰথম প্ৰশ্নটো হৈছে কেনেধৰণৰ কৰ্কট ৰোগত সাধাৰণতে মহিলাসকল আক্ৰান্ত হয়?
2: হয়, মহিলাসকলৰ মাজত আমি খুব কমনলি দেখা পাওঁ, স্পেচিয়েলি নৰ্থ ইষ্টত, যিটো আমি কওঁ জৰায়ু মুখৰ কেঞ্চাৰ, যিটো আমি চাৰ্ভাইকেল কেঞ্চাৰ বুলিও কওঁ। ধৰক কি হয়, এইটোত সাধাৰণতে মহিলাগৰাকীয়ে যদি কিছুমান সৰু সুৰা চিম্পটমছত আক্ৰান্ত হ'ব পাৰে, যেনে ধৰক কি হয়, তেওঁৰ ধাতু গৈ থাকে, বা এনেও কেতিয়াবা বগা চাপ যোৱা বুলি কয়, বা কেতিয়াবা কি হয় তেওঁৰ ধাতুৰ লগত কেতিয়াবা অলপ ব্ৰাউনিছ বা তেজৰ ডট এটাও যোৱাৰ নিচিনা পাব পাৰে, বা কিছু সংখ্যক মহিলাৰ এনেকুৱা দেখা যায় যে তেওঁলোকৰ মেনোপজ হোৱাৰ পিছত 2-3 বছৰলৈ ব্লিডিং নাই, মাহেকীয়াটো হোৱা নাই, তাৰপিছত হঠাতে এদিন হ'ল, তেনেকুৱা ধৰণৰ যদি চিম্পটমছ, তেনেকুৱা ধৰণৰ তেওঁলোকৰ যদি কমপ্লেইন থাকে, তেতিয়াহ'লে তেওঁলোকে ৰৈ নাথাকি চিকিৎসকৰ ওচৰত আহি খুব সাধাৰণ এটা টেষ্ট, যিটো আমি পেপস্মিয়াৰ বুলি কওঁ, সেই টেষ্টটো সকলো স্বাস্থ্যকেন্দ্ৰতে উপলব্ধ। চৰকাৰে আজিকালি সৰু সুৰা স্বাস্থ্যকেন্দ্ৰটোত উপলব্ধ কৰাই দিছে, খুব সহজ। এনেকুৱা নহয় যে সেই টেষ্টটো কৰিব গ'লে তেওঁৰ বহুত বিষ হ'ব বা কিবা শাৰীৰিক কষ্ট হ'ব, খুব চিম্পল টেষ্ট, OPD টাইপতে আহি কৰিব পাৰে, 5 মিনিট সময় লাগিব, বেছি সময়ো নালাগে। এই টেষ্টটো কৰিলে আমি গম পাব পাৰোঁ যে তেওঁৰ কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিছে, কাৰণ চাৰ্ভাইকেল কেঞ্চাৰ যদি খুব সোনকালে আমি ডায়েগনোজ কৰিব পাৰোঁ, কমপ্লিটলি আমি চিকিৎসা কৰিব পাৰোঁ আৰু তেওঁ কমপ্লিটলি সুস্থও হ'ব পাৰে। সেইকাৰণে এই টেষ্টটো খুব চিম্পল টেষ্ট আৰু সহজে উপলব্ধ। যিসকল মহিলাৰ এনেকুৱা ধৰণৰ চিম্পটমছ আছে বা এইবিলাক প্ৰব্লেমৰ পৰা তেওঁলোকে ভুগি থাকে, তেওঁলোকে লাজ নকৰি আহি চিকিৎসকৰ পৰামৰ্শ লৈ এই টেষ্টটো কৰিলে এই ৰোগটো আমি বহুত সোনকালে আৰ্লি ষ্টেজতে ধৰা পেলাব পাৰোঁ আৰু আমি কমপ্লিট চিকিৎসাও কৰিব পাৰোঁ। কেঞ্চাৰৰ এটা হেৰি থাকে, তাৰমানে প্ৰথম লাহে লাহে তেওঁলোকে অলপ মানে চেলছবিলাক গ্ৰ'থটো বেলেগ হয়, তাৰপিছত বহুত বেছি হয়, বেছি হৈ কিনে তেওঁলোকে স্প্ৰেড হ'ব, মানে চেলছবিলাক স্প্ৰেড হয়, স্প্ৰেড হ'লে সেইটো লাষ্ট ষ্টেজ হৈ যায়, তেতিয়া মানে আমাৰ চিকিৎসা কৰাৰ অলপ অসুবিধা হয়। এনেকুৱা ধৰণৰ যদি চিম্পটমছবিলাক পাই থাকে, তেতিয়াহ'লে মহিলাসকলে মানে দেৰি নকৰে

0: সোনকালে চিকিৎসকৰ ওচৰত আহি পৰামৰ্শটো ল'লে আমি সোনকালে তেওঁলোকক চিকিৎসা দিব পাৰোঁ বা তেওঁলোকেও নিৰাময় হ'ব পাৰে। তাৰপিছত আহিলে ধৰক কেনেকুৱা কিছুমান এইটো চাৰ্ভাইকেল কেঞ্চাৰ, কিছুমান অভাৰীৰ কেঞ্চাৰো থাকে।
1: হয়, এইখিনিতে মই আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ। আপুনি যিটো পেপ স্মিয়াৰৰ কথা ক'লে, সেইটো আচলতে কিমান বয়সত কৰা উচিত?
0: হয়, সাধাৰণতে কি হয়, আমি ইউজুৱেলি এইটো টেষ্টটো আমি 30 to 5 তেনেকুৱাৰ পিছত কৰোঁ। কিন্তু যদি আমি দেখিছোঁ যে আমাৰ যিহেতু কিছুমান হয় যে বহুত সৰুতে তেওঁলোকে ছেক্সুৱেল এক্সপ'জাৰ হৈছে বা বিয়া বাৰু অলপ সোনকালে হৈছে, তেতিয়াহ'লে বয়সৰ মানে ধৰক এতিয়া 18 বছৰত যদি বিয়া হৈছে তাৰপিছতো তেওঁৰ মানে এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে, আমি সোনকালেও কৰিব পাৰোঁ। সাধাৰণতে যদি কোনো কমপ্লেইন নাথাকে, ইউজুৱেলি 35ৰ পিছত কৰিলেও কথা নাই, আৰু 35 to 65 ইয়াৰ্ছলৈকে কৰিব লাগে।
1: হয়,
0: তাৰমানে আমাৰ ভূটানত চাগে এইটো কম্পালচৰি, এভৰি ফিমেল
1: আমাৰ
0: কৰিবই লাগে আৰু। কিন্তু ইণ্ডিয়াত এতিয়ালৈকে হোৱা নাই। যদি বয়স ষ্টেণ্ডাৰ্ড এটা বয়স, কিন্তু যদি তেওঁৰ ছেক্সুৱেল এক্সপ'জাৰ আৰ্লি এজত হৈছে,
1: অলপ সোনকালে
0: বিয়া হৈছে বা কেতিয়াবা এক্সপ'জাৰ হৈছে, তেতিয়াহ'লে তেওঁলোকে এই টেষ্টটো কৰাটো দৰকাৰী। আৰু যদিহে এইসমূহ চিম্পটমছ তেওঁলোকে ভুগি আছে তেতিয়াহ'লে ৰৈ নাথাকি সোনকালেও কৰিব পাৰে।
1: আৰু আপুনি যিবিলাক লক্ষণৰ কথা ক'লে সেইবোৰ দেখা দিলেহে আচলতে আমি কৰিব লাগে, নে যদি দেখা নিদিয়ে তেতিয়াও আমি সাৱধানতা হিচাপে কৰাটো উচিত?
0: হয়, এইটো মানে যদি দেখা দিয়ে সোনকালে কৰিব লাগে, আৰু যদি দেখা নিদিয়ে ৰুটিন হিচাপেও আমি কৰিব লাগে।
1: কিমান দিনৰ মূৰে মূৰে কৰিব লাগে?
0: ইউজুৱেলি আমি 2 বছৰৰ মূৰে মূৰে এবাৰ কৰিলে ভাল, কাৰণ এবছৰত যদি ঠিকে আছে আকৌ অহা বছৰ নালাগে, 2 বছৰ মানে ইণ্টাৰভেলত কৰিলে আপোনাৰ কিবা যদি চেঞ্জ অলপো হয় তেতিয়াহ'লে গম পোৱা যায়, কৰি থাকিলে ভাল।
1: আৰু এটা কথা, আমাৰ মহিলাসকলৰ বিশেষকৈ এটা মানে আমাৰ সমস্যা বুলিয়েই ক'ব লাগিব যে আমি আমাৰ যিবিলাক ৰোগ হ'লেও বা কিবা যদি আমি চিম্পটম কিবা দেখিছোঁ তেতিয়া আমি মানে সেইটো লুকুৱাই ৰাখিবলৈ আচলতে কেতিয়াবা বিচাৰোঁ।
0: হয়,
1: সেইটো আচলতে কৰা উচিত নহয়। আমি
0: হয় নেলাগে, কাৰণ মানে মহিলা এগৰাকীয়ে ঘৰখনৰ গোটেই মানে কি বেকবোন বা মেৰুদণ্ড হিচাপে, তেওঁ সুস্থ থাকিলেহে তেওঁ ল'ৰা ছোৱালী বা ঘৰখন ধুনীয়াকে হেৰি হ'ব। কিন্তু মহিলাসকলৰ এই সজাগতা কিছুমান কেম্প কৰিব লাগে, কেম্প কৰিলে তেওঁলোকে নিশ্চয় আহে। আমাৰ হস্পিটেলৰ পৰাও কৰা হৈছে, তেওঁলোকে আগবাঢ়ি আহিছে। সাধাৰণতে ধৰক চহৰ অঞ্চলত ইমানখিনি এতিয়া নাই তেওঁলোকে কৰে, কিন্তু যিবিলাক অলপ গাঁও অঞ্চলত সজাগতা কেম্প কৰিলে তেওঁলোকে আগবাঢ়ি আহে আৰু কৰাও হয়। তেতিয়া মানে অলপ মানে কি তেওঁলোকে লুকুৱাই থয় বা নিজৰ মানে সংকোচটো থাকে, লগত মানে কি তেওঁলোকে অলপ নিজৰ স্বাস্থ্যটো অৱহেলাও কৰে। সেইকাৰণে সজাগতা কেম্প কৰিলে তেওঁলোকৰ যিটো সংকোচ ভাৱটো নাইকিয়া হৈ কিনে তেওঁলোকে আগবাঢ়ি আহে, টেষ্টবিলাক কৰে।
1: এতিয়া যিহেতু আমি জৰায়ুমুখৰ কৰ্কট ৰোগৰ কথা পাতি আছো, চিকিৎসা কেনেকুৱা ধৰণৰ হয়?
0: হয়, চিকিৎসাত ধৰক আমাৰ কি হয়, যদি আমি ফাৰ্ষ্ট ষ্টেজতে ধৰা পৰোঁ তেতিয়াহ'লে চাৰ্জাৰী কৰিলে সম্পূৰ্ণ ভাল হয়, কাৰণ আমি গোটেইখিনি পাৰ্ট উঠাই দিব পাৰোঁ, তেতিয়া সম্পূৰ্ণ চিকিৎসা হয়। কিন্তু যদিহে লেট ষ্টেজত হয় তেতিয়াহ'লে ৰেডিঅ'থেৰাপি লৈ পেলিয়েটিভ তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টেৰে আগবাঢ়িব লাগিব। এইখিনি আপোনাৰ আৰ্লি ষ্টেজ আৰু ছেকেণ্ড ষ্টেজ, আমি মানে ছেকেণ্ড ষ্টেজ, থাৰ্ড ষ্টেজ, ফ'ৰ্থ ষ্টেজ, ষ্টেজ ৱাইজহে ট্ৰিটমেণ্টটো আমাৰ হয়। ধৰক আৰ্লি ষ্টেজ টুলৈকে আমি চাৰ্জাৰী কৰিব পাৰোঁ, তাৰপিছত যদি হয় ৰেডিঅ'থেৰাপি বেষ্ট ফৰ মানে চাৰ্ভাইকেল কেঞ্চাৰ। বেলেগ বেলেগ কেঞ্চাৰো আছে, তাৰপিছত যদি আমি দেখিছোঁ যে জৰায়ুৰ কেঞ্চাৰো থাকে এটা, যিটো আমি এণ্ডোমেট্ৰিয়েল কেঞ্চাৰ বা এণ্ডোমেট্ৰিয়েল কাৰ্চিনোমা বুলি কওঁ, সেইটো হোৱাৰো কিছুমান লক্ষণ থাকে। সেইটো হ'লে কেনেকুৱা ধৰণৰ চিম্পটমছ হ'ব পাৰে, ধৰক তেতিয়া তেওঁৰ কি হ'ব পাৰে, মাহেকীয়াৰ সময়ত কিছু মহিলাৰ দেখা যায় যে বহুত বেছি ব্লিডিং হয়, বা কিছুমানে কয় যে আমাৰ ক্লটৰ নিচিনা গোটা গোটাও হৈছে, পেটৰ বিষ হৈ আছে, অত্যন্ত পেটৰ বিষ হয়, বা ইউৰিন পেচাব কৰাৰ সময়তো তেওঁলোকৰ ইউৰিনতো ব্লাড বা তেনেকুৱা ধৰণৰ তেওঁলোকে দেখা পাইছে যে ইউৰিনৰ কালাৰটোত কেতিয়াবা অলপ চেঞ্জ হৈছে বা ৰেডিছ কালাৰ হৈছে, তেনেকুৱা ধৰণৰ চেঞ্জেছ দেখা পায়। যদি এণ্ডোমেট্ৰিয়েল কেঞ্চাৰৰ সম্ভাৱনা থাকে তেতিয়াহ'লে আমি সাধাৰণ এখন আল্ট্ৰাচাউণ্ড কৰিলেই ধৰিব পাৰোঁ, আৰু এণ্ডোমেট্ৰিয়েল বায়'প্চি কৰিব লাগে। বায়'প্চিটো বহুত মানে এনেকুৱা নহয় যে খুব বেছি সাংঘাতিক কষ্ট পাব, সাধাৰণ টেষ্টৰ নিচিনাই হয়, 10-5 মিনিট লাগিব, আহি তেওঁলোকে

0: কৰাৰ পিছত বায়োপ্সি কৰিলে ধৰা পৰিব, মানে এক্সক্লুড কৰিব পাৰোঁ যে এন্ডোমেট্ৰিয়েল কাৰ্চিনোমা নে বেলেগ কিবা।
1: হয়,
0: ঠিক তেনেকৈ এন্ডোমেট্ৰিয়েল কেঞ্চাৰ যদিও হয় তেতিয়াও আমি একৰ্ডিং টু ষ্টেজ, মানে আৰ্লি ষ্টেজত আছে নে অলপ লেট হৈছে, লেট হ'লে স্প্ৰেড হয়, স্প্ৰেড হ'লেও আমি কেনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত মানে অপাৰেশ্যন কৰিব পাৰোঁ বা কিছুমানত নোৱাৰোঁ। যদি বেছি স্প্ৰেড হৈছে, ভিতৰত বহুতখিনি অৰ্গেনছ ইনভল্ভ হৈ গৈছে, তেতিয়াহ'লে আমাৰ অলপ অসুবিধা হয়। লেট ষ্টেজত আমি কেমো বা ৰেডিঅ'থেৰাপি এইখিনি ল'ব পাৰোঁ, বা আৰ্লি ষ্টেজত হ'লে অপাৰেশ্যন কৰিলে ভাল পায়।
1: ইয়াতো বয়সৰ কথা কিবা থাকে নেকি?
0: বয়স ইউজুৱেলি থাকে, হাইজিনৰ কথা থাকে, দুইটাতে। পাৰ্চনেল হাইজিনটো খুব দৰকাৰী, পাৰ্চনেল হাইজিন মেইনটেইন নকৰিলে আমাৰ কি হয়, বগা চাপৰ সমস্যা বা হোৱাইট ডিচাৰ্জ এইবিলাক হৈ থাকিব, ডাৰ্টি ডিচাৰ্জ। দ্বিতীয়তে কি হয়, কিছুমান ইনফেকশ্যন হয়, তেতিয়াও আমাৰ এইবিলাক ৰোগে মানে কেঞ্চাৰত পৰিণত হ'ব পাৰে। বয়সটো ধৰক আমাৰ ইউজুৱেলি লেট মানে কি এবভ 45 তেনেকুৱা ধৰণত
1: হাইজিনৰ কথা ক'লে, যিটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা আহি পৰিছে ইয়াতে, এতিয়া আপুনি হাইজিন বুলি যেতিয়া ক'লে, আচলতে আমি কেনেকুৱা ধৰণৰ হাইজিনৰ কথা ইয়াত আপুনি বুজাব খুজিছে?
0: যিটো চাৰ্ভাইকেল কেঞ্চাৰৰ কথা ক'লো, সেইটোৰ মেইন কজিভ মানে কজ কিহে কৰিব, পজিটিভ অৰ্গেনিজিমটোৱে হৈছে HPV ভাইৰাছ। এইটো হ'ল আমাৰ কি হয়, মেইনলি হিউমেন পেপিলোমা ভাইৰাছ। এইটো ইউজুৱেলি আমাৰ ছেক্সুৱেল এক্টিভিটি, ছেক্সুৱেল এক্টিভ যদি হয় তেতিয়া স্প্ৰেড হ'ব পাৰে,
1: মানে যৌন সংক্ৰমণ বুলি ক'ব পাৰি।
0: আৰু ধৰক যদি তেওঁ হাইজিন মেইনটেইন নকৰে তেতিয়াও হ'ব পাৰে। তো হাইজিনটো ইউজুৱেলি আমাৰ মেন্সৰ সময়ত যিটো হাইজিন, বা ইউজুৱেলি ইউৰিন কৰা, টয়লেট যোৱাৰ পিছত যিখিনি আমি মেইনটেইন কৰিব লাগিব, সেইখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা যদি মেইনটেইন কৰে, তেতিয়াও আমি এনেকুৱা ধৰণৰ ভেজাইনেল ইনফেকশ্যনৰ পৰা হাত সাৰি চলিব পাৰোঁ, বা অন্যান্য কিছুমান ভেজাইনেল ইনফেকশ্যন থাকে যিবিলাক ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ থাকে, যদি সেইবিলাকো হৈ যায় তেতিয়াও আমাৰ চান্সেছ অফ মানে কেঞ্চাৰৰ বাঢ়ি যায়। সেইকাৰণে আমি ইনফেকশ্যনৰ পৰা দূৰত থাকিব পাৰিম। দূৰত থাকিলে আমাৰ কি হ'ব, যদি আমি হাইজিন মেইনটেইন কৰোঁ, ইনফেকশ্যনটো নহ'ব, ইনফেকশ্যনটো নহ'লে আমাৰ কেঞ্চাৰটো হোৱাৰ সম্ভাৱনাটো কমি যায়। কাৰণ কেঞ্চাৰ চেলবিলাক কি, কেঞ্চাৰ চেলবিলাকতো বেলেগৰ পৰা নাহে, আপোনাৰ শৰীৰতে আছে সেইটো চেল। সেইটো চেলৰ কি হয়, গ্ৰ'থটো যিটো নৰ্মেল পেটাৰ্ণত আমাৰ বাঢ়ি থাকিব লাগে, গ্ৰ'থ হ'ব লাগে, সেইটো নহয়, সি বেলেগ ধৰণৰ গ্ৰ'থ এটা হয়। মানে বেলেগ ধৰণৰ গ্ৰ'থ হোৱাৰ কাৰণে সি তাক বেলেগ হ'বলৈ কেনেকৈ পাইছে, ধৰক কিবা তেওঁ ট্ৰিগাৰ এটা চ'ৰ্চ পাইছে, যেনে ধৰক ইনফেকশ্যন হওক, কিছুমানৰ ডায়েবেটিছ থাকে, চুগাৰটো বেছি পাইছে, বা লাইফষ্টাইল, অকল মানে এইটো নহয় যে অবেচিটিটো অলপ বাঢ়ে, কিন্তু খোৱা বোৱাৰ কথাটোতো আহিলে, খোৱা বোৱাৰ কথাটো কেনেকুৱা হয়, ধৰক ফেটি ডায়েটটো অলপ আমি এভইড কৰিব দিওঁ, বা বাহিৰৰ খানা, ৰিফাইণ্ড চুগাৰ এইবিলাকৰ পৰাও, কিন্তু যিহেতু আমাৰ অবেচিটি হয়, এইবিলাকৰ পৰাও কিন্তু কেঞ্চাৰৰ ৰোগটোৰ সম্ভাৱনা বাঢ়ি যায়। তো তেনেকুৱা ধৰণৰ এতিয়া হাইজিন মেইনটেইন কৰাৰ লগে লগে তেওঁ বহুতখিনি ৰোগ বা ইনফেকশ্যনৰ পৰা দূৰত থাকিব, দূৰত থাকিলে তেওঁৰ চান্সেছটো কমি যায় ইনফেকশ্যনৰ। তো সেইকাৰণে পাৰ্চনেল হাইজিনটো বহুত দৰকাৰী ফিমেলছৰ ক্ষেত্ৰত। ফিমেলছৰ কি হয়, মেন্সৰ সময়ত মহিলাসকল বাহিৰত কাম কাজত ওলাই যায়, বাহিৰত টয়লেট ইউজ কৰিলে বিভিন্ন ধৰণৰ মানে ৰোগ সংক্ৰমণ হ'ব পাৰে। সেইকাৰণে নিজৰ হাইজিনটো মেইনটেইন কৰি চলিলে খুব ভাল, মানে ইনফেকশ্যনবিলাকৰ পৰাও প্ৰতিৰোধ হ'ব, আৰু ধৰক ভৱিষ্যতলৈ কেঞ্চাৰ এই বেছি মাৰাত্মক ৰোগৰ পৰাও তেওঁলোকে প্ৰতিৰোধ হৈ থাকিব পাৰিব।
1: হয়, আৰু এটা আজিকালি সাধাৰণতে দেখা যায় মহিলাসকলৰ মাজত, স্তনৰ কৰ্কট।
0: হয় হয়, স্তনৰ কৰ্কট ৰোগটো খুব কমন হৈছে। এইটো এতিয়া কেনেকৈ আপুনি গম পাব, স্তনৰ যদি কেতিয়াবা কি হয়, নিপল ডিচাৰ্জ হৈ আছে, ইউজুৱেলিটো ব্ৰেষ্ট ফিডিঙৰ সময়ত আমাৰ ডিচাৰ্জটো হ'ব, সেইটো মিল্কি ডিচাৰ্জ, কিন্তু ব্ৰেষ্ট ফিডিঙৰ বাহিৰৰ সময়ত যদি বেলেগ ধৰণৰ কিবা ডিচাৰ্জ

0: ইউজুৱেলি পেইন কম হয়, কিন্তু কেতিয়াবা পেইন হৈ থাকিলেও আহিব লাগে, বা কেতিয়াবা তেওঁলোকে বেলেগ নহয় ব্ৰেষ্টৰ কিবা ষ্ট্ৰাকচাৰেল চেঞ্জেছ হৈছে নেকি, মানে শ্বেপ চাইজ কিবা চেঞ্জ হৈছে নেকি ইজিলি, তো তেনেকুৱা ধৰণৰ যদি লক্ষণসমূহ তেওঁ দেখে বা কোনোবা এটা জেগাত খজুৱতিয়ে বেছি হৈছে নেকি, তেনেকুৱা ধৰণৰ লক্ষণসমূহ যদি তেওঁলোকে দেখে তেতিয়াহ'লে তেওঁলোকে ৰৈ নাথাকি চিকিৎসকৰ ওচৰত আহি যিখিনি মানে প্ৰিলিমিনেৰী টেষ্ট আল্ট্ৰাচাউণ্ড এখন দিব পাৰে, যদি আল্ট্ৰাচাউণ্ডত কেতিয়াবা অসুবিধা হয় তেতিয়াহ'লে মেমোগ্ৰাফি এখন কৰিব দিয়া হয়, তেতিয়া তেওঁলোকে মানে কি সোনকালে ৰোগটো ধৰা পৰিলে মানে সোনকালে চিকিৎসা
1: আৰম্ভ কৰিব পাৰিব হয়। এতিয়া আপুনি যিহেতু বিষৰ কথা ক'লে, কেতিয়াবা আমাৰ স্তনত বিষ হ'ব পাৰে বুলিও কৈছে, সাধাৰণতে দেখা যায় মাহেকীয়াৰ সময়ত
0: হয়
1: বহু যুৱতীৰ বা বহু মহিলাৰ স্তনত বিষ হয়, এইটো কি অস্বাভাৱিক নেকি?
0: এইটো মানে কি এইটো হৰ্মনেল চেঞ্জেছৰ কাৰণে হয়, কিন্তু সেইটো আকৌ বহুত দিনলৈ থাকি নাযায়, যে মাহেকীয়াটো শেষ হ'ব বা হৰ্মনেলখিনি যেতিয়া তেওঁৰ ধৰক এটা মানে হৰ্মনেল কাৰ্ভটো লাহে লাহে ডাউন হ'ব তেতিয়া নিজে নিজে পেইনটো নাইকিয়া হয়, কিন্তু যদি এইটো থাকি যায় তেতিয়া তেওঁ কিন্তু পৰামৰ্শ লোৱাটো দৰকাৰী, এইটো চাইকেলত আহিছে গৈছে তেতিয়া ইমান ভয় খাব নালাগে,
1: কথা নহয়। হয়, তাৰপিছত আমাৰ যিহেতু স্তনৰ কৰ্কট ৰোগটো আজিকালি প্ৰায়ে মহিলাৰ মাজতে দেখা যায় গৈছে, এতিয়া দিনে দিনে বাঢ়ি আছে, এইটোত কিবা বয়সৰ কথা আছে নেকি বা কিবা কাৰণ থাকিব পাৰে নেকি?
0: হয়, কাৰণ কৈছোৱে লাইফষ্টাইল এটা কথা ক'লোঁ, খুব বেছি মানে ফিজিকেল এক্টিভিটি নকৰা বা শকত হৈ গৈছে, এটা যদি মানে অবেচিটিত পৰি গৈছে তেতিয়াও আমাৰ কেঞ্চাৰ মানে এটা হেৰি হয়, বা তেওঁলোকৰ ফেমিলি হিষ্ট্ৰি আছে নেকি, যদি ফেমিলি হিষ্ট্ৰি আছে মাকৰ ফালৰ তেওঁলোক অলপ হাই ৰিস্কত গ্ৰুপত পৰে, সেইকাৰণে তেওঁলোকে নিজৰ লাইফষ্টাইলটো যিটো এটা ষ্টেণ্ডাৰ্ড ৱেইট মেইনটেইন কৰা খোৱা বোৱা এইখিনি অলপ সাৱধানতা ল'লে অলপ চান্সটো কমি যায়, কিন্তু তথাপিতো তেওঁলোকে স্ক্ৰিনিং টেষ্টবিলাক কৰি থকাটো দৰকাৰী, এইখিনি মানে আমাৰ ব্ৰেষ্ট কেঞ্চাৰৰ যিটো ক'লোঁ জেনেটিক, আৰু কিছু সংখ্যক মহিলাৰ দেখা যায় যে কিছুমান হৰ্মন ৰিপ্লেচমেণ্ট থেৰাপি লয়, মানে মেনোপজ হৈছে কিবা বেলেগ হৰ্মনছ লৈ আছে নেকি, হৰ্মনছ যদি ভালকৈ বা অ'ভাৰ ড'জ হৰ্মনছ কেতিয়াবা লোৱা হয় তেতিয়াও মানে আমাৰ ব্ৰেষ্ট কেঞ্চাৰৰ চান্সটো বাঢ়ি যায়, সেইকাৰণে সদায় আমি কওঁ যে যদিও হৰ্মন ৰিপ্লেচমেণ্ট ল'ব লাগে বা কিছুমান কণ্ট্ৰাচেপটিভেই হওক, সদায় ডক্টৰৰ ওচৰত পৰামৰ্শ লৈ তেওঁলোকে যদি হৰ্মন লয় তেতিয়াও মানে ব্ৰেষ্ট কেঞ্চাৰৰ পৰা তেওঁলোকে হাত সাৰি চলিব পাৰিব, আৰু সৰু সুৰা যদি কমপ্লেইন কিবা হয় তেতিয়াহ'লে সোনকালে যাতে তেওঁলোকে চিকিৎসকৰ ওচৰত যায় পৰামৰ্শটো লয়, কাৰণ সাধাৰণ স্ক্ৰিনিং টেষ্টতে ধৰা পৰে, এটাই কথা যে কেঞ্চাৰ হ'লে ভয় খাব নালাগে, যদি আৰ্লি ষ্টেজত ধৰা পৰে তেতিয়াহ'লে চাৰ্জাৰী কৰিলে অপাৰেশ্যনত কমপ্লিট ভাল হয়,
1: সম্পূৰ্ণ আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে। হয়, যিকোনো এটা অসুখ বিসুখ হ'লে আমি আচলতে সেইটোক আওকাণ কৰাটো উচিত নহয়। এতিয়া আমি কৰ্কট ৰোগৰ ক্ষেত্ৰতো দেখোঁ যে বহুতে চিকিৎসকৰ কাষ নাচাপি নিজে কিছুমান চিকিৎসা আৰম্ভ কৰে, হয়তো কিবা গাঁৱলীয়া দৰৱ খালে, তেনেকুৱা কৰিলে হয়তো পিছত যেতিয়া ডাক্তৰৰ ওচৰলৈ আহে চিকিৎসকৰ তেওঁলোকৰো কৰিব পৰা হাতত একো নাথাকেগৈ,
0: মানে লেট ষ্টেজ হৈ যায় যেতিয়া আৰু বেলেগ একো কৰিব নোৱাৰি তেতিয়া আহি পায়, তেতিয়া অলপ আমাৰো অসুবিধা হয়, খুব লেট ষ্টেজত আহিলে ৰেডিঅ'থেৰাপি বা কেমোথেৰাপি দিবলৈ তেওঁ সিমানখিনি সুস্থও নাথাকে, যিখিনি আমি ৰুটিন টেষ্ট কৰি লওঁ সেইখিনি সুস্থতা থাকিলেহে তেওঁক আকৌ এইখিনি মানে কেমোথেৰাপি বা ৰেডিঅ'থেৰাপি আমি দিব পাৰোঁ, লেট ষ্টেজত অহাৰ লগে লগে মানুহজনী এনেই বহুত দুৰ্বল হৈ যায়, ধৰক হিমগ্ল'বিন হওক এইখিনি কমি যায়, সেইকাৰণে আমি যিকোনো পটককৈ দিবও নোৱাৰোঁ, তেতিয়া অকল সেই পেলিয়েটিভে থাকিব, ধৰক পেইন হৈছে পেইনৰ কাৰণে কিবা এটা দিছোঁ তেনেকুৱা ধৰণৰেই মানে চিকিৎসাটো ৰৈ যায়, সেইকাৰণে তেওঁলোকে দেৰি নকৰি যিকোনো ধৰণৰ যদি কিবা অলপ ইংগিতো পাইছে যে এনেকুৱা কিবা এটা হৈছে তেতিয়া সোনকালে অহাটো তেওঁৰ কাৰণেই ভাল আৰু
1: নিজৰ কাৰণেই ভাল। হয়, ইয়াৰ উপৰিও আমি অন্য কিছুমান কৰ্কট ৰোগ দেখা পাওঁ,
0: হয়
1: এই বিষয়ে অকণমান কওক।
0: হয়, অন্য কিছুমান ধৰক আমি ক'লোঁ যে আমাৰ ইউজুৱেলি ফিমেলছত অভেৰিয়ান কেঞ্চাৰ এটা দেখা যায়, অভেৰিয়ান চিষ্ট হয় বা চিষ্টবিলাক ইউজুৱেলি ইমান মানে বিনাইন বুলিয়ে কোৱা হয়, মেলিগনেণ্ট নহয়, সাধাৰণ আল্ট্ৰাচাউণ্ড এখন কৰিলে বা কিছুমান ব্লাডৰ টেষ্ট কৰিব পাৰি আমি গম পাওঁ যে এইটো চিষ্ট কেঞ্চাৰ নে সাধাৰণ হয়, তো অভেৰিয়ান কেঞ্চাৰ এটা থাকে, অভেৰিয়ান কেঞ্চাৰৰো চিম্পটমছবিলাক প্ৰায় একেই হয়, কেতিয়াবা পেটৰ বিষ হ'ব, কেতিয়াবা মাহেকীয়াৰ সময়ত ব্লিডিংটো বেছি হ'ব, তেনেকুৱা ধৰণৰ চিম্পটমছবিলাক দেখা পাওঁ।

0: তেনেকুৱা ধৰণৰ হ'লে তেওঁলোকে সোনকালে আহিলে অভাৰিয়ান কেঞ্চাৰো সম্পূৰ্ণ ট্ৰিটমেণ্ট আছে, যদি আৰ্লি ষ্টেজত আহে সম্পূৰ্ণ সুস্থ হ'বও পাৰিব। আজিকালি খুব কমন ধৰক অৰেল কেঞ্চাৰ, অৰেল কেঞ্চাৰ নৰ্থ ইষ্টত খুব কমন, এইটো ধৰক মেইনলি আমাৰ ধপাত গুটকা এইবিলাকৰ পৰা হয়, ফিমেলছৰ ক্ষেত্ৰতো হয়। তো এনেকুৱা ধৰণৰ কেঞ্চাৰবিলাক হৈ থাকে, বা ধৰক আৰু কি হয় সাধাৰণতে আমাৰ দেখা যায় যে ইনফেকশ্যন যিটো ক'লোঁ হেপাটাইটিছ বি, হেপাটাইটিছ চি এনেকুৱা ধৰণৰ ইনফেকশ্যনবিলাক হৈ থাকিলে আমাৰ লিভাৰ কেঞ্চাৰৰ চান্সো বাঢ়ি যায়। বেলেগ বেলেগ ধৰণৰ কেঞ্চাৰ আছে, কেতিয়াবা কি হয় আমাৰ ইউৰিনেৰী ব্লাডাৰৰ কেঞ্চাৰো হয় দেখা যায়, তাত চিম্পটমছবিলাক কেনেকুৱা হ'ব, প্ৰস্ৰাৱ কৰাৰ সময়ত তেওঁ অসুবিধা পাব পাৰে, কেতিয়াবা প্ৰস্ৰাৱৰ ব্লিডিঙো হ'ব পাৰে প্ৰস্ৰাৱৰ মানে হেৰিৰে। বিভিন্ন ধৰণৰ কেঞ্চাৰ আছে, বিভিন্ন অৰ্গেনছত হ'ব পাৰে। তো যিকোনো কেঞ্চাৰৰ মানে লক্ষণবিলাক যদি অলপ তেওঁ ধৰা পৰে, নিজে ফিল কৰিব লাগিব বস্তুটো যে অলপ মোৰ এবনৰ্মেল হৈ আছে বস্তুটো, তেতিয়া তেওঁলোকে যদি গৈ মানে চিকিৎসকৰ লগত পৰামৰ্শটো লয় তেতিয়া সোনকালে ধৰা পৰে। ধৰক ব্লাড কেঞ্চাৰৰো কথা আছে, ব্লাড কেঞ্চাৰবিলাক ধৰক বেলেগ বেলেগ ধৰণৰ আছে। তো বিভিন্ন ধৰণৰ কেঞ্চাৰ আছে, বিভিন্ন ধৰণৰ কেঞ্চাৰৰে চিকিৎসা আছে। কথাটো হৈছে কি তেওঁলোকে আওকাণ নকৰি যদি সজাগ হৈ তেওঁলোকে সোনকালে আহে তেতিয়াহ'লে ট্ৰিটমেণ্টটো ভালকৈ হয়।
1: এতিয়া ট্ৰিটমেণ্টৰ কথা যিহেতু আহিছে, কৰ্কট ৰোগ বুলি ক'লে আচলতে সকলোৱে ভয় খায় আৰু যিটো চিকিৎসা ব্যৱস্থা ব্যয়বহুল বুলি কোৱা হয়, গতিকে আমাৰ চৰকাৰী কেনেধৰণৰ সা সুবিধা আছে য'ত আমি কম খৰচতে সু চিকিৎসা পাব পাৰোঁ?
0: চৰকাৰত আজিকালিতো বহুখিনিয়ে সুবিধা আছে, টেষ্ট খিনিতে বহুত পৰে ন, টেষ্টবিলাকো বহুত গোটেইখিনি ফ্ৰীয়ে হয় চৰকাৰত। আৰু ধৰক যিবিলাক দৰৱ ইউজ হয় বা কেমোথেৰাপি হওক সেইখিনিও ফ্ৰীয়ে হয়, খুব এটা মিনিমেল চাৰ্জত চৰকাৰত আজিকালি গোটেইখিনিয়ে এভেইলেবল
1: চৰকাৰী যিবিলাক চিকিৎসালয়
0: হয় চৰকাৰীত। আমাৰতো গুৱাহাটীততো গোটেইখিনিয়ে ফ্ৰীয়ে হয়, তেওঁলোকৰ আৰু কিছুমান কাৰ্ড আছে যে আয়ুষ্মান সেইবিলাক কাৰ্ডতো ফ্ৰীয়ে হয়। তো চৰকাৰে বহুখিনি সুবিধা দিছে, খালি মানে আমাৰ মানুহবিলাকে ওলাই আহি অলপ সজাগতা লৈ সুবিধাখিনি ল'লে ভাল, যিখিনি সুবিধা দিছে মানে কেঞ্চাৰৰ যিখিনি ইনভেষ্টিগেশ্যন যিখিনি দৰকাৰী মেডিচিনছ অলমষ্ট গোটেইখিনিয়ে আছে চৰকাৰী হস্পিটেলবিলাকত, কেঞ্চাৰ চেণ্টাৰ যিখিনি আছে গোটেইখিনিয়ে আছে। খুব বেছি এটা দুটা কেতিয়াবা বাহিৰৰ পৰা ল'ব লগা হয়, কিন্তু গোটেইখিনিয়ে উপলব্ধ, তেওঁলোকে আহি গোটেইখিনি সুবিধা ল'ব পাৰে।
1: হয় হয়, এইখিনিতে আৰু এটা কথা মনলৈ আহিছে, যিহেতু আমি জৰায়ুমুখৰ কৰ্কট ৰোগৰ কথাই পাতিলোঁ বা স্তনৰ কৰ্কট ৰোগৰ কথা মহিলাসকলৰ মাজত যিখিনি দেখা যায়, গতিকে কিশোৰী অৱস্থাৰ পৰা মাতৃসকল কেনেধৰণৰ সজাগ হোৱা উচিত?
0: কিশোৰী অৱস্থাৰ পৰা মেইনলি প্ৰথমটো হাইজিনটো, আৰু এটা কথা কৈছোঁ যে লাইফষ্টাইল, আজিকালি লাইফষ্টাইলৰ কাৰণেও বহুখিনি ৰোগ দেখা গৈছে। মেইনলি যাতে ফিজিকেল এক্টিভিটিটো মেইনটেইন কৰে, খোৱা বোৱাটোত যতন লয়, বা টোপনিটো ৰাতি খুব লেট নাইট নকৰি অলপ টোপনিৰ টাইমটো লাগিব, কাৰণ টোপনিটো হ'লেহে আমাৰ মানে কি বডিটো নিজে নিজে মানে ৰিজুভিনেট হৈ যায়। তো সেইকাৰণে দৰকাৰী, আৰু বাকী ধৰক হাইজিনটো মেইনটেইন কৰি বডিৰ যিটো মানে ৱেইট সেইটো মেইনটেইন কৰিব লাগে। ৱেইটটো বেছি হৈ গ'লেও মানে ফেটছ কণ্টেণ্টটো বেছি হৈ গ'লে বিভিন্ন মানে ইষ্ট্ৰোজেন বা এইবিলাক ৰিচেপ্টৰ্ছবিলাক বেছি হয়, সেইকাৰণে কেঞ্চাৰৰ চান্সেছটো বাঢ়ি যায়। সেইকাৰণে মানে এটা হাইজিন মেইনটেইন কৰি নৰ্মেল এটা বি এম আই যিটো মেইনটেইন কৰি চলিলে ভাল কিশোৰী অৱস্থাৰ পৰা। আৰু এটা কথা কৈছোঁ যে ছোৱালী অৱস্থাতে ধৰক তেওঁলোকৰ ছেক্সুৱেল যিটো এক্টিভিটি সেইটোত যাতে তেওঁলোকে অলপ সচেতন হয়, কাৰণ যদি তেওঁলোকে বহুত আৰ্লি অৱস্থাৰ পৰাই ছেক্সুৱেলি মানে এক্সপ'জাৰ হয় তেতিয়াহ'লে ধৰক বিভিন্ন ৰোগৰ সংক্ৰমণৰ চান্সো বাঢ়ি যায়। আৰু কি হয় তাৰপিছত এই ৰোগবিলাক চিকিৎসা নহ'লে বা বহুত দিনলৈ তেনেকৈ থাকিলে তেওঁলোকৰ ইনফেকশ্যন ভেজাইনেল ইনফেকশ্যন হ'ব, তাৰপিছত কি হয় আমাৰ মোক ক'লোৱে যে কেঞ্চাৰ চেলটো বাহিৰৰ পৰা নাহে, এই মানে টাইম টু টাইম ইনফেকশ্যন হোৱাৰ লগে লগে যিটো চেল ইঞ্জুৰি হৈ থাকিব সেই চেল ইঞ্জুৰিটো হোৱাৰ পিছত কি হয় সি বেলেগ ধৰণে গ্ৰ'থ এটা ল'ব, সেই যাতে আমি ট্ৰিগাৰিং ফেক্টৰটো দি নাথাকোঁ সেইটো ছোৱালীবিলাকে সচেতন হোৱাটো দৰকাৰ। আৰু এটা কথা যে মাল্টিপল পাৰ্টনাৰ হ'লেও কিন্তু এইবিলাক এছ টি ডি বাঢ়ি যায়, ছেক্সুৱেল

0: ক্যান্সার বা অন্যান্য রোগৰ পৰাও তেওঁ হাত সাৰি চলিব পাৰে,
1: ৰোগ প্ৰতিৰোধ কৰিব পাৰে, পৰাৰ ক্ষমতাটো বাঢ়ি যায় তেতিয়া।
0: কন্ট্ৰাচেপটিভ টিউব বা গৰ্ভনিৰোধক পিলছবিলাক যে লওঁ তেতিয়াও অলপ সচেতন হোৱাটো দৰকাৰ কিশোৰী অৱস্থাৰ পৰাই। কাৰণ কি হয়, গৰ্ভনিৰোধক যিটো আমি পিল লওঁ সেইটো কেতিয়াবা কি হয়, বহুত দিনলৈ লৈ থাকিলে হৰম'ন যিটো বহুত বেছি হৈ যায়, তেতিয়াও মানে কিছুমান ৰোগৰ চান্স, ইউজুৱেলি কেঞ্চাৰ হোৱাৰ বা লিভাৰ ডিজিজ হোৱাৰ চান্সেছবিলাকো বাঢ়ি যায়। সেইকাৰণে এইখিনি সজাগতা যদি কিশোৰী অৱস্থাৰ পৰাই তেওঁলোকে লয় তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোকৰ ভৱিষ্যতলৈ কেঞ্চাৰ হোৱাৰ চান্সটো কমি যায় আৰু বেলেগ ৰোগৰ পৰাও তেওঁলোকে প্ৰতিৰোধ কৰি চলিব পাৰে। আৰু লাইফষ্টাইলটোৰ কথাটো মই ক'লোঁ, আজিকালি খুব কমনলি শুনিছে যে PCOD PCOS যিটো পলিচিষ্টিক অভাৰিয়ান ডিজিজ বুলি কওঁ, বহুত ছোৱালীৰে আজিকালি আমি দেখা পাইছোঁ হয়। কিশোৰী অৱস্থাৰ পৰা কিহৰ কাৰণে হয়, এইটোতো সম্পূৰ্ণ এটা লাইফষ্টাইল ডিজিজ হয়, কিন্তু যদি আমি কণ্ট্ৰল নকৰোঁ ভৱিষ্যতলৈ PCODৰ পৰাও কিন্তু এণ্ডোমেট্ৰিয়েল কাৰ্চিনোমা হোৱাৰ চান্সেছ দেখা গৈছে। সেইকাৰণে তেওঁ খোৱা বোৱা, নিজৰ ফিজিকেল এক্টিভিটি, টোপনি এইখিনিত গুৰুত্ব দিলে PCOD নহয় বা তেওঁলোকে কণ্ট্ৰলত ৰাখিব পাৰে। যদি কণ্ট্ৰলত ৰাখিব পাৰে ভৱিষ্যতে তেওঁলোকৰ এণ্ডোমেট্ৰিয়েল কাৰ্চিনোমাৰ পৰাও বাচি চলিব পাৰিব।
1: খাদ্যৰ কথা আপুনি যিহেতু ক'লে, গতিকে অকণমান খাদ্যৰ বিষয়ে কওক। দৈনিক আমাৰ খাদ্য যিখন তালিকাত, আমি আচলতে কেনেধৰণৰ খাদ্য অন্তৰ্ভুক্ত কৰা উচিত?
0: হয়, দৈনিক খাদ্য তালিকাত ধৰক আমাৰ কি হয়, কাৰ্বহাইড্ৰেটৰ পৰিমাণটো যিটো আমি ভাত বা ৰুটি সেইটো অলপ কমাই শাক পাচলিৰ পৰিমাণটো অলপ বঢ়াই খাব লাগে। সেউজীয়া শাক পাচলি হওক, ফুলকবি, বিটৰুট, গাজৰ, যেনেকুৱা ধৰণৰ শাক পাচলি খাই খাব লাগে। আৰু পাৰিলে এনিমেল ফেটটো কমাব লাগে,
1: চৰ্বিজাতীয়টো
0: অলপ কমাই খাদ্যত ল'লে ভাল। আৰু এটা বস্তু, তেওঁলোকে ডিহাইড্ৰেশ্যনটো যাতে নকৰে, হাইড্ৰেশ্যনটো মেইনটেইন হৈ থাকে। কাৰণ আমাৰ কেঞ্চাৰ কোষবিলাক ইউজুৱেলি কি হয়, যদি শৰীৰত ডায়েবেটিছ থাকে তেতিয়া তাৰ গ্ৰ'থটো বহুত বেছি হয়। সেইকাৰণে আমি চুগাৰটো অলপ, যদিও ডায়েবেটিছ নাথাকে, আমি মানে চেনিজাতীয় বস্তু, মানে চুগাৰ কণ্টেণ্ট মিঠা বস্তু অলপ কমাই খালে ভাল। যিকোনো আৰ্টিফিচিয়েল চুইটনাৰ নোলোৱাই ভাল। এইখিনি যদি কমাই থাকোঁ, আমাৰ কেঞ্চাৰৰ যি চেল কোষবিলাক সাধাৰণতে অক্সিজেন ডিফিচিয়েঞ্চিত বেছি হয়। সেইকাৰণে যাতে আমি এটা শৰীৰটো এক্সাৰচাইজটো যাতে কৰি থাকে, প্ৰত্যেকটো শৰীৰৰ অংগতে ছাফিচিয়েণ্টলি আমাৰ অক্সিজেন পায়, সেই বস্তুটো কৰি থাকিলে আমাৰ বহুত ক্ষেত্ৰত কেঞ্চাৰৰ মানে চেলবিলাক গ্ৰ'থ হ'ব নোৱাৰে, তেতিয়া মানে কণ্ট্ৰল হৈ থাকিব।
1: এটা কথাই সদায় কোৱা হয়, সৰুৰে পৰা আমি শুনি আছোঁ যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। আমি যদি অলপ সজাগ হওঁ, অলপ সচেতন হওঁ, তেনেহ'লে আমি হয়তো যিকোনো ৰোগকে আমি বহ কৰি ৰাখিব পাৰিম।
0: হয়,
1: ধন্যবাদ ডাক্তৰ ৰাণীমা ডেকা, আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে। আৰু বিশাল এটা বিষয় কৰ্কট ৰোগ, যিটো শুনিলেই মানুহে ভয় খায়, তেনে এটা বিষয় আপুনি মূলকৈ যদিও ক'লেও বহুখিনি আপুনি তথ্য আমাক দিলে, আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, কৰ্কট ৰোগ আৰু চিকিৎসা এই বিষয়ে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডক্টৰ ৰাণীমা ডেকাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে পৰিণীতা শইকীয়াই। ইয়াৰ লগে লগে আজিৰ বোলনি ইমানতে সামৰি মই মামণি তালুকদাৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ

0: চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে মৈত্ৰেয় অধ্যাপকৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ হীৰেণ ভট্টাচাৰ্য ৰচিত এটি গীত।

বলে পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিৰঞ্জন বৰ্মন আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি।

ইমানপুৰী শ্ৰোতাসকলে মৈত্ৰেয় অধ্যাপকৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে নুৰুল হক আৰু হীৰেণ ভট্টাচাৰ্যৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনি

0: এই ছোৱাদে তক্ষকৰ হাতে নাই
1: অজা
0: দেৱেকে জানিলো
1: ৰণ
0: ভাই যি তক্ষকে বটবৃক্ষ দংশন কৰিলে বটবৃক্ষ
1: হৈ যায়,
0: যি তক্ষকে যদি
1: পৰ্বত দংশন কৰে চুৰমাৰ হৈ যায়,
0: কেনেকুৱা তক্ষকে দংশন কৰিলে
1: ধনন্তৰী ৰজাৰ মৃত্যু নাই
0: ভাই। এই পৃথিৱীত যিমান দিন ধনন্তৰী ৰজা জীয়াই থাকে সিমান দিন মই চান্দ্ৰ
1: চান্দ্ৰৰ পৰা মই পূজা নাপাওঁ।
0: নেতাই বোলে শুনা বুলি জয় বিষ গোৱালিনীৰ বেশে যোৱা দে, তই যদি পদ্মা ধনন্তৰীক বধ কৰো বুলি ভাবিছা
1: তেতিয়াহ'লে মই কওঁ তুমি শুনা,
0: এই তই গোৱালিনীৰ বেশত যোৱা,
1: এই শংখ ওজাৰ পুৰীলৈ,
0: এই দধি বেচাৰ চলনা কৰি,
1: এই তুমি শংখ ওজাৰ পুৰীত গৈ দধি বিক্ৰী কৰা,
0: আৰু বিহুৰ লগত দধি যেতিয়া বিক্ৰী কৰিবি
1: সেই দধি খাই ধনন্তৰী ৰজাৰ মৃত্যু হ'ব, মৃত্যু হ'ব।
0: এই নেতাৰ কথা শুনি পদ্মাই লগে লগে এটা গোৱালিনী ৰূপ দৰ্শি
1: ধৰি লৈছি,
0: এই বেইৰা এটা সুন্দৰভাৱে তলত বিগ দিছি,
1: ওপৰত দধিখিনি দিছি
0: লৈ বিক্ৰী কৰাৰ কাৰণে
1: শংখ ওজাৰ পুৰীলৈকে
0: যায়।

0: হিস্ৰবিলাকে এই বিষহৰিৰ এই কোনোবাই দধিবিলাক কাঢ়ি খালে,
1: কোনোবাই
0: বেৰাবিলাক, এই কোনোবাই
1: বেৰা ভাঙিলে,
0: কোনোবাই
1: গাত হাত দিলে,
0: এই নানান ৰকমৰ
1: অত্যাচাৰ কৰি থাকি
0: এই এইবিলাক দেখা পাই বিষৰি হাকাচাৰি এই কান্দি কান্দি ধনঞ্জয়ে মাত দিছি যে তোমাৰ শিষ্যগণে দধি কাঢ়ি খাইলা মোৰ দধি খাই নদিলে ক ধন, মই আহিছিলো দধি বিক্ৰী কৰাৰ কাৰণে,
1: তোমাৰ শিষ্যসকলে মোৰ দধি কাঢ়ি খাই মোক মূলধনখিনি নিদিলা,
0: অজাই বোলে গোৱালিনী কটাই তোমাৰ ঘৰ
1: বাৰী
0: কিবা নাম
1: কোৱা
0: যে মাই এই তই যি দধি বিক্ৰী কৰাৰ কাৰণে আহিছা,
1: তোৰ কি নাম ক'ত ঘৰ এই কথাখিনি তুমি মোৰ আগত কোৱা,
0: যে মাধৱ নগৰে ঘৰ
1: কমলা যে নাম
0: দধি বেচ গোৱালিনী মই
1: গোৱালিনী মই
0: এই মোৰ ইয়াৰ পৰা বেছি দূৰত নহয়,
1: মোৰ ঘৰ হ'ল মাধৱ
0: আৰু মোৰ নাম হ'ল
1: কমলা,
0: গতিকে মোক ধনখিনি দিয়ক
1: আৰু ইয়াৰ পৰা মই অতি সোনকালে গুচি যাওঁ,
0: ধনন্তৰী বোলে মাই
1: শুনাচোন
0: অলপ ব
1: মই তোমাৰ যিখিনি ধন মই ভিতৰৰ পৰা লৈ আহি আছো,
0: এইবুলি ধনন্তৰী যায়
1: পুনৰ ভিতৰত
0: ঐ অনে আজু ঘৰে

0: ইমান পৰি খনিন্দ্ৰ পাঠকৰ গীতাৰ বাদন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

দক্ষিণ কোরিয়ার মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামৰিক অভিযানত প্ৰতিবন্ধকতা আৰোপ কৰি দেশখনৰ ছিনেটত এখন বিধেয়ক গৃহীত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াই কংগোক পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু কাশ্মীৰৰ বিষয়ে উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। ইছলামাবাদ মহলে ৰাষ্ট্ৰসংঘ মঞ্চৰ ৰাজনীতিকৰণ কৰা বুলি অভিযোগ তুলি ভাৰতে কয় যে পাকিস্তানে সহ অধ্যক্ষ হিচাপে নিৰপেক্ষ ভূমিকা পালন কৰাৰ পৰিৱৰ্তে পদৰ অপব্যৱহাৰহে কৰিছে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি আছিম ইফতিখাৰে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে সহ অধ্যক্ষ হিচাপে পাকিস্তানৰ আচৰণক সমালোচনা কৰি জম্মু কাশ্মীৰ সন্দৰ্ভত দেশৰ দীৰ্ঘদিনীয়া স্থিতি দোহাৰে। তেওঁ লগতে জম্মু কাশ্মীৰৰ বিষয়টো সম্পূৰ্ণৰূপে ভাৰতৰ অভ্যন্তৰীণ বিষয় বুলি মত প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমানৰ প্ৰত্যাহ্বানমূলক গোলকীয় পৰিস্থিতিত একেধৰণৰ মূল্যবোধ তথা পৰস্পৰৰ প্ৰতি আস্থা থকা দেশসমূহে ঘনিষ্ঠভাৱে তথা একেলগে আগবাঢ়ি যোৱাটো প্ৰয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে। ছিউলত আজি দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চো হিউনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ সময়ত বিদেশ মন্ত্ৰী ড০ জয়শংকৰে এইদৰে মন্তব্য আগবঢ়ায়। সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত পৰস্পৰৰ প্ৰতি বিশ্বাস তথা আস্থা বহন কৰি অহা দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই বৈঠকত তেওঁলোকে দুয়োখন দেশৰ ৰাজনৈতিক, জাহাজ নিৰ্মাণ, বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, প্ৰযুক্তি, নিকা শক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ দৰে বিষয়সমূহ পৰ্যালোচনা কৰে। দ্বিপাক্ষিক সম্পৰ্কক অধিক আগবঢ়াই নিয়াৰ বাবে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰো তেওঁ শলাগ লয়। নতুন দিল্লীত কাইলৈ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ 36 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা 2025-2026ৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধ্যক্ষতা কৰিবলগীয়া এই অনুষ্ঠানত বিজয়ী শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহক বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বিগত 38 বছৰ ধৰি কেন্দ্ৰীয় বিদ্যালয়সমূহৰ বাবে যুৱ সংসদ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা আঁচনিৰ অধীনত সমগ্ৰ দেশৰ 25টাৰো অধিক অঞ্চলৰ 200খন বিদ্যালয়ৰ মাজত 2025-2026 বৰ্ষত এই শৃংখলাৰ 36 সংখ্যক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ 3টা মাহত 5.4% বৃদ্ধি পাইছে। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত ট্ৰেড ৱাটছৰ ত্ৰিমাসিক প্ৰতিবেদনৰ শেহতীয়া সংখ্যাটো উন্মোচন কৰি তেওঁ লগতে কয় যে বিত্তীয় বৰ্ষৰ শেষৰ 3টা মাহত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ 1.84 ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আমদানিৰ হাৰ 6.5% বৃদ্ধি পাইছে। গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ভৱিষ্যৎ বিকাশৰ মূল ভেটি হিচাপে ডিজিটেল প্ৰক্ৰিয়াক আঁকোৱালি ল'বলৈ তীখা উদ্যোগ খণ্ডলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি তীখা খণ্ডৰ ডিজিটেল ৰূপ বিষয়ক চিন্তন শিবিৰত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। তেওঁ কয় যে ভাৰতে 2018 চনৰ পৰা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ তীখা উৎপাদনকাৰী হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে 2021-2022 বিত্তীয় বৰ্ষৰ পাছৰে পৰা কেঁচা তীখাৰ উৎপাদন বছৰি প্ৰায় 8% বৃদ্ধি পাই আহিছে। ইয়াৰ বিপৰীতে তীখাজাত সামগ্ৰী ব্যৱহাৰ প্ৰায় 13% বৃদ্ধি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীকুমাৰস্বামীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তা, যন্ত্ৰৰ বিষয়ক শিকন, ৰবটিক্স, ডিজিটেল টুইনছ আৰু এডভান্স এনালাইটিক্সৰ দৰে প্ৰযুক্তিসমূহ উৎপাদন বৃদ্ধি, সুৰক্ষা, শক্তিৰ ব্যৱহাৰ হ্ৰাস আৰু ব্যয় কম কৰাৰ কাৰণে অতিকে জৰুৰী। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত 24 ঘণ্টাত প্ৰায় 72.8 মিলিমিটাৰ বৰষুণ হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে ফুটুকাৰে উভন্দি উঠিছে। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প এলেকাত হোৱা আকস্মিক বানৰ বাবে পানী বৃদ্ধি পোৱাত প্ৰকল্পটোৰ এখন গেট খুলি

দিয়া হৈছে। উজনিৰ অৱবাহিকা অঞ্চলসমূহত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত অহা দুই এদিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ মুখ্য সচিবে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সহায় সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বান প্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল খুঁটলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰ বুকুৰে ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। তেহৰাণত থকা ভাৰতীয় দূতাবাসে ইৰাণৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱালৈ চাই ভাৰতৰ নাগৰিকৰ বাবে সংশোধিত পৰামৰ্শ জাৰি কৰিছে। শেহতীয়া ইতিবাচক ঘটনাক্ৰম আৰু সামগ্ৰিক পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দূতাবাসে ভাৰতীয় নাগৰিকসকলক গমিপিটি চাইহে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত অনাৱশ্যকীয় ইৰাণ ভ্ৰমণ এৰাই চলিবলৈ কোৱা হৈছে। দূতাবাস কৰ্তৃপক্ষই সম্প্ৰতি ইৰাণত থকা ভাৰতীয় নাগৰিক আৰু অনাৱশ্যকীয় কাৰণত দেশখনলৈ যাবলগীয়া হোৱা লোকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু পৰিস্থিতিৰ শেহতীয়া তথ্যৰ বিষয়ে অৱগত হ'বলৈ কৈছে। দূতাবাসে লগতে স্থানীয় ঘটনাক্ৰম বিশ্বাসযোগ্য সূত্ৰৰ মাধ্যমেৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশসমূহ মানি চলিবলৈ আহ্বান জনাইছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে মুদ্ৰা বন্দৰেৰে 3,000 কিলোগ্ৰাম মাদকদ্ৰব্য আমদানিৰ ঘটনাৰ সৈতে জড়িত কলাধন বৈধকৰণৰ এটা গোচৰৰ সংক্ৰান্তত দিল্লীৰ 5টা স্থানত তালাচী চলাই আছে। সঞ্চালকালয়ৰ বিষয়াসকলে প্ৰকাশ কৰা মতে হৰপ্ৰীত সিং তলৱাৰ, শামসুদৰ্ণ আৰু তেওঁলোকৰ ঘনিষ্ঠসকলৰ সৈতে জড়িত চৌহদসমূহত তালাচী চলোৱা হৈছে। নিচাযুক্ত দ্ৰব্যৰ জৰিয়তে লাভ কৰা ধনখিনি দিল্লীৰ নাইট ক্লাবত বিনিয়োগ কৰা বুলি অভিযোগ উঠিছে। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা মেক্সিকোত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কলম্বিয়াই কংগোক 1-0 গলত পৰাস্ত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। ডেনিয়েল মুনুজে দ্বিতীয়াৰ্ধত দিয়া গোলেৰে কলম্বিয়াই একেৰাহে দ্বিতীয়খন খেলত জয়লাভ কৰে। ইয়াৰ পূৰ্বে কানাডাৰ টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গলত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গলকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াৰ বিজয় নিশ্চিত কৰে। ইয়াৰ আগেয়ে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্টুগালে উজবেকিস্তানক 5-0 গলত পৰাস্ত কৰে। আনহাতে ইংলেণ্ড আৰু ঘানাৰ মাজত ফক্সবৰোৰ বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ আন এখন খেল গ'লশূন্যভাৱে সমাপ্ত হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ।

সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামৰিক অভিযানৰ প্ৰতিবন্ধকতা আৰোপ কৰি দেশখনৰ ছিনেটত এখন বিধেয়ক গৃহীত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াই কংগোক পৰাস্ত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ

0: পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে ৰঞ্জন গোস্বামীৰ কণ্ঠত।

0: স্বায়ত্ব সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত চৌব্বিছ ঘণ্টাত প্ৰায় 72.8 মিলিমিটাৰ বৰষুণ হৈছে। নেৰা নেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে ফোটোকাৰে উফন্দি উঠিছে। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প এলেকাত হোৱা আকস্মিক বানৰ বাবে পানী বৃদ্ধি পোৱাত প্ৰকল্পটোৰ গেট খুলি দিয়া হৈছে। উজনিৰ অৱবাহিকা অঞ্চলসমূহত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত অহা দুই এদিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিবে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে কথা পাতিছে আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি বাহিনী সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বানপ্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কবল সোঁতলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত ৰাজ্য ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটো

0: সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন কোট স্থাপন কৰিবলৈ আহ্বান জনায়।
1: Defense manufacturing.

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে সংগীতা কাকুতিৰ কণ্ঠৰ এটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত এইবাৰ সংগীতা কাকতি আৰু দিলীপ দাসৰ দ্বৈতকণ্ঠৰ ইতি গীত।

আধুনিক গীতৰ অনুষ্ঠানত ইমান পৰে সংগীতা কাকতি আৰু দিলীপ দাসৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছো নেপালী অনুষ্ঠান।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি কয় যে প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ হৈ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। অসম আৰু অৰুণাচলত যোৱা কেইবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে আফ্ৰিকান ছুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱলৈ চাই গাহৰি পালন খণ্ডত সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া জৈৱ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এলানি নীতি নিৰ্দেশনা জাৰি কৰিছে। মৰিগাঁৱৰ গছৰ গুৰিত ডেংগু ৰোগত আক্ৰান্ত হৈ সাগৰিকা ডেকা নামৰ এগৰাকী যুৱতীৰ মৃত্যু হয়। বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ে আজি জিলাখনৰ বনগাঁও অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়। শ্ৰীভূমি জিলাৰ লংগাইৰ পৰা চান্দখানিৰ সংযোগী পথৰ লংগাই নদীৰ ওপৰত নৱনিৰ্মিত দলঙেৰে 10 টনৰ অধিক ক্ষমতাসম্পন্ন গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত মাজনিশা 12:30 বজাত ছুইজাৰলেণ্ড আৰু কানাডা মুখামুখি হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলিয়া দুনঠু লোন মানিক টিছৌ পেনকে লোনা লোন আৰ্যুক সেনা আলোনা লামথে ৰুইক পি আংলং আৰ্যুক সেনা।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। মৰিগাঁৱত ডেংগী ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ মৃত্যু। আৰু ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিশা জোলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানলৈ চাই হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত চৌবিশ ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সহায় সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বান প্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সুতলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়।
2: Assam is poised to become the new frontier of development and cooperation in our great nation. This consultation is an important step in placing Assam in India's defense manufacturing net. Atmanirbharta in defense manufacturing is very close to the national vision of Honorable Prime Minister Adarniya Narendra Modi. Assam has undergone a profound transformation from a region once known for unrest into a peaceful destination.
1: অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামগ্ৰী উৎপাদনৰ দায়িত্বত থকা অতিৰিক্ত সচিব দীনেশ মাহুৰ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডঃ জে পি এক্কাৰ লগতে ডি আৰ ডি অ, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, আই আই টি গুৱাহাটী আৰু অন্যান্য প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শ্বিলঙৰ ৰাজ্যিক অতিথিশালাত মেঘালয় আৰু অসম চৰকাৰৰ আবকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসম আৰু মেঘালয়

0: ৰ আন্তঃৰাজ্যিক আবকাৰী ব্যৱস্থা সুৰাৰ মূল্যকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৰাই কয় যে এই বৈঠকত উত্তৰ পূবৰ ৰাজ্যসমূহত অধিক সুসংহত আবকাৰী ব্যৱস্থা গঢ়াৰ বাবে ৰাজ্যসমূহৰ মাজত মূল্য সমতা স্থাপনৰ ক্ষেত্ৰত সমন্বয় বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি মূল্য সমতা স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা উমিদ শীৰ্ষক পদক্ষেপৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ চৰকাৰে সমৰ্থন আগবঢ়োৱাৰ বিষয়েও অৱগত কৰে। বৈঠকত মেঘালয়ৰ আবকাৰী মন্ত্ৰী ব্ৰেনিং এ চাংমা, অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত জিতু দলকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মৰিগাঁৱৰ গছৰগুৰি নিবাসী সাগৰিকা ডেকা নামৰ যুৱতী এগৰাকী ডেংগু ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰায় 15 দিন পূৰ্বে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছতেই যুৱতীগৰাকী অসুস্থ হৈ পৰে। 5 জুনত যুৱতীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু 5 দিনা স্বাস্থ্য কিছু সুস্থ হোৱাত ঘৰলৈ উভতি যায়। পুনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসাৰ সময়ত ডেংগু ৰোগ ধৰা পৰে আৰু অৱশেষত কালি যুৱতীগৰাকীয়ে মৃত্যুক সাৱটি লয়। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে দায়িত্ব বহন কৰি অহা সাগৰিকা ডেকাৰ অকাল মৃত্যুৱে পৰিয়াল তথা অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে এইদৰে কয়।
1: জাপানীজ এনকেফেলাইটিছ আমাৰ ইয়াত অলৰেডি 5 গৰাকী জাপানীজ এনকেফেলাইটিছ হৈছিলে। অলৰেডি 4 গৰাকী আমাৰ 2 গৰাকী JNRCত আছে, JNRC এণ্ড GMCত আছে, আৰু 1 গৰাকী আছে গুড হেল্থ হস্পিটেলত। বাকী যিটো 1 গৰাকী আছে সেইটো ৰিকভাৰী হৈছে আৰু 4 গৰাকী আমাৰ ভিলেজ হৈ আছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ হলে আমাৰ প্ৰথম কথা হৈছে প্ৰিভেনশ্যনটোৱে মেইন কথা। আমি ধৰি লওক এই বস্তুটো আমাৰ নহওক, আপোনালোকে জানে যে জাপানীজ এনকেফেলাইটিছ বেমাৰটো কেনেকে বিয়পে। আমাৰ যিবিলাক ধৰি লওক পগলী বা ভেৰিয়াৰ পৰা গাহৰি এই বস্তুবিলাকৰ যাতে সেইবিলাক
0: বজালী জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কাল দিয়া নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ একাধিক স্থানত তীব্ৰ ক্ষয় ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈৰ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত জলসম্পদ বিভাগৰ বিষয়াসকলক ভগ্ন মথাউৰি 3 দিনৰ ভিতৰত মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে স্পষ্টভাৱে কয় যে বান আৰু নৈৰ খহনীয়াৰ ফলত সাধাৰণ ৰাইজে যাতে অধিক কষ্টৰ সন্মুখীন ভুগিবলগীয়া নহয় তাৰ বাবে অতি ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব। স্থানীয় জনসাধাৰণে কালদিয়া আৰু পহুমৰা নদীত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বালি আৰু মাটি খননক লৈ বিধায়কগৰাকীৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কয় যে এই অবৈধ খননৰ ফলতেই নদীৰ স্বাভাৱিক গতিপথ ব্যাহত হৈছে। বিধায়ক ৰায়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়ে আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায়। একে সময়তে বন বিভাগৰ ভূমিকাক লৈ সৰব হৈ উঠে স্থানীয় বিধায়কগৰাকী। নগাঁও চহৰৰ আমোলাপতি নিবাসী বিশিষ্ট সমাজকৰ্মী সংগঠক ৰেখা শৰ্মাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ সৈতে জড়িত অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী ৰেখা শৰ্মা সাহিত্য ৰচনাৰ সৈতেও জড়িত আছিল। 90 বছৰৰ ঊৰ্ধৰ মহিলাগৰাকীৰ বিয়োগত নগাঁও জিলা সাহিত্য সভাসহ বিভিন্ন সংস্থা সংগঠন, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা সুদক্ষ মহিলা সংগঠক ৰেখা শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰেখা শৰ্মাৰ বিয়োগ ৰাজ্যৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱৰ সভাপতিত্বত আজি জিলাখনৰ কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই পৰ্যালোচনা সভাত প্ৰধানমন্ত্ৰী ধান ধান্য কৃষি যোজনা ৰূপায়ণ তথা কৃষি বিভাগৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কৃষি আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰা হয়। সভাত কৃষি উন্নয়নক অগ্ৰাধিকাৰ দি কৃষকসকলক প্ৰয়োজনীয় সহায় সহযোগিতাৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। সভাত মাহমাৰা সমজিলা আয়ুক্ত, চৰাইদেউ অতিৰিক্ত জিলা আয়ুক্ত, কাৰ্যবাহী দণ্ডাধীশৰ লগতে কৃষি বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। শ্রীভূমি জিলা প্রশাসনে লংগাইর চান্দখানি সংযোগী পথত 10 টনের অধিক ক্ষমতা সম্পন্ন গধুর যান বাহনের চলাচলত নিষেধাজ্ঞা জারি করেছে। প্রশাসনে জারি করা নির্দেশ।

0: অনুসৰি জিলাখনত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাটাখালৰ লংগাই নদীৰ ওপৰত নৱনিৰ্মিত দলংখনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হয়। ইউ এছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছত জ্যোতি ত্ৰিষা জলি আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় জ্যোতিটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লোপেছ আৰু ৰুছিয়া লুচিয়া ৰড্ৰিগছক 21-12, 14-21 আৰু 21-13 গেমত পৰাস্ত কৰে। ত্ৰিষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি সমূহ পঢ়ি দিছো। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। মৰিগাঁৱত ডেংগী ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱকীৰ মৃত্যু। আৰু ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ জ্যোতি ত্ৰিষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কাৰ্বি চলিহা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিজয় দাস আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত পপী চন্দ আৰু ষ্টুডিঅ'ত মই হেমন্ত চাবুক ধৰা। গয়া মহিলাৰ অনুষ্ঠান
2: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো দৰং জিলাৰ চিপাঝাৰ অঞ্চলৰ বৰদলগুৰি গাঁৱত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
3: মই বৰ্তমান উপস্থিত আছো মঙলদৈৰ চতু আঠিয়াবাৰী গাঁৱত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী উদ্যমী মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
4: মোৰ নাম কৃষ্ণা নাথ। মই বৰ্তমান দাহি মজলীয়া বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছোঁ।
2: যিহেতু আপুনি শিক্ষয়িত্ৰী, আপোনাৰ কিমান দিন হ'ল এই শিক্ষকতাৰ সৈতে জড়িত হৈ থকাৰ?
4: মোৰ বৰ্তমান 5 বছৰ হ'ল। মই 5 বছৰৰ পৰা শিক্ষকতাৰ লগত জড়িত হৈ আছোঁ।
2: মই এইখিনিতে জানিব বিচাৰিছোঁ যে আপুনি শিক্ষকতাৰ বাহিৰেও আন কিবা কামৰ লগত জড়িত নেকি?
4: এনেই বৰ বিশেষ কাম কৰিবলৈ সময় নাপাওঁ যিহেতু আমাৰ বৃত্তিটোৱে হৈছে শিক্ষকতাৰ লগত জড়িত। তথাপিও কেতিয়াবা ধৰক বোৱা কটা এইবিলাক কামৰ লগত কেতিয়াবা জড়িত হ'বলগীয়া হয়। মাজে মাজে জড়িত হওঁ।
2: সেই যিখিনি আপুনি বোৱা কটাৰ কাম কৰে বুলি ক'লে, সেইখিনি নিশ্চয় শিক্ষকতাৰ পৰা সময় উলিয়াই নিজাকৈ ঘৰতে কৰে নহয় জানো?
4: হয় হয়, মানে মই নিজাকৈ নকৰোঁ যদিও মোৰ শাহুমা আছে, মই তেখেতক মাজে মাজে তেনেকৈ সহায় কৰি দিওঁ। গতিকে তেনেকৈ অলপ চলপ জড়িত হৈ থাকোঁ তেনেকৈ।
2: আপুনি কেতিয়াৰ পৰা শিকিছিলে?
4: মই বিয়াৰ আগৰ পৰা শিকা নাছিলোঁ, কিন্তু বিয়াৰ পিছৰ পৰা তেওঁক দেখি দেখি, তেওঁক অনুকৰণ কৰি কৰি, তেওঁ কেনেকৈ বোৱে, কেনেকৈ কি কৰে, সেইবিলাক মই চাই পেলাই সেনেকৈ শিকিব, বৰ্তমানো মই শিকি আছোঁ। মই বৰ্তমানো ইমান নিপুণ নহয় যেনিবা, কিন্তু তেওঁৰ পৰা এতিয়াও শিকি আছোঁ।
2: আজিকালিতো বৰ্তমান দেখা যায় বোৱা কটাই বহুত ভাল ভাল কাম কৰি আছে। বোৱা কটাৰ পৰা যিখিনি আমাৰ মহিলা আছে, কেতিয়াবা আপোনালোকেও তেনেকুৱা প্ৰতিশ্ৰুতি হাতত লৈছে নেকি, ব্যৱসায়িক ভিত্তিত এই কামটো কৰিছে নেকি?
4: এতিয়ালৈকে তেনেকুৱাকৈ কোনো আমি পদক্ষেপ লোৱা নাই, কিন্তু ওচৰে পাঁজৰে যিখিনি মহিলাই ধৰক বিচাৰে তেতিয়া কেতিয়াবা তেওঁলোকক দিব লগা হৈ যায়। কিন্তু যদি ভৱিষ্যত আহে তেতিয়াহ'লে কৰিব পৰা যায় বুলি ভাবিছোঁ আৰু, কিন্তু এতিয়ালৈকে ভবা নাই তেনেকৈ।
2: খুব ভাল, আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰী তাৰ বাহিৰেও যে আপুনি এইখিনি কাম কৰি আছে সেয়া দেখি খুব ভাল লাগিছে। আপুনি কি কৰি ভাল পায়?
4: এনেই মই মাজে মাজে গান গাওঁ, আগতে গান শিকিছিলোঁ, কেতিয়াবা গান গাওঁ। মই শাস্ত্ৰীয় সংগীতত বিশাৰদ কমপ্লিট কৰিছোঁ আমাৰ মঙলদৈ ইউথ ক্লাবৰ পৰা। হ'ল বহুত বছৰ হ'ল যদিও, এতিয়া অলপ চৰ্চা অব্যাহত ৰাখিছোঁ, বহুত বেছি নহ'লেও তেনেকৈ চৰ্চা কৰি আছোঁ।
2: এতিয়াও মানে আপুনি গান গায় নিশ্চয়?
4: হয়, মাজে মাজে কেতিয়াবা স্কুলতে গাওঁ, বেলেগত গোৱা যিহেতু সময় নিমিলে, চান্সো নিমিলেগৈ, কেতিয়াবা তেনেকৈ স্কুলতে গাওঁ।
2: আমাৰ অনুষ্ঠানৰ যিসকল শ্ৰোতা আছে তেওঁলোকলৈ কিবা আপুনি শুনাব বিচাৰিব নেকি?
4: নিশ্চয় মই চেষ্টা কৰিছোঁ বাৰু, জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। ফুলকুটি হ'ব পাৰে যিহেতু কোনো ধৰণৰ আখৰা নাই, গতিকে যদি ফুল হয় তেতিয়াহ'লে শ্ৰোতাবৃন্দই ক্ষমা কৰি দিলে ভাল।
5: গধূলি আহিল

দেখা জিন্দাগিল রিনিকি রিনিকি তোমারে মাতি দূরনির হর।

0: পারিনি অরাত গধূলি গোপালে উজলি উঠিল উজলি উঠিল। ধন্যবাদ
1: ধন্যবাদ বাইদেউ, খুব সুন্দৰ। আপোনালৈ অশেষ শুভকামনা থাকিল। আপুনি এনেকৈ শিক্ষকতাৰ সৈতে আৰু বিভিন্ন ধৰণৰ কাম কৰি গৈ থাকক। আমাৰ ফালৰ পৰা আপোনালৈ অশেষ ধন্যবাদ। মই বৰ্তমান উপস্থিত আছোঁ বৰদলগুৰি অঞ্চলৰ বিৰাটচুপা গাঁৱত, আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী স্বাৱলম্বী মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী দেৱী, ঘৰ বৰদলগুৰি বিৰাটচুপা গাঁৱত।
1: বাইদেউ, আপুনি কি কি কামৰ সৈতে জড়িত?
2: মই এতিয়া এই ক'ব গ'লে এখন নতুন মাইনা তাঁতশাল আনিছোঁ, তাত লৈ এতিয়া বিজি আছোঁ আৰু।
1: কেতিয়াৰ পৰা এই কাম কৰি আছে?
2: 4 মাহমান হৈ গ'ল। আগতে সাধা মানে কঙালী শাল আছিল, এতিয়া মাইনা তাঁতশাল আছে।
1: বোৱা কটাৰ কাম আপুনি কেতিয়াৰ পৰা শিকিছে?
2: ঘৰত মানে আইতাৰ পৰাই শিকিছোঁ ক'ব গ'লে। বিয়া হৈ পিনে মোৰ মা মানে শাহুমা তেওঁৰ পৰা শিকিলোঁ, এতিয়া নিজে শিকাই দিব।
1: শালত আপুনি কি কি কাপোৰ লগাইছে বৰ্তমান?
2: বৰ্তমান গামোচা আছে।
1: যিহেতু আপোনাৰ বেছিদিন হোৱা নাই, 4 মাহমান হৈছে, 4 মাহত কিবা আপুনি লাভান্বিত হৈছেনে?
2: হৈছোঁ। ফাৰ্ষ্ট এতিয়া এই শালত মানে 50খনকৈ গামোচা লগালোঁ, তাৰে 30খন বিক্ৰী কৰিছোঁ। বাকী আৰু যিখিনি বিক্ৰী কৰিছোঁ তাৰ পৰাই সেইখিনি ইনকাম হৈছে আৰু।
1: গামোচা বোৱাৰ বাবে আপুনি সূতা ক'ৰ পৰা আনে?
2: ওচৰৰ দোকান আছে তাৰ পৰা।
1: আপুনি ক'লে যে আপুনি 50খন গামোচা বৰ্তমানলৈ লগাইছে, উৎপাদনখিনি কেনেদৰে বিক্ৰী কৰিছে, ক'ত আপুনি বিক্ৰী কৰিছে?
2: এতিয়া ঘৰতে বিক্ৰী কৰিছোঁ, মানে ওচৰতে মানে বিয়াত লগা হ'ল, তেনেকৈ মই এইবাৰ দি দিলোঁ, নেক্সট টাইম অৰ্ডাৰ ৰাখিম আৰু।
1: মানে ওচৰৰ পাজৰৰ যিখিনি মহিলা বা যিখিনি মানুহ আপোনাক আপোনাৰ পৰা আহি লৈ গৈছে? হয়। আপুনি তাঁতশালৰ কামৰ বাদে আৰু কিবা কৰে নেকি জীৱিকাৰ বাবে?
2: তেনেকুৱা এতিয়ালৈ নাই, আগতে কৰিছিলোঁ।
1: কি কৰিছিল আগতে?
2: আগতে এই আধাৰত কাম কৰিছিলোঁ, তাৰে চুপাৰভাইজাৰ আছিলোঁ, এতিয়া সেইটো বাদ দি পিনে
1: তাঁতশালকে আপুনি নিজৰ জীৱিকা হিচাপে লৈছে। বাইদেউ, অকণমান পৰিয়ালৰ বিষয়ে কওকচোন, আপোনাৰ পৰিয়ালত কোন কোন আছে?
2: মোৰ পৰিয়ালত এই মোৰ হাজবেণ্ড, মই আৰু মোৰ ছোৱালীজনী। মই বোৱা কটাৰ উপৰি আত্মসহায়ক গোটৰ লগতো জড়িত।
1: যিহেতু আপুনি আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিছে, আপোনালোকৰ আত্মসহায়ক গোটটোত কেইগৰাকী মহিলা আছে?
2: আমাৰ 12গৰাকী আছে।
1: আত্মসহায়ক গোটৰ সৈতে কেতিয়াৰ পৰা জড়িত আপুনি?
2: মই 2016ৰ পৰা জড়িত।
1: 2016ৰ পৰা আপুনি আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে। বৰ্তমান আপোনালোকৰ আত্মসহায়ক গোটটোৱে কি কি কাম কৰিছে এতিয়ালৈ?
2: এতিয়া বোৱা কটা, তাৰপিছত ছাগলী
1: পালন। যিখিনি মহিলা আছে আটাইখিনিয়ে হয়তো বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত। যিখিনি উৎপাদন হয় সেই উৎপাদনখিনি আপোনালোকে গোটৰ সহায়েদি বিক্ৰীৰ বাবে উলিয়াই দিয়ে নিশ্চয়?
2: হয়।
1: কেনেদৰে বিক্ৰী কৰে?
2: ওচৰত মেলা হ'লে এই বিহু পূজাৰ সময়ত বিক্ৰী কৰা হয়, বাণিজ্য মেলা তাতে লৈ যোৱা হয়, তেনেকৈ আৰু।
1: উৎপাদন হয়নে?
2: হয়, যিখিনি খৰচ হয় সেইখিনিৰে আমি আকৌ এই মানে কি বিক্ৰীৰ ক্ষেত্ৰত লাভৱান হওঁ।
1: উৎপাদন আপোনালোকৰ গোটটোৰ পৰা হয়। ধন্যবাদ বাইদেউ, আপুনি ভালেখিনি কথাও জনালে। আমাৰ যিসকল মহিলা শ্ৰোতা আছে তেওঁলোক নিশ্চয় উপকৃত হ'ব। আপোনালৈ অশেষ ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে, দৰং জিলাৰ চিপাঝাৰ অঞ্চলৰ বৰদলগুৰি গাঁৱত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক প্ৰভাত শৰ্মাৰ কণ্ঠত লোকগীত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলো হাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। খন্তেক পাছতেই অৰ্থাৎ বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ ভাৰতীয় গণতন্ত্ৰৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব জলি বৰঠাকুৰে। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত খেতি বচাও অভিযান এই বিষয়ক এটি আলোচনাত অংশ ল'ব ৰিজৱান উল হেলিম আৰু ডক্টৰ গৌতমী কটকীয়ে। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

সন্ধ্যা 6:40 আৰু 7:05 বৃন্দগান, নিশা 8:02 বুধবৰীয়া ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন, উদয় ভানুৰ চৰিত্ৰৰ 10ম খণ্ড, মূল নাটৰ ৰচনা মামণি ৰয়চম গোস্বামীৰ, অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। আজি নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত উৎপল গগৈৰ চুটিগল্প আৰু বাণী ফুকনৰ কবিতা পাঠ আঠ ধৰিব মেলডি পাটগিৰিয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানত নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ বিষয়ে কিছু কথা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 7:00 নিয়োগ বাতৰি। আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰামেশ্বৰ আমচি আৰু সংগীবৃন্দৰ কণ্ঠৰ দুটি তিৱা গীত। 7:45 মৈত্ৰেয়ী অধ্যাপকৰ কণ্ঠৰ আধুনিক গীত। 8:30 কেইটিমান অসমীয়া শ্ৰব্য সফুৰাৰ গীত আৰু নিশা 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। এতিয়া শুনক আমাৰ মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ এক চমু পৰিস্থিতি। কাইলৈ সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলাশয়ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা, এই বিষয়ে আলোচ কৰিব ডক্টৰ নাৰায়ণ শৰ্মা আৰু প্ৰমোদ কলিতাই। আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত পণ্ডিত দীননাথ মিশ্ৰৰ কণ্ঠৰ খেল শুনিবলৈ পাব, ৰাগ যোগ। কাইলৈ দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ৰোমিঞ্জনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত এটি পোনপটীয়া ফোন ইন অনুষ্ঠান, বিষয় দুগ্ধপামৰ জৰিয়তে উদ্যমিতা বিকাশ। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ডক্টৰ দেৱজিৎ ডেকা, ডক্টৰ সুভাষ চন্দ্ৰ কলিতা আৰু অনুষ্ঠানটিৰ আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যয়।

0: প্রযোজনা উৎপল বরার। কাইলৈ সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দৰাই যুগুতোৱা কথিকা শিকাৰুৰ মৌখিক বিকাশত শিক্ষকৰ কৰণীয়। সেয়া আছিল আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ পাঠ আছে। আজি তোমালোকৰ বাবে এই পাঠ যুগুতাই দিছে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ জলি বৰঠাকুৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লৈছো। তোমালোকে পাঠটো মন দি শুনিবা আৰু লগতে তোমালোকৰ কিতাপখন, এখন বহী আৰু কলম এটালৈ সাজু হ'বা। 1757 চনৰ পৰা 1947 চনলৈকে প্ৰায় 2 শতিকা ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰাৰ লগে লগেই এখন বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হয়। গণতান্ত্ৰিক দেশ এখনৰ বাবে এখন সংবিধানৰ বৰ প্ৰয়োজন। সংবিধান আৰু গণতন্ত্ৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবৰ বাবে উপযুক্ত পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে ভাৰতলৈ পঠিয়াইছিল। কেবিনেট মিছন হৈছে ইংলেণ্ডৰ 3 কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। কেবিনেট মিছনৰ তৎপৰতাত ভাৰতৰ বাবে এখন সংবিধান সভা গঠন কৰা হ'ল। 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক নতুন দিল্লীত অনুষ্ঠিত হয় আৰু ইয়াৰ সভাপতিত্ব কৰে ডক্টৰ সচিদানন্দ সিনহাই। এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। সংবিধান ৰচনা কৰাৰ সম্পৰ্কত এই সভাৰ মুঠ 11খন বৈঠক বহিছিল। 1947 চনৰ 29 আগষ্টত 7 সদস্যৰে গঠিত এখন খচৰা কমিটি গঠন কৰা হয়। বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিৰ অধ্যক্ষ। মুঠতে 2 বছৰ 11 মাহ 18 দিনৰ পৰিশ্ৰমৰ অন্তত ভাৰতৰ বাবে এখন সংবিধান ৰচনা হয়, যদিও নানান প্ৰশাসনিক আৰু আনুষাংগিক অসুবিধাৰ বাবে 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰাহে সংবিধানখন বলৱৎ হয়। স্বাধীনতাৰ পাছৰে পৰা 1950 চনৰ 25 জানুৱাৰীলৈকে এই সময়খিনিত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ আইন অনুসৰি পৰিচালিত হৈছিল। সংবিধান ৰচনাৰ পটভূমি সম্পৰ্কে এই কথাখিনি জনাৰ পাছত আমি এতিয়া মূল বিষয়লৈ আহিব খুজিছো। মূল বিষয়সমূহক 3 ভাগত ভাগ কৰা হৈছে: সংবিধানৰ আদৰ্শ, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয়

খ্ৰীষ্ট, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। প্ৰথমটো বিষয় সংবিধানৰ আদৰ্শ আৰু লক্ষ্য জানিবলৈ হ'লে আমি প্ৰথমতে প্ৰস্তাৱনাটো জানিব লাগিব। প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি। এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে সকলো কথা উল্লেখ থাকে, সেইদৰে সংবিধানৰ প্ৰস্তাৱনাটো মূল বিষয়বস্তু সন্নিৱিষ্ট হৈ আছে। প্ৰস্তাৱনা হৈছে সংবিধানৰ আত্মা, বিবেক আৰু চাবিকাঠি। এখন আইনাৰ সন্মুখত থিয় হ'লে যেনেকৈ নিজৰ সম্পূৰ্ণ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়, তেনেকৈ সংবিধানৰ প্ৰস্তাৱনা অধ্যয়ন কৰিলেহে সংবিধানখনৰ সম্পূৰ্ণ বিষয়বস্তু জানিব পাৰি। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো হৈছে আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা, প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলোঁ। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা উনুকিয়াই দিব খুজিছোঁ। প্ৰস্তাৱনাত থকা সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে সংযোগ কৰা হয়। প্ৰস্তাৱনাটোৰ প্ৰতিটো শব্দতেই ইয়াৰ আদৰ্শ দৰ্শন নিহিত হৈ আছে। আমি ভাৰতীয় জনসাধাৰণ এইবুলি কওঁতে সেই সময়ৰ, বৰ্তমানৰ আৰু ভৱিষ্যতৰ ভাৰতীয় জনসাধাৰণকে বুজাইছে। অৰ্থাৎ সংবিধান প্ৰণেতাসকলে এটা কথা স্পষ্ট কৰি দিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনসাধাৰণ। সংবিধানখন ভাৰতীয় জনগণৰ আৰু জনগণেই হৈছে সংবিধানখনৰ বৃহৎ শক্তি। সাৰ্বভৌম শব্দটোৱে ভাৰতবৰ্ষক এখন সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী দেশ বুলি প্ৰতিপন্ন কৰিছে। অৰ্থাৎ ভাৰতবৰ্ষই দেশৰ ভিতৰে বাহিৰে সাৰ্বভৌম ক্ষমতা প্ৰয়োগ কৰিব পাৰে। আভ্যন্তৰীণ ক্ষেত্ৰত ভাৰতে দেশৰ ভিতৰতে থকা অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তি, উদ্যোগ আদিৰ ওপৰত চৰম ক্ষমতা প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰাৰ দৰে বাহ্যিক অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বিভিন্ন দেশৰ লগত সন্ধি, চুক্তি, যুদ্ধ, দিয়া লোৱা আদি কাৰ্য নিজ ইচ্ছামতে সম্পন্ন কৰিব পাৰে। সমাজবাদী শব্দটো 42তম সংশোধনীৰ দ্বাৰা সংযোজন কৰা হৈছে। সমাজবাদী শব্দটোৱে উৎপাদনৰ আহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰিব আৰু উৎপাদিত সামগ্ৰীৰ সমবিতৰণ হোৱাৰ কথা বুজাইছে। দেশৰ অৰ্থনীতি কোনো পুঁজিপতিৰ দ্বাৰা নহয়, জনগণৰ দ্বাৰা নিৰ্ধাৰণ হ'ব। ধৰ্মনিৰপেক্ষতা শব্দটো 42তম সংশোধনীৰ দ্বাৰা সংযোজিত হৈছে। ধৰ্মনিৰপেক্ষতাই ভাৰতত এটা ৰাজধৰ্ম নাই বুলি প্ৰতিপন্ন কৰিছে। ইয়াত বিভিন্ন ধৰ্মৰ লোকে বাস কৰে আৰু তেওঁলোকে নিজ ইচ্ছামতে ধৰ্ম গ্ৰহণ কৰি উপাসনা কৰিব পাৰিব। ধৰ্মীয় পুথি লিখা সংৰক্ষণ কৰাৰ উপৰিও মন্দিৰ, মছজিদ, গীৰ্জা আদি স্থাপন কৰি পালন কৰিব পাৰিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত বৈষম্য আনিব নোৱাৰিব। গণতান্ত্ৰিক শব্দটোৱে দেশৰ শাসন ব্যৱস্থাত জনসাধাৰণৰ অংশগ্ৰহণ থাকিব আৰু জনগণই নিজৰ বাবে নিজেই শাসন চলাব। প্ৰশাসন জনসাধাৰণৰ ওপৰত দায়বদ্ধ হৈ থাকিব। গণৰাজ্যই দেশৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতিক জনসাধাৰণে নিৰ্বাচিত কৰিব আৰু তেওঁৰ পদটো বংশানুক্ৰমিক হ'ব নোৱাৰিব বুলি বুজাইছে। ইয়াৰ উপৰিও প্ৰস্তাৱনাত উল্লেখ আছে যে ভাৰতৰ জনগণই দেশখনত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ

প্ৰতিষ্ঠা কৰিব পাৰিব। প্ৰকৃততে সংবিধান সভাৰ বৈঠকত 1946 চনৰ 13 ডিচেম্বৰত নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু সংবিধান সভাই 1947 চনৰ 22 জানুৱাৰী তাৰিখে এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰে। প্ৰস্তাৱসমূহৰ মূল বিষয়বস্তু এনেধৰণৰ। সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়। দ্বিতীয়তে, দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অৱ ষ্টেটছ গঠিত হ'ব। ভাৰতৰ জনসাধাৰণৰ সকলো প্ৰকাৰ ন্যায়, সমতা, চিন্তা, মত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব। অনুসূচিত জাতি, জনজাতি আৰু সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত কৰা হ'ব। দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আন্তৰ্জাতিক সুসম্পৰ্কৰ বাবে ভাৰতে সহযোগিতা আগবঢ়াব। জনসাধাৰণেই সকলো ক্ষমতাৰ উৎস। পঞ্চমতে, দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ষষ্ঠতে, আন্তৰ্জাতিক সুসম্পৰ্কৰ বাবে ভাৰতে সহযোগিতা আগবঢ়াব। সপ্তমতে, জনসাধাৰণেই সকলো ক্ষমতাৰ উৎস। আৰু শেষত, সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে কৈ অহা প্ৰস্তাৱসমূহক মূল আধাৰ হিচাপে লৈ সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ কৰিছিল। মুঠতে, সংবিধান প্ৰণেতাসকলে পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানসমূহ অধ্যয়ন কৰি ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে ইংলেণ্ডৰ সংবিধানৰ পৰা সংসদীয় চৰকাৰ, আমেৰিকাৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, কানাডাৰ সংবিধানৰ পৰা অৰ্ধযুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা, ফ্ৰান্সৰ সংবিধানৰ পৰা স্বাধীনতা, সমতা, ভাতৃত্ব আৰু জাৰ্মানীৰ সংবিধানৰ পৰা জৰুৰীকালীন অৱস্থা ধাৰ কৰি আনি আমাৰ দেশৰ সংবিধানত সন্নিৱিষ্ট কৰিছে। ছাত্ৰ ছাত্ৰীসকল, আমি সংবিধানৰ মূল বিষয়সমূহৰ তিনিটা ভাগৰ প্ৰথমটো বিষয় সংবিধানৰ আদৰ্শৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী পাঠত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লগতে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক মৰম জনাই আজিৰ পাঠ ইমানতে সামৰিছোঁ। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ৰাজনীতি বিজ্ঞানৰ অন্তৰ্গত ভাৰতীয় গণতন্ত্ৰ পাঠৰ প্ৰথম ভাগ আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিলে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ জলি বৰঠাকুৰে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

শ্রোতাসকলে আমার অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। কাইলৈ আমাৰ কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব চলচ্চিত্ৰ পৰিচালক প্ৰণৱ ভৰালী আৰু অভিনেতা জিন্তু কুমাৰ কাশ্যপ। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব কাইলৈ 7:20 হেল্ল' যুৱবাণী আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি, প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ, ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দহলৈ বৃদ্ধি, আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ আকস্মিক বানলৈ চাই হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত চৌবিশ ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ড০ ৰবি কুটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সহায় সংস্থাসমূহক প্ৰয়োজন হলে নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
2: এতিয়ালৈকে যিখিনি খবৰ পাইছো তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই। আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে, সেইকাৰণে পানীখিনি ধুনীয়াকৈ বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকৈ যাতে ৰক্ষা কৰিব পাৰোঁ। ক্লাউড ব্ৰাষ্টটো এনেকুৱা ধৰণৰ, এনেই বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকৈ গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকৈ গম পালোঁ। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয় সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা বনাই, আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো এটা চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেচ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি অঞ্চলত এডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ব্যৱস্থা।
1: ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক লৈ নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বানপ্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল খুঁটলৈ যাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামগ্ৰী উৎপাদনৰ দায়িত্বত থকা অতিৰিক্ত সচিব দীনেশ মাহুৰ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ জে পি এক্কাৰ লগতে DRDO, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড আৰু IIT গুৱাহাটী আৰু অন্যান্য প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 315 নম্বৰ ক ৰাষ্ট্ৰীয় ঘাইপথত ভালেমান ঠাইত ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে। তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ বাবে অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেওমালী আৰু খোনছাৰ মাজত পথ যোগাযোগ ব্যাহত হৈছে। জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ পথছোৱাৰে যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত UPS

কম্পিউটাৰ টেবলেটছ আৰু আই এফ বি এছকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। মিছন সঞ্চালক ডঃ ওম প্ৰকাশৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাযোগে জিলা মিছন সমন্বয়ক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শককে ধৰি জিলা কৰ্তৃপক্ষসমূহক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। অধিসূচনাখনত লগতে চকীদাৰ থকা সত্বেও সংঘটিত চুৰিৰ ঘটনাৰ পৰা গুৰুতৰ সুৰক্ষা গাফিলতিৰ কথা স্পষ্ট হৈছে আৰু ইয়াৰ ফলত বাৰে বাৰে শৈক্ষিক সম্পদৰ লোকচান হৈছে। নতুন নিৰ্দেশনাৰ অধীনত বিদ্যালয়সমূহৰ চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োজিত কৰিবলৈ আৰু কৰ্তব্যৰ সময়ত হোৱা চুৰিৰ ঘটনাৰ বাবে তেওঁলোকক জবাবদিহি কৰিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহক লগতে চুৰিৰ ঘটনাৰ বিষয়ে ততালিকে স্থানীয় থানাত অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰাইদেউ জিলাৰ এঙেৰা কোঁৱৰগাঁও নিবাসী স্বাধীনতা সংগ্ৰামী কালীনাথ কোঁৱৰৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ। কোঁৱৰৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়া, অসম ৰাজ্যিক স্বাধীনতা সংগ্ৰামী সন্থাৰ লগতে বিভিন্ন ব্যক্তি সংগঠনে তেওঁৰ মৃত্যুত শ্ৰদ্ধা নিবেদন কৰে। ৰাজ্য চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। ইপিনে বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 42। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3জন, বৰপেটা আৰু লখিমপুৰত 2জনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যা 519লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু জনসজাগতামূলক কাৰ্যসূচীৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহতো গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। চৰাইদেউ জিলা প্ৰশাসনে সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিয়ে অসম মালা আঁচনিৰ তৃতীয় পৰ্যায়ত ভোজু ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰী পাছালীলৈকে পথছোৱাৰ উন্নীতকৰণৰ বাবে মাহমৰা ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভূমি অধিগ্ৰহণ কৰিবলগীয়া গাঁওসমূহৰ ভিতৰত কাকতিবাৰী গ্ৰান্ত, জাপিধৰা, লিকচং, দিচাংকোষ, হাবি, বুঢ়াগোহাঁইবাৰী, গড়কোষ অন্যতম। মাহমৰা ৰাজহচক্ৰ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত অধিগ্ৰহণ কৰিবলগীয়া মাটিৰ ডাক নম্বৰ, পতা নম্বৰ আদিৰ সবিশেষ তথ্য প্ৰকাশ কৰা হৈছে। তথ্যত উল্লেখ থকা মাটিৰগৰাকীয়ে ভূমি বিক্ৰীৰ বাবে আগবাঢ়ি আহিব পাৰে অথবা জাননী প্ৰকাশৰ এমাহৰ ভিতৰত জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিৰ অধ্যক্ষৰ ওচৰত আপত্তি দৰ্শাব পাৰে। আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শ্বিলঙৰ ৰাজ্যিক অতিথিশালাত মেঘালয় আৰু অসম চৰকাৰৰ আবকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক আবকাৰী ব্যৱস্থা, সুৰাৰ মূল্যকে ধৰি বিভিন্ন বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৰাই কয় যে এই বৈঠকত উত্তৰ পূবৰ ৰাজ্যসমূহত অধিক সুসংহত আবকাৰী ব্যৱস্থা গ্ৰহাৰ বাবে ৰাজ্যসমূহৰ মাজত মূল্য সমতা স্থাপনৰ ক্ষেত্ৰত সমন্বয় বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি মূল্য সমতা স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা অমিত শীৰ্ষক পদক্ষেপৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ চৰকাৰে সমৰ্থন আগবঢ়োৱাৰ বিষয়েও অৱগত কৰে। বৈঠকত মেঘালয়ৰ আবকাৰী মন্ত্ৰী ব্ৰেনিং এ চাংমা, অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত জিতু দলকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। শ্ৰীভূমি জিলা প্ৰশাসনে লংগাইৰ চান্দখানি সংযোগী পথত 10 টনৰ অধিক ক্ষমতাসম্পন্ন গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি জিলাখনত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাটাখালৰ লংগাই নদীৰ ওপৰত নৱনিৰ্মিত দলংখনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হয়। এই পথছোৱাৰে সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিৰোধ তথা জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্য চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে

0: ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 6:45।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজিৰ এই অনুষ্ঠানত আমি এক খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছোঁ, সেয়া হৈছে খেতি বচাও অভিযান। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত এই খেতি বচাও অভিযান সমগ্ৰ দেশজুৰি চলি আছে আৰু এই অভিযানৰ তাৎপৰ্য কি, উদ্দেশ্য কি আৰু কেনেকৈ ইয়াৰ দ্বাৰা কৃষকসকল লাভৱান হ'ব বা আমি এটি বহনক্ষম সুন্দৰ ভৱিষ্যতৰ ফালে আমি আগুৱাই যাব পাৰিম, সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। আৰু আলোচনা কৰিবলৈ আজি আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। এগৰাকী এয়া শিলঙনিৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ ভূমি বিজ্ঞানী ডক্টৰ গৌতমী কটকী, নমস্কাৰ। আৰু আনগৰাকী হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ পথাৰ শস্যৰ বিষয়বস্তু বিশেষজ্ঞ ৰিজওয়ান উল হেলিম,
3: নমস্কাৰ।
2: দুয়োগৰাকীকে স্বাগতম। এতিয়া প্ৰথমেই আমি আমাৰ শ্ৰোতা ৰাইজৰ এই বিষয়ে জানি হয়তো ভাল পাব যে খেতি বচাও অভিযান ইয়াৰ তাৎপৰ্যনো কি, তাৰ পৰাই আমি আৰম্ভ কৰিব খুজিছোঁ।
4: হয়, খেতি বচাও অভিযান এইটো এটা হৈছে মানে এটা সজাগতা এটা অভিযান ভাৰত চৰকাৰৰ অধীনত এই অভিযানটো বৰ্তমান চলি আছে। এইটো 1 জুনৰ পৰা আমাৰ 30 জুনলৈ এইটো চলি আছে। এই অভিযানৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ খেতি বচোৱা, গতিকে বচোৱা শব্দটোৰ লগত আমি সাধাৰণতে যেতিয়া আমি বচোৱা শব্দটো ব্যৱহাৰ কৰোঁ তাৰ লগত আমাৰ জীৱ শব্দটো নিশ্চয় জড়িত হৈ থাকে, বা আমি স্বাস্থ্যজনিত কিছুমান ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ বচাব লাগে, স্বাস্থ্য মানে মানুহৰ স্বাস্থ্য বা আমাৰ জীৱকুলৰ স্বাস্থ্য বচোৱা। গতিকে সেই কৃষিৰ ক্ষেত্ৰতো একো ব্যতিক্ৰম নহয়, আমি কৃষিৰ স্বাস্থ্য বচোৱা বুলি যেতিয়া আমি কওঁ তেতিয়া আমি কৃষি ক্ষেত্ৰখনৰ কৃষিৰ উৎপাদনৰ মূল গছ আৰু গছৰ পৰা আমি ক'বলৈ গ'লে আমাৰ কৃষিৰ মূল আধাৰ হৈছে মাটি, আৰু এই মাটিৰ যিটো আমাৰ জীৱিত এবিধ আধাৰ হয় কৃষিকাৰ্যৰ। গতিকে মাটিৰ লগত যিখিনি জড়িত জীৱকুল, জীৱকুল বুলি ক'লে আমাৰ ধৰক ডাঙৰ জীৱ অংশ, তাত আমাৰ উদ্ভিদো আহিব, পোক পতংগ কেঁচু কুমতিখিনিও আহে, আৰু লগতে আমাৰ অতি প্ৰয়োজনীয় আৰু মানে আমি সাধাৰণতে মূল চালনা শক্তি বুলিয়ে ক'ব পাৰোঁ মাটিৰ যিটো আমাৰ অনুজীৱকুল আছে, সেই অনুজীৱখিনি আমাৰ চালিকা শক্তিৰ ৰূপে আমাৰ কৃষিৰ লগত জড়িত, আৰু এইখিনিক ভৱিষ্যতে ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ স্বাস্থ্য বা তেওঁলোকৰ যিটো কাৰ্যক্ষম যিটো পৰিৱেশ তথা আমাৰ মাটিৰ লগতে আমাৰ যিটো পাৰিপাৰ্শ্বিক যিটো বাতাৱৰণ সেইখিনি অটুট ৰখাৰ কাৰণে মাটিৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এই অভিযানৰ দ্বাৰা আমি কৃষক ৰাইজ তথা আমাৰ জনসাধাৰণৰ মাজত সজাগতা অনাৰ চেষ্টা কৰা হৈছে এই কৃষি বচাও অভিযানৰ জৰিয়তে। আৰু লগতে এইখিনি স্বাস্থ্যৰ আমি বচাব যাওঁতে আমি প্ৰথম আমি জানিব লাগিব যে মাটিৰ স্বাস্থ্যখিনি ভাল নে বেয়া, গতিকে মাটিৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি অলপমান মাটি পৰীক্ষা কৰি মাটিৰ স্বাস্থ্যখিনি কেনেকৈ আছে তাৰ বাবে তাৰ লগত সংগতি ৰাখি আমি সাৰ মানে সুসংগত পদ্ধতিৰে মানে যিমানখিনি আমাৰ সাৰ বা বেলেন্স ফাৰ্টিলাইজাৰ আমি এপ্লাই কৰিব লাগে সেই সম্পৰ্কে কৃষক বা আমাৰ খেতিৰ লগত জড়িত সকলোকে আমি সজাগতা আনিবৰ কাৰণে আমি এই অভিযানৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হৈছে। আৰু লগতে আমাৰ যিটো বহনক্ষম কৃষিপন্থা সেইটো ওপৰত ইতিমধ্যে আমি সকলোৱে আমি জানো, গতিকে বহনক্ষম কৃষিপন্থাৰে আমি আমাৰ মাটি স্বাস্থ্যখিনি কেনেকৈ অটুট ৰাখি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন মানে শক্তিশালী ভাৰত আমি মানে অটুট ৰাখিব পাৰোঁ সেইটোৰ ওপৰত সজাগতা তথা কিছুমান কাৰ্যপন্থা লোৱাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।
2: এতিয়া ৰিজওয়ান ডাঙৰীয়াই জনাব নেকি যে আমাৰ এই যি খেতি বচাও অভিযান ইয়াৰ উদ্দেশ্যবোৰ কি ধৰণে নিৰূপণ কৰিছে?
3: ধৰক তাৰ কেইবাটাও উদ্দেশ্য আছে, মূলতে যদি আমি চাওঁ মাটিডৰা বচোৱা আৰু এইটোৰ লগত জড়িত হৈছে কিন্তু মানুহৰ স্বাস্থ্য, পশুধন বা আমাৰ মাটিত বাস কৰা বা ওচৰত বাস কৰা চৰাই চিৰিকটিলৈকেও হয়
2: হয়
3: বা আমাৰ গৰুজনী গাইজনী বা মাছ পুখুৰীলৈ, কাৰণ মূলতে কি হৈছে এই ইয়াৰ আধাৰটো হৈছে যে আমি ৰাসায়নিক দ্ৰব্যৰ ওপৰত যোনটো আমি যিমান ভিত্তি কৰোঁ সেইখিনি কমাবলৈ
2: আমাৰ কমাই
3: মূল্য মূল কাৰণটো। আৰু এইটো আমি কেনেকৈ কমাব পাৰোঁ, এটা হৈছে আমি ছইল হেল্থ কাৰ্ড, যোনটো ছইল টেষ্টিং কৰি পেলাই যোনটো মাটি পৰীক্ষা কৰি পেলাই যোনখন ছইল টেষ্ট হেল্থ কাৰ্ড পাব সেই মাটি পরীক্ষার ভিত্তিত যদি আমি সার প্রয়োগ করো

0: তেনে অবস্থাত আমাৰ যিমান দরকার সিমানখিনি দিয়া হব, অর্থাৎ আমি অদরকারীকে বেশিকে নিদো, কারণ বেশিকে দিলে আমার লস হব।
1: সার বিতরণ তো মানে ব্যবহারের আগে সারের বিতরণ তো নিয়ন্ত্রণ করব খোঁজা
0: নিশ্চয়, কারণ কেলে বহু ক্ষেত্রে দেখা যায় যে খেতিয়কজনে নাজানে যে কিমান দিব লাগে, আন্দাজত দিয়ে বা এজন দোকানী কাবাক সুধি পেলে দিয়ে। তেওঁলোকে এতিয়া কি হব, যেতিয়া তেওঁলোকে সজাগতা সৃষ্টি কৰোৱা হৈছে, যেতিয়া তেওঁলোকে বুজি পাব, তেতিয়া নিশ্চয়কে তেওঁলোকে সেই অনুপাতে সাৰ দিব। তাৰ উপৰি অকল সাৰ বুলিয়ে নকওঁ মই, এইটো আপোনাৰ কীটনাশক, ভেকুৰনাশক, বা আমি বহু সময়ত দৰৱ ব্যৱহাৰ কৰোঁ বনবাত নিয়ন্ত্ৰণৰ কাৰণে, এইসমূহো সোমাই থাকিব। কিয়, যেতিয়া আপুনি দেখিব যদি আমি অধিক মাত্ৰাত বা অদকাৰীকে যদি আমি যিকোনো ৰাসায়নিক দ্ৰব্য বেছি মাটিত দি থাকোঁ, তেনে অৱস্থাত কি হয়, মাটিৰ জীৱাণুখিনিও ক্ষতি কৰে। আৰু এই মাটিৰ জীৱাণুখিনি আমাৰ কাৰণে বৰ দৰকাৰী বস্তু, অৰ্থাৎ আমি এইখিনি যদি আমি ধৰক সমন্বিতভাৱে জৈৱিকৰ লগত মিশ্ৰণ কৰি যদি আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ, নিশ্চয়কৈ আমি এটা ভাল ফল পাম, লগতে আমাৰ জীৱাণুখিনিও ৰক্ষা পৰিব, বা আমি যোনটো বায়' ফাৰ্টিলাইজাৰ বুলি কয় সেইখিনিও আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ উপৰি ধৰক ঘৰুৱা সামগ্ৰী,
1: হয়
0: গৰু গোবৰ আমাৰ ঘৰতে আছে,
1: হয়
0: আমি যদি সেউজ সাৰ প্ৰয়োগ কৰোঁ, সেউজ সাৰ কেনেকুৱা, অৰ্থাৎ ধৰক আমি ধনচা খেতি কৰি পেলাই তাতে মিহলাই দিলোঁ, বা আমি তেনেকুৱা সেউজ সাৰৰ পাত বা গছ আমি তাতে আহি মাটিৰ লগত মিহলাই দিলোঁ, তেনেকুৱা ধৰণৰ পদ্ধতিবোৰ যদি কৰোঁ, নিশ্চয়কে কি হ'ব, এজন কৃষকৰ খেতিও বাচিব, মাটিও বাচিব, লগতে তেওঁৰ আয় বাঢ়িব।
1: হয়
0: কিয়নো এটা ছিষ্টেম থাকে,
1: হয়
0: যে আমি সমন্বিত কৃষি যদি কৰোঁ বা যিকোনো আমি যদি কৃষি ব্যৱস্থাপনা চাওঁ, তাত আমি নিশ্চয়কে বেছি লাভৱান হ'ম, কাৰণ আমি বজাৰৰ ওপৰত সাৰৰ কাৰণে বা কীটনাশকৰ কাৰণে আমি বজাৰৰ ওপৰত বেছি গুৰুত্ব নিদি আমি ঘৰুৱা যোনখিনি আমাৰ ওচৰত নিজৰ ওচৰত আছে আপুনি সেইখিনিতে আমি বেছি গুৰুত্ব দি পেলাই আমাৰ খৰচো কমাব পাৰিম। যেনে আগৰ দিনৰ কৃষকে নিশ্চয়কে জানে যে মোজা খোৱা পোক বা গান্ধী পোক যেতিয়া ধানত হয়, তেতিয়া তেওঁলোকে পচা মাছ, কেঁকুৰা এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ খেতিপথাৰত পুতি থয়, লাঠিয়াডালত হয়, আৰু আপোনাৰ দেখিব যে জেং পুতি থয়। জেং কিয় পুঠে, যাতে চৰাই বহি পেলাই চৰাই চিৰিকটিয়ে পোক পতংগ খায়। এই তেনেকুৱা ধৰণৰ আমি যদি কাৰ্যসমূহ আকৌ যদি আমি চেষ্টা কৰোঁ
1: পূৰ্বৰ দৰে
0: নিশ্চয়কে মাটিডৰা আমাৰ বাচিব, লগত আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ দেখিছে যে স্বাস্থ্যৰ ক্ষেত্ৰতো মানুহৰ আজিকালি বহু ৰকমৰ বেমাৰ হয়। তাৰ কাৰণসমূহ এইটো হ'ব পাৰে, কাৰণ যিহেতু আমি যদি সাৰ জাতীয় বা কীটনাশক জাতীয় সামগ্ৰী বেছি ব্যৱহাৰ কৰোঁ, নিশ্চয়কে ই মাটিলৈ গৈ পেলাই আমাৰ খোৱা পানীও
1: প্ৰদূষিত কৰিব,
0: হয়, আৰু তাৰ ফলস্বৰূপেও বহু ধৰণৰ বেমাৰ হ'ব পাৰে। মই কোৱা নাই যে সেইটোৱে হৈছে, কিন্তু তেনেকুৱা এটা সম্ভাৱনা থাকে। এইখিনি মূল সামৰি আমি এই খেত বচাও অভিযানটো আমাৰ হাতত লোৱা হৈছে, কেন্দ্ৰীয় চৰকাৰে লৈছে, আৰু লগতে ইয়াৰ লগতে সজাগতা এইটো কৰা হৈছে যে ফচল বীমা যোজনা বা কিষাণ ক্ৰেডিট কাৰ্ড এইসমূহৰ লগতো কেনেকে কৃষকজনে তাৰ বিষয়ে জনাটো চেষ্টা এটা চলোৱা হৈছে,
1: এটা সুসংহত পদ্ধতিৰে কৃষি ব্যৱস্থাটো আগুৱাই নিয়াৰ কথাটো। এতিয়া আপুনি ছইল হেলথ কাৰ্ডখনৰ কথা উল্লেখ কৰিলে, মই জানিব খুজিছো যে আমাৰ সকলো কৃষকৰে সেই ছইল হেলথ কাৰ্ডখন বৰ্তমান আছেনে?
2: বৰ্তমান সেইখন আমাৰ সকলো কৃষকৰ ওচৰলৈ যোৱা নাই। এইখিনি এই প্ৰচেষ্টাটো 2015 চনৰ ভাৰত চৰকাৰৰ ছইল হেলথ কাৰ্ড স্কিমৰ আণ্ডাৰ এইটো বিবেচনা কৰি এইটো আৰম্ভ হৈছে, কিন্তু অসমৰ প্ৰায় প্ৰতিখন জিলালে এইটো এই স্কিমটো গৈছে, ক্ষিপ্ৰতাৰে কামটো চলি আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। কিন্তু এইটো এতিয়া চেম্পল বহুত ঠাইত চেম্পল কালেক্ট কৰিছে আৰু টেষ্টিঙো হৈ আছে, কিন্তু গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, কিন্তু কামটো চলি আছে। আমাৰ কামৰূপ জিলাতো বহুতখিনিয়ে হৈছে,
1: কিন্তু খুব সোনকালেই এইটো আশা কৰা হৈছে। এতিয়া আমি এই সাৰৰ প্ৰয়োগৰ কথাখিনি পাতি থাকোঁতে তাৰ মাজতে জীৱাণু সাৰৰ প্ৰসংগটো ওলাইছে, আপুনি উল্লেখ কৰিছিলে, গতিকে যিহেতু আমি সাৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ বুলি কওঁতে নিশ্চয় ইয়াত ৰাসায়নিক সাৰক ধৰি লোৱা হৈছে,
0: কাৰণ
1: হয় কাৰণ তেওঁ মাটি যিমান আছে, যিমান বিঘা মাটি আছে, সেই মাটিৰ প্ৰয়োজন অনুসাৰেহে তেওঁক সিমান পৰিমাণৰ ৰাসায়নিক সাৰৰ যোগান ধৰা হ'ব। গতিকে এই ক্ষেত্ৰত জীৱাণু সাৰৰ ক্ষেত্ৰতো কিছুমান হেৰি আছে নেকি, নে কি বুলি
2: কয়,
1: জীৱাণু সাৰৰ প্ৰয়োগ কিয় দৰকাৰ, সেই কথাখিনি অকণমান কওক।
0: আমাৰ মাটিত জীৱাণু আছেই, যোনখিনি দৰকাৰী জীৱাণু সেইখিনিও আমাৰ মাটিত আছে, আৰু এইখিনিয়ে কি সহায় কৰে আমাক, যোনটো ধৰক খাদ্য লাগে

0: নিলক আমি নাইট্রোজেন ইউরিয়া, আমি যেটা নাইট্রোজেন বা ইউরিয়া দি দিলো, গছজোপাটো ইউরিয়া হিসাবে নাখায়, মানে উদাহরণস্বরূপে কৈছো গছজোপায় শিপাৰ পৰা তাক যোনটো আকাৰত লাগে সেই আকাৰতহে শিপাই লব নাইট্ৰেট অৰ্থাৎ, কিন্তু এইটো যে ইউৰিয়াটো আমি দিলো সেইখিনি ভাঙি নাইট্ৰেট হৈ পেলাই গছজোপাই ল'বৰ কাৰণে এইখিনি প্ৰক্ৰিয়াটোত এই জীৱাণু সাৰখিনিয়ে বহুত সহায় হয় আৰু তেওঁলোকৰ কাৰণেই হয়, বা আপোনাৰ কাৰ্বন যোনটো আমাৰ মাটিৰ পৰা ওলাই গৈ পেলাই এতিয়া আমাৰ গ্ল'বেল ৱাৰ্মিং বা মানে প্ৰদূষণ হৈ আছে,
1: হয় গোলকীয় উষ্ণতা বঢ়াইছে,
0: সেইবোৰ কাৰণতো সেইখিনি ৰক্ষা পাবলে আমাৰ জীৱাণু মানে যোনখিনি জীৱাণু আছে মাটিত থকা তেহেঁতৰ বহুতখিনি তেওঁলোক সক্ৰিয় সেইখিনি ৰখাবৰ কাৰণে, অৰ্থাৎ কাৰ্বনটো আমাৰ মাটিত ৰাখি থবৰ কাৰণে এই জীৱাণু সাৰে বহুত সহায় কৰে, ফলস্বৰূপে আমি জীৱাণু সাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিবই লাগিব যাতে আমি বাতাবৰণটো বচাব পাৰো, লগতে অকল খেতিয়েই নহয়, সেইবাবে জীৱাণু সাৰ আমাৰ অতিকৈ দৰকাৰ। আৰু আপুনি দেখিব যে মই এইটো অলপ বেলেগ এটা প্ৰসংগলৈ আহিছো, যে এই যোনটো খেত বচাও অভিযান, এই খেত বচাও অভিযানে কিন্তু আপোনাৰ ধৰক সাল সলনি ঘটিছে মানে বতৰৰ, সেইখিনিতো সহায় আগবঢ়াব, কাৰণ কি হৈছে বহু ক্ষেত্ৰত দেখা যায় যে যোনটো গ্ৰীণ হাউচ গেছ বুলি আমি যে কওঁ তাৰে ধৰক নাইট্ৰাছ অক্সাইড, এইটো বিশেষকে নাইট্ৰজেন ফাৰ্টিলাইজাৰ বেছি দিলেও হ'ব পাৰে বা হয়, অৰ্থাৎ যেতিয়া আমি এইখিনি কৰ্তন কৰিম তেনে অৱস্থাত আমাৰ আমি এই যোনখিনি আমাৰ প্ৰদূষণ হৈ আছে সেইখিনিৰ পৰা আমি লাভৱান হ'ব পাৰোঁ। তাৰ উপৰি যেতিয়া আমি শালি ধান বিশেষকে আমি পানী পানী থাকে নাইট্ৰজেন দিয়াৰ পিছত তাত নাইট্ৰাছ অক্সাইড আৰু মিথেন ইহঁতৰ উৎপন্ন হৈ পেলাই কি হয় আমাৰ নাইট্ৰজেন যোনটো দিছো তাৰ যোনটো ক্ষমতা গছে ব্যৱহাৰ কৰিব পৰা সেইটো কমি যায় আৰু ফলস্বৰূপে আমাৰ যোনটো উৎপাদন ক্ষমতা সেইটো কমি হ্ৰাস পায়, সেইবাবে আমি কিছু ক্ষেত্ৰত যদি জীৱাণু সাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ বা আমি পচন সাৰ বা গোবৰ সাৰ বা সেউজ সাৰ এনেকুৱা ধৰণৰ যদি আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি নিশ্চয়কৈ লাভান্বিত হ'ম। আৰু জীৱাণু সাৰৰ উদাহৰণস্বৰূপে যেনেকৈ আপোনাৰ আছে আপোনাৰ ৰাইজোবিয়াম বা ইংৰাজীত ক'ব গ'লে ফছফেট চলিউবিলাইজিং বেক্টেৰিয়া, কিয় দৰকাৰ এতিয়া ফছফেট চলিউবিলাইজিং বেক্টেৰিয়া বুলিলে আমি যিমান ছুপাৰ অৰ্থাৎ ফছফৰাছ আমি যে ব্যৱহাৰ কৰোঁ মাটিত, আমাৰ অসমৰ মাটিডোখৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মাটিডোখৰ বিশেষভাৱে আমলিক, আমলিক হোৱাৰ বাবে আমি যিমান পৰিমাণৰ আমি দিওঁ মাটিত প্ৰয়োগ কৰোঁ গছে ল'ব নোৱাৰে, সেইখিনি গছে পাব পৰা অৱস্থা নাথাকে, তাত এলুমিনিয়াম বা ফেৰিক ফেৰাছ আইৰণ আছে তেওঁলোকে বান্ধি লয়, সেইবাবে কি হয় যেতিয়া আমি ফছফেট চলিউবিলাইজিং বেক্টেৰিয়া এবিধ জীৱাণু আমি ধৰক বীজ শোধন বা শিপা শোধন বা মাটিত প্ৰয়োগ এনেধৰণে যদি আমি কৰোঁ তেনে অৱস্থাত এইসকলে সেই গলাই পেলাই সহজলভ্য কৰি
1: দিয়ে গছজোপাৰ কাৰণে।
0: হয় হয়।
1: এতিয়া আৰু এটা কথা জানিব বিচাৰিছো, মানে যিটো খেত খেত বচাও অভিযান চলি আছে ইয়াত কেনেধৰণৰ এটা কাৰ্যসূচী হাতত লোৱা হৈছে বা কেনেধৰণে তাক চলাই থকা হৈছে?
0: বিশেষভাৱে পোনপ্ৰথমে সজাগতা
2: তাৰপিছত আমাৰ ট্ৰেইনিঙৰ কাম ইতিমধ্যে চলি আছে, মানে আমাৰ সমসাময়িকভাৱে প্ৰশিক্ষণবোৰ চলি আছে, তাত সজাগতা কৰা হৈছে বা কিছুমান আপোনাৰ ডেমনষ্ট্ৰেশ্যনো দিয়া হৈছে যে সুসংগত পদ্ধতিৰে আমি যদি ধান খেতি কৰোঁ বা আমি জৈৱিক কিছুমান ডেমনষ্ট্ৰেশ্যন নেচাৰেল ফাৰ্মিং প্ৰাকৃতিক কৃষিৰ ওপৰতো ডেমনষ্ট্ৰেশ্যন কিছুমান চলি আছে অসম কৃষি বিভাগৰ তৰফৰ পৰা বা কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয় হওক বা ভাৰতীয় গৱেষণা কেন্দ্ৰ যিটো অধীনত প্ৰদৰ্শনমূলক খেতি কিছুমান কৰা হৈছে প্ৰাকৃতিক কৃষিৰ ওপৰত জৈৱিক কৃষিৰ ওপৰত সুসংগত কৃষিৰ ওপৰত আৰু এইখিনি কৰি কৰাৰ কাৰণে চেষ্টা কৰি যোনটো আমাৰ খেত বচাও অভিযানটো বৰ্তমান চলাই থকা হৈছে।
1: ইয়াৰ সঁহাৰিটো কেনেধৰণৰ দেখিছে আপোনালোকে কৃষক সমাজৰ পৰা?
2: সকলে তেওঁলোকে এইখিনি আগ্ৰহ মানে তেওঁলোকে মানে এইখিনি ব্যৱহাৰ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে আৰু তেওঁলোক নিজেও বৰ্তমান সজাগতাটো মানে কৃষকসকলৰ মাজত আহিছে যে তেওঁলোকে যদিও আমাৰ অসমত আমাৰ সাৰৰ ব্যৱহাৰটো কম বা আমাৰ ধৰক যিবোৰ অৰ্গেনিক ইনপুট আমাৰ পূৰ্বপুৰুষসকলে নিশ্চয় কৰিছিলে, তেওঁলোকে তেওঁলোকৰ শস্যক্ৰমত মাহজাতীয় শস্য ব্যৱহাৰ কৰিছে যিটো আমাৰ বৰ্তমান মাজতে আমাৰ কমি গৈছিলে আৰু এই মাহজাতীয় শস্য এটা আমাৰ যিটো আমাৰ জীৱাণু সাৰ বা আমাৰ বায়ু ফাৰ্টিলাইজাৰ এটা উৎস হয় সেইটো আমাৰ পূৰ্বপুৰুষসকলে আগৰ পৰাই সেইটো প্ৰচলন কৰি আছে। আগতে আমাৰ কৃষক মানে পূৰ্বপুৰুষসকলে কেমিকেল ফাৰ্টিলাইজাৰ যোনটো আমাৰ মেনুফেকচাৰ ইউৰিয়া হওক বা আন এমনি

0: কেমিক্যাল নাইট্ৰজেন ফৰ্মৰ ফাৰ্টিলাইজাৰবোৰ ব্যৱহাৰ কৰা নাছিলে, কিন্তু তেওঁলোকে আমাৰ যিটো থলুৱা আমাৰ সেউজ সাৰ মাহজাতীয় শস্যকে সামৰি আন সেউজ সাৰবোৰ ব্যৱহাৰ কৰিছিলে আৰু বেলেগ বেলেগ খেতি কৰিছিলে। ইয়াৰ ফলত খেতিপথাৰত প্ৰাকৃতিকভাৱে সাৰো দিয়া হৈছিলে, লগত কীটনাশক হিচাপে কিছুমান বেলেগ বেলেগ যেতিয়া আমি একেটা শস্যক্ৰম সলাওঁ তেতিয়া কিছুমান পোক পৰুৱা বা আমাৰ বেমাৰ আজাৰ নিৰাময়টো সহায়ক হয়। গতিকে প্ৰাকৃতিকভাৱে আমি কিছুমান কাম কৰি আছিলোঁ অজানিতে আগতে, কিন্তু এইখিনি আমাৰ মাজতে অলপ নোহোৱা হৈছিলে। হয়তো 1960 দশকৰ পিছৰ সেউজ বিপ্লৱৰ পিছত আমাৰ আমি অকণমান মানে আমাৰ সাৰৰ ব্যৱহাৰ ৰাসায়নিক যোনটো সাৰ প্ৰাকৃতিক সাৰ বুলি নকওঁ ৰাসায়নিক সাৰৰ ব্যৱহাৰটো অকণ বাঢ়ি গৈছিলে। তাৰপিছতে আমাৰ সজাগ লাহে লাহে আমি বুজি পালোঁ যে আমি ধৰক যিবোৰ ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰোঁ তাৰ যিবোৰ কুফল, বিশেষকৈ চাব গ'লে আমি ধৰক যদি আমি ইউৰিয়া সাৰ বা আমি ছুপাৰ সাৰটোৰ কথা চাওঁ, ইউৰিয়া মই প্ৰায় আমি যিখিনি ব্যৱহাৰ কৰোঁ তাৰ 25-30% ব্যৱহাৰ হয়। বাকীখিনি আপোনাৰ যিটো ইতিমধ্যে উল্লেখ কৰা হৈছে যে আমাৰ নাইট্ৰাছ অক্সাইডে মানে বায়ুলৈ মানে বায়ুমণ্ডললৈ উৰি যায় বা লিচিং লছ বা পানীৰ লগত মিহলি আমাৰ জলাশয় আদিলৈ গৈ মানে জল মানে বায়ু পানী প্ৰদূষণটো বহু পৰিমাণে ক্ষতিকৰ মানে কিছুমান সমস্যাৰ সৃষ্টি কৰিছে আৰু যিবোৰ আমাৰ ইতিমধ্যে বহু ঠাইত আমাৰ এইটো আমাৰ মানে এইটো বৈজ্ঞানিকভাৱেও আমি গৱেষণা পত্ৰ বা সেয়াটো পাব্লিছড হৈছে। গতিকে নাইট্ৰাছ অক্সাইডটো আমি মানে কমাবৰ কাৰণে আমি যদি ইউৰিয়া মানে ৰাসায়নিক সাৰৰ লগত যদি আমি জৈৱিক সাৰ যাৰ শস্য মানে মাহজাতীয় শস্য বা এইবোৰ ব্যৱহাৰ কৰোঁ, এইবোৰ এই সাৰ মানে গেছসমূহ মানে বিশেষকৈ ইউৰিয়া সাৰ যেতিয়া ব্যৱহাৰ কৰিম তাৰ এফিচিয়েঞ্চিটো বঢ়াব, হয়তো 25% পৰা হয়তো 45-45% আহিব আৰু তাৰ ফলত আমাৰ নাইট্ৰাছ অক্সাইডটো বায়ুমণ্ডললৈ উৰি মানে ওলাই যোৱাত বাধাৰ সৃষ্টি হ'ব। তেতিয়া আমাৰ এই নাইট্ৰাছ অক্সাইডটো ওলাই গ'লে মানে কমি গ'লে আমাৰ গোলকীয় উষ্ণতাৰ সমস্যাটো কমিব আৰু যিটো আমাৰ প্ৰতিকূল বতৰৰ সমস্যাবোৰ আমি ইতিমধ্যে উপলব্ধি কৰিছোঁ আমি সকলোৱে, তাৰ ক্ষেত্ৰত আমি অকণমান সমস্যাৰ সমাধান হ'ব বুলি ভাবোঁ। আৰু যদি আৰু এটা কথা, যিটো আমাৰ হেলথজনিত আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে আমাৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে এই সাৰ বা কীটনাশকবিলাকে, এই ক্ষেত্ৰত আমাৰ যিটো আমাৰ ফচফৰাছ ছুপাৰ হয় ছিংগল ছুপাৰ ফচফেট আমি ব্যৱহাৰ কৰোঁ বহুলভাৱে, যদিও আমাৰ অসমত কম কিন্তু ভাৰতৰ ক্ষেত্ৰত যদি চাওঁ প্ৰেক্ষাপটত যদি ভাৰতৰ প্ৰেক্ষাপটত যদি চাওঁ তেতিয়া আমাৰ যোনটো আমাৰ ছুপাৰ সাৰৰ লগত কেডমিয়াম বুলি এটা ছেকেণ্ডেৰী এটা মৌল সংযোজিত হয় আৰু যিটো আমাৰ বহু পৰিমাণে যদি মাটিত সেইটো জমা হয় তাৰ পৰা আমাৰ আৰু কিবা কাৰণত যদি আমাৰ খাদ্য শৃংখলাত সেই কেডমিয়ামটো যায় তেতিয়া কৰ্কট ৰোগৰ ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। আৰু তাৰ বাহিৰেও আমাৰ যিকোনো সাৰে আমি বেছিকৈ যেতিয়া ব্যৱহাৰ কৰোঁ নিউট্ৰেন ইমবেলেঞ্চ হৈ পেলাই গছে ল'ব নোৱাৰা হোৱাৰ বাহিৰেও আমাৰ মানে জলাশয় মাটি বা বায়ুমণ্ডল প্ৰদূষণো হয় আৰু স্নায়ুজনিত কিছুমান বেমাৰো ইতিমধ্যে বহুখিনি মানে উদ্ভাৱিত হৈছে।
1: আমি কোৱা শুনো যে তেনে কিছুমান ব্যক্তিৰ যেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হয় বা মৃত্যুমুখত পৰে তেতিয়া আমি কোৱা শুনো যে তেওঁতো মদ ভাং বিড়ি চিগাৰেট একো খোৱা নাছিলে, সুষম আহাৰ খাইছিলে, নিয়মিত ব্যায়ামো কৰিছিলে, কিয় বা তেওঁৰ কেঞ্চাৰ হ'ল তেনেকুৱা। গতিকে এনেধৰণৰ বিভিন্ন আমি আমাৰ গোটেই পৰিস্থিতিতন্ত্ৰটোৱেই আমি সলাই পেলাইছোঁ আচলতে মানুহে নিজে, আৰু সেই পৰিস্থিতিতন্ত্ৰটো থাকিলে তেওঁ যিমান এটা ভাল জীৱনশৈলীত নাথাকিলেও তেওঁ আক্ৰান্ত হ'বলগীয়া হয় তেনেকুৱাকে।
2: বিশেষভাৱে আপুনি চাওক এই কথাটো আপোনাৰ মই একমত, আমি ডাঠি ক'ব নোৱাৰোঁ যে এইটোৱে কাৰণ, কিন্তু সেউজ বিপ্লৱৰ পিছত যেতিয়া পাঞ্জাব হাৰিয়ানাৰ নিচিনা জেগাত খুব বেছিকৈ সাৰ প্ৰয়োগ কৰিব ধৰিলে আৰু এইটো বেছিকৈ আবণ্টন কৰিলে পাঞ্জাব হাৰিয়ানাত খুব বেছিকৈ মানে কৃষকে
1: ব্যৱহাৰ কৰিলে
2: তাৰ ফলস্বৰূপে এতিয়া তাৰ মাটিৰ অৱস্থাটো বৰ ভাল নহয় খেতিৰ বাবে। দ্বিতীয়তে তাত কেঞ্চাৰ বা কৰ্কট ৰোগৰ মাত্ৰা খুব বেছি হাৰলৈ বাঢ়িলে। এতিয়া মূলতে যদি কাৰণ অলপ হ'লেও কিবাটো মানে ধৰক সঁচা সত্যতা অলপ হ'লেও আছে বুলি ভাবোঁ, যদিও আমি ডাঠি ক'ব নোৱাৰোঁ যে এইটোৱে কাৰণ। সেই আপুনি কোৱা কথাটোৰ লগতহে মোৰ মানে হাৰিয়ানা সংক্ৰান্ত আৰু সেই হিচাপে কিন্তু উত্তৰ পূৰ্বাঞ্চল এতিয়াও বাচি আছে আৰু এতিয়াও মানে যদি আমাৰ কৃষকখিনি সজাগ হয় আৰু ধৰক ইয়াতে আপোনাৰ আনটাচ বহুত বিশেষকৈ পাহাৰীয়া অঞ্চল আমাৰ কাৰ্বি আংলং ডিমা হাছাও এইসমূহতো এতিয়াও সাৰ প্ৰয়োগেই নকৰে
1: জৈৱিক সাৰ হৈ আছে এতিয়া আৰু এতিয়া তাৰমানে আমাৰ হাতত সময় এতিয়াও আছে মানে সুধৰণিৰ সময় বুলি ক'লেও
2: আমি
1: গতিকে সময় হয় আমি সুধৰাব পাৰোঁ। এতিয়া যি আমাৰ খেত বচাও অভিযানৰ কাৰ্যসূচীৰ কথালৈ আকৌ আহিছোঁ, এতিয়া আপোনালোকে ইয়াৰ বাবে নিশ্চয় বিভিন্ন ফিল্ডলৈ গৈছে, আপোনালোকে কৃষকসকলক লগ কৰিছে, বৰ্তমান পৰিস্থিতি কেনে দেখা গৈছে? যি কিছুমান নিশ্চয় এনেকুৱা ঠাই আছে য'ত ৰাসায়নিক সাৰৰ খুব প্ৰভূত প্ৰয়োগ হৈছে, বেছিকৈ প্ৰয়োগ হৈছে, গতিকে সেই ঠাইবিলাকলৈ গৈ আপোনালোকে কি লক্ষ্য কৰিছে?
2: চাওক, এইখিনি কাম আমি কৃষি বিজ্ঞান কেন্দ্ৰই বহুত আগৰ পৰাই কৰি আছিলোঁ অসমত, মানে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ যিখিনি কৃষি

0: কেন্দ্র আছে, এই কামখিনি আমি বহুত আগৰ পৰাই কৰি আছিলোঁ। আমি প্ৰশিক্ষণো বহু সময়ত দি থাকো যে ঘৰুৱা জৈৱিক সাৰ কেনেকে প্ৰস্তুত কৰিব পাৰি কম খৰচত, এনেকুৱা ধৰণৰ আমি কাম কৰি আছিলোঁ। আৰু তেতিয়াই আমি এই কিছু অঞ্চল আছে য'ত সাৰ প্ৰয়োগ, বিশেষকে সাৰ প্ৰয়োগতকে বেছি কীটনাশক প্ৰয়োগ বহুত বেছি কৰে, সেইসমূহ অঞ্চলতো আমি তেতিয়াই চেষ্টা কৰিছিলোঁ। আজি 2016-17 চনৰ পৰাই আমি চেষ্টা কৰি আছো আৰু বহু ক্ষেত্ৰত আমি লাভৱান হৈছো। কাৰণ আমি বুজাব পাৰিব লাগিব যে বহু ধৰক আপুনি যদি নিজৰ কাৰণেও বেলেগকে খেতি কৰা, খাব কাৰণে খেতিডৰা বেলেগকে কৰে আৰু বিকিবৰ কাৰণে যদি বেলেগকে কৰে, তেনে অৱস্থাটো কিন্তু যোনটো খেতি বিকিবৰ কাৰণে কৰিছে তাত যদি বেছিকৈ দিয়ে, আমি কৃষকসকলক সজাগ কৰিব লাগিব যে তাতো যোনটো বস্তু দিব সি মাটিলৈ গৈ মাটিৰ পানী প্ৰদূষিত কৰিলে সেই পানীয়ে কিন্তু আমালৈ আহিব। কাৰণ অলপ দূৰতে আমি নিজৰ কাৰণে কৰিছো বেলেগকে, কিন্তু সেইটো আমাৰ ইমান ফল নধৰিব বেলেগকে কৰাটো। অৰ্থাৎ আমি সজাগতা যেতিয়া কৰাম, বিশেষকে দুটাত আমি গুৰুত্ব দিব লাগে যে স্বাস্থ্য, গোটেই গাঁৱৰ বা গোটেই আমাৰ ৰাজ্যখনৰ স্বাস্থ্য আমি ভালে ৰাখিব হলে আমি কিছুমান বস্তু মানি চলিব লাগিব। আৰু দ্বিতীয়তে আমি তেওঁলোকক এইটো সজাগ কৰিব লাগিব যে তেওঁলোকৰ আয় কেনেকে বাঢ়িব। কাৰণ কৃষকজনৰ কাৰণে আয় বঢ়াটো বৰ দৰকাৰী, আৰু যদি আমি এই বিশেষ এই দুটা বস্তু যদি আমি একদম গুৰুত্ব সহকাৰে আমি তেওঁলোকক দেখুৱাব পাৰোঁ বা বুজাব পাৰোঁ, নিশ্চয়কে তেওঁলোকে এইটো সহজভাৱে আঁকোৱালি ল'ব।
1: হয়, এতিয়া আৰু এটা মানে প্ৰশ্ন মোৰ মনলৈ আহিছে। এতিয়া ধৰক কোনোবা এডোখৰ মাটি অতিৰিক্ত সাৰ প্ৰয়োগৰ ফলত, অতিৰিক্ত ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত বছৰ বছৰ ধৰি তেনেকৈ চলি আহিছে, মাটিডোখৰ ৰুগীয়া হৈ গৈছে, অনুৰ্বৰ হৈ গৈছে, তাত যিবোৰ উপাদান থাকিব লাগে নোহোৱা হৈ গৈছে। গতিকে এতিয়াও যদি সেই কৃষকজনে আগৰ অৱস্থালৈ এটা ঘূৰি যাব বিচাৰে, তেতিয়াহ'লে বতৰো যদি ভালকৈ লগ দিয়ে, তেতিয়াহ'লে কেইবছৰমান লাগিব বাৰু?
0: আমাৰ যোনটো অৰ্গেনিক ফাৰ্মিং অৰ্থাৎ জৈৱিক খেতি যোনে আমি কওঁ, যদি চাৰ্টিফিকেশ্যন মানে আপোনাৰ প্ৰমাণিত জৈৱিক খেতিৰ বিষয়লৈ আমি ক'ব যাওঁ, তেনেহ'লে মানে স্থান যোনটো সলনি হ'বৰ বাবে 3 বছৰৰ এটা
2: ট্ৰেঞ্জিট,
0: 5 বছৰৰ এটা ট্ৰেঞ্জিট জোন অৰ্থাৎ মানে সময়সীমাটোৰ পৰা সেইটোলৈ হয় হয় হয়। তেতিয়া আমি কি কৰোঁ, আমি ক্ৰমান্বয়ে ৰাসায়নিক সাৰটো কমাই আনোৱে, লগত আমি জৈৱিকভাৱে সেই মাটিডোখৰ পোহপাল দি
1: তাক আকৌ আগৰ অৱস্থালৈ লৈ আহি
0: জৈৱিকভাৱে আমি তাক তেতিয়া তেতিয়াহে তাক চাৰ্টিফিকেশ্যন কৰিব পাৰিব যে সেই মাটিডৰাৰ পৰা যোনটো ফচল
1: উৎপাদন হ'ব জৈৱিক ফচল,
0: জৈৱিক ফচল হ'ব। আৰু নহ'লে কিন্তু চাৰ্টিফিকেশ্যন কৰিবলৈ দিগদাৰ হ'ব, কাৰণ চাৰ্টিফিকেশ্যনত তেওঁ যোনটো হিষ্ট্ৰীটো লোৱা হয় বুৰণ মানে সেই মাটিডোখৰ বুৰঞ্জী যে কি আছিলে, কিমান কি দিছিলে, সেই সেই কথাখিনি আপুনি কোৱাৰ দৰে
1: মোটামুটি 5 বছৰ সময় লাগিব,
0: আৰু
1: কিন্তু সেই পদ্ধতিলে উভতি যোৱাটো এটা বৰ্তমান সময়ৰ আহ্বান আচলতে।
0: হয় নিশ্চয়কে, কাৰণ আমাৰ কৃষকৰ ঘৰতে বহুখিনি বস্তু আছে। এতিয়া যদি সহজভাৱে আমি উদাহৰণস্বৰূপে কব যাওঁ, আমি ধান কাটিলো, বহু ক্ষেত্ৰত আমি ধানৰ নৰাখিনি যদি আমাৰ বেলেগ কাম নাথাকে, আমাৰ যদি গৰু গাই নাথাকে বা জীৱ জন্তুক আমি যদি পশুধনক খোৱাব লগা নাথাকে, আমি সেইখিনিও ব্যৱহাৰ কৰিব পাৰোঁ সাৰ হিচাপে। বা আমি শাক পাচলি কাটিলো, চপালো, তাৰ যোনখিনি বাকলি পেলনীয়াখিনি সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেদৰে আমি গোবৰখিনি আমি এক ঠাইত দম কৰি পচন মানে পচাই উঠি আমি সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ। গোমূত্ৰৰ ভাল ফল দিয়ে, বিশেষকে ৰোগ নিয়ন্ত্ৰণতো দিয়ে আৰু লগতে কীট পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত হয়। কেনেকুৱা ধৰণৰ বস্তুখিনি সহজভাৱে যদি তেওঁলোকে গ্ৰহণ কৰে, নিশ্চয়কে মই প্ৰথমে কোৱাৰ দৰে তেওঁলোকৰ আয় বৃদ্ধি নিশ্চয়কে হ'ব আৰু তেওঁলোকে নিজেও ভাল খাব পাৰিব আৰু ৰাইজকো ভাল খাদ্য দিবলৈ সমৰ্থক হ'ব।
1: গতিকে এই ক্ষেত্ৰত কৃষক সমাজৰো এটা নৈতিক দায়িত্ব আছে, বা নিজাক নীতিগত কৃষি বা এটা এথিকেল ফাৰ্মিং বুলি যদি আমি ক'ব লাগিব, গতিকে সেই নীতিগত কৃষিৰ যাতে মন দিয়ে আৰু সেইটো এটা সামাজিক দায়িত্ব বুলিও তেওঁলোকে ধৰিব লাগিব। কাৰণ তেওঁলোকে উৎপাদন কৰা যিবোৰ ফচল খাদ্য সেইবিলাকে গোটেই ৰাইজে খাইছে, গতিকে সি আমাৰ জনস্বাস্থ্যৰ ওপৰতো কৃষি ব্যৱস্থাটো বহুখিনি আচলতে নিৰ্ভৰ কৰি আছে। আৰু যি আমি পৰিস্থিতিতন্ত্ৰৰ একোটা কথা কওঁ, ইক'চিষ্টেমৰ কথা কওঁ, আমি মন কৰিছোঁ যে আমাৰ পূৰ্বৰ দৰে আমাৰ যিবিলাক জলাশয় নদী খাল বিল পুখুৰী পিতনি সেইবিলাকত থকা জলজ উদ্ভিদ বহু পৰিমাণে নোহোৱা হৈছে আৰু সেইবিলাকৰ এটা পৰিস্থিতিতন্ত্ৰত খুব সবল ভূমিকা থাকে আৰু বিভিন্ন ধৰণৰ অনুজীৱ আপুনি কোৱাৰ দৰে নোহোৱা হৈছে আৰু মাছ

0: আচলতে নহয় আছে, আমি যে লোকেল মাছ বুলি কওঁ, আমাৰ থলুৱা বিভিন্ন জাতৰ মাছ আগেয়ে আমি বৰশীটো টোপালে বা খালৈ লৈ যোৱাৰ পাছত কি কম জাকৈ লৈ যোৱাৰ পাছত কিছুমান মাছ অনায়াসে উঠি আহিছিলে, কাৱৈ মাছ থাকেই, কিন্তু আজিকালি আপুনি দেখিব যে তেনেকে টোপালেও কাৱৈ মাছে ধৰা নিদিয়ে, গতিকে বহুত ঠাইত তেনেকুৱা মাছবোৰো নোহোৱা হৈছে আৰু সেই ধানৰ পথাৰত যিকোনো পথাৰত আমাৰ প্ৰয়োগ কৰা ৰাসায়নিক সাৰৰ ফলতেই এইবিলাক মিহলি হৈ গৈ পেলাই যিকোনো জলস্ৰোতত মিহলি হৈ তেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আমাৰ কৃষকসকলৰ উপৰিও আমাৰ আন যিসকল অনা কৃষক, যিসকল কৃষক নহয়, তেনেধৰণৰ উঠি অহা প্ৰজন্মক সচেতন কৰিবলৈ কিবা ব্যৱস্থা লোৱা হৈছে নেকি?
1: নিশ্চয়কৈ আমি প্ৰশিক্ষণত আমি যোনখিনি ৰুৰেল ইউথ, গাঁৱৰ যুৱ প্ৰজন্ম, আমি তেওঁলোকক বেছি জোৰ দিওঁ যাতে তেওঁলোকে সহজভাৱে সম্প্ৰসাৰণ কৰিব পাৰে। আৰু আজিকালি যোনখিনি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে, এপিচি, তেওঁলোকক আমি জোৰ দিওঁ যাতে তেওঁলোকে সম্প্ৰসাৰণত আমাক সহায় কৰে, কাৰণ এজন গাঁৱৰ মানুহৰ যোগেদি সম্প্ৰসাৰণটো হ'লে সহজভাৱে হয় আৰু সোনকালে হয়। সেইবাবে আমি যুৱ প্ৰজন্মৰ পৰা আশাও ৰাখিছোঁ তেওঁলোকে আমাৰ এই কাৰ্যত সহায় কৰিব। আৰু এইখিনিতে মই এটা আহ্বান জনাই থ'ব বিচাৰিছোঁ, আহ্বান কৰি থ'ব বিচাৰিছোঁ যে যিকোনো কৃষক বা যোনেই নহওক, কিবা যদি অসুবিধা হয় বা কিবা যদি তেওঁলোকৰ জানিব লগা থাকে, অসম কৃষি বিশ্ববিদ্যালয়ৰ যিকোনো বিভাগত তেওঁলোকে যোগাযোগ কৰক, লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগ আছে, জিলা কৃষি বিভাগ আছে, তেওঁলোকক যোগাযোগ কৰক, বা বহু ধৰণৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰো আমাৰ ইয়াত অফিচ আছে, বহু ধৰণৰ সেইসমূহৰ লগত যোগাযোগ কৰিলে নিশ্চয়কৈ আমি সকলো চিৰ প্ৰস্তুত তেওঁলোকলৈ আমি যিমান পাৰোঁ আমি সহায় আগবঢ়াবলৈ। আৰু সেইবাবে আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে যোগাযোগ কৰক কিবা অসুবিধা পালে।
2: এইখিনিতে মই ইয়াত ক'লো, আজিকালি আমাৰ যিহেতু ইনপুট ডিলাৰৰ যিবোৰ ট্ৰেইনিং কৰা হয় তাতো মানে আমাৰ ইনপুট
0: ডিলাৰ মানে
2: যোনবিলাকে আপোনাৰ ধৰক এই কীটনাশক মানে যোগান ধৰে আৰু ধৰক বীজ যোনসকল তেওঁলোককো আমাৰ ট্ৰেইনিং দিয়া হয়। গতিকে আগতে হৈছিলে কি যে কৃষকসকলে গৈ তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকৰ লগতহে বেছি সম্বন্ধটো আছিলে, দোকানত গ'লে এইটো ঔষধ সেইটো ঔষধ, কিন্তু আজিকালি তেওঁলোককো সজাগ কৰা হৈছে, গতিকে যাতে তেওঁলোকে সঠিক ইয়াত বিবেচনা মানে সঠিক পদ্ধতিৰে আমাৰ কৃষকসকলক সহায় কৰিব পাৰে। তাৰ বাহিৰেও তেওঁলোকে মানে মই কৃষকসকলক এইটোৱে আহ্বান কৰিব খোজোঁ যে তেওঁলোকে ওচৰৰ দোকান পোহাৰ এই ক্ষেত্ৰত সহায় লোৱা, কিবা এটা বেমাৰ হওক বা আন কিছুমান কৃষিৰ লগত জড়িত কিবা সমস্যা হ'লে পোনপটীয়াকৈ কৃষক মানে দোকানলৈ নগৈ, কৃষি বিপণন ক্ষেত্ৰসমূহলৈ নগৈ পাৰিলে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰায় প্ৰতিখন জিলাতে আছে, বা আমাৰ অসম চৰকাৰৰ যিবোৰ কৃষি বিভাগ তেওঁলোকৰ লগত যোগাযোগ কৰি সঠিক সমস্যাৰ সমাধান পালে আমাৰ ভাল হ'ব, তেওঁলোকৰ কৃষকৰ কৃষি ক্ষেত্ৰতো সহায়ক হ'ব। আৰু লগতে আমাৰ যধে মধে আমাৰ কীটনাশক যিটো আমাৰ এটা চেইন, এটা শৃংখলা আমাৰ খাদ্যত সোমাইছে, আমাৰ পৰিৱেশৰ বাতাৱৰণত যিটো সোমাইছে, সেইটো আমি কিছু পৰিমাণে হ'লেও আমি বাধা দি পেলাই আমাৰ পৰিৱেশটো আমি ভৱিষ্যতৰ কাৰণে ৰক্ষা কৰিব পাৰিম বুলি ভাবোঁ।
0: আমাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে চৰকাৰ, কৃষক সকলোৰে এক সমন্বিত তাক উদ্দেশ্য ৰাখি আগবাঢ়ি যাব লাগিব, আৰু এনেকৈ হয়তো খেত বচাও অভিযানৰ দৰে যিবোৰ অভিযান এইবিলাক এসময়ত সফল হ'ব আৰু ইতিমধ্যে সফলতাৰ দিশে ভালেখিনি আগবাঢ়িছে। আজি আপোনালোক দুয়োগৰাকী, ৰিজওয়ান উল হেলিম আৰু ডক্টৰ গৌতমী কটকী, আহি আমাক এইখিনি সময় দিলে। আশা কৰিছোঁ আমাৰ এই আলোচনাটি শুনি আমাৰ শ্ৰোতা সমাজ উপকৃত হৈছে। আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ কৃষি জগত ইমানতে সামৰিছোঁ।
3: আজিৰ কৃষি জগত অনুষ্ঠানত শ্ৰোতাসকলে খেত বচাও অভিযান শীৰ্ষক এটি আলোচনা শুনিলে। আলোচনাটিৰ ভাগ ললে ৰিজওয়ান উল হেলিম আৰু ডক্টৰ গৌতমী কটকীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

আজি নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত উৎপল গগৈৰ চুটিগল্প আৰু বাণী ফুকনৰ কবিতা পাঠ শুনিবলৈ পাব। আঠ ধৰিব মেলডি পাটগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 বজাত সাহিত্য চোৰা।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি, প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ, ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ, আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি তৃষা জোলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ বিত্তং বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাৰ ইয়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি আকস্মিক বানৰ সৃষ্টি হয়। নিপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কমেও 18টা আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এই ঘটনাত এতিয়ালৈকে 7গৰাকী লোক সন্ধানহীন হৈ আছে। ইপিনে অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কুটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
1: এতিয়ালৈকে যিখিনি খবৰ পাইছো তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই। আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে, সেইখিনি পানীখিনি ধুনীয়াকে বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকে যাতে ৰক্ষা কৰিব পাৰো। ক্লাউড ব্ৰাছটো এনেকুৱা ধৰণৰ, এনেই বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকে গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকে গম পালো। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয় সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা হোৱা নাই। আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি, এইটো এটা এটমস্ফিয়াৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো এটা চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি অঞ্চলত এডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ব্যৱস্থা।
0: ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বানপ্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সুতলৈ চাই জনসাধাৰণক বানত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। অসম অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 315 ক নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভালেমান ঠাইত হোৱা ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে। তিৰাপৰ 2 স্থানত হোৱা ভূমিস্খলনৰ বাবে অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেওমালি আৰু খোনছাৰ মাজত পথ যোগাযোগ ব্যাহত হৈছে। জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ পথছোৱাৰে যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। বজালি জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কাল দিয়া নৈ বাঢ়নী পানীয়ে

0: অঞ্চলটোৰ একাধিক স্থানত তীব্ৰ ক্ষয় ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈৰ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত জলসম্পদ বিভাগৰ বিষয়াসকলক ভগ্ন মথাউৰি তিনিদিনৰ ভিতৰত মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে স্পষ্টভাৱে কয় যে বান আৰু নৈৰ খহনীয়াৰ ফলত সাধাৰণ ৰাইজ যাতে অধিক কষ্টৰ সন্মুখীন নহয় তাৰ বাবে অতি ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব। স্থানীয় জনসাধাৰণে কালদিয়া আৰু পহুমৰা নদীত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বালি আৰু মাটি খননক লৈ বিধায়কগৰাকীৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কয় যে এই অবৈধ খননৰ ফলতেই নদীৰ স্বাভাৱিক গতিপথ ব্যাহত হৈছে। বিধায়ক ৰায়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়ে আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায়। একে সময়তে বন বিভাগৰ ভূমিকাক লৈও সৰব হৈ উঠে স্থানীয় বিধায়কগৰাকী। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে এই ৰোগত 42জন লোক আক্ৰান্ত হৈছে। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3জন, বৰপেটা আৰু লখিমপুৰত 2জনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যাও 519লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীৰ বাবে প্ৰশিক্ষণ আৰু জনসজাগতামূলক কাৰ্যসূচীৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহতো গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। ডেংগী ৰোগত আক্ৰান্ত হৈ মৰিগাঁৱৰ গছৰগুৰি নিবাসী এগৰাকী যুৱতীৰ কালি মৃত্যু হয়। আমাৰ মৰিগাঁও সংবাদদাতাই জনোৱা অনুসৰি প্ৰায় 15 দিন পূৰ্বে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছতে যুৱতীগৰাকী অসুস্থ হৈ পৰে। 5 জুনত যুৱতীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু 5দিনা স্বাস্থ্য কিছু উন্নত হোৱাত ঘৰলৈ উভতি যায়। পুনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত যুৱতীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসাৰ সময়ত ডেংগী ৰোগ ধৰা পৰে আৰু কালি যুৱতীগৰাকীয়ে মৃত্যু খাপতি লয়। জিলাখনত ডেংগী আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে এইদৰে কয়।
2: জাপানীজ এনকেফেলাইটিছ আমাৰ ইয়াত অলৰেডি 5গৰাকী জাপানীজ এনকেফেলাইটিছ হৈছিলে। অলৰেডি 4গৰাকী আমাৰ 2গৰাকী JNICত আছে, JNIC এণ্ড GMCত আছে আৰু 1গৰাকী আছে গুড হেল্থ হস্পিটেলত। বাকী যিটো 1গৰাকী আছে সেইটো ৰিকভাৰী হৈছে আৰু 4গৰাকী আমাৰ ভিলেজ হৈ আছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ হলে আমাৰ প্ৰথম কথা হৈছে প্ৰিভেনশ্যনটোৱে মেইন কথা। আমি ধৰি লওক এই বস্তুটো আমাৰ নহওক, আপোনালোকে জানে যে জাপানীজ এনকেফেলাইটিছ বেমাৰটো কেনেকে বিয়পে। আমাৰ যিবিলাক ধৰি লওক পগলী বা ভেৰিয়াৰ পৰা গাহৰি এই বস্তুবিলাকৰ যাতে সেইবিলাক
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম্পিউটাৰ টেবলেট, ইউ পি এছ আৰু আই এফ বি এছকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। মিছন সঞ্চালক ডঃ অৰুণ প্ৰকাশৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাযোগে জিলা মিছন সমন্বয়ক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শককে ধৰি জিলা কৰ্তৃপক্ষসমূহক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ

0: কৰিবলৈ কোৱা হৈছে। অধিসূচনাখনত লগতে চকীদাৰ থকা সত্বেও সংঘটিত চুৰিৰ ঘটনাৰ পৰা গুৰুতৰ সুৰক্ষা গাফিলতিৰ কথা স্পষ্ট হৈছে আৰু ইয়াৰ ফলত বাৰে বাৰে শৈক্ষিক সম্পদৰ লোকচান হোৱা বুলি উল্লেখ কৰা হৈছে। নতুন নিৰ্দেশনাৰ অধীনত বিদ্যালয়সমূহক চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োজিত কৰিবলৈ আৰু কৰ্তব্যৰ সময়ত হোৱা চুৰিৰ ঘটনাৰ বাবে তেওঁলোকক জবাবদিহি কৰিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহক লগতে চুৰিৰ ঘটনাৰ বিষয়ে ততালিকে স্থানীয় থানাত অৱগত কৰিবলৈ কোৱা হৈছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি আমট্ৰনৰ প্ৰতিনিধি আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় আৰু সুচল কৰাৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাত স্বচ্ছতা বৃদ্ধি, পৰিচালনগত আসোৱা দূৰীকৰণ আৰু দক্ষ ৰাজহ প্ৰশাসনৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিভিন্ন পদক্ষেপৰ অন্বেষণ কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় বন সেৱাৰ বিষয়া সংস্থাৰ এটা দলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মন্ত্ৰীগৰাকীয়ে সেৱা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে বহনক্ষম ব্যৱস্থাপনা আৰু সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যৰ বনভূমি তথা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয় লৈ মত বিনিময় কৰে। চৰাইদেউ জিলা প্ৰশাসনে সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিয়ে অসম মালা আঁচনিৰ তৃতীয় পৰ্যায়ত ভোজৰ ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰী পাছাদীলৈকে পথছোৱাৰ উন্নীতকৰণৰ উদ্দেশ্যে মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত লৈছে। ভূমি অধিগ্ৰহণ কৰিবলগীয়া গাঁওসমূহৰ ভিতৰত কাকতিবাৰী গ্ৰান্ত, জাপিধৰা, লিকচন, দিচাংকো খাবি, বুঢ়াগোহাঁইবাৰী, গৰ্কক অন্যতম। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতিৰ পৰা।
1: সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দহ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ বাবে পত্ৰখনত উল্লেখ কৰা হৈছে। ইউনিচেফ ইণ্ডিয়া আৰু ইউনিচেফ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ শিশু সুৰক্ষা বিশেষজ্ঞসকলক লৈ গঠিত এটা প্ৰতিনিধি দলে আজি নগাঁও জিলাত শিশু কল্যাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কৰ্মৰত মুখ্য অংশীদাৰসকলৰ সৈতে আলোচনাত মিলিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ইউনিচেফ ইণ্ডিয়াৰ শিশু সুৰক্ষা শাখাৰ মুখ্য বিষয়া মিলন কিদানে, প্ৰতিনিধি দলৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মী নাৰায়ণ নন্দকে ধৰি আন কেইবাগৰাকী শিশু সুৰক্ষা বিশেষজ্ঞ উপস্থিত থাকে। কালত প্ৰতিনিধি দলটোৱে নগাঁও জিলাৰ সামগ্ৰিক শিশু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা, বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় উন্নীত কৰা, শিশুৰ নিৰাপত্তা, যত্ন তথা সৰ্বাংগীন কল্যাণ সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিষা জল্লি আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লোপেজ আৰু লুচিয়া ৰড্ৰিছক 21-12, 14-21 আৰু 21-13 গেমত পৰাস্ত কৰে। ত্ৰিষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চৰাইদেউ জিলাৰ এঙেৰা কোঁৱৰ গাঁও নিবাসী স্বাধীনতা সংগ্ৰামী কালীনাথ কোঁৱৰৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 98 বছৰ। কোঁৱৰৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়া, অসম ৰাজ্যিক স্বাধীনতা সংগ্ৰামী সন্থাৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে তেওঁৰ মৃত্যুত শ্ৰদ্ধা নিবেদন কৰে। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ। আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিষা জল্লি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদন

0: থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: বাইদেউ, চাকৰি পাই গলো।
2: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
1: নতুন মোবাইল, জিন্স, জ্যাকেট।
2: রবে হুন্টু, স্যালারির আগতেই খরচ।
1: টোটালি কে লোন পোয়া যায় না?
2: প্রথমে বাজেট বনাবলই শিক, তারপিছত খরচ কর।
1: কিন্তু বা
2: সা উপার্জনের এক অংশ সদাই বসাবি, কিন্তু পার্টি পড়া বাঁচিব নোয়ারিবি।
1: ও বাইদেউ, পার্টি মূর বাজেট তোর।
3: আরবিআই কয়
4: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
5: কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলাশয়ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা, এই বিষয়ক এটি আলোচনাত অংশ ল'ব ডক্টৰ নাৰায়ণ শৰ্মা আৰু প্ৰমোদ কলিতাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত।
6: বেগেতে টিফিন প্যাক করা রাজু, মোবাইল এরা।
7: আরে বাইদেউ, ব্যাংকর নম্বর লাগে, রিফান্ড অহাই নাই। পাই গলো, এতিয়াই কল করো বাইদেউ।
6: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের হইতে পয়সার কারণে ঠকবাজি করে।
7: তেন্তে সঠিক নম্বর তো
6: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত।
7: আপনি তো বসাই দিলে বাইদেউ,
6: কামর পড়া নহয়।
3: আরবিআই কয়
4: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটা আগ্রহ।

0: কীৰ্তিকমল ভূঞাৰ ৰচনাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ত্ৰিপুৰাত পথ নিৰ্মাণৰ বাবে 211 কোটি টকাৰ অনুমোদন জনোৱা হৈছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেকক সাক্ষাৎ কৰে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ 10ম শীৰ্ষ

হৈ থকাৰ সাধ্যকতা কৰিব। কলকাতাৰ তৰাতালাত নিৰ্মাণ এটা গুদাম ভাঙি পৰাত 3 জন লোকৰ মৃত্যু হোৱাৰ লগতে 5 জন লোক আহত হয় আৰু US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় মহিলা ডাবলছৰ যুটিটোৱে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে 2026-27 বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা চতুৰ্থৰ অধীনত ত্ৰিপুৰাত 96টা পথ নিৰ্মাণৰ বাবে 211 কোটিতকৈ অধিক টকাৰ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ 160 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ পথ সামৰি লোৱা হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে জনোৱা মতে অনুমোদিত প্ৰকল্পসমূহে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ 96টা বাসস্থানলৈ সকলো বতৰৰ উপযোগী পথৰ সংযোগ প্ৰদান কৰিব। মন্ত্ৰালয়ে উল্লেখ কৰে যে বৰ্ধিত সংযোগে বিদ্যালয়, স্বাস্থ্যসেৱাৰ সুবিধা আৰু গ্ৰাম্য বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব আৰু এই অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ আৰ্থসামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গোলকীয় উন্নয়ন আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কৌশলগত মূল্যায়ন বিষয়ত তেওঁলোকৰ মাজত ভাৱৰ আদান প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ 10ম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। নাৰ্কটিক কণ্ট্ৰল ব্যুৰ' চমুকৈ NCBৰ উদ্যোগত অনুষ্ঠিত হোৱা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু ড্ৰাগছ আইন বলবৎকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সমগ্ৰ দেশত ড্ৰাগছ সৰবৰাহ আৰু সেৱনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীশ্বাহে অংশীদাৰসকলৰ সৈতে মিলিত হৈ নাৰ্কটিক কণ্ট্ৰলৰ 2026 বৰ্ষৰ পৰা 2029 চনলৈ ভৱিষ্যৎ পৰিকল্পনা নথি নিৰ্ধাৰণ কৰিব। শ্ৰীশ্বাহে লগতে কয় যে এই নথিখনৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ হ্ৰাস কৰা আৰু ইয়াৰ পৰা হ'ব পৰা সম্ভাৱ্য বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও গৃহমন্ত্ৰীগৰাকীয়ে NCBৰ বাৰ্ষিক প্ৰতিবেদন 2025 প্ৰকাশ কৰাৰ লগতে জম্মু আৰু গুৱাহাটীত নতুনকৈ 2টা মাণ্ডলিক কাৰ্যালয় মুকলি কৰিব। মন্ত্ৰালয়ে কয় যে এই বৈঠকৰ মূল লক্ষ্য হৈছে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতিক শক্তিশালী কৰা আৰু ড্ৰাগছমুক্ত ভাৰতৰ দৃষ্টিভংগী আৰু লক্ষ্যত উপনীত হোৱা। আজি কলকাতাৰ তৰাতালাত নিৰ্মাণ এটা গুদাম ভাঙি পৰাত 3 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু 5 জন আহত ব্যক্তিক SSKM চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। NDRF, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱা আৰু স্থানীয় লোকৰ সহযোগত ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে। নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অগ্নিমিত্ৰ পাল আৰু ডাঃ ইন্দ্ৰনীল খা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত ভাৰতৰ VIP সংস্কৃতি, ক্ষমতা, বিশেষাধিকাৰ আৰু গণতন্ত্ৰৰ পৰা দূৰত শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰে। উন্মোচনী সভাত ভাষণ প্ৰদান কৰি ৰাধাকৃষ্ণনে কয় যে এই গ্ৰন্থখনত ক্ষমতাৰ প্ৰতিষ্ঠা আৰু সাধাৰণ নাগৰিকৰ মাজত প্ৰায়ে থকা দূৰত্বৰ বিষয়ে উল্লেখ আছে আৰু জনকেন্দ্ৰিক শাসনৰ জৰিয়তে এই ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। তেওঁ কয় যে এই প্ৰকাশনে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতৰ পৰিচয়ক উজ্জ্বল কৰিব আৰু একে সময়তে ন্যায়, সমতা আৰু স্বাধীনতাৰ সাংবিধানিক আদৰ্শক পুনৰ দৃঢ় কৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে সমসাময়িক গণতান্ত্ৰিক প্ৰত্যাহ্বানসমূহক দেশৰ চিৰস্থায়ী গণতান্ত্ৰিক পৰম্পৰাৰ সৈতে সংযুক্ত কৰি গ্ৰন্থখনে পাঠকসকলক ঐতিহাসিক দৃষ্টিভংগী আৰু নৈতিক অন্তৰ্দৃষ্টি প্ৰদান কৰিব। গণতান্ত্ৰিক মূল্যবোধক শক্তিশালী কৰাৰ লগতে শাসন ব্যৱস্থা যাতে জনসাধাৰণৰ সৈতে ঘনিষ্ঠভাৱে সংযুক্ত হৈ থাকে তাৰ বাবে এনে প্ৰতিফলন গুৰুত্বপূৰ্ণ বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰে 22 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত আমেৰিকাৰ চৰকাৰ প্ৰতিনিধিৰ দল এটাক নেতৃত্ব প্ৰদান কৰি নতুন দিল্লী ভ্ৰমণ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই ভ্ৰমণে ভাৰত আৰু আমেৰিকাক পাৰস্পৰিকভাৱে লাভান্বিত কৰিব। উল্লেখযোগ্য যে দ্বিপাক্ষিক বাণিজ্য চুক্তি আৰু চলিত বৰ্ষৰ 7 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা যৌথ বিবৃতিক দুয়োখন দেশে অন্তৱৰ্তীকালীন চুক্তি হিচাপে চূড়ান্তভাৱে গ্ৰহণ কৰে। মন্ত্ৰালয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰে বজাৰৰ পৰিসৰ বৃদ্ধি, ডিজিটেল বাণিজ্য, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, শুল্কবিহীন আসোৱাহৰ দূৰীকৰণ, কৌশলগত

0: খণ্ডত সহযোগিতা বৃদ্ধিকে ধৰি বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে দুয়োপক্ষই সুষম বাণিজ্যিকভাৱে অৰ্থপূৰ্ণ আৰু দুয়োখন দেশৰ ব্যৱসায়ী কৃষক শ্ৰমিক আৰু গ্ৰাহকসকলৰ বাবে সুবিধাসমূহ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিকশিত বিশ্ব বাণিজ্যিক গতিশীলতাৰ মাজত ভাৰত আমেৰিকাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান তাৎপৰ্যক স্বীকাৰ কৰি দুয়োপক্ষৰ দ্বিপাক্ষিক বাণিজ্যৰ সম্প্ৰসাৰণ নতুন উদ্ভাৱনী কৌশলৰ বিকাশ স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ ওপৰত দুয়োপক্ষই নিজৰ বক্তব্য প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰ আৰু তেওঁৰ প্ৰতিনিধি দলৰ সৈতে থকা ধাৰাবাহিক বৈঠকৰ আজি সামৰণি পৰে। সামাজিক মাধ্যম যোগেদি এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক অগ্ৰগতি পৰ্যালোচনা কৰা হয়। দুয়োখন দেশৰ বাণিজ্যিক আৰু অৰ্থনৈতিক সহযোগিতা আগবঢ়াই নিয়াৰ বাবে দুয়ো দেশৰ প্ৰতিনিধিসকলক পাৰস্পৰিক শলাগ লয়। বৈদেশিক মন্ত্ৰালয়ে জনায় যে 2025 বৰ্ষত আঞ্চলিক পাছপোৰ্ট কাৰ্যালয় পাছপোৰ্ট সেৱা কেন্দ্ৰ আৰু বিদেশত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে 1,50,00,000 পাছপোৰ্ট ভাৰতীয় নাগৰিকসকলৰ বাবে মুকলি কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে পাছপোৰ্ট কাৰ্যালয় আৰু পাছপোৰ্ট সেৱা কেন্দ্ৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান সমগ্ৰ দেশতে 545টা এনে কেন্দ্ৰ আছে। বিগত বৰ্ষত 10টা আৰু এই বৰ্ষত পুনৰ 10টা ডাকঘৰৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ মুকলি কৰা হ'ব। মন্ত্ৰালয়ে উল্লেখ কৰে যে এতিয়ালৈকে 1,47,00,000 ই পাছপোৰ্ট মুকলি কৰা হৈছে। পাছপোৰ্ট কাৰ্যালয় আৰু সেৱা কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মানদণ্ড পূৰ্বতকৈ উন্নীত হৈছে। ভাৰতীয় জনসংখ্যাৰ মাত্ৰ 10% নাগৰিকৰহে পাছপোৰ্ট থকাৰ পৰিপ্ৰেক্ষিতত পাছপোৰ্ট সেৱা ব্যৱস্থা অধিক সুলভ আৰু সহজ কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে। বৰ্তমান 27খন ৰাষ্ট্ৰই ভিজা অবিহনে ভাৰতলৈ ভ্ৰমণ কৰাৰ অনুমতি লাভ কৰিছে আৰু 47খন দেশে ভিজা অন এৰাইভেলৰ সুবিধা লাভ কৰিছে। তদুপৰি মুঠ 65খন ৰাষ্ট্ৰই ভাৰতীয় নাগৰিকক ই ভিছাৰ সুবিধা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাণী দুৰ্গাৱতীৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে ৰাণী দুৰ্গাৱতীক সাৰ্বভৌমত্ব আৰু সাংস্কৃতিক ঐতিহ্য আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে বীৰত্বপূৰ্ণ সংগ্ৰামত প্ৰাণহুতি দিয়া এগৰাকী বীৰ নাৰী আৰু নাৰী শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। শ্ৰীশ্বাহে লগতে কয় যে ৰাণী দুৰ্গাৱতী সুশাসন আৰু সেৱাৰ বাবে এক চিৰন্তন প্ৰেৰণা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাণী দুৰ্গাৱতীয়ে মাতৃভূমি আৰু সংস্কৃতিৰ প্ৰতি অতুলনীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল। তেওঁ উল্লেখ কৰে যে ৰাণী দুৰ্গাৱতীৰ পৰম ত্যাগ বীৰত্ব আৰু সাহসিতাই নৱপ্ৰজন্মক দেশপ্ৰেমৰ প্ৰতি অনুপ্ৰাণিত কৰি যাব। ভাৰতীয় মহিলা ডাবলছৰ যুটি ত্ৰিজা জলি আৰু গায়ত্ৰী গোপীচান্দে ইউ এছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটোৱে স্পেইনৰ পলা লোপেজ আৰু লুচিয়া ৰড্ৰিগেজক 21-12, 14-21 আৰু 21-13 ছেটত পৰাজিত কৰে। পৰৱৰ্তী খেলখন জাপানৰ সুমিৰে নাকাডে আৰু মিউ টাকাহাছিৰ বিৰুদ্ধে খেলিব। পুৰুষৰ ছিংগলছত ৰোনাক চৌহানে ফ্ৰান্সৰ এনুগাট আৰু চীনৰ টাইপি কুকুৱান লিনক পৰাস্ত কৰি নিজৰ স্থান সুনিশ্চিত কৰিছে। চৌহান এতিয়া ভাৰতীয় খেলুৱৈ এছ শংকৰ মধুস্বামী সুব্ৰমণিয়মৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ত্ৰিপুৰাত পথ নিৰ্মাণৰ বাবে 211 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেংগক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ 10ম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। কলকাতাৰ তৰাতলাত নিৰ্মীয়মান এটা গুদাম ভাঙি পৰাত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে 5জন আহত হয়। আৰু ইউ এছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় মহিলা ডাবলছৰ যুটিটোৱে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি সমাপ্ত কৰি পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আৰম্ভ কৰিছোঁ আকৌ শুনোৱা হওক অনুষ্ঠানৰ পুনতে এয়া মৃদুলা দাস, ৰচনা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ হীৰা দাসৰ কণ্ঠৰ এটি গীত গীতৰ কথা শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ প্ৰযোজনা অনুপম চৌধুৰীৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আমাৰ এই আকৌ শুনোৱা হওক অনুষ্ঠানটি নিউজ অন এআইআৰ মোবাইল এপত শ্ৰোতাসকলে শুনি থাকিব পাৰিব।

আকৌ শুনোৱা হওক অনুষ্ঠানৰ শেষত সেয়া আছিল অৰ্চনা মহন্ত। গীতৰ কথা আছিল মন্মথ বৈশ্যৰ। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে ৰামেশ্বৰ আমচি আৰু সংগীতসকলৰ কণ্ঠৰ দুটি তিৱা গীত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে মৈত্ৰী অধ্যাপকৰ কণ্ঠৰ কেইটিমান গীত। অনুষ্ঠানৰ পুনতে এয়া শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত, ৰচনা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে মৈত্ৰেয়ী অধ্যাপকৰ কণ্ঠত। অনুষ্ঠানত এবাৰ আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত, ৰচনা হিমাদ্ৰী দেৱীৰ।

শ্রোতাসকলে আধুনিক গীত শুনিছে মৈত্রী অধ্যাপকৰ কণ্ঠত। অনুষ্ঠানৰ শেষত আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত, পৰাগধৰ চলিহাৰ গীতৰ কথাৰে।

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে মৈত্ৰী অধ্যাপকৰ কণ্ঠত কেইটিমান গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে পাৰ্বতী প্ৰসাদ বৰুৱা, হিমাদ্ৰী দেৱী আৰু পৰাগধৰ চলিহাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দেহিঙীয়া। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পাইনৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি আকস্মিক বানৰ সৃষ্টি হয়। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানলৈ চাই হাই এলাৰ্ট জাৰি কৰিছে। ৰাজ্য চৰকাৰে জনসাধাৰণক যিকোনো জৰুৰীকালীন

কঠিন পরিস্থিতির সম্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ আহ্বান জনাইছে। সমগ্র শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শ্বিলঙৰ ৰাজ্যিক অতিথিশালাত মেঘালয় আৰু অসম চৰকাৰৰ আবকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত UPS, কম্পিউটাৰ, টেবলেটছ আৰু IABSকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফে

0: মহিলা ডাবলছৰ জ্যোতি ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী আজিৰ ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন উদয় ভানুৰ চৰিত্ৰ। ভাৰতীয় সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান তথা স্বীকৃতি জ্ঞানপীঠ বঁটা বিজয়িনী আন্তঃৰাষ্ট্ৰীয় প্ৰিন্স ক্লজ পুৰস্কাৰ, ভাৰত নিৰ্মাণ পুৰস্কাৰ, ভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰকে প্ৰমুখ্য কৰি অলেখ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিৰল প্ৰতিভাৰ চানেকি দাঙি ধৰা প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস উদয় ভানুৰ চৰিত্ৰৰ আধাৰত নাটখনিৰ নাট্যৰূপ দিছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰখ্যাত প্ৰযোজক পৰিচালক ব্ৰজেন বৰাই। নাটখনিৰ প্ৰতিটো খণ্ডৰে অনাতাঁৰ অভিযোজনা পৰিচালনা তথা প্ৰযোজনা স্বপ্নিল ক্ৰিয়েশ্যনৰ বেনাৰত ব্ৰজেন বৰাৰ। এয়া উদয় ভানুৰ চৰিত্ৰৰ 10ম খণ্ড।
3: উদয়দা, আপোনাৰ প্ৰথম মদখোৱাৰ কাহিনীটো জানিবলৈ মোৰ বৰ মন গৈছে, ক'বনে?
4: মোৰ প্ৰথম মদ খোৱাৰ কাহিনী কত বছৰ যে পাৰ হৈ গ'ল, সেই কাহিনী এতিয়া মোৰ এই পেইণ্টিংখনৰ দৰেই অস্পষ্ট দুখৰ। সেইবাৰ মই ক্লাছ 10ত সমূহত মেট্ৰিক পৰীক্ষা, মোতকৈ মোৰ মাৰ চিন্তা বেছি, যেনে তেনে মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিবই লাগিব। পৰীক্ষাটোৰ লগত মোৰ ভৱিষ্যত জড়িত হৈ আছে। দেউতাৰো চিন্তা হৈছিল, কাৰণ মোৰ ওপৰত দেউতাৰ অকণো ভৰসা নাছিল। কিবা ৰিজাল্ট কৰোঁ মই, কাৰণ মোৰ ৰিজাল্ট ভাল হোৱা নোহোৱাৰ ওপৰত দেউতাৰ বংশগৌৰৱৰ কথা জড়িত হৈ আছে। যি কি নহওক, লাইফ ইজ এ চেলেঞ্জ, ইউ হেভ টু একচেপ্ট ইট। কথাষাৰ সাৰোগত কৰি ময়ো দিন ৰাতি সমান কৰি মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ বুলি পঢ়িলোঁ। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনা মায়ে ৰাতিপুৱাই গ'ল নামঘৰলৈ, মোৰ সফলতা কামনা কৰি শৰাই আগবঢ়ালে।
3: আপুনি?
4: মই সেইবোৰ একো কৰা নাছিলো, মই খালি উইংচাং পেইণ্টৰ চিয়াঁহী আছে নে নাই সেইটোহে ভালদৰে পৰীক্ষা কৰি লৈছো। এনিৱে পৰীক্ষা দিলো আৰু এটা সময়ত ৰিজাল্ট দিলে। ৰিজাল্টটো কি হ'ল জানে?
3: কি হ'ল?
4: একেবাৰে আৱেগিক নোহোৱাকে কওঁ, মই মেট্ৰিকত ফেইল কৰিলো।
3: অ' মাই গড!
4: ফেইল কৰাৰ খবৰ পাই মই একেবাৰে হতভম্ব হৈ পৰিলো, টোটালি বেফল্ড, কনফিউজড, পাৰপ্লেক্সড। কেনেকৈ হ'ব পাৰে এইটো? পৰীক্ষা মোৰ সাংঘাতিক ভাল নহ'লেও মোটামুটি ভালেইতো হৈছিল। পৰীক্ষা দি অহাৰ পিছত প্ৰশ্ন কাকতখন লৈ যেতিয়া মই পঢ়িছিলোঁ, নম্বৰ হিচাপ কৰিছিলোঁ, এই হিচাপততো 5 মাৰ্কতকৈ মোৰ প্ৰতিখন পেপাৰতে বেছি পোৱাৰ হিচাপে ওলাইছিল। নাই নাই নাই নাই,
3: তেন্তে
4: সেইটোৱেতো ক'বলৈ গৈ আছোঁ, ফেইল কৰাৰ প্ৰশ্নৰ উত্তৰটো মই আজিও উলিয়াব পৰা নাই। ৰিজাল্ট ওলোৱা কাগজখন গাৰুৰ তলত মই লৈ উচুপি উচুপি কান্দিছিলোঁ। এটা সময়ত মা আহি দুৱাৰ মুখৰ পৰাই মোক কিছু সময় চাই হঠাৎ হুকুকাই কান্দি মুহূৰ্ততে নিজ কোঠালৈ গুচি গ'ল।
3: আৰু আপোনাৰ দেউতা?

0: নাই, দেউতাই মই ফেল কৰাৰ কথাটো কোনোমতে সহ্য কৰিব পৰা নাছিল। খঙত গুজৰি কুমৰি দেউতাই ঘৰখনত এটা ভয় লগা পৰিৱেশৰ সৃষ্টি কৰি পেলাইছিল।
1: এই গৰু গাধ অলক গদ্ধটো আমাৰ ঘৰতহে জন্ম ল'বলৈ পাৰে। ক্লাছ এইটত ফেইল, মেট্ৰিকত ফেইল, চি চি চি, এই ৰায় বাহাদুৰ বংশত ফেইল শব্দটোৰ আজিলৈকে কোনো স্থান নাছিল। লাবণ্য প্ৰভা, এই গাধটোক খুব মৰম কৰিছিলে নহয়, তাৰ হৈ মোৰ আগত খুব উকালতি কৰিছিলে নহয়, কি ফল দেখুৱালে? আজি মোৰ তোমাৰ লগতে গোটেই বংশটো নামত সি পৰাজয়ৰ কালিমা হানিলে।
0: মাধৱীলতা, দেউতাৰ উদ্যমমূৰ্তিৰ উত্তৰত মায়ে একো ক'ব পৰা নাছিল, কেৱল হুকহুকাই কান্দিয়েই মনৰ অভিব্যক্তি প্ৰকাশ কৰিছিল। এটা সময়ত দেউতাৰ গুজৰণি বন্ধ হৈছিল, মাৰ কান্দোন বন্ধ হৈছিল, মোৰ উচুপনিও বন্ধ হৈছিল, কিন্তু বন্ধ হোৱা নাছিল মোৰ মানসিক অন্তৰ্দ্বন্দ্ব। মেট্ৰিকত ফেইল কৰাৰ গ্লানিয়ে মোক একেবাৰে হতাশ কৰি পেলাইছিল।
2: তাৰমানে আপোনাক সান্তনা দিবলৈ আপোনাৰ কোঠালিলৈ কোনো অহা নাছিল?
0: আহিছিল, মোৰ আটাইতকৈ মৰমৰ সৰু ভণ্টী মইনা।
3: উদয়দা, উদয়দা,
4: মইনা, যদি এইখন পৃথিৱীত ভগৱান আছে তেনেহ'লে সেই ভগৱান অতিশয় নিষ্ঠুৰ, আৰু মানুহৰ দুখ দুৰ্দশাৰ প্ৰতি উদাসীন।
3: নেপায় নেপায়, ভগৱানৰ কথা তেনেকৈ ক'ব নেপায় উদয়দা। আমাৰ নিজৰ দুখ, নিজৰ দুৰ্বলতা আৰু সীমাবদ্ধতাৰ বাবেই আমি জীৱনত বহুত কথাত সফল হ'ব নোৱাৰোঁ।
4: নিজৰ দুখ, নিজৰ দুৰ্বলতা, মই ৰাতি দিন কৰি পঢ়া শুনা কৰা নাছিলোনে?
3: কৰিছিলি, কিন্তু তাৰ মানে এইটো নহয় যে পৰীক্ষাত অহা প্ৰতিটো প্ৰশ্নৰেই তই শুদ্ধ উত্তৰ লিখিব পাৰিছিলি। উদয়দা, চকুৰ পানীৰে সমস্যা সমাধান নকৰে। এবাৰ ফেইল কৰিলি মানে এইটো নুবুজায় যে জীৱনত তই সদায় ফেইল কৰিয়েই থাকিবি। পাহৰি নাযাবি, ফেইলৰ ইজ দ্য পিলাৰ অফ ছাকচেছ।
0: এটা মুহূৰ্তত মই নামৰ কাষৰ পৰা দুখ মনেৰে তাই নিজৰ কোঠালৈ গুচি গ'ল। ঠিক তাৰ পিছতেই মোৰ মনৰ মাজত এটা ভয়ংকৰ ভাৱনাই ঘূৰা পকা কৰিবলৈ ধৰিলে। জীৱন যুঁজত পাৰে পাৰে হোৱা পৰাজয়ৰ গ্লানি, প্ৰত্যৰণাৰ গ্লানি মই আৰু সহ্য কৰিব নোৱাৰা অৱস্থা এটালৈ আহিলো। মই আত্মহত্যা কৰিবলৈ সাজু হলো। আত্মহত্যা, ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰি সকলো দুখৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যেৰে মই ব্ৰহ্মপুত্ৰৰ পাৰ পালোগৈ। ভৰ বাৰিষাৰ বিশাল ব্ৰহ্মপুত্ৰ তীব্ৰ গতিৰ সোঁতেৰে পাৰ উপচাই বৈ বিপৰীতে গতি কৰি আছিল। ওচৰৰ ডাঙৰ চতিয়না গছ এজোপাত এজাক কাউৰীয়ে অনৰ্গল ৰমলিয়াইছিল। এটা মুহূৰ্তত যন্ত্ৰচালিত মানুহৰ দৰে এখোজ দুখোজেৰে মই নদীৰ কাষলৈ আগবাঢ়িলো।
5: মোক এৰি দিয়ক,
6: বাপেৰক চিনি পাবি তেতিয়া। আ মোৰ লগত আ বুলি কৈছো।

0: মোক এৰি দিয়কচোন।
1: কি হ'ল এতিয়া মুখৰ মাত নাই? পৰীক্ষাত ফেল কৰি ব্ৰহ্মপুত্ৰত জঁপিয়াই মৰিবলৈ আহিছা?
0: আপুনি
1: কেনেকৈ জানিলো? কোৱাহে তাহেৰ, ঐৰা কোৱা কেনেকৈ জানিলো?
2: অভিজ্ঞতাৰ পৰা। যোৱা বছৰ ঠিক মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলোৱাৰ নাই, তোমাৰ দৰে মেট্ৰিকত ফেইল কৰা ল'ৰা এটাই এইখিনিতে পানীত জঁপিয়াই আত্মহত্যা কৰিছিল।
1: তোমাৰ গতিবিধি সেই ল'ৰাটোৰ সৈতে হুবহু একে। বহুত দেৰিৰ পৰা আমি তোমাৰ গতিবিধি চাই আছো,
0: কিন্তু
1: কোনো কিন্তু নাই, কোনো কিন্তু নাই। তুমি বিশেষকৈ মোৰ পৰা কোনো কথা লুকুৱাই লাভ নাই। তুমিহে মোক নেজানা, মই হলে তোমাক কিন্তু ঠিক চিনি পাম।
3: মধুবিলতা, তাৰপিছত নিৰঞ্জন গগৈ আৰু তাহেৰ আহমেদে মোক মৰম কৰি লৈ গ'ল ব্ৰহ্মপুত্ৰৰ পাৰত পৰিত্যক্ত হৈ থকা জাহাজ এখনৰ ভিতৰলৈ। জাহাজত ছাঁ আৰু পোহৰেৰে ৰহস্যময় কৰি তোলা কোঠাটোত বহি সেই সময়ত মোৰ বৰ আচহুৱা লাগিছিল। মুখেৰে বিশেষ একো নোকোৱাকৈয়ে নিৰঞ্জন গগৈ আগবাঢ়িল কোঠাটোৰ একোণত থকা সৰু টেবুল এখনত থোৱা বটল কেইটামানৰ দিশলৈ। মই সেই মুহূৰ্তত একো বুজি পোৱা নাছিলো প্ৰকৃততেনো কি হবলৈ গৈ আছে। এনেকৈ ক্ষন্তেক গোনা গোঠা কৰি থাকোঁতেই দেখিলো নিৰঞ্জন গগৈয়ে সাৱধানেৰে তিনিটা গিলাচত ৰঙা ৰঙৰ পানী ঢালি আমাৰ সন্মুখতে থকা কাঠৰ বাকচটোৰ ওপৰত থলে। তাৰপিছত মিচিকীয়া হাঁহি এটা মাৰি এটা গিলাচ মোলৈ আগবঢ়াই দিলে।
1: লোৱা।
0: কি
1: চৰবত?
0: চৰবত ইমান বেয়া গোন্ধাইছে।
1: সৰু ল'ৰাই খোৱা চৰবত নহয়, বুজিছা? ডেকা আদহীয়া আৰু বুঢ়াই খোৱা চৰবত। কিছুমানে কয় লাও পানী, কিছুমানে কয় সাজ পানী, আৰু কিছুমানে কয় আপং। কত যে কিমান নাম ইয়াৰ! মই আকৌ আমি সকলোৱে বুজি পোৱা নামটোৱেই কওঁ, মদ।
0: মদ
1: লোৱা লোৱা, হেজিটেট কৰি লাভ নাই। মেট্ৰিক দিয়া ল'ৰা এতিয়া তুমি, মেচিয়ৰ্ড এডাল্ট। কি কি ভেলেঙা ল'ৰা ও এইটো! অমৃতসমূহ সুৰাৰ গিলাচ হাতত লৈ কি চৰক পৰা মানুহৰ নিচিনাকৈ থ লাগি ৰৈ আছা! কোট কোটকৈ মাৰি দিয়া, দেখিবা ক্ষন্তেক পিছতে চিন্তা দুৰ্ভাৱনা আঁতৰি একেবাৰে গা মন শীতল হৈ পৰিছে।
2: প্ৰথম সাঁতুৰিবলৈ শিকোঁতে মানুহে পানী খায়, চৰচৰণি খায়, এইবোৰ অতি সাধাৰণ কথা। তোমাৰো সেইটোৱেই হৈছে। অভ্যাস হ'লে দেখিবা একে সোহাই এগিলাচ কেক।
1: তোমাক প্ৰথমে মদ খোৱাৰ কাৰণে হয়তো আমাক বহুতে ভিলেইন বুলি ক'ব, কিন্তু নহয়, আমি ৰিয়েলিষ্ট, বাস্তৱবাদী। উই এলকোহলিক ড্ৰিংক নট বিকজ উই ৱান্ট টু কিল আৱাৰ চেলছ, বাট উই ড্ৰিংক টু প্ৰিজাৰ্ভ আৱাৰ চেলছ এণ্ড মেইনটেইন আৱাৰ ইণ্টিগ্ৰিটি। তুমি ৰায় বাহাদুৰ ঘনশ্যাম দেৱবৰুৱাৰ ল'ৰা। ঘৰখনৰ বাকীবোৰতকৈ তোমাৰ স্বভাৱ চৰিত্ৰ বেলেগ। দেউতাৰ লগত তোমাৰ ভাল নাই, এক প্ৰকাৰৰ তোমাৰ সাপ নেউলৰ সম্পৰ্ক, সেইটো কথাও মই জানো।
2: তোমাক দিবলৈ আমাৰ উপদেশ চুপদেশ একো নাই। জীৱনৰ আপ এণ্ড ডাউনৰ দিনত এটা প্ৰেক্টিকেল দ্ৰব্যই কাম দিয়ে, সেইটো হ'ল মদ। কেতিয়াবা ভৱিষ্যতে আকৌ প্ৰয়োজন হ'লে আমি তোমাক সেইটো দিয়ে সহায় কৰিব পাৰোঁ। অৱশ্যে এই বস্তুটো অমৃত সন্ধানীসকলৰ বাবে নহয়, বিষ পান কৰি নীলকণ্ঠ হ'বলৈ বিচৰাসকলৰ বাবেহে।
4: Alcohol maintains his integrity. Wow.

0: উদয় ভানুক সৎ পথলৈ আনিব পাৰিলে এইখন ঘৰ ৰক্ষা পৰিব। অৰবিন্দ, তোমাক নকৈতো কাক ক'ম, থাম্যমান থিয়েটাৰৰ দলত থকা সেই প্ৰবীণ নামৰ মানুহটোৰ ঘৈণীয়েক চাৰুলতা, তাইৰ টকা পইচাৰ ভীষণ অভাৱ, তিনিটাকৈ ল'ৰা ছোৱালী, আজিৰ এই বয় বস্তুৰ চৰা দামৰ দিনত ঘৰখন চলাই কেনেকৈ? উদয় ভানুক লগ পোৱাৰ পিছৰে পৰা চাৰুলতাৰ মনত এটা বদ্ধমূল ধাৰণা হৈছে যে মদ খাই টং হৈ অহা উদয়ে গা জোকাৰি দিলে টকা পইচাবোৰ ঠল ঠলকৈ সৰি পৰিব। বিশেষ সূত্ৰ এটাৰ পৰা শুনিছো তাই হেনো তাক হাত কৰিবলৈ বদ্ধ পৰিকল্প।
1: নাই নাই, এইবোৰ মিছা কথা, সম্পূৰ্ণ মিছা কথা। মই কৈছো নহয়, সম্পূৰ্ণ মিছা কথা। মই ভালদৰে জানো, যদিও উদয় ভানু বৰ মৰম আকলোৱা ল'ৰা, তাই খুলি থোৱা দুৱাৰেদি সি গৈ কোনোদিনেই তাইৰ বিচনাত বহা নাই আৰু নবহেও। উদয় ভানুৰ চৰিত্ৰত এইটোও এটা বিশেষত্ব।
2: দেউতা, গাড়ীখন সৌ আগৰ ৰাস্তাটোৱেদি লেফ্টলৈ টাৰ্ণ কৰক।
3: সেইটোতো সকলোতে আলি আহমেদ নগৰ, মোৰ বন্ধু চৈতুল যে তাতেই থাকে।
2: দেউতা, ৰাইট চাইডে সেই যে প্ৰকাণ্ড গেটৰ পুৰণি কলীয়া দালানটো দেখিছে, সেইটোৱেই উদয়ৰ ঘৰ।
4: মোৰ ছোৱালী যামিনী আৰু উদয় ভানুৰ বন্ধু আৰু আমাৰ শুভাকাংক্ষী সেই মহম্মদ মুছাৰ মুখত যিমানখিনি জানিব পাৰিছোঁ বচ সিমানখিনিয়েই। তাতোকৈ বৰ বেছি মই একো কাৰোৰে পৰা জানিব বিচৰা নাই, কাৰণ বিয়া কৰাব মোৰ ছোৱালীয়ে, মই হিটলাৰৰ দৰে বাপেক এটা হ'বলৈ বিচৰা নাই।
0: ক্ষমা কৰিব, মই ঠিক আপোনাৰ কথাবোৰ বুজিব পৰা নাই।
4: বুজাই কৈছো, মোৰ হ'ব লগা জোঁৱাইক মই বিয়াত হয়ভৰ দিয়াৰ আগতে এবাৰ লগ নেপালে, দুই আষাৰ কথাৰ বিনিময় কৰি নেচালে মই মূৰ্খামি কৰা হ'ব। অসমীয়া সাধুকথাত কথা এষাৰ আছে নহয়, চকু থাকোঁতে নহবা কণা, খাব খোজা যদি তিয়াই অনা, নে কি কয়?
5: গ্ৰেট গ্ৰেট গ্ৰেট, ৱাও! ক্ষমা কৰিব দেই, ক্ষমা কৰিব, এক্সকিউজ মি প্লিজ, মই আপোনালোকৰ আনন্দ উৎসৱত এটি সুন্দৰ ইংৰাজী কবিতাৰ এই কলিটোৰে চামিল হ'ব বিচাৰিছোঁ। A little light in a great darkness born. Life knew not where it went nor where it came. Around all floated still the nascent hedge.
6: Please shut up! পৃথিৱীত এবিধ মানুহক মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ, সেইবিধ হ'ল মদাহী। আৰু সেইটো মানুহে আজি মই এটা মদাহীৰ লগত মোৰ ছোৱালীৰ বিয়াৰ কথা পাতিবলৈ আহিছোঁ। কিন্তু ইয়াত মোৰ অকণো দোষ নাই, দোষ যদি আছে এয়া মোৰ ছোৱালীৰ, যি মোক শিল্পী উদয় ভানু বৰুৱাৰ চৰিত্ৰৰ এই ঘৃণনীয়া দিশটোৰ সম্পৰ্কত একো কোৱা নাছিল। এইখন বিয়া যদি হয়, যামিনীয়ে মোৰ মৰামুখ চাইহে হোমৰ গুৰিত বহিব।
5: যামিনী, এইটোৱে মানুহ নহয়নে, তোমাৰ দেউতা জীয়েকৰ সৈতে তেজৰ সম্পৰ্ক থকা এই মানুহটোৱে হয় বুলি কৈ দিলেই তোমাৰ হৃদয়ত মোৰ প্ৰতি থকা প্ৰেম শিলৰ ৰেখা হৈ যাব, আৰু এই মানুহটোৱে নহয় বুলি কৈ দিলেই সেই শিলৰ ৰেখা পানীৰ ৰেখা হৈ পৰিব, নহয়নে? শুনা, ভালদৰে শুনি লোৱা।

0: আমার মাজত এই বুড়াটো থিয় হব নোৱাৰে।
1: দেউতা মোক আপুনি ক্ষমা কৰি দিয়ক, মোক আপুনি ক্ষমা কৰি দিয়ক।
2: বল বল জামিনী, মোৰ পক্ষে ইয়াত আৰু এখন টেকো থকাটো অসম্ভৱ হৈ পৰিছে। চি কি জঘন্য পৰিৱেশ! বল জামিনী, জামিনী বল, যি সপোন দেখিছিলি সেয়া তোৰ জীৱনৰ এক দুঃস্বপ্ন আছিল বুলি এই মুহূৰ্ততে পাহৰি যা। জামিনী বল।
3: জামিনী গুচি গ'ল উদয়ভানৰ জীৱনৰ পৰা। শিল্পীৰ মন থুনুকা, এটাৰ পিছত এটা আঘাতৰ বাৰুদে অকালতে শেষ কৰি পেলোৱা তাৰ অতি মৰমৰ ভনীয়েকৰ আঘাত। সৰুতেই মাৰ মনত বেয়া ল'ৰা বুলি সোমাই পৰা কমপ্লেক্সৰ আঘাত, মাকৰ প্ৰতি এক ধৰণৰ ইডিপাছ কমপ্লেক্সৰ আঘাত, পীড়িত মানুহৰ বাবে দুখবোধ, সেয়াও এক যন্ত্ৰণা যাক সি ভাৰ বৈ ফুৰিছিল।
4: মানি লৈছোঁ, মানি লৈছোঁ অৰবিন্দ দা, এই ঘাত প্ৰতিঘাতেৰে ভৰা শিল্পীৰ জীৱন। কিন্তু সেইবুলিয়েই মদকেই শেষ আশ্ৰয়স্থল বুলি মানি লোৱা কথাটোক মই সহজভাৱে ল'ব পৰা নাই আৰু মই নোৱাৰোঁ।
5: ৰাতিপুৱা এফালে আহোঁতে তোৰ সেই মাধৱী লতানে ভেবেলী লতাজনীক দেখিছিলোঁ নহয়, তাই চাগে তোকে লাভৱান নোহোৱা ছবিবোৰ আঁকিবলৈ প্ৰেৰণা দি গৈছে নহয়, সেইকাৰণে আঁকি আছো হে। এইবাৰ আকৌ ভুল নকৰিবি দেই, শেষত তাই তোৰ শ্বেক্সপিয়াৰৰ ক্লাউনৰ ঠাইত নিজৰ ছবি আঁকিব লাগিব, নিজৰ ছবি। জামিনীৰ ঠগন খাই লাজ পোৱা নাই হে, এইবাৰ নতুনজনী ঠগন খাবলৈ জিভা মেলি আছ হে। ইয়াকে কয় নীলাজৰ লাজ নাই, কেঁকুৰাজো মোৰ নাই।
0: চুপ চুপ চুপ থাক বুলি কৈছো মই।
5: অতদিনে ছবি আঁকিলে কিবা স্বীকৃতি পানিলে? তই ছবি আঁকিবলৈ শিকোৱা ল'ৰাটোৱে দেখোন ভাৰতৰ সকলো ঠাইতে প্ৰদৰ্শনী পাতিবলৈ নিমন্ত্ৰণ পালে, আৰু তই আজিলৈকে উটা বুটা ভকতটোৱে হৈ থাকিলি। আজি এই পৃথিৱীখন হে, এই যে পৃথিৱীখন দেখিছ, অদ্ভুত শিল্পী সাহিত্যিক এইবোৰ চব খুৰা লেঙেৰা, সিহঁতে ৰাজ্যখন কাণ্ডত ভৰি দি ওপৰলৈ উঠিবলৈ বিচাৰে, নহ'লে কোনো গত্যন্তৰ নাই হে। নহ'লে টুং টুং টুং টুকাৰী মহাদেৱ ভিখাৰী, হে টুং টুং টুং টুকাৰী মহাদেৱ ভিখাৰী, সেইটো হৈ থাকিব লাগিব।
0: ঐ তই মনে মনে থাকিবি নে, মই তোক মনে মনে থকাৰ ব্যৱস্থা কৰিম।
5: মই চব বুজি পাইছোঁ, তাই কিয়ালৈ অহা দেখিয়েই মই বুজি পাইছিলোঁ, গণ্ডগোল হ'ব, হ'বই গণ্ডগোল, নহ'ব কেলে। বাহ কি সুন্দৰ তাই, দেখি য'ত সেন্দুৰ ঢালিৰে যি ৰং উঠে তেনেকুৱা চাৰিৰ ৰং, হৈনি নয়না বৈ পৰা জ্যোতি চকু, কিলফুলি আন্না আয়ৈ চুই চাব মন যায়।
6: উদয়ভানু চৰিত্ৰৰ দশম খণ্ডটি শুনিলে। খণ্ডটিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল পূৰ্বাণী গোস্বামী, ডাক্তৰ দীপালী দাস, সাই স্বপ্নীল, দীপাঞ্জল বৰুৱা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এআইআৰ মোবাইল এপতো। আৰম্ভ কৰিছোঁ শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতেই শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে ফুলৰে দলিচা শীৰ্ষক শ্ৰব্য সফুৰাৰ পৰা এটি গীত বিমলদেৱ মেধিৰ কণ্ঠত।

ফুলৰে দলিচা শীৰ্ষক শ্ৰব্য সফুৰাত সেয়া আছিল বিমলদেৱ মেধি আৰু পৰিণীতা। শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো পাপৰি শীৰ্ষক শ্ৰব্য সফুৰাৰ পৰা এটি গীত পাপৰি শৰ্মাৰ কণ্ঠত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা অনুষ্ঠানত এবাৰ আগবঢ়াইছো ৰামধেনু ছবিখনৰ এটি গীত অংগৰাগ মহন্তৰ কণ্ঠত

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ

0: পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ জুবিন গাৰ্গ, জুবলি বৰুৱা আৰু পাঞ্চনা ৰাভা, ছবি কাঞ্চনজংঘা।

শ্রোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰত্নাকৰ ছবিৰ এটি গীত, জুবিন গাৰ্গ আৰু নবনীতা শৰ্মা বৰাৰ দ্বৈতকণ্ঠত।

শনিবাৰে সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব এটি পোনপটীয়া ফোন ইন অনুষ্ঠান। বিষয় দুগ্ধপামৰ জৰিয়তে উদ্যমিতা বিকাশ। এই অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ডক্টৰ দেৱজিৎ ডেকা আৰু ডক্টৰ সুভাষ চন্দ্ৰ কলিতা। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত। কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলাশয়ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা, এই বিষয়ক এটি আলোচনা প্ৰচাৰ কৰিব আৰু এই আলোচনাত অংশ ল'ব ডক্টৰ নাৰায়ণ শৰ্মা আৰু প্ৰমোদ কলিতাই। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰাত কমেও 18টা আৱাসিক কোৱাৰ্টাৰ ক্ষতিগ্ৰস্ত হৈছে। এই ঘটনাত এতিয়ালৈকে 7 লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই আকস্মিক বানত নিপকো কলনীৰ চৌহদত ৰখাই থোৱা কেইবাখনো বাহনো পানীৰ সোঁতত উটি যায়। ইপিনে অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হোৱাত ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। জলসম্পদ মন্ত্ৰী সুকান্ত বৰগোহাঁয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: এতিয়ালৈকে যিখিনি খবৰ পাইছো তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে সেইখিনি পানীখিনি ধুনীয়াকে বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকে যাতে ৰক্ষা কৰিব পাৰো। ক্লাউড বাছটো এনেকুৱা ধৰণৰ, এনেই বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকে গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকে গম পালো। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয় সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা মানে আজিৰ সমস্যাটো হৈছে একেবাৰে সাডেনলি এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো এটা সাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয় বানপানী আহে সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি অঞ্চল
1: অহা 6 জুলাইৰ পৰা হ'বলগীয়া বাজেট অধিৱেশনৰ পূৰ্বে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত প্ৰাক বাজেট শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। আলোচনাত উদ্বোধনী ভাষণ দি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে 2014-15 বিত্তীয় বৰ্ষতকৈ 2024-25 বৰ্ষত অসমৰ মুঠ ঘৰুৱা উৎপাদন অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰগতি সাধন হোৱাৰ লগতে জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ পথ মুকলি হৈছে বুলি শ্ৰীশইকীয়াই মন্তব্য কৰে। আলোচনাত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যখনৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰসংগ উল্লেখ কৰি

0: হয় যে পূৰ্বৰ তুলনাত বৰ্তমান অসমত বিনিয়োগ বৃদ্ধি পাইছে আৰু ৰাজ্যখন সম্প্ৰতি বিনিয়োগৰ কেন্দ্ৰ হোৱাৰ দিশত অগ্ৰসৰ হৈছে। এই প্ৰাক বাজেট আলোচনাত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীৰ উপৰি অৰ্থনীতিবিদ, শিক্ষাবিদ, 5খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, 15খন মহাবিদ্যালয়ৰ অধ্যক্ষ, লেখক, বুদ্ধিজীৱী, ক্ৰীড়া সংগঠন, উদ্যোগী আৰু ব্যৱসায়িক সংস্থাৰ লগতে বিত্তীয় সংস্থাসমূহে অংশগ্ৰহণ কৰে। বঙাইগাঁও জিলাত জাপানীজ এনকেফেলাইটিছত এজন লোক আক্ৰান্ত হোৱা বুলি জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ গোপাল চন্দ্ৰ ৰায়ে নিশ্চিত কৰিছে। মালিগাঁৱৰ এই ৰোগীজন বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি যুটীয়া সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে জিলাখনৰ মুঠ 19গৰাকী একিউট এনকেফেলাইটিছ চিণ্ড্ৰম অৰ্থাৎ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰি যুটীয়া সঞ্চালকগৰাকীয়ে কয় যে ইয়াৰে এজনৰ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইতিমধ্যে মৃত্যু হৈছে আৰু আন দুজন ৰোগী চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে 42। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3জন, বৰপেটা আৰু লখিমপুৰত 2জনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যাও 519লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু জনসজাগতামূলক কাৰ্যসূচীৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বজালি জিলাৰ ভালেসংখ্যক পশুধন চবকাজাতীয় ৰোগত আক্ৰান্ত হোৱাৰ ফলত গোপালকসকল চিন্তিত হৈ পৰিছে। বজালীৰ পশু চিকিৎসক ডাঃ হিতেশ পাঠকে জনোৱা মতে বাৰিষাৰ সময়ত চবকাজাতীয় ৰোগে গৰুৰ দেহত কম বেছি পৰিমাণে আক্ৰান্ত কৰে যদিও এইবাৰ লাম্পি আৰু ফুট এণ্ড মাউথ সদৃশ চবকা ৰোগত ভালেসংখ্যক পশুধন আক্ৰান্ত হোৱাত ব্যাপক ক্ষতিৰ আশংকা কৰা হৈছে। এই ৰোগৰ কোনোধৰণৰ প্ৰতিষেধক নাই বুলিও চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনৰ গোপালকসকলে বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা লবলৈ আহ্বান জনাইছে। নিশাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চৰা।

সাহিত্যানুৰাগী সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আজিৰ চোৰা মুকলি কৰিছো। আজিৰ চোৰা সজোৱা হৈছে উৎপল গগৈৰ এটি চুটি গল্প আৰু বাণী ফুকনৰ কেইটিমান কবিতাৰে। চোৰাৰ আৰম্ভণিতে শুনো আহক উৎপল গগৈৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম ফেণ্টম পেইন। আহকচোন গল্পটি ৰসাচাদন কৰোঁ।

কাপ দুটাত চাহ বাকি থকা মুহূৰ্ততে হঠাতে মনত পৰিল, এটা কাপ বাৰু ময়ূৰীৰ আৰু আনটো আনটো কাৰ? এই প্ৰশ্নটোৱেই যেন নিমিষতে তাইক বাস্তৱলৈ ঘূৰাই লৈ আহিল। পাঁচ বছৰীয়া এই দীঘলীয়া সময় পাৰ হৈ গ'ল, তথাপিও তাইৰ হাত দুখনৰ পৰা পুৰণি অভ্যাসটো আঁতৰি নগ'ল, যিটো তাইৰ বুকুখনে আজিও পাহৰিব পৰা নাই। বিষাদ ভৰা হাঁহিটোৰে দ্বিতীয় কাপটোত বাকী থোৱা চাহখিনি পুনৰ কেটলিটোত ভৰাই থলে আৰু আনটো কাপ হাতত লৈ তাই বেলকনিলৈ ওলাই গ'ল। গোটেই চহৰখন ক'লা ডাৱৰে আৱৰি আছিল, কিন্তু স্মৃতিবোৰ যেন জল জল পটপটকৈ জিলিকি পৰিছিল এটুকুৰা যন্ত্ৰণা হৈ। ইউনিভাৰ্চিটিৰ দিনতে তেওঁলোকৰ চিনাকি, তাৰ পিছত প্ৰেম হ'ল, ভালপোৱা হ'ল, অৱশেষত তেওঁলোকৰ ভালপোৱাৰ দূৰত্ব, আৰ্থিক সংকট, আত্মীয় স্বজনৰ সকলো

সকলো বাধা নেওচি বিয়াখনো হ'ল। কিন্তু সকলো জানো ভবাৰ দৰে হয়, বিয়াৰ তিনি বছৰ পিছত নীলাভৰ এটা চাকৰিৰ প্ৰস্তাৱ আহিল, গৱেষকৰ পদ, এজন স্থায়ী গৱেষকৰ পদ, জীৱনত এবাৰহে আহিব পৰা এক সুবৰ্ণ সুযোগ। সকলো ঠিকে আছিল, কিন্তু সমস্যাটো তেতিয়াহে আহিল যেতিয়া সেই একেই মাহতে ময়ূৰীৰ মাকৰ এলজাইমাৰ ধৰা পৰিল। ইতিমধ্যে তাইৰ দেউতাকৰ মৃত্যু হোৱা বহু বছৰ হৈছে, তাইৰ মাকৰ দায়িত্ব ল'বলৈ আন কোনো নাই, নাই কোনো ভাই ভনী, আনকি এনে কোনো আত্মীয়ও নাছিল যিয়ে এই দায়িত্ব গ্ৰহণ কৰিব। মাকৰ একমাত্ৰ ভৰসা আৰু আশ্ৰয় আছিল ময়ূৰী। নীলাভৰ মতে সকলো ঠিক হৈ যাব, মেনেজ হৈ যাব সকলো। নীলাভে কৈছিল, ইমান চিন্তা কৰিব লগা একো নাই, মাত্ৰ কেইদিনমান অপেক্ষা কৰিলেই হ'ল। আৰম্ভণিতে পৰিকল্পনাবোৰ তেনেই সহজ যেন লাগিছিল, মাত্ৰ কেইবছৰমান পৃথকে থাকিব, ভিডিঅ' কলত কথা হ'ব, ছুটীৰ দিনবোৰত দেখা সাক্ষাৎ হ'ব, তাৰপিছত আকৌ তেওঁলোক একেলগে থাকিব। কিন্তু জীৱনৰ জানো নিজা পৰিকল্পনা নাথাকে। ময়ূৰীৰ মাকৰ ৰোগ তেওঁলোকে ভবাতকৈ বহু বেছি দ্ৰুতগতিত বেয়া দিশেৰে আগবাঢ়িল। প্ৰথমে তেওঁ ওচৰ চুবুৰীয়াসকলক চিনি নোপোৱা হ'ল, তাৰপিছত আত্মীয় স্বজনক, আৰু এতিয়া লাহে লাহে নিজৰ জীয়েক ময়ূৰীকো চিনিব নোৱাৰা হৈ পৰিছে। সেনে মুহূৰ্তবোৰত ময়ূৰীৰ হৃদয়খন টুকুৰা টুকুৰ হৈ ভাঙি পৰে। তাই ভালদৰে বুজি পাইছিল, মাকক এৰি এতিয়া আৰু ক্ষন্তেকো থাকিব নোৱাৰি। এবছৰ গৈ তিনি বছৰ হ'ল, তিনি বছৰ পাঁচ বছৰ হ'ল, ক্ৰমান্বয়ে পাঁচ বছৰ গৈ সাত বছৰত পৰিণত হ'ল। তেতিয়াৰ সেই অস্থায়ী যেন লগা কথাবোৰ এতিয়া আৰু অস্থায়ী হৈ থকা নাই, এয়া যেন জীৱনৰ এক স্থায়ী বাস্তৱতাত পৰিণত হৈছে। ৰাতি 2:17 টৰণ্টো চহৰ, নীলাভে নিজৰ লেপটপৰ সন্মুখত অকলে বহি আছে আৰু স্ক্ৰীণত মিতালীৰ বিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতাৰ এটা ৰেকৰ্ডিং ভিডিঅ' চলি আছে। নীলাভে সেই ভিডিঅ'টো এতিয়ালৈ তিনিবাৰমান চাইছে, তথাপিও যেন হেঁপাহ পলোৱা নাই। হঠাৎ দৰ্শকসকলে হাত চাপৰি বজোৱাৰ মুহূৰ্তত ভিডিঅ'টো ৰখাই থলে। হাতত এটা ট্ৰফি লৈ জীয়েক মিতালী মঞ্চৰ সোঁ মাজত থিয় হৈ আছে। সেই অনুষ্ঠানটোত নীলাভ তাত উপস্থিত থকাৰ কথা আছিল, কিন্তু তাৰ পৰিৱৰ্তে সেই সমগ্ৰ দৃশ্য কেৱল এখন স্ক্ৰীণৰ মাজেৰে চাই আছে। ঠিক একেদৰেই যিদৰে তেওঁ মিতালীৰ জীৱনৰ বহু মূল্যৱান মুহূৰ্ত দূৰৰ পৰাই চাবলৈ বাধ্য হৈছিল, প্ৰথম বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান, প্ৰথম ক্ৰীড়া দিৱস, প্ৰথম পুৰস্কাৰ লাভৰ মুহূৰ্ত আৰু প্ৰায় সমগ্ৰ শৈশৱৰ অসংখ্য স্মৃতি। ফ্লেটটো নীৰৱতাৰে ভৰি পৰিছিল, বহু সময়ত ভাঙি পৰিলেও নীলাভে নিজকে বুজনি দিছিল যে বৰ্তমানক ত্যাগ কৰিছে কেৱল পৰিয়ালটোৰ ভাল ভৱিষ্যতৰ খাতিৰত। তথাপি হেৰুৱাই পেলোৱা মুহূৰ্তবোৰৰ ঠাই কোনোবা ভৱিষ্যতে জানো পূৰণ কৰিব পাৰিব, সেই প্ৰশ্নৰ কোনো উত্তৰ নীলাভৰ ওচৰত নাছিল। লাহেকৈ লেপটপটো বন্ধ কৰি দিলে। বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে আজি নীলাভে কান্দিছে। ডাঙৰকৈ নহয়, মাত্ৰ ইমানেই যাতে তেওঁৰ নিসংগতাই সেই কান্দোন শুনিব পাৰে। আনহাতে অসমত ময়ূৰীৰ একে অৱস্থা, নিজৰ এক নিঃশব্দ যুদ্ধৰ সৈতে যুঁজি আছিল। এদিন সন্ধিয়া তাইৰ মাকে তাইৰ ফালে চাই সুধিলে, তই কোন? এনে প্ৰশ্নৰ বাবে ময়ূৰী একেবাৰে প্ৰস্তুত নাছিল। বহু বছৰ ধৰি তাইৰ মাকক খুৱাইছে, গা ধুৱাইছে, যত্ন লৈছে, নিদ্ৰাহীন ৰাতিবোৰ উজাগৰে পাৰ কৰিছে,
তথাপিও

0: তাইৰ মাকে তাইৰ ফালে এজন অচিনাকি মানুহৰ দৰে চাই আছে। ময়ূৰীয়ে মৃদু হাঁহি এটা মাৰি লাহেকৈ উত্তৰ দিলে, মা, মই তোমাৰ ছোৱালী ময়ূৰী। মাকে মূৰ জোকাৰিলে, নহয়, মোৰ ছোৱালীজনী তোতকৈ বহুত সৰু, তই মোৰ ছোৱালীজনী হ'বই নোৱাৰ। কথাষাৰ কৈ মাকে চিঞৰি উঠিল,
1: ময়ূৰী, ময়ূৰী, তই ক'ত আছ?
0: সেইদিনা মাকৰ এনে অৱস্থাই ময়ূৰীৰ বুকুত বৰ বেয়াকৈ আঘাত কৰিছিল। নিজ মাকে নিজৰ জীয়েকক চিনিব নোৱাৰা অৱস্থাটো ইমান সহজে জানি ল'ব পাৰি। সেইদিনা ৰাতি মাক শোৱাৰ পিছত ময়ূৰী পাকঘৰত অকলে বহি আছিল। ঘৰখন একেবাৰে নিস্তব্ধ, শব্দহীন, যেন নীৰৱতায়ো এক শব্দ কৰি উঠিছে। তাই নিজৰ ফোনটো উলিয়াই হোৱাটছআপটো খুলি ল'লে। মেছেজসমূহৰ একেবাৰে ওপৰতে নীলাভৰ নামটো জিলিকি আছিল। তাইৰ আঙুলিবোৰে যেন নিজৰ অজানিতে লিখিবলৈ আৰম্ভ কৰিলে, আজিৰ দিনটো বৰ বেয়া আছিল নীলাভ। কেইছেকেণ্ডমান সেই শব্দটো চাই থাকিল, কিন্তু ক্ষন্তেকৰ পিছতে তাই ডিলিট কৰি পেলালে। আকৌ টাইপ কৰিলে, তুমি ইয়াত থাকিব পৰা হ'লে ভাল আছিল। লিখি আকৌ ডিলিট কৰি দিলে। আকৌ লিখিলে, তোমালৈ বৰকৈ মনত পৰিছে। এইবাৰো তাই মেছেজটো ডিলিট কৰি পেলালে। শেষত তাই একোৱেই নপঠিয়ালে, সাহস নহ'ল। বহু বছৰ ধৰি ময়ূৰীয়ে নিজৰ যন্ত্ৰণাবোৰ হাঁহিৰ আঁৰত লুকুৱাই ৰাখিছে, কাৰণ তাই জানিছিল নীলাভো বৰ কষ্টৰে আছে। তেওঁলোকৰ জীয়েক মিতালী ডাঙৰ হৈছিল দুখন পৃথক জগতৰ মাজত, এজন অভিভাৱক একেবাৰে কাষত আৰু আনজন মাত্ৰ এখন স্ক্ৰীনৰ মাধ্যমেৰে। মিতালীয়ে কেতিয়াও অভিযোগ কৰা নাছিল, হয়তো তাই প্ৰকাশ কৰা নাছিল। সেইদিনা আছিল মিতালীৰ 16 বছৰীয়া জন্মদিন। সেই সন্ধিয়া টৰণ্টোৰ পৰা নীলাভে ফোন কৰিলে, ভিডিঅ' কল। হেপী বাৰ্থডে মাজনী। মিতালীয়ে সৌজন্যসূচক হাঁহি এটা মাৰিলে, ধন্যবাদ দেউতা। এটা অস্বস্তিকৰ নীৰৱতা নামি আহিল। তাৰ পিছত তাই লাহেকৈ সুধিলে, দেউতা, জানানে মই আজি কি বিচাৰিছিলো? নীলাভে মূৰ জোকাৰিলে, নাজানো। মিতালীয়ে কিছু সময় থমকি ৰ'ল, তাৰ পিছত লাহেকৈ ক'লে, মই ভাবিছিলো যে অন্ততঃ এটা জন্মদিনত তুমি মোৰ লগত থাকিবা আৰু তুমি মই একেলগে কেক কাটিম। সেই কথাকেইটাই নীলাভক যেন অভিযোগতকৈও গভীৰ আঘাত কৰিলে। কেইছেকেণ্ডমানৰ বাবে কোনো একো ক'ব পৰা নাছিল। তাৰ পিছত মিতালীয়ে পুনৰ ক'লে, মই জানো তুমি কিয় তাত আছা, মই জানো মাৰ কিয় ইয়াত থাকিবলগীয়া হ'ল, মই সকলো বুজো। কথাখিনি কওঁতে তাইৰ মাথাৰ কঁপি উঠিছিল। কিন্তু সকলো বুজি পালেও তোমালৈ মনত নপৰাকৈ থাকিব পাৰি জানো দেউতা? কথাখিনি কৈ মিতালী ভিডিঅ' কলটোৰ পৰা আঁতৰি গ'ল। অলপ সময়ৰ পিছতে কলটো শেষ কৰিলে, কিন্তু অন্ধকাৰ কোঠাটোৰ মাজত নীলাভ স্থিৰ হৈ বহি পৰিল, হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত। ময়ূৰীয়েও নিজৰ শুই থকা জীয়েকৰ কাষত বহি নিঃশব্দে চকুপানী মচি থাকিল। সেই মুহূৰ্তখিনিত প্ৰথমবাৰৰ বাবে তেওঁলোক দুয়োজনে একে কথাই উপলব্ধি কৰিলে, তেওঁলোকৰ ত্যাগে কেৱল বছৰবোৰেই কাঢ়ি নিয়া নাই, ই তেওঁলোকৰ জীয়েকৰ স্মৃতিবোৰো কাঢ়ি লৈছে। সেই জন্মদিনবোৰ, সেই বিদ্যালয়ৰ অনুষ্ঠানবোৰ, সেই সৰু সৰু পাৰিবাৰিক মুহূৰ্তবোৰ, যিবোৰ আৰু কেতিয়াও উভতি নাহিব। এবছৰ পিছত ময়ূৰীৰ মাকৰ টোপনিৰ অৱস্থাতে মৃত্যু হ'ল। ময়ূৰীয়ে অকলেই অতি সাধাৰণভাৱে শেষকৃত্য সম্পন্ন কৰিলে। কেইদিনমানৰ বাবে ঘৰখন আত্মীয় স্বজনেৰে ভৰি পৰিল, কিন্তু তাৰ পিছত এজন এজনকৈ সকলোৱে বিদায় ল'লে।

আৰু ঘৰখন পুনৰ নীৰৱ হৈ পৰিল। প্ৰায় এটা দশকৰ পিছত প্ৰথমবাৰৰ বাবে ময়ূৰীক সেই ঘৰখনত বান্ধি ৰাখিবলৈ একো নাছিল, একমাত্ৰ অভ্যাসটোৰ বাহিৰে। এদিন সন্ধিয়া ময়ূৰী অকলে থিয় হৈ আছিল সেই কোঠাটোত, য'ত তাইৰ মাক বহু বছৰ ধৰি আছিল, শুইছিল, বহিছিল, কথা পাতিছিল। কিন্তু আজি কোঠাটো খালী হৈ আছে। এনে নিস্তব্ধতা ময়ূৰীৰ বাবে নতুন, অচিনাকি, অবুজন। বহু বছৰৰ পিছত এই নীৰৱতাই যেন এক বেলেগ অনুভূতি কঢ়িয়াই আনিছিল। ঠিক সেই সময়তে তাইৰ ফোনটো বাজি উঠিল। নীলাভ। তাই কলটো ৰিচিভ কৰিলে, কিন্তু কিছু সময়ৰ বাবে কোনেও একো ক'ব পৰা নাছিল। দুয়োৰে মাজত থকা কেৱল নীৰৱতাখিনিয়েহে যেন কথা পাতিছিল। অৱশেষত নীলাভে সুধিলে, কি কৰি আছা? ময়ূৰীয়ে খিৰিকীৰ ফালে চাই লাহেকৈ উত্তৰ দিলে, মাৰ কোঠাটোত ৰৈ আছো। আকৌ নীৰৱতা, যেন দুয়োৰে বুকুত বহু বছৰৰ অব্যক্ত অনুভৱ জমা হৈ আছিল। তাৰপিছত নীলাভে ক'লে, ময়ূৰী। বহু বছৰৰ পিছত নীলাভে তাইৰ নামটো এনেদৰে উচ্চাৰণ কৰিছিল, এক প্ৰকাৰ চিঞৰি মাতিছিল। সাধাৰণভাৱে নহয়, দৈনন্দিন কথোপকথনৰ দৰেও নহয়, বৰং যেন কোনোবাই অতি মূল্যৱান কিবা তাৰ শেষ সূতাডাল মেৰিয়াই শক্তিশালীভাৱে ধৰি ৰাখিছে। নীলাভৰ কণ্ঠত ক্লান্তিৰ গভীৰ ছাঁ আছিল। বছৰ বছৰ ধৰি জমা হোৱা অৱসাদ, অপূৰ্ণতা, নিসংগতা। মই ভাগৰি পৰিছো ময়ূৰী। কথাষাৰ শুনি ময়ূৰীৰ চকুকেইটা যেন বন্ধ হৈ পৰিল। তাইৰ বুকুৰ ভিতৰখন যেন কঁপি উঠিছে। লাহেকৈ তাই ক'লে, ময়ো। নীলাভে পুনৰ ক'লে, দূৰৰ পৰা নিজৰ জীৱনটোক দেখি মই ভাগৰি পৰিছো ময়ূৰী। এইবাৰ ময়ূৰীৰ চকুযোৰ সেমেকি উঠিল। ময়ো। কিছু সময় পুনৰ নীৰৱতা। তাৰ ক্ষন্তেকৰ পিছত নীলাভৰ মাতটো ভাঁহি আহিল, মোৰ তোমালৈ বৰকৈ মনত পৰিছে। কথাষাৰ শুনি ময়ূৰীয়ে একো উত্তৰ দিব নোৱাৰিলে। তাইৰ চকুৰে নিঃশব্দে কেৱল চকুপানী বৈ আহিল, কাৰণ আঠ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোনোবাই সেই কথাখিনি স্পষ্টকৈ কৈছে। এইকাৰণে নহয় যে সেই কথাবোৰ সত্য নাছিল, বৰং সেইবোৰ ইমানেই সত্য আছিল যে ক'বলৈ সাহসেই নাছিল। ছয় মাহ পিছত নীলাভ ভাৰতলৈ উভতি আহিল। কোনো নাটকীয় বিমানবন্দৰৰ দৃশ্য নাছিল, কোনো দৌৰি আহি আলিংগন কৰা মুহূৰ্তও নাছিল, চিনেমাৰ দৰে কোনো পুনৰ মিলনো নাছিল, কাৰণ জীৱন কোনো চিনেমা নহয়। জীৱন তাৰ তুলনাত বহুত নীৰৱ, বহুত কোমল আৰু বহুত বেছি বাস্তৱ। ময়ূৰীয়ে দুৱাৰখন খুলি দিয়াৰ পিছত দুয়োজনে কিছু সময় কেৱল ইজনে সিজনৰ ফালে থিয় হৈ ৰহ লাগি চাই থাকিল। বয়স বাঢ়িছিল, ক্লান্তি মুখত স্পষ্ট আছিল। হেৰুৱাই পেলোৱা বছৰবোৰৰ চিন দুয়োৰে মুখত জিলিকি আছিল। তথাপিও ইজনে সিজনক চিনি পোৱাত কোনো অসুবিধা হোৱা নাছিল, বৰং সেই মুহূৰ্তখিনি বৰ বেদনাদায়ক হৈ পৰিছিল। অৱশেষত নীলাভে মৃদু হাঁহি এটা মাৰি ক'লে, তেন্তে মই ভিতৰলৈ সোমাব পাৰোঁনে? ময়ূৰীৰ চকুপানীৰ মাজতে হাঁহি উঠিল। এতিয়াও নিজৰ ঘৰলৈ সোমাবলৈ অনুমতি লাগিব নেকি? বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁলোকে একেলগে বহি চাহ খালে। দুটা কাপ, এখন টেবুল, কোনো স্ক্ৰীন নহয়, কোনো সময়ৰ পাৰ্থক্য নহয়, কোনো দূৰত্ব নহয়। বাহিৰত বৰষুণে যাক নামি আহিছিল, কিন্তু ভিতৰত শান্ত, নীৰৱ, কাৰণ শব্দৰ প্ৰয়োজন নাছিল। কিছুমান ঘাঁহ অতি ধীৰে ধীৰে ভাল হয় আৰু কিছুমান ঘাঁহ

কেতিয়াও সম্পূৰ্ণৰূপে ভাল নহয়। তেওঁলোকে হেৰুৱাই পেলোৱা সময়বোৰ কেতিয়াও উভতি নাহে। সেই জন্মদিনবোৰ, সেই বিদ্যালয়ৰ অনুষ্ঠানবোৰ, সেই সন্ধিয়াবোৰ, সেই জীৱন যিবোৰ তেওঁলোকে একেলগে জীয়াই থকাৰ কথা আছিল, ফেণ্টম পেইনৰ দৰে সেই অনুপস্থিতিবোৰ চিৰদিনেই থাকি যাব। য'ত কিবা এটা এতিয়াও আপোনাৰ, কিন্তু বহুদিন ধৰি আপোনাৰ ওচৰত নাই। যি এনে এক অনুভৱ য'ত আপোনাক কাৰোবাৰ অনুপস্থিতিৰ পাছতো উপস্থিতিৰ অনুভৱ কৰায়, আৰু ক্ষন্তেকৰ পাছতে মনটো সেমেকাই তোলে। আৰু হয়তো সেইবাবেই বহু বছৰৰ পিছতো বৰষুণৰ বতৰত টেবুলখনত দুকাপ চাহ দেখি নীলাভ আৰু ময়ূৰী কিছু সময়ৰ বাবে নীৰৱ হৈ পৰে। অৱশ্যে হেৰুৱাই পেলোৱা কথাবোৰ মনত পেলাই নহয়, বৰং দীঘলীয়া অপেক্ষা আৰু অসীম যন্ত্ৰণাৰ পিছত পুনৰ ঘূৰাই পোৱা কথাবোৰ মনত পেলাইহে।

0: ফেন্টম পেইন উৎপল গগৈৰ চুটি গল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলডি পাটগিৰিয়ে। চোৰাত এইবাৰ শুনাবলৈ লৈছো বাণী ফুকনৰ এমুঠি কবিতা। আহকচোন কবিতা কেটি শুনো।
1: কলম পৃথিৱীৰ সমস্ত শক্তিৰে শক্তিমান কলম, প্ৰাৰ্থনাৰ দৰে স্থিৰ, সত্যৰ দৰে সাহসী, সূৰ্যৰ দৰে প্ৰগতিবাদী, অপ্ৰতিৰোধ তাৰ গতি। অন্যায়ৰ চক্ৰবিহুত যদি পতিত হৈছে কোনোবা অভিমন্যু, বিবস্ত্ৰা হৈছে ৰাজসভাত দ্ৰৌপদী, তেওঁলোকৰ ন্যায্যপ্ৰাপ্তিৰ বাবে প্ৰতিবাদ কৰি আহিছে কলমে। সমুখৰ আঁৰ কাপোৰ আঁতৰাই নীৰৱে যুঁজি উৰুৱাই আকাশত জয়ৰ নিচান কলমে অকলে। আঘোণ আই পিতাইৰ প্ৰিয় মাহ আঘোণ। কৃষকৰ পৰিয়ালত জন্মাৰ বাবে মোৰো প্ৰিয় আছিল এই মাহ। আঘোণৰ সপোন দেখুৱাই দেখুৱাই সৰুতে আমাক সাহসী কৰিছিল, সংগ্ৰামৰ আদিপাঠ শিকাইছিল, লোহাৰ দৰে শক্তিশালী কৰিছিল দুহাত। বাৰিষাৰ দুকুল টকা বৰষুণ, বানপানী, বজ্ৰপাত, কলিজালৈকে কোলা পৰা ৰ'দৰ উত্তাপ সকলো সামৰি লৈছিলোঁ। হাড়ক মাটি কৰি তেজক পানী কৰা দিনৰ পিছত আহিব আঘোণ, প্ৰাচুৰ্যৰে ভৰা দিনবোৰ আহিব। আহাৰত বোকাত গজা সেউজীয়া সপোনবোৰ পূৰত হৈ সোণবৰণীয়া হয়। পকা ধানৰ গোন্ধত আমি আকৌ হেৰাই পাওঁ আমাৰ শৈশৱ। পথাৰত নৰাৰ পেঁপা বজাই আনন্দ লভা, সমনীয়াৰ লগত ৰবাব টেঙাৰ বল খেলি আপোন পাহৰা হৈ পৰা দিনবোৰলৈ। অনুভৱ সত্য সদায় নিৰ্ভীক, নিৰপেক্ষ, নিজৰ স্থানত স্থিতপ্ৰজ্ঞ, সত্যম শিৱম সুন্দৰম, এই আদৰ্শৰে অগ্ৰসৰ হয় নিতেই। সত্যই কাৰো ওচৰত আত্মসমৰ্পণ নকৰে, নিজ পথেৰে আগবাঢ়ি যাওঁতে অবাটে যোৱা বহুতে আগভেটা দিয়ে, বাধা নামানিলে বন্দী কৰিব খোজে, প্ৰভাৱশালীসকলে হত্যাৰ ভাবুকি দিয়ে, নানা প্ৰৰোচনাৰে প্ৰৰোচিত কৰে। সত্য নিজৰ পথত সদা অটল থাকে, সততাৰে দাবী কৰে সত্যমেৱ জয়তে। সহনশীলতাৰ পাঠ মাটিয়ে আমাক দিয়ে, সহনশীলতাৰ পাঠ কঠিন সময়ৰ সৈতে যুঁজিব পৰাকৈ প্ৰস্তুত কৰে প্ৰতিটো দিন, প্ৰতিটো ঋতুক। দুখৰ চকুলোৰে মাটি তিয়ালে শোকত ভাৰাক্ৰান্ত হয়, হিয়া দহে গভীৰলৈ। আমাৰ সুখৰ হাঁহিত উৰ্বৰ হয় বুকু, মাটিৰ খহনীয়া হলে মাটিৰ মানুহৰ পোহৰৰ ৰং হেৰায়, চৌপাশে দেখা যায় হাহাকাৰ, শুনা যায় আৰ্তনাদ। গভীৰ আত্মবিশ্বাসত বিশ্বাসী মাটিয়ে পুনৰ জি উঠাৰ মন্ত্ৰ জানে, পৰি যোৱাজনক বুকুৰ মমতাৰে থিয় কৰাব জানে। শূন্যতাৰ বিপৰীতে মাটিত মৰম আদৰেৰে মাটিৰ মানুহৰ বাবে মাটিৰ সৰগ্ৰচাৰ অংগীকাৰ কৰে।

0: গছ আইৰ দৰে, গছ আইৰ দৰে মমতাময় দুহাতেৰে ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ ওপৰত তৰি দিয়ে সেউজীয়া ছাতি, গৰমৰ দিন শীতল কৰিবলৈ মাৰে পাতৰ বিচনি, নিজে জ্বলি হাড় কোপোৱা শীতত উমাল অৰ্ঘ দিয়ে। প্ৰতিটো ঋতুৰে বাতৰি আনে গছে, কুঁহিপাতে বসন্তৰ বতৰা জানে, শুভ্ৰ শেৱালিয়ে শৰতক আদৰে, গোলকীয় উষ্ণতা উত্তৰাধুনিক জীৱনশৈলীৰ পৰা ৰক্ষা কৰাৰ সূত্ৰ জানে গছে, শিপাই ধৰি ৰাখি মাটিৰ আত্মা আমাক দিয়ে সহনশীলতাৰ মন্ত্ৰ, ঠোঁটৰ উৰুলিৰে ৰাতিৰ আন্ধাৰ ফালি পোহৰক আহ্বান কৰা আৰু সুৰ সমলয়েৰে সন্ধিয়াবোৰ উৎসৱ মুখৰ কৰা চৰাইজাকৰ বাসস্থান এই গছ। কংক্ৰিট নগৰী গঢ়িবলৈ গছ কাটি দিলে চৰাইবোৰ অঘৰি হ'ব, আমাৰ মাজৰ পৰা হেৰাব জীৱন জীওৱা গীতৰ সুৰ লয় ছন্দ। উশাহ, উশাহক সাক্ষী কৰি জীৱন ডিঙা আগবাঢ়ে, সময় নদীৰ সোঁতে সোঁতে উশাহক জীয়াই ৰাখিবলৈ মানুহৰ কত কি যে আয়োজন, ৰামধেনু ৰঙেৰে বোলাব বিচাৰে বুকুৰ ভিতৰত সাজি মিনা কৰা কাৰেং, সম্প্ৰতি উশাহক কুশলে ৰখা বৰ কষ্ট হৈছে, আধুনিক মানুহৰ দুখ সময়ৰ আঁচোৰ লাগি উশাহবোৰ হৈছে হুমুনিয়া। সত্য আৰু ন্যায়, ন্যায্যপ্ৰাপ্তিৰ দাবীত ভাৰাক্ৰান্ত সময়, সত্যৰ অন্বেষণত মানুহৰ চকুবোৰ জুই হৈছে, সেই জুয়ে দহিছে বুকু, বিষাদৰ ধোঁৱাই আৱৰা ৰাজপথ নীৰৱ নিস্তব্ধ স্তব্ধ জনজীৱন, সময়ে সময়ত সকলোৰে হিচাপ লয়, এই সত্য চিৰন্তন। সত্য আৰু ন্যায় দুয়ো দুয়োৰে পৰিপূৰক, সত্যক ন্যায় দিবৰ বাবে সদা বিচাৰ হয় ন্যায়ালয়ত, সত্য ন্যায়ৰ পৰা বঞ্চিত হলে সময়ৰ ন্যায়ালয়ত সত্যৰ উচিত বিচাৰ হয় ঈশ্বৰৰ আদালত। বিশ্বাস, বিশ্বাসত আঁত ধৰি চলি থাকে সকলো, বিশ্বাস পুৱাতে সূৰ্য উদয় হ'ব, ৰ'দ পৰি উমাল হ'ব সময়, মৰম ভালপোৱা শ্ৰদ্ধা সন্মান আৱেগ অনুৰাগ স্বাভিমানে গঢ়ে বিশ্বাসৰ ভেটি, স্বাৰ্থৰ বজাৰত মানুহৰ ভিৰ বেছি হলে বিশ্বাসৰ মূল্য কমে, বিশ্বাসৰ আছে অসীম বল, বিশ্বাসে কাৰো সতে সন্ধি নকৰে, বিশ্বাসঘাতকক বিশ্বাসে ক্ষমা নকৰে, আত্মবিশ্বাসক সদায় প্ৰেৰণা দিয়ে নিজৰ বাটেৰে বাট বুলিবলৈ। সেন্দুৰ, প্ৰাৰ্থনাৰ দৰে পবিত্ৰ সেন্দুৰ, পূজাৰ উপাচাৰ নাৰীৰ নতুন জীৱনৰ স্বীকৃতি সাহস শক্তি কেঁচা সপোনৰ আৰম্ভণি, শিৰৰ সেন্দুৰৰ মূল্য জীৱনলৈও অধিক, যি নিৰূপণ কৰে গতি সৰ্বস্ব দি জীয়াই ৰখাৰ পণ লয় যুঁজ কৰে, শিৰৰ সেন্দুৰ হেৰাই গ'লে হেৰাই পোহৰ, দিনতে হয় অমানিশা হেৰাই উৎসৱ ৰং, আটবাটতে হেৰাই বাটৰ আট, সপোনবোৰ বন্দী হয় সময়ৰ কাৰাগাৰত। অনুভৱৰ কোলাজ, শুকুলামেঘৰ আচলত ধৰি প্ৰকৃতিলৈ শৰত আহিছে নামি, ঠোঁটত নিজে ভালপোৱা গীতৰ একোটি স্বৰ্গম লৈ আকাশত জলছা পাতি উৎসৱৰ বাতৰি বিলাইছে শৰালি জাকে, কহুৱাৰ বা লাগি বাৰিষাৰ গভীৰ নদীখনৰ গতি মৃদু আৰু চঞ্চল হৈছে, গভীৰ ৰাতি ৰূপোৱালী মুকুট পিন্ধি শৰতৰ জোনে মনৰ কথা পাতে নদীৰ সতে।
1: বাণী ফুকনৰ কেইটিমান কবিতা শুনিলে, কবিতাকেইটি পাঠ কৰিলে ভাস্বতী দেৱী শৰ্মাই। সাহিত্য চোৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনার সৈতে।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। এতিয়া আগবঢ়াইছোঁ অভিলেখাগাৰৰ পৰা

আকাশবাণীর লগত দরাচলতে মোর প্রশাসনিক সম্বন্ধ আছিল ষোলো বছর কালের কারণে। 1948 সনত মই যোগ দিও আর 1965 সনত মই ইয়ারপরা অসম সরকারের একটা কামর কাম লৈ যাওগে। কিন্তু তথাপিও শিল্পী হিসাবে এই তেতিয়ার পৰা মোর গুহাটি অনাতাঁৰ কেন্দ্রের সহ সম্বন্ধ তো আছেই। প্রথম একটা কথা মনত আছে কি, যেতিয়া ইয়াত অনাতাঁৰ কেন্দ্রটো আহিল এই পুরনি কমিশনার থাকা ঘরটোত আমার ঘরের দাঁতিতে, তেতিয়া আজির দূরদর্শন আহতে যেটা একটা মানুষের মনত একটা উদ্বিগ্নতা বা উত্তেজনা, তাতকৈ কিন্তু সেই সময় আকাশবাণী আহতে বহুত বেশি উদ্বিগ্নতা উত্তেজনা আছিল। আর আমি ওচৰৰ মানুহখিনি সদায় তালে গৈছিলো, কেনেকৈনো ষ্টুডিঅ' সাজিছে, কি কৰিছে, এইটো খেৰৰ ঘৰটোক কেনেকৈ অনাতাঁৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে, এইবোৰ চাবলৈ আমাৰ বৰ ইচ্ছা গৈছিল সদায়। আৰু সদায় যাওঁ, আৰু যিসকল ইঞ্জিনিয়াৰ আছিল তেওঁলোকেও বৰ সহৃদয়তাৰে আমাক সকলো কথা বুজাই দিছিল। কিন্তু সেই কেন্দ্ৰটো মুকলি হোৱাৰ সময়তে মই গৈছিলোঁ অনাতাঁৰ শিল্পী হিচাপে অডিশ্যন দিবৰ কাৰণে, মাত পৰীক্ষা কৰিব লাগে। গ'লোঁ, বৰ উৎসাহেৰে মই গ'লোঁ। গৈ পেলাই মোৰ মাত পৰীক্ষা ল'লে পুৰুষোত্তম দাই। পিছত জানিলোঁ তেওঁ আচলতে সংগীত বিভাগৰহে শিল্পী। তো যি হওক, নাটকৰ অডিশ্যনো তেওঁ ল'লে। পিছত গম পালোঁ টক ষ্টুডিঅ'ত মোক সোমোৱাই লৈ পেলাই এটা মাইক্ৰফোনৰ সন্মুখত মোক বচন মাতিবলৈ কয়। মইতো মাইক্ৰফোনৰ অভাৱ তেতিয়া নাপাওঁ, মই মঞ্চত অভিনয় কৰাতে খুব ডাঙৰ মাতেৰে কৈছোঁ যাতে খুব ভাল হয়। তেতিয়াও মোক মানে ক'লে যে নাই ইমান ডাঙৰকৈ ক'ব নালাগে, অলপ সৰুকৈ কওক। তো সৰুকৈ ক'লোঁ, এনেকৈ অডিশ্যন মই দিলোঁ। হ'ব দিয়ক হ'ব দিয়ক। আৰু তেওঁ সিমূৰে থকা এজন মানুহক মাইক্ৰফোনত কৈ আছে যে এওঁ সত্যপ্ৰসাদ বৰুৱা, এওঁ এজন অভিজ্ঞ শিল্পী, হেন তেন কিবাকিবি বহুত মানে প্ৰশংসা কৰিছে মোৰ। তাৰপিছত মই তো অডিশ্যন দি আহিলোঁ। অহাৰ পিছত তাৰ কেইদিনমান পিছত মই যেতিয়া যোগ দিলোঁ

0: প্ৰগ্ৰাম এছিষ্টেণ্ট ৰূপে, তেতিয়া মোক পুৰুষোত্তম দাসে মাতি নি ক'লে যে বৰুৱা আপুনি যে খুব অডিশ্যন দিছিল সেইদিনা মনত আছে নাই, সেইদিনা আমাৰ কলকব্জা একোৱেই নাছিল, অকল মাইক্ৰ'ফোনটোৱে আছিল, তাৰ চাৰ একো নাছিল, এনেই আপোনাৰ অডিশ্যন ল'লোঁ। এতিয়া এই কথাটো গুপুতে ৰাখক, আপুনি যেতিয়া আমাৰ মানুহ হ'ল নক'ব আৰু। মই খুব চিঞৰ বাখৰ কৰিছিলোঁ, ইফালে পৰিমল চৌধুৰী আছিল বহি, যে তেনেকৈয়ে ভুৱা অডিশ্যন দি পেলাই মই পাছ কৰিলোঁ, 10 টকা আছিল ফি।
1: নাট্যকাৰ, অভিনেতা, পৰিচালক, আকাশবাণীৰ এগৰাকী বিষয়া, 1948 চনৰ 1 জুলাইত যেতিয়া আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল, সেই জন্মলগ্নৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা অনাতাঁৰ নাটৰ ক্ষেত্ৰত যিগৰাকীৰ অৱদান আছিল অপৰিসীম, সেইগৰাকীয়ে হ'ল নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা। সকলোৱে মৰমতে তমিদা বুলি মাতিছিল।

0: বদান আছিল অপরিসীম, সেই গৰাকীয়ে হল নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা। সকলোৱে মৰমতে তমিদা বুলি মাতিছিল।
1: তুমি এনেকৈ আকৌ গজালি দি ধুই থাকিলে কেনেকৈ চলিব?
2: মোৰ কৰ্তব্যকে মই বুজি পোৱা নাই পৰাগ।
1: মই আগৰে পৰা তোমাক কৈ আহিছো, সকলোৱে যি কৰে তুমি তাকেই কৰিব লাগিব। তোমাৰ অসাধাৰণ হোৱা চখটো তুমি এৰিব লাগিব।
2: অসাধাৰণ হোৱা মোহ মোৰ নাই, কিন্তু
1: ভাবিবৰ সময় উকলি গ'ল উত্তম। শিখাৰ অসুখ বাঢ়িয়ে গৈছে, কমাৰ কোনো লক্ষণ নাই।
0: ধৰালৈ যিদিনা নামিব সৰগ, এই নাটখনিৰ কথা ওলালেই সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে সত্যপ্ৰসাদ বৰুৱাক। 1948 চনৰ 6 জুলাইৰ দিনা প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এই নাটখন প্ৰচাৰ কৰা হৈছিল।
2: অনিল, মোৰ বুকুৰ ভিতৰত কি হৈছে তুমি কেনেকৈ বুজিবা? যোৱা যোৱা যোৱা, তুমি পলম নকৰিবা। যাক যাক, মোৰ আদৰ্শ উটিবাহি যাওক, মোৰ জি মোৰ জোঁৱাই বাচি থাকক, সিহঁত দীক্ষায়ু হওক, দীক্ষায়ু হওক।
0: অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আমি আজি সশ্ৰদ্ধ স্মৰণ কৰিব বিচাৰিছো অনাতাঁৰ নাটৰ এগৰাকী বাটকটীয়া সত্যপ্ৰসাদ বৰুৱাক। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সোণালী জয়ন্তী উদযাপনৰ সময়ত তেখেতৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হৈছিল মৃগনাভি অনুষ্ঠানটিত। তেখেতৰ সৈতে কথোপকথনত ভাগ লৈছিল ডক্টৰ সূৰ্য দাস আৰু বন্তি বৰপূজাৰীয়ে।
3: আকাশবাণীৰ যিখন প্ৰথম নাটক অৰ্থাৎ অনাতাঁৰ নাটক, সেই নাটকখনৰ লেখক তমিদা শ্ৰী সত্যপ্ৰসাদ বৰুৱা ডাঙৰীয়া। তমিদা, এই নাটকখন কেনেকৈ কি অৱস্থাত আপুনি লিখিবলৈ লৈ আকাশবাণীৰ উপযোগী কৰিলে, সেই সম্পৰ্কে কওকচোন।
4: বৰ দীঘলীয়া বুৰঞ্জী। মানে কথা হ'ল কি, সেই সময়ত উবেদুলতী বৰুৱা আছিল প্ৰগ্ৰাম এক্সিকিউটিভ আৰু পুৰুষোত্তম দাস আছিল ষ্টাফ আৰ্টিষ্ট। এই দুজনে অসমীয়া প্ৰগ্ৰামবিলাক অৰ্গেনাইজ কৰিছিল গুৱাহাটীত। এতিয়া নাটক তেওঁলোকে বিচাৰি পোৱা নাছিল অনাতাঁৰ উপযোগী। তেতিয়া আমাৰ এটা প্ৰথম কথা নাটকৰ অভাৱ, দ্বিতীয় কথা মহিলা অভিনেত্ৰীৰ অভাৱ। আমাৰ এটা সংঘ আছিল সুন্দৰসেৱী সংঘ, সেই সংঘত আমি কো এক্টিং কৰিছিলোঁ আৰু পুৰুষোত্তম দাসে উবেদুলতী বৰুৱা দুয়োজনে মোৰ ওচৰত পাইছিলগৈ যে আপোনাৰ কিবা নাটক আছে নেকি আৰু আপোনাৰ সংঘৰ দ্বাৰা আপুনি সেই নাটক ব্ৰডকাষ্ট কৰিব পাৰিব নেকি। মই ক'লোঁ ৰেডিঅ'ৰ কাৰণে তোমাৰ কোনো নাটক লেখা নাই, মোৰ হাতে লেখা নাটক আছে, সেইখন অলপ চিটি কৰি দিলে বা ৰেডিঅ' উপযোগী কৰি সাল সলনি কৰি দিলে যদি হয় মই চেষ্টা কৰি চাব পাৰোঁ। তেতিয়া মোৰ সেই মেনাস্ক্ৰিপ্টখন লাতি বৰুৱাই চালে, চাই পেলাই ক'লে হ'ব, আপুনি এইখন আপোনাৰ মতে কাটক। মই কাটিলোঁ, কাটি পেলাই তেওঁক দেখুৱালোঁ। এইদৰে প্ৰায় 5-6 দিনমান তেওঁৰ তালে অহা যোৱা কৰিবলগীয়া হৈছিল, কাৰণ নাটকখন ৰেডিঅ' উপযোগী কৰিবলৈ কাৰণ। আৰু আমাৰ মানে মহিলা অভিনেত্ৰী আছিলেই, কল্যাণী বৰুৱা আছিল, তেওঁ আমাৰ আগশাৰী অভিনেত্ৰী আছিল সুন্দৰসেৱী সংঘৰ, আৰু তুলতুল বৰুৱাও আছিল আমাৰ লগতে। এই দুগৰাকীক আমি হাততে পালোঁ, এই দুগৰাকীক লগত লৈ আৰু যিসকল আমাৰ সংঘৰ লগত সহযোগ কৰিছিল যেনে সৰ্বেশ্বৰ চক্ৰৱৰ্তী, জীৱেশ্বৰ চক্ৰৱৰ্তী, গণেশ শৰ্মা, ৰবীন্দ্ৰলাল বৰুৱা, ভুৱনেশ্বৰ ভূজৰ বৰুৱা, এনেকুৱা শিল্পীসকলক লৈ পেলাই আমি নাটকখন যুগুত কৰিছিলোঁ।
3: অনাতাঁৰ উপযোগী কৰোঁতে আপুনি এজন ঘোষকৰ চৰিত্ৰ বা ঘোষক এজনো দিছিলে, সেইটো কিয় কৰিছিলে? সেইটো
4: দিয়াৰ উদ্দেশ্য অন্য একো নহয়, অনভিজ্ঞতা। অনভিজ্ঞতা, কাৰণ পিছলৈ মই অনুভৱ কৰিছিলোঁ তেনে ঘোষকৰ কোনো প্ৰয়োজন নাই। ঘোষক মই তেতিয়া ব্যৱহাৰ কৰিছিলোঁ লোকেল বুজাবৰ কাৰণে, কিন্তু আধুনিক নাটক কিছুমানত মনস্তাত্ত্বিক বিশ্লেষণমূলক যিবিলাক নাটক, তাৰ নাটকীয় চৰিত্ৰৰ মনৰ কথা ক'বৰ কাৰণেও ঘোষকক ব্যৱহাৰ কৰা হয়। পাশ্চাত্য নাটকতো এইধৰণে ঘোষক থাকে। আমাৰ আদ্যৰংগচাৰীৰ সোণৰ জন্ম যায়, তাতো ঘোষক আছে। এই তেনেকুৱা ধৰণৰ নাটক কিছুমানৰ গাঁথনিতেই ঘোষকটো সোমাই আছে, সি ঘোষণাও কৰে আৰু এটা চৰিত্ৰৰ অভিনয়ো কৰে। সেইকাৰণে ঘোষকৰ বিভিন্ন ধৰণৰ অভিব্যক্তি দেখিবলৈ পোৱা যায়।
3: আকাশবাণীত থাকি ভালেমান মঞ্চ নাটকৰ অনাতাঁৰ অভিযোজনা কৰিছে, নিজৰ নাটকো আপুনি প্ৰচাৰ কৰিছে অনাতাঁৰ মাধ্যমৰ জৰিয়তে। সেই সময়ত এই নাটকসমূহ ৰেডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰোঁতে কেনেধৰণৰ অসুবিধা পাইছিলে বা তেনেধৰণৰ অসুবিধাবোৰ অতিক্ৰম কৰিবলৈ কিবা স্মৰণীয় অভিজ্ঞতা আপোনাৰ আছে নেকি?
4: অসুবিধা মানে অসুবিধাটো দেধাৰ অসুবিধা, কাৰণ তেতিয়াতো ৰেকৰ্ড হৈছিল, আমি লাইভ।

0: পৰিচালক বা প্ৰযোজকে নাটকখন লৈ গৈ থাকিব পাৰে, তেতিয়াতো সেই সংগীতখিনি চাবৰ কাৰণেও এজন লাগে।
1: আগতে আমি লগে লগে বজাইছিলোঁ, মিউজিকো লগে লগে দিছিলোঁ,
0: সেইখিনি তদাৰক কৰিবলৈ
1: আৰু এজন মানুহ আছিল। আমাৰ সময়ত আৰতি শৰ্মা, এতিয়া আৰতি শৰ্মা হৈছে, তেওঁ আছিল। আৰু এনাউঞ্চাৰবিলাকৰ ভিতৰতো কোনোবা কোনোবাই আমাক সহায় কৰিছিল। আৰু পাছলৈ গৈ পেলাই প্ৰডাকশ্যন এছিষ্টেণ্ট হিচাপে নীলু চক্ৰৱৰ্তী সোমাইছিল, তেওঁ সহায় কৰিছিল। আৰু ষ্টাফ আৰ্টিষ্ট যিসকল আছিল তেওঁলোকেও আমাক সহায় কৰিছিল।
2: এনেধৰণে নাটক ৰেডিঅ'ত প্ৰচাৰ কৰাৰ সময়ৰ কিবা বিশেষ স্মৰণীয় অভিজ্ঞতা আপোনাৰ মনত পৰে নেকি?
1: এটা অভিজ্ঞতা এনেকুৱা হৈছিলে, হেৰি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ সেউজী পাতৰ কাহিনীৰ এটা অংশ সোনিয়া বুলি পেলাই মই এডপ্ট কৰিছিলোঁ। সোনিয়া এজনী চাহ বাগিচাৰ ছোৱালী, এটা পৰিস্থিতিত তাই হাতত ৰেচমি চুৰি যে থাকে সেইবিলাক ভাঙিব লাগে। এতিয়া সেই বস্তুটো ভাঙাৰ ব্যৱস্থাটো আগতে কৰা নহ'ল, আগতে ৰেকৰ্ড কৰা নহ'ল আৰু ভবাও নহ'ল মানে। কিন্তু যেতিয়া হেৰিটো আহি গ'ল, সময়টো আহি গ'ল, মীৰাই পাঠটো কৰিছিল, মীৰাই ক'লে এতিয়া কি কৰা যায়, তে মীৰাৰ হাততেই গোটেইখিনি হেৰি মই এনেকৈ টিপি গোটেই ৰেচমি চিৰিবিলাক ভাঙি দিলোঁ মাইকটোৰ ওচৰত। সেই গোটেই তাইৰ হাতে পেটাই জ্বলাইছিল, কিন্তু শব্দটো আহিল।
0: মানে শব্দখিনি দিবৰ কাৰণেই আনকি অভিনেতাসকলে নিজে কষ্টও কৰি
1: কষ্ট কৰিবলৈ পাইছে।
0: তমিতা, আপুনিতো অভিনয়ো কৰিছে বহুত নাটকত, আপোনাৰ কোনখন নাটকৰ অভিনয় আটাইতকৈ ভাল লাগে নিজে কৰা?
1: ৰেডিঅ' নাটকত ইমান তেনেকুৱা মোৰ মনত নাই।
0: কিয়? মণিৰাম দেৱান
1: কৰিছোঁ।
0: তেতিয়াহ'লে আমি এইখিনিতে অকণমান মণিৰাম দেৱানৰ আপোনাৰ অভিনয় অকণমান শুনো।
3: ৰজাই কি জগৰ লগালে, আসাম ৰাজা বহুত ক্ৰুৱেল আছে, খুব জুলুম কৰে।
4: আৰু তোমালোকে হবলা জুৰুল অসমীয়া প্ৰজাক চেনেহেৰে অল ফুলকৈ বুকুত সাৱতি লৈছা।
5: দেৱান বাহাদুৰ, বহুত অহমীয়া প্ৰজাই অহম ৰজাৰ তলত নাথাকো বুলি আমাৰ ওচৰত দৰখাস্ত কৰি
4: জানিব পাৰিলে চাহাব, অসমীয়া ৰাইজৰ অভিমত নে দেশদ্ৰোহী বিশ্বাসঘাতক অৰনাথ পৰ্বতীয়া বৰুৱাৰ অভিমত? চাহাব, এতিয়াও সময় আছে, এতিয়াও যদি তোমালোকে ইচ্ছা কৰা তেন্তে হয়তো অসমীয়া ৰাইজৰ সহযোগিতা পোৱাটো সম্ভৱ।
0: আপোনাৰ এতিয়া ইমান দিনৰ মূৰত আপুনি শুনিলে নিজৰ অভিনয় কেনেকুৱা লাগিলে আপোনাৰ?
1: মোৰতো ভালেই লাগিল, কাৰণ মানে মোৰ মাতৃ ইমান ষ্ট্ৰং আছিল, মই এতিয়াহে বুজিছোঁ যে তেতিয়া সঁচাকৈ
0: মাতটোতো এতিয়াও ষ্ট্ৰং।
2: আকাশবাণীৰ নাটকে আমাৰ অসমৰ মঞ্চ নাটক বা আমাৰ নাট্য সাহিত্য কেনেধৰণে প্ৰভাৱিত কৰিছিল এই সম্পৰ্কে ক'ব?
1: বহুত ধৰণে, মানে কাৰণ আমাৰ দৰাচলতে মই যিটো ক'লোঁ, এতিয়া আমি আৰ্হি এসময়ত নতুন নাট্যকাৰসকল লৈছিল ডলছ হাউচ, ইপছনৰ গষ্ট, এনেকুৱাবিলাক যিবিলাকৰ হয়তো এটা দৃশ্যতে চাৰিটা অংক বা চাৰিটা অংকৰে ভিতৰত দুটা অংক একে, এনেকুৱা ধৰণৰ। কিন্তু আকাশবাণীত যেতিয়া সংহতভাৱে নাট্যবৃত্ত ৰচনাৰ কথা আমি দেখিলোঁ পাৰি, তেতিয়া মঞ্চ নাটকতো সংহত ৰূপটো ফুটাই তুলিবলৈ নাট্যকাৰসকলে যত্ন কৰিছিল।
0: তমিতা, নাটক লিখি আপোনাৰ বেছি ভাল লাগে নে অভিনয় কৰি বেছি ভাল লাগে?
1: মোৰ অভিনয় কৰি বেছি ভাল লাগে।
0: কিয় বাৰু?
1: মানে অভিনয়ৰ কাৰণে মই দৰাচলতে নাটক লিখিছিলোঁ। এই যে ৰজা ইডিপাছখন মই লিখিছিলোঁ, মই ইডিপাছৰ চৰিত্ৰটো অভিনয় কৰিম বুলিয়েই লিখিছিলোঁ, কাৰণ অভিনয় কৰিলে যিটো প্ৰাণ পোৱা যায় অকল লিখিলে সেই প্ৰাণটো পোৱা নাযায়।
0: তমিতা, আপুনি যেতিয়া ধৰালে যিদিনা নামিব সৰগ আপুনি লিখিলে ৰেডিঅ'ৰ কাৰণে, আকৌ প্ৰচাৰ হ'ল, সেই যিটো আপোনাৰ উত্তেজনা, সেইটোৱে আপোনাৰ পৰৱৰ্তী নাটক লিখাত কিবা বাধা দিছিলে?
1: নাই নাই, বাধা নাই, সহায় কৰিছিল, যথেষ্ট সহায় কৰিছিল। প্ৰত্যেকখন নাটকতে মই সেই এক্সপিৰিয়েঞ্চটো ইউটিলাইজ কৰিছিলোঁ। আৰু তোমালোকে আচৰিত হ'বা, মই ধৰালে নামিব নাটকখনত মই হিৰ' পাৰ্ট লোৱা নাছিলোঁ, মই বুঢ়া মানুহৰ পাৰ্ট লৈছিলোঁ।
0: আমি শুনিছোঁ
1: যদি।
0: আৰু আপুনিয়ে প্ৰথম মহিলা অভিনেত্ৰী আকাশবাণীৰ জৰিয়তে আপুনি আনিছিলে? হয়।
2: আপোনাৰতো ভালেমান নাটক ইতিমধ্যে আকাশবাণীত প্ৰচাৰ হৈ গৈছে আৰু ছপা হৈ ওলাইছে। এই সকলোবোৰ নাটক আপুনি মঞ্চত কৰাৰ আগতে বা ছপোৱাৰ আগতে আকাশবাণীৰ কাৰণে লিখিছিল নেকি আপুনি চাকৰি কৰা?
1: কিছুমান কিছুমান নাটক, এতিয়া মৃণাল মাহী, তাৰপিছত হেৰি জৱালা, তাৰপিছত হেৰি কুণাল কাঞ্চন, ৰাণাদিল, আনাৰকলি, এইবিলাক আকাশবাণীৰ কাৰণে লিখালে আৰু।
0: তমিতা, আকাশবাণীয়ে আপোনাক কি দিলে?
1: মই সদায়

0: আকাশবাণীত থাকি ভাল পাইছিলোঁ আৰু মই সেইটো সদায় স্বীকাৰ কৰিম যে মোৰ যিখিনি গুণৰ কাৰণে মানুহে ভাল পায় সেই গুণখিনি আকাশবাণীৰ পৰাই মই আহৰণ কৰা।
1: অনাতাঁৰ নাটৰ প্ৰতি এতিয়াও শ্ৰোতাসকলৰ মাজত আছে বিশেষ আদৰ। আজিও নাট এখন শুনিবলৈ অতি আগ্ৰহেৰে ৰৈ থাকে শ্ৰোতাসকল। নাট্যশাস্ত্ৰই নাটকক দৃশ্যকাব্য বুলি অভিহিত কৰিছে, কিন্তু অনাতাঁৰ নাটে নাটকৰ এই সংজ্ঞাক নাকচ কৰি দিছিল। চকুৰে নেদেখাকৈও কেৱল শ্ৰৱণেন্দ্ৰিয়ৰ মাজেদিও যে সম্পূৰ্ণভাৱে একোখন নাটক উপভোগ কৰিব পাৰি সেই কথা প্ৰতিপন্ন কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি অনাতাঁৰ নাটৰ এই ধাৰাৰ আৰম্ভণি কৰা নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা চিৰদিন জীয়াই থাকিব শ্ৰোতাসকলৰ হৃদয়ত। তেখেতৰ কৰ্মৰাজিয়ে অনুপ্ৰাণিত কৰি যাব প্ৰতিটো প্ৰজন্মৰ নাট্য চৰ্চা কৰা ব্যক্তিসকলক।
2: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

মই বিচাৰিছো হাজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াৱহ যুগ সন্ধিৰ নাহিবলে বিভীষিকা মই বিচাৰিছো হাজাৰ।

ইমান পৰে শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুকধৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।